আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 18 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: গোপীনাথ বৰদলৈয়ে কৈছিল, পদ মানুহে কামৰ বাবে লয়, কিন্তু সেই কাম কৰিব নোৱাৰিলে পদৰ কোনো মূল্য নাই।
1: এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খাম খেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰী শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰিকাকত, পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰিকাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুকুতামালা নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: ইমান পৰে ফাটেজা বেগম আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ গীতি শুনিলে। লগৰীয়াসকল আছিল কলচুমা বেগম, নমিতা খানম, মেৰিনা খানম আৰু মিনাৰ্ভা বেগম। শিল্পীৰ লগত ডগৰ, দোতাৰা আৰু বাঁহী সংগত কৰিলে ক্ৰমে গিৰিশচন্দ্ৰ কলিতা, মনচুৰ আলী আৰু প্ৰসন্ন বৰুৱাই। শিল্পীকণ্ঠৰ জিকিৰ পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 6:40। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: ইংলেণ্ডত ৰাজহুৱা বক্তৃতা দিবলৈ শেষ চেষ্টা দেশলৈ উলটিবৰ আগে আগে কৰিছিলোঁ। এইবাৰো নিজক হাস্যাস্পদ কৰিলোঁ মাথোন। পূৰ্বে উল্লেখ কৰা হলবৰ্ণ হোটেললৈ মোৰ নিৰামিষভোজী বন্ধুসকলক খাবলৈ নিমন্ত্ৰণ কৰিলোঁ। নিৰামিষ হোটেলত নিৰামিষ ভোজন পোৱা যায়, কিন্তু আমিষৰ হোটেলত নিৰামিষ ভোজন পোৱা নাযাব কিয়? নিৰামিষ ভোজনৰ দিহা কৰিবলৈ হলবৰ্ণ হোটেলৰ মেনেজাৰৰ লগত বন্দৱস্ত কৰিলোঁ। নিৰামিষভোজীসকলে নতুন পৰীক্ষা আনন্দৰে

0: কৰিলে। আমোদৰ কাৰণেই আহাৰ, কিন্তু পাশ্চাত্য জাতিবোৰে ইয়াক এটা শিল্পকলাত পৰিণত কৰিছে। বক্তৃতা, গান বাজনা আদি মহা সমাৰোহ কৰি খোৱা বোৱাৰ আয়োজন কৰা হয়। যি সৰু সুৰা ডিনাৰ পাৰ্টিৰ মই বন্দোবস্ত কৰিলোঁ, তাতো এইবিলাক বস্তুৰ আয়োজন নকৰাকৈ থকা নাছিলোঁ। বক্তৃতাৰ আয়োজন কৰিবই লাগিব। মোৰ পাল পৰিলত বক্তৃতা দিবলৈ থিয় হ'লোঁ। কেইটামান বাক্যৰে বক্তৃতাটো মই বৰ সাৱধানেৰে ঠিক কৰি থৈছিলোঁ, কিন্তু প্ৰথম বাক্যটো কৈ আৰু ক'ব নোৱাৰা হ'লোঁ। কিতাপত পঢ়িছোঁ যে ইংৰাজ সাহিত্যিক এডিছনে কমন সভাত বক্তৃতা দিবলৈ থিয় হওঁতে আই কনচিভ এই কথাষাৰি তিনিবাৰ কৈ আৰু একো ক'ব নোৱাৰা হ'ল। এজন ৰসিক পুৰুষে থিয় হৈ ক'লে, ভদ্ৰমহোদয়ে তিনিবাৰ গৰ্ভধাৰণ কৰিলে কিন্তু একোৱেই প্ৰসৱ নকৰিলে। এই কথাষাৰ লৈ মই এটা ধেমেলীয়া বক্তৃতা দিম বুলি ভাবিছিলোঁ, সেইবাবে এই কথাষাৰ লৈ বক্তৃতা আৰম্ভ কৰিলোঁ হয়। কিন্তু ধেমেলীয়া বক্তৃতা দিবলৈ যাওঁতে কথাত খেলিমেলি লাগিল আৰু নিজকেই হাস্যস্পদ কৰিলোঁ। দয়া কৰি মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে আপোনাসকলক ধন্যবাদ জনাইছোঁ। এইবুলি লাগবান নোহোৱাকৈ কৈ ঘপৰাই বহি পৰিলোঁ। দক্ষিণ আফ্ৰিকাতহে মই লাজ কিছু এৰিব পাৰিছিলোঁ যদিও সম্পূৰ্ণকৈ এৰিব পৰা নাছিলোঁ। মুখেৰে বক্তৃতা দিয়া মোৰ পক্ষে অসম্ভৱ আছিল আৰু মই চিনি নোপোৱা শ্ৰোতাৰ আগত মুখ মেলিবলৈ সংকোচবোধ কৰিছিলোঁ আৰু সুবিধা পালেই বক্তৃতা নিদিয়াকৈ থাকিছিলোঁ। আনকি এতিয়াও সমজুৱা বন্ধুসকলক কথাৰে বান্ধি ৰাখিব পাৰিম বুলি মই নাভাবোঁ। এইটো কথা ক'ব লাগিব যে মাজে সময়ে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰাৰ বাহিৰে মোৰ স্বভাৱগত লাজ মোৰ পক্ষে অসুবিধাজনক নাছিল। বাস্তৱিকতে মই দেখিছোঁ যে এয়ে মোৰ পক্ষে সুবিধাজনক আছিল। মুখেৰে ক'বলৈ সংকোচবোধ কৰাৰ বাবে মই বক্তৃতাবোৰ লিখি লৈছিলোঁ। এতিয়া সেয়ে মোৰ বাবে আনন্দৰ বিষয় হৈছে। ইয়াৰ এটা উপকাৰ হৈছে যে ইয়াৰে কথা কমকৈ ক'বলৈ শিকিছোঁ। চিন্তা সংযত কৰিবলৈ মই স্বাভাৱিকতেই শিকিলোঁ। এতিয়া মই নিজকে এইবুলি চাৰ্টিফিকেট দিব পাৰোঁ যে ভালদৰে নভবা নিচিন্তা কথা মোৰ মুখৰ পৰা নাইবা কাপৰ পৰা নোলায়। কিবা কথা কোৱাৰ বাবে নাইবা লিখাৰ বাবে কেতিয়াবা অনুতাপ কৰিবলগীয়া হোৱা মোৰ মনত নপৰে। সেইবাবে বহুতো দুৰ্ঘটনা আৰু সময়ৰ অপব্যৱহাৰৰ পৰা সাৰিছোঁ। সত্যৰ ভক্ত এজনৰ পক্ষে মৌনব্ৰতো আধ্যাত্মিক সাধনাৰ এটা অংশ বুলি অভিজ্ঞতাৰ পৰা মই বুজিছোঁ। অতিৰঞ্জিতকৈ কোৱাৰ ধাউতি ইচ্ছা কৰি নাইবা নকৰি সত্য কথাৰ অলপ লৰচৰ কৰি কোৱা নাইবা একেবাৰেই নোকোৱা মানুহৰ পক্ষে দুৰ্বলতা, আৰু এইবাবেই এই বিপদৰ পৰা হাত সাৰিবলৈ মৌনব্ৰতৰ প্ৰয়োজন। কম কথা কোৱা মানুহ কথা কওঁতে প্ৰায়েই চিন্তাশূন্য নহয়, তেওঁ প্ৰতি শব্দকে জুখি চায়। কথা ক'বলৈ অধৈৰ্য হোৱা বহুতো মানুহ আমি পাওঁ। বক্তাই নিৰ্ধাৰিত সময় অতিক্ৰম নকৰাও নহয়। এনেবিধৰ কথা জগতৰ পক্ষে কেতিয়াও উপকাৰী নহয়, সময়ৰ অপব্যৱহাৰ মাথোন। সেইবাবে প্ৰকৃতপক্ষে মোৰ লাজকুৰীয়া স্বভাৱেই মোৰ পক্ষে ঢালৰ দৰে হৈছে। ইয়েই মোক উন্নতিত সহায় কৰিছে। সত্যৰ অন্বেষণ কৰিবলৈ ইয়েই মোক সহায় কৰিছে।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

ইমান পৰে এম এছ শুভলক্ষ্মীৰ গ্ৰন্থৰ ভজন্তি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। নিউজ বাতৰি

আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত ডিমেনচিয়া ৰোগ, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ এই বিষয়ে ডাঃ নৱজ্যোতি বৰকাকতিৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত শীতকালত মীন পালকৰ কৰণীয় এই বিষয়টি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু কবিন মেধিয়ে। আঁত ধৰিব ডক্টৰ পৰাগ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চুৰ অষ্টদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। আজি পুৱা শুনিবলৈ পাব পুৱা 7:15 বজাত, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰণ। 7:30 বজাত জুবলি বৰুৱাৰ কণ্ঠৰ গীত প্ৰচাৰ কৰা হ'ব।

পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী দেৱজিৎ চৌধুৰী, জুবিন চুলটানা, মনোৰঞ্জন গগৈ, তৃষাৰাণী শইকীয়া আৰু অশোক শইকীয়া। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ ৰেহৰূপ শুনিবলৈ পাব পুৱা 9:15 মিনিটত।

9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনত 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাগ। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱপানীৰ পৰা অনুষ্ঠানত হিপ হিপ হৰে অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ দ্বিতীয় ভাগ শুনিবলৈ পাব। আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীতিমণি বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। 1:20 শৰৎ চন্দ্ৰ ৰাজবংশী আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত আশা শৰ্মাৰ হাৱাইন গীতাৰ বাদন। 1:50 ৰবীন ডেকাৰ কণ্ঠৰ লোকগীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। দিনৰ 3:05 আৰু নিশা 8:00 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই যুগুতোৱা পাঠ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম মানৰ বাবে অৰুণিমা দেৱীয়ে যুগুতোৱা ইংৰাজী পাঠ মিড নাইট ভিজিটৰ। সন্ধিয়া 6:40 ফাতেজা বেগম আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। সাত বাজি 35 পূবালীৰ সুৰ অনুষ্ঠানত ফুৰ্পন কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ মুকুল চন্দ্ৰ কলিতাৰ কথিকা মেডিচিনেল প্লেন্টছ হাউ ছেফ দে আৰ। নিশা 9:00 বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আৰু নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত নাট্যকাৰ অৰুণ শৰ্মাৰ জীৱনৰ দিগবাণীৰ তৃতীয় খণ্ড। ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিছিল কমল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা অঞ্জিমা দাস মাহাতেৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: টেলিভিশনৰ বুৰঞ্জী 1926 চনৰ 27 জানুৱাৰীত জন লগি বেয়াৰ্ডে লণ্ডনৰ ৰয়েল ছচাইটিৰ সদস্যসকলৰ সন্মুখত তেওঁৰ টেলিভিশ্যন যন্ত্ৰ প্ৰথম প্ৰদৰ্শন কৰে। আধুনিক টেলিভিশ্যনৰ আৱিষ্কাৰক হিচাপে বেয়াৰ্ডৰ নাম লিপিবদ্ধ হৈ আছে বুৰঞ্জীত। অৱশ্যে চলমান ছবিক বিদ্যুতৰ সহায়ত দূৰলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা তাৰ বহু বছৰ আগৰে পৰাই আৰম্ভ হৈছিল। 1842 চনত আলেকজেণ্ডাৰ বেইন নামৰ এজন ডেকা স্কটিছ মনোবিজ্ঞানীয়ে ছবি প্ৰেৰণ কৰিব পৰা এক সঁজুলি সাজি উলিয়াইছিল। এই পদ্ধতিত বিদ্যুৎ ৰাসায়নিক ক্ৰিয়া ব্যৱহাৰ কৰা হৈছিল। 1875 চনত আমেৰিকান বিজ্ঞানী চি আৰ কেৰেই আলোক বিদ্যুৎ কোষ ব্যৱহাৰ কৰি এক কৌশল নিৰ্মাণ কৰে যাৰ সহায়ত কেমেৰাৰ প্ৰতিবিম্বসমূহ বিদ্যুতৰ সহায়ত ধৰি ৰাখি দূৰলৈ প্ৰেৰণ কৰিব পৰা গৈছিল। অৱশ্যে কেৰেৰ পদ্ধতিও ব্যৱহাৰিক নাছিল। 1884 চনত এজন জাৰ্মান আৱিষ্কাৰক পল নিপকোয়ে লক্ষ্যবস্তুৰ ক্ৰমবীক্ষণ আৰু পুনঃসৃষ্টিৰ বাবে এটা সৰল কিন্তু কাৰ্যক্ষম পদ্ধতি আৱিষ্কাৰ কৰি এই ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। পল নিপকোয়ে এই কামৰ বাবে এক বিশেষ ধৰণৰ ডিস্ক বা কাঁহী ব্যৱহাৰ কৰিছিল যাক নিপকো ডিস্ক নামেৰে জনা যায়। 1897 চনত কাৰ্ল ব্ৰাউন নামৰ এজন জাৰ্মান বিজ্ঞানী ক্ৰুক্সৰ কেথড ৰশ্মি টিউবটোক আৰু অলপ উন্নত কৰি বিশেষ ধৰণে সাজি উলিয়ায়। বৰিছ ৰজিং নামৰ এজন ৰুছ বিজ্ঞানীয়ে এই টিউব ব্যৱহাৰ কৰি চিত্ৰক পুনঃসৃষ্টি কৰি প্ৰদৰ্শন কৰিব পৰা এক পদ্ধতিৰ বিষয়ে জানিবলৈ দিয়ে। সেয়া আছিল 1907 চনৰ কথা।

একেই সময়তে এজন ইংৰাজ আৱিষ্কাৰক এ এ কেম্বেল চুইণ্টনেও এনে এক আৰ্হি দাঙি ধৰে। অৱশ্যে এই আটাইবোৰ বিজ্ঞানী আৱিষ্কাৰকক অতিক্ৰম কৰি প্ৰথম ব্যৱহাৰিক টেলিভিছন সাজি উলিয়াই এজন সাধাৰণ ব্যক্তি জন বেয়াৰডেহে। 1926 চনত ইংলেণ্ডত বেয়াৰডে টেলিভিছনৰ বাবে কৃতিত্ব লাভ কৰিলেও সমসাময়িকভাৱে এজন আমেৰিকান বিজ্ঞানী চি এফ জেনকিনছেও এই ক্ষেত্ৰত যথেষ্ট সফল হৈছিল। বেয়াৰডে এই যন্ত্ৰটোৰ আৰু কিছু সংস্কাৰ সাধি 1929 চনত লণ্ডনত প্ৰথম টিভি ষ্টুডিঅ' খোলে। ক্ৰমবীক্ষণৰ বাবে বেয়াৰডে নিপকো ডিস্ক ব্যৱহাৰ কৰিছিল। ক্ৰমবীক্ষণৰ পাছত আলোক বিদ্যুৎ কোষৰ জৰিয়তে সৃষ্টি হোৱা বৈদ্যুতিক সংকেত পৰিৱেশী তাৰেৰে গ্ৰাহক যন্ত্ৰলৈ আহে। গ্ৰাহক যন্ত্ৰত ছবি সৃষ্টি কৰিবলৈও বেয়াৰডে নিপকো ডিস্ক ব্যৱহাৰ কৰিছিল। বেয়াৰডৰ টেলিভিছনত ব্যৱহৃত যান্ত্ৰিক ক্ৰমবীক্ষণ ব্যৱস্থাই ভাল ফল দেখুৱাব পৰা নাছিল। 1931 চনত আমেৰিকাত বসবাস কৰা ৰুছ বিজ্ঞানী ভ্লাডিমিৰ জৰ্কিনে প্ৰথম ইলেক্ট্ৰনিক কেমেৰা সাজি উলিয়ায়। তেওঁ নিজে 1923 চনত সজা আইকনস্কোপকে উন্নতি কৰি এই কেমেৰা নিৰ্মাণ কৰিছিল। অৱশ্যে তাৰ কিছু বছৰ পাছত 1950 চনৰ দশকতহে ক্ৰমবীক্ষণৰ বাবে এনে কেমেৰা বহুলভাৱে ব্যৱহাৰ হ'বলৈ ধৰে আৰু টেলিভিছনে এই চমকপ্ৰদ ৰূপটো পায়। 1939 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল ব্ৰডকাষ্টিং কোম্পানীয়ে নিউয়ৰ্কত স্থাপন কৰা পৰীক্ষামূলক ষ্টেচনৰ পৰা টেলিভিছনৰ ৰাজহুৱা কাৰ্যসূচী প্ৰচাৰ হ'বলৈ আৰম্ভ কৰে। অৱশ্যে 1948 চনতে তাত টেলিভিছনৰ বাণিজ্যিক প্ৰচাৰৰ সূচনা হয়। আনহাতে 1950 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল কমিউনিকেশ্যনছ কমিছনে এক প্ৰকাৰ যান্ত্ৰিক পদ্ধতিৰ এখন ৰঙীন ছবি 3টা মূল ৰঙত ভাগ কৰি তাৰ প্ৰেৰণ আৰু পুনৰ সৃষ্টি কৰাত সমৰ্থ হয়। এই পদ্ধতিও পিছে নিখুঁত নাছিল। আনহাতে আগৰ সেই ক'লা বগা টেলিভিছনত এনে ৰঙীন ছবি চোৱাত যথেষ্ট অসুবিধা হৈছিল আৰু সেয়েহে ই যথেষ্ট সমালোচনাৰ সন্মুখীন হয়। 1953 চনত এই কমিছনে ৰেডিঅ' কৰ্পৰেশ্যন অৱ আমেৰিকাই উন্নত কৰা ইলেক্ট্ৰনিক পদ্ধতি ব্যৱহাৰ কৰি এনে অসুবিধাসমূহ যথেষ্ট পৰিমাণে দূৰ কৰিবলৈ সমৰ্থ হয়। 1953 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত সম্পূৰ্ণভাৱে এটা ইলেক্ট্ৰনিক পদ্ধতিত নিৰ্ভৰ কৰা ৰঙীন টেলিভিছনৰ সফল প্ৰচাৰ আৰম্ভ হয়। পাছলৈ জাপানৰ এটা প্ৰতিষ্ঠানে চেপেটা পৰ্দাৰ এক সৰু টেলিভিছন সাজি উলিয়ায় য'ত তৰল ক্ৰিষ্টেল ডিছপ্লে ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতত 1959 চনত টেলিভিছনৰ যুগৰ আৰম্ভণি হয়। 1965 চনৰ আগষ্ট মাহত দিল্লীৰ পৰা নিয়মিতভাৱে প্ৰথম সাধাৰণ টেলিভিছন সেৱা আৰম্ভ হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ।

ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ'চাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাপাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, যোগান শৃংখলাত অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে আজি বায়ুসেনা তেজসৰ দুখন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু HGT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410 বৃদ্ধি পাইছে। আৰু ভাৰতে যোৱা নিশা 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 পৰাস্ত কৰে। যোগান শৃংখলাক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে গুৰুত্বপূৰ্ণ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ উত্থানে গোলকীয় যোগান শৃংখলা সুদৃঢ় কৰিব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা দিয়া যোগান শৃংখলাৰ প্ৰত্যাহ্বানৰ মাজত নতুন সুযোগৰ সৃষ্টি কৰিব।
2: ভাৰত হৰ ৱো কদম উঠা ৰহা হে জো হমে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কা এক প্ৰিফাৰ্ড ডেষ্টিনেচন বনায়। ভাৰত মদৰ অফ ডেমোক্ৰেচী হে। এসা দেশ জব এক ক্ৰিটিকল ইণ্ডাষ্ট্ৰী মে সফল হোতা হে তো ইছসে পুৰি দুনিয়া কি সাপ্লাই চেইন কো তাকত মিলতি হে অৰ আজ জব সাপ্লাই চেইন ৱেপনাইজ হো ৰহি হে তব তো ইছকি মহত্তা বহুত বঢ় জাতি। ভাৰত

0: रहे इस डेवलपमेंट को हमें इस बड़े नजरिए से भी देखना है। भारत की एस्पिरेंस आपके सामने और भारत में बन रहे नए अवसर आपका स्वागत करने के लिए तैयार है।
1: সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে বিগত কেইবা দশক ধৰি অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে এয়া সম্ভৱ হ'ল। তেওঁ কয় যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ'ব আৰু ই ছটা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পৰ্যায়ত বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ স্বৰূপ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। একেদৰে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। সন্মিলনৰ তিনিটা সত্ৰত স্থূল অৰ্থনীতি আৰু কৃষি শক্তিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্ত যোগান ব্যৱস্থা সম্পৰ্কে বিশ্লেষণ কৰা হ'ব। হিন্দুস্তান এৰোনটিক্স লিমিটেডে আজি বাংগালুৰুত বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজসৰ দুখন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু HTT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। বিমান আকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৱনহংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্তাৰ প্ৰদান কৰিব। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু উপস্থিত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্তাৰকেইখনৰ অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ্য বৃদ্ধি কৰিব আৰু বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি দাবী কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমান আকাশ খণ্ডত থলুৱা আৰ্হি বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নেপালৰ বিধংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410 বৃদ্ধি পাইছে। চুবুৰীয়া দেশখনত এতিয়াও 6145 লোক সন্ধানহীন হৈ আছে। প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ সাহায্য আৰু পুনৰ্বাসন অভিযান অব্যাহত আছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে চিটবনত সৰ্বাধিক লোকৰ প্ৰাণহানি হৈছে। চিটবনৰ পাছতেই নবলপৰাচী পূব, নবলপৰাচী পশ্চিম আৰু নুৱাকটত বানৰ ফলত যথেষ্ট সংখ্যক লোকৰ প্ৰাণনাশ হৈছে। বৰ্তমানলৈকে 13756 লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। প্ৰাণহানি হোৱা লোকৰ চিনাক্তকৰণ আৰু সন্ধানহীন লোকক বিচাৰি উলিয়াবৰ বাবে 1285 লোকৰ DNA নমুনা সংগ্ৰহ কৰা হৈছে। বানৰ ফলত গৃহহৰা হোৱা লোকসকলৰ বাবে নেপালৰ বিভিন্ন স্থানত 27টা শিবিৰ স্থাপন কৰা হৈছে। নুৱাকটত স্থাপন কৰা এনে শিবিৰত 832, ৰছুৱাত 817 আৰু ধাডিঙত 94 লোকে আশ্ৰয় লৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপোৰ্ট সংশোধনী নিয়মাৱলী 2026 সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত 15 বছৰ অনুৰ্ধৰ শিশুৰ বাবে জাৰি কৰা 36 পৃষ্ঠাযোৰা সাধাৰণ পাছপোৰ্ট এতিয়াৰ পৰা জাৰি কৰা তাৰিখৰ পৰা 5 বছৰ অথবা শিশুটিৰ বয়স 18 বছৰ নোহোৱালৈকে বৈধ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আঞ্চলিক মাছ ব্যৱসায়ত অভূতপূৰ্ব পৰিৱৰ্তন পৰিলক্ষিত হৈছে। সাধাৰণতে বাংলাদেশৰ পৰা ভাৰতলৈ আমদানি হোৱা ইলিছ মাছ এইবেলি ভাৰতৰ পৰা বাংলাদেশলৈ ৰপ্তানি হৈছে। কেন্দ্ৰীয় অন্তৰ্দেশীয় মাছ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে বিগত 2 মাহত ভাৰতৰ পৰা প্ৰায় 500 টন ইলিছ মাছ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। ব্যৱসায়ীসকলে শীঘ্ৰেই আৰু 150-200 টন ইলিছ মাছ ৰপ্তানি হ'ব বুলি আশা প্ৰকাশ কৰিছে। পৰম্পৰাগত ভাৰতীয় বজাৰত বিশেষকৈ পশ্চিমবংগত বাংলাদেশৰ পৰা আমদানি কৰা ইলিছ মাছৰ আধিপত্য দেখা যায়। কিন্তু এইবেলি বাংলাদেশত ঘৰুৱা উৎপাদন কম হোৱা বাবে চুবুৰীয়া ৰাষ্ট্ৰখনত ভাৰতীয় ইলিছ মাছৰ চাহিদা বৃদ্ধি পাইছে। ৰপ্তানি কৰা ইলিছ মাছৰ বৃহৎ পৰিমাণ গুজৰাটৰ ভৰুচৰ পৰা প্ৰেৰণ কৰা হৈছে। পশ্চিমবংগৰ হাওৰাস্থিত পাইকাৰী মাছ বজাৰৰ পৰাও ইলিছ মাছৰ কেইটামান খেপ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। চিলেট আৰু চট্টগ্ৰামত ইলিছ মাছৰ চাহিদা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী পক্ষ দুটাক পশ্চিমবংগত হ'বলগীয়া বিধানসভাৰ উপ নিৰ্বাচনৰ সময়ত দলৰ নাম আৰু প্ৰতীক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। আয়োগে নিজৰ অন্তৱৰ্তীকালীন আদেশত কালি পুৱা 11 বজাৰ ভিতৰত তেওঁলোকৰ দলৰ নাম দাখিল কৰিবলৈ আহ্বান জনাইছে। মমতা বেনাৰ্জী আৰু অৰূপ ৰায় নেতৃত্বাধীন দলৰ 2টা পক্ষৰ নেতাৰ শুনানি গ্ৰহণ কৰি আয়োগে এই অন্তৱৰ্তীকালীন

0: নিৰ্দেশ প্ৰদান কৰিছে। ভাৰতীয় দূতাবাসে কালি পৰিচ্ছন্নতাই সেৱা 2026 অভিযান আৰম্ভ কৰে। আজাৰবাইজানত ভাৰতৰ ৰাষ্ট্ৰদূত অভয় কুমাৰে দূতাবাসৰ বিষয়াসকলক এই অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আইচলেণ্ডতো ভাৰতীয় দূতাবাসৰ বিষয়াসকলে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। ছৌদি আৰবৰ জেদ্দাত থকা ভাৰতীয় কনচুলেট জেনেৰেলেও স্বচ্ছতাৰ প্ৰসাৰৰ বাবে এই অভিযান আৰম্ভ কৰে। লাইবেৰিয়াৰ মনৰোভিয়াত থকা ভাৰতীয় দূতাবাসৰ সদস্যসকলেও এই অভিযানত অংশগ্ৰহণ কৰে। 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, স্বচ্ছ ভাৰত, বিকশিত ভাৰত শীৰ্ষক বিষয়বস্তুৰ অধীনত বিশ্বজুৰি এই অভিযান চলিব। ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই আমেৰিকাত উপস্থিত হৈ ভাৰতৰ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি আৰু তৃতীয় বৃহত্তম শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমত ভাৰতৰ শক্তিৰ আৱশ্যকতাক লৈ ৰাষ্ট্ৰদূত কোৱাত্ৰাই কয় যে ভাৰতৰ জনসাধাৰণৰ সুৰক্ষাই প্ৰথম স্থান লাভ কৰে। তেওঁ কয় যে ভাৰতে সমগ্ৰ মধ্যপ্ৰাচ্য, আফ্ৰিকা, লেটিন আমেৰিকা, ইউৰেছিয়া আৰু আমেৰিকাৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰে। তেওঁ লগতে কয় যে ভাৰতৰ পচন্দসমূহ উপলব্ধতা, ব্যয়সাধ্যতা, বজাৰৰ অৱস্থা আৰু বাণিজ্যিক কাৰ্যক্ষমতাৰ দ্বাৰা পৰিচালিত হয়। ৰাষ্ট্ৰদূত কোৱাত্ৰাই কয় যে শেহতীয়া সংঘাতে বিশ্বব্যাপী যোগানত বিসংগতিৰ সৃষ্টি কৰাৰ সময়ত ভাৰতে দেশৰ জনসাধাৰণক দাম বৃদ্ধিৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্ণায়কভাৱে কাম কৰিছিল। তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ সেনা মুৰববী জেনেৰেল ধীৰাজ ছেঠে ৰাছিয়াৰ স্থলবাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত সামৰিক সহযোগিতা শক্তিশালী কৰা আৰু দেশ দুখনৰ সামৰিক প্ৰশিক্ষণৰ সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰা কৃতিত্ব অৰ্জন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 221 ৰান কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই 38টা বলত 100 ৰান কৰে। সঞ্জু ছেমছনে 50 ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আফগানিস্তানে 14 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 94 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। যোগান শৃংখলাক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মাভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 31 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 18 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ সপ্তমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:13:23 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:22:32।

আনে তোমাক সহায় কৰিব নোৱাৰে, তুমি তোমাৰ নিজেই সহায় হোৱা, কথাষাৰ কৈছিল বুদ্ধদেৱে। আজি বিশ্বকৰ্মা পূজা। কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা আদি বিভিন্ন প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই উৎসৱ সাধাৰণতে কাৰখানা, ঔদ্যোগিক স্থানসমূহৰ লগতে যান্ত্ৰিক কাৰিকৰীৰ সৈতে জড়িত সকলোৱে এই পূজা পালন কৰে। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ শ্ৰেষ্ঠ শিল্পী বুলি গণ্য কৰা হয়। কিছু কিছু অঞ্চলত নৱেম্বৰ মাহত দেৱালীৰ দিনৰ পাছত বিশ্বকৰ্মা পূজা উদযাপন কৰে। বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মা আৰু ৰাজহংস বাহনৰ সৈতে, ঠিক সেইদৰে পূব ভাৰতত বিশ্বকৰ্মাৰ ডেকাৰ ৰূপ আৰু বাহন হৈছে হাতী। স্থাপত্য

0: বিদ্যা সৃজনশীল শক্তিৰ বলত বিশ্বকৰ্মাই গোটেই বিশ্বক ধৰি ৰাখিছে বুলি বিশ্বাস কৰা হয়। বিশ্বকৰ্মাক দেৱশিল্পী বা দেৱতাৰ শিল্পী বুলিও অভিহিত কৰা হয়। আজি ৱৰ্ল্ড বেম্বো ডে অৰ্থাৎ বিশ্ব বাঁহ দিৱস। প্ৰতি বছৰে 18 ছেপ্টেম্বৰ দিনটো বিশ্ব বাঁহ দিৱস হিচাপে উদযাপন কৰা হয়। বাঁহ গছ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা স্থলজ উদ্ভিদ। কিছুমান বিশেষ প্ৰজাতিৰ বাঁহ গছ 24 ঘণ্টাৰ ভিতৰত 37 ইঞ্চি বৃদ্ধি পায়, অৰ্থাৎ প্ৰতি 40 মিনিটৰ মূৰে মূৰে ই প্ৰায় 1 ইঞ্চি বৃদ্ধি হয়। আপুনি হয়তো জানে বাঁহ গছে প্ৰাকৃতিক এয়াৰ কণ্ডিচনাৰ হিচাপেও কাম কৰে। বাঁহ গছ এজোপাই ইয়াৰ চাৰিওফালৰ উষ্ণতা 8 ডিগ্ৰী পৰ্যন্ত ঠাণ্ডা কৰি ৰাখে। সমগ্ৰ বিশ্বত প্ৰায় 1500ৰো অধিক প্ৰজাতিৰ বাঁহ গছ আছে। বাঁহ গছৰ দক্ষিণ এছিয়া দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মাণ, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উৎস আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। আমাৰ অসমৰ হাবিত প্ৰায় 26 বিধ বাঁহ প্ৰজাতি পোৱা যায় আৰু ইহঁত গ্ৰেমিনি বা পয়েচি গোটৰ অন্তৰ্ভুক্ত। অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাকবাঁহ, দলবাঁহ, বৰবাঁহ, বজাল বাঁহ আদি। ব্যৱহাৰিক কথালৈ লক্ষ্য ৰাখি বাঁহ উদ্ভিদক সততে সেউজীয়া সোণ বুলি অভিহিত কৰা হয়। বাঁহৰ গাজৰ পৰা আৰম্ভ কৰি এছাইডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠিকামিৰে জেওৰা, জপনা, পাচি, কৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে জাকৈ, খালৈ, পল, জুলুকি আদি তৈয়াৰ কৰা হয়। ঘৰ সজাৰ কামতো বাঁহ ব্যৱহাৰ কৰা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰী বাঁহৰ পৰা তৈয়াৰ কৰা হয়। আকৌ বাঁহ গছৰ খৰিচা উত্তৰ পূৰ্বাঞ্চলত পোৱা উপযোগী খাদ্যসমূহৰ ভিতৰত অন্যতম। 1998 চনত ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত কৰা হৈছিল ইৰা নাথক। গোৱালপাৰা জিলাৰ চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল আৰু বৰ্তমানৰ চেণ্ট্ৰেল গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল 1999 চনত ইৰা নাথে। বিদ্যালয়ৰ কিছু কথা সোঁৱৰি আমাৰ সৈতে এয়া ইৰা নাথ।
1: আচৰণটো খুবেই ভাল, কাৰণ আমাৰ ৰিজাল্টটো খুব ভাল আছিল আৰু খুব বাধ্য ল'ৰা ছোৱালীবিলাক, আৰু তাৰ পৰা ষ্টেণ্ডো কৰিছিল আই ভি বৰগোহাঁইৰ মোৰে ছাত্ৰী আছিল। ইয়াৰ পিছতো কেইবাটাও ডক্টৰ কৃষ্ণ মহন্ত তেখেতেও তাৰ পৰা ষ্টেণ্ড কৰা, এনেকুৱা বহুত ছোৱালীয়ে ষ্টেণ্ডো কৰি গৈছে। ৰিজাল্ট খুব ভাল আছিল আৰু মানে খুব ডিচিপ্লিন আছিল এটা সময়ত, আৰু মই মানে বহুত কৰিছো স্কুলখনৰ কাৰণে। মানে আমাৰ কমিটিটো খুব ভাল আছিল, আমাৰ যিটো মেনেজমেণ্ট কমিটি, তেওঁলোকেও ৰাইজৰ বৰঙণি লৈ হেৰি লৈ গোটেই বাউণ্ডাৰী ৱাল, বিশাল বাউণ্ডাৰী ৱাল খুব মাত্ৰ 65,000তে কৰি পেলাইছিলো মানুহৰ পৰা, মানে ধৰক বালি চালি এনেকে ইটা চিটা খুজি মাখি যিয়া যেনেকেই নহওক কিয়, এইটো আগতে বন্দৰে তন্দৰে নাছিলে আৰু সামাজিক কামৰ লগতে মই জড়িত আছিলো। এতিয়াতো বয়স হল আৰু।
2: এতিয়া বাইদেউ মই এইখিনিতে আপোনাক এটা কথা সুধো, আমি সাধাৰণতে জানো শিক্ষকসকলে বিদ্যালয়ত যেতিয়া পাঠদান কৰিবলৈ যায় তেখেতসকলে এটা পৰিকল্পনা হাতত লৈ যায়, কিন্তু ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকৰ পৰা কোনো এটা কথা জানিবলৈ আগ্ৰহ কৰিবৰ কাৰণে বা ছাত্ৰ ছাত্ৰী এগৰাকী শিক্ষকৰ পৰা কেনেকে সেই পাঠদানৰ প্ৰক্ৰিয়াসমূহ আদায় কৰিব পাৰে, মানে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ কথাত অকণমান চোৱাটো উচিত বুলি আপুনি ভাবে?
1: প্ৰথম কথা হল শিক্ষকে নিজৰ পাঠটো প্ৰিপেয়াৰ কৰি যাব লাগিব। আমাৰ লেচন প্লেন বুলি এটা হেৰি আছিলে, মানে লেচন প্লেনটো মাষ্ট, মই সবকে এইটো হেৰি কৰিছিলো যে তোমালোকে কেৱল এব্ৰাপলি কেৱল গৈ ক্লাছত কিতাপখন দিয়া বুলি কৈ নপঢ়াবা, তোমালোকে প্লেনিংটো কৰি লবা আগতে আজি কি পঢ়াবা, তাৰপিছতে তেওঁলোকে সেই লেচন প্লেন অনুযায়ী চলে আৰু এইটো ছাবমিট কৰিব লাগে, আমি এইটো এপ্ৰুভ কৰো, তেওঁলোকে স্কুলত ক্লাছত পঢ়ায়, আৰু যদি কিবা বুজি নাপায় ছাত্ৰ তাহাঁতক পুৰা লিবাৰ্টি দিয়া হয়, তোমালোকে একো বুজি নাপালে বা কোনটো তোমালোকৰ খোকজা লাগিছে চাফাকে কবা। আৰু কেতিয়াবা আমাৰ এনেকুৱা ক্লাছত যদি সেইটো সম্পূৰ্ণ নহয়ও স্কুল ছুটিৰ পিছতো শনিবাৰে শনিবাৰে এক্সট্ৰা ক্লাছ লৈ তেওঁলোকক পঢ়াইছিল, আৰু তেওঁলোকৰ ইনকুইজিটিভনেছটো আছিল, যথেষ্ট আছিল, কাৰণ সিহঁতক লিবাৰ্টিটো দিয়া হৈছিল যে তোমালোকে কোন কথাটো বুজি নোপোৱা সেইটো স্পষ্টকে কবা, আৰু তাৰ কাৰণে আকৌ চেষ্টা কৰা হব টিচাৰে।
2: আজিলৈ আমি আপোনাক ধন্যবাদ জনাইছো বাইদেউ।
1: বাৰু, থেংক ইউ ছ' মাছ, আপোনাকো ধন্যবাদ জনালো।
2: হয়,
0: শিলভদ্ৰলৈ 1990 চনত ভাৰতীয় ভাষা পৰিষদ বঁটা, 1990 চনতে অসম প্ৰকাশন পৰিষদ বঁটা আৰু 1994 চনত সাহিত্য একাডেমী বঁটা আৰু 2001 চনত অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল। 1964 চনত অসম বাতৰি কাকতত প্ৰকাশিত অভিযোগ চুটিগল্পৰে আত্মপ্ৰকাশ কৰিছিল শিলভদ্ৰই। চাকৰিৰ কাৰণে শিলভদ্ৰলৈ প্ৰথম আহ্বান আহিছিল MC কলেজৰ পৰা। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত 1947 চনৰ পৰা 1949 চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰী কামত লাগে। ইয়াৰ পাছতে দ্য আশ্ৰম ট্ৰিবিউন কাকতত যোগদান কৰে যদিও কিছুদিন কৰি চাকৰি এৰি এছিষ্টেণ্ট মেনেজাৰ হিচাপে চাহ বাগানত সোমায়। চাহ বাগিচাত 1955 চনৰ পৰা 1957

1957 চনলৈ কাম কৰে। পৰৱৰ্তী সময়ত ৰেৱতী মোহন দত্ত চৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিত শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেখেতে 1957 চনৰ পৰা 1982 চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পাছতো গুৱাহাটী বিশ্ববিদ্যালয়তো অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়াইছিল। শিলভদ্ৰই উপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল 1971 চনত প্ৰকাশিত মধুপুৰ আৰু তৰংগিনী উপন্যাসৰ জৰিয়তে। শিলভদ্ৰই মুঠ 26খনমান গল্পপুথি ৰচনা কৰিছিল। শিলভদ্ৰৰ গল্প ৰচনাসমূহ হ'ল বাস্তৱ, কোনো ক্ষোভ নাই, সমুদ্ৰতীৰ, তৰুৱা কদম, বীৰ সৈনিক, শিলভদ্ৰৰ কুৰিতা গল্প, মেজাজ, ৰাতুবাবুৰ গেৰেজ, প্ৰতীক্ষা, উত্তৰণ, বিশ্বাস আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, লগৰীয়া, উত্তৰ নাই, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। ৰেৱতী মোহন দত্ত চৌধুৰী ওৰফে শিলভদ্ৰৰ জন্ম হৈছিল 1924 চনৰ 18 ছেপ্টেম্বৰত গৌৰীপুৰত। ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী আব্ৰাহাম থমাছ কুবৰে অৱসৰৰ পাছত এক অভিনৱ অভিযান আৰম্ভ কৰিছিল, য'ত শ্ৰীলংকা আৰু ভাৰতৰ স্বয়ম্ভূ ঈশ্বৰ গডমেন বা তথাকথিত অপ্ৰাকৃতিক পৰিঘটনাৰ ৰহস্য ফাদিল কৰিছিল। পৰিণতিস্বৰূপে তেখেতৰ খ্যাতি বাঢ়িছিল। শ্ৰীলংকা আৰু ভাৰতত যুক্তিবাদী আন্দোলনক তেখেতে এক নতুন গতিশীলতা প্ৰদান কৰিছিল। শ্ৰীলংকাত তেখেতে উদ্ভিদ বিজ্ঞান পঢ়াই 1959 চনত কলম্বোৰ থাৰ্ষ্টন কলেজৰ পৰা অৱসৰ লয়। 1961 চনত ইউৰোপ ভ্ৰমণ কৰে আৰু পৃথিৱীৰ যুক্তি চিন্তাবাদী সন্মিলনৰ সান্নিধ্যলৈ আহে। নাৰ্চিছাছ ছদ্মনাম লৈ তেখেতে বাতৰি কাকত, আলোচনী আদিত গল্প পাতি লিখিবলৈ আৰম্ভ কৰিছিল। তেখেতৰ বিজ্ঞানমুখিতা আৰু যুক্তিবাদী চিন্তাৰে সমৃদ্ধ হৈ থকা বক্তৃতাবোৰে ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত উভয়ৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। 1978 চনৰ 18 ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত তেখেতৰ দেহাৱসান ঘটে। নেপালত কেইটামান পশ্চিমীয়া বাদ্য জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰামচৰণ দনালে। ৰামচৰণ দনালে নেপালৰ বিভিন্ন জনগোষ্ঠীৰ সংগীত অধ্যয়ন কৰিছিল। তেখেত নেপালী নৃতাত্বিক সংগীত বিজ্ঞানী আছিল। ভাৰতত স্কুলীয়া শিক্ষাৰ মাজতে দনালে কলিকতাৰ এটা ৰেকৰ্ডিং কোম্পানীত কাম আৰম্ভ কৰিছিল আৰু তাতে নেপালী সংগীতজ্ঞ আৰু গায়কসকলৰ সৈতে তেখেতৰ চিনা পৰিচয় হৈছিল। 1958 চনত দনালে নেপাললৈ মেণ্ডলিন আৰু গীটাৰ আনিছিল। পৰৱৰ্তী সময়ত নেপালৰ তেতিয়া ৰজা মহেন্দ্ৰ ৰয়না 3 বছৰীয়া পৰিকল্পনাৰ অংশ হিচাপে তেখেতক নেপাল সংগীত আৰু নৃত্য একাডেমীৰ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছিল। ৰামচৰণ দনালে বুদ্ধৰ সময়ত ব্যৱহৃত 25,000 পুৰণি কুৱাটাহকে ধৰি শতাধিক ধৰণৰ 127টা বাদ্যযন্ত্ৰৰ ভঁৰাল থকা সংগীত সংগ্ৰহালয়ৰ দায়িত্বত থকা একমাত্ৰ সদস্য আছিল। 35 বছৰ নোটৰ হিচাপে কাম কৰাৰ পিছত দনালে প্ৰতিষ্ঠানৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ হুৰকাকে ধৰি 665 বিধতকৈ অধিক বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলি অনুমান কৰা হৈছে। ৰামচৰণ দনালৰ মৃত্যু হৈছিল 2011 চনৰ 18 ছেপ্টেম্বৰত। ভগৱান দাস আছিল স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক, শিক্ষাবিদ আৰু মহাত্মা গান্ধীৰ কাশী বিদ্যাপীঠৰ সহপ্ৰতিষ্ঠাপক। তেখেত মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বাবেও কাম কৰিছিল। পৰৱৰ্তী সময়ত হিন্দুস্তানী সাংস্কৃতিক সমাজৰ লগত জড়িত হৈছিল আৰু হিংসাত্মক ঘটনাক প্ৰতিহিত কৰিবলৈ প্ৰতিবাদ কৰিছিল। 1955 চনত ভাৰত চৰকাৰে ভগৱান দাসক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত তেখেতে যোগদান কৰিছিল। ভগৱান দাস আছিল সংস্কৃত পণ্ডিত। তেখেতে প্ৰায় 30খনমান গ্ৰন্থ লিখি উলিয়াইছিল আৰু ইয়াৰ বহুকেইখনেই সংস্কৃত আৰু হিন্দী ভাষাত। ভগৱান দাসৰ মৃত্যু হৈছিল 1958 চনৰ 18 ছেপ্টেম্বৰত। ডঃ মুকুন্দকাম শৰ্মা 2008 চনৰ 9 এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু 2011 চনৰ 17 ছেপ্টেম্বৰত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। 1970 চনৰ 16 জুনত মুকুন্দকাম শৰ্মাই অধিবক্তা হিচাপে পঞ্জীভূত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে সাংবিধানিক সেৱা, অসামৰিক আৰু কৰ সম্পৰ্কীয় বিষয়ত ওকালতি কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে ডঃ মুকুন্দকাম শৰ্মা নিযুক্ত হৈছিল আৰু পৰৱৰ্তী সময়ত পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হৈ গৈছিল। দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈ একে ন্যায়ালয়তে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি হৈছিল। পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ত স্থায়ী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত আছিল। মুকুন্দকাম শৰ্মাৰ জন্ম হৈছিল 1946 চনৰ 18 ছেপ্টেম্বৰত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছে মোগল সম্ৰাট জাহাংগীৰক লগ কৰিবলৈ আহি ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হৈছিলহি 1615 চনত। ব্ৰিটিছে পুৰী দখল কৰিছিল 1803 চনত। ত্ৰয়োদশ ৰোমান সম্ৰাট ট্ৰজানৰ জন্ম হৈছিল 1853 চনত। ইংৰাজ শিক্ষাবিদ আৰু অভিধান প্ৰণেতা ছেমুৱেল জনছনৰ জন্ম হৈছিল 1709 চনত। ৰোমান সম্ৰাট ডমিচিয়ানৰ মৃত্যু হৈছিল 96 চনত। চুইছ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, ভূগোল বিজ্ঞানী লিঅনাৰ্ড অয়লাৰৰ মৃত্যু হৈছিল 1873 চনত। বিশিষ্ট শিক্ষাবিদ, অধ্যাপক, সাহিত্যিক, অভিধান প্ৰণেতা ডক্টৰ বাণীকান্ত শৰ্মাৰ মৃত্যু হৈছিল 2021 চনত।

0: सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी संकल्प
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: एतियालो ए योजना 8,85,00,000 को अधिक लाभार्थी जड़ित हुई। जदि आपुनी 18-40 बसर भर तेंते माहिली अटल पेंशन सहित योजनार तीनटा निश्चित लाभर विषय जानवर निजर बैंक शाखार सहित जोाजोग कर।
2: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আয়োজন, আজি দেৱশিল্পী বিশ্বকৰ্মা পূজা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত গুৱাহাটী টঙৰা সত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্বলন। কুমাৰ ভাস্কৰ বৰ্মাক্ষেত্ৰত বন্তি প্ৰজ্বলন। দক্ষিণ আফ্ৰিকাৰ কেপটাউনত বিষ্ণু মন্দিৰত সেৱা বিধানসভাৰ অধ্যক্ষৰ। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰসেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা ৰাজ্যিক বিজেপিৰ সেৱা সমৰ্পণ অভিযান। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সাহায্য বিতৰণ। 82,219 যুৱ উদ্যোগীলৈ 278 কোটি টকা। ৰাজ্যৰ 5,00,000 যুৱক যুৱতীৰ আত্মনিৰ্ভৰ অসম অভিযানত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা। অগণন অনুৰাগীৰ উপস্থিতিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে সোণাপুৰত জুবিন দিৱসৰ আৰম্ভ। গীত মাত কবিতাৰে প্ৰাণৰ শিল্পীক বন্দনাৰে অনাগত দুদিন মুখৰ হৈ থাকিব জুবিনৰ শেষ আশ্ৰয়স্থলী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ খচৰা নিৰ্দেশনা জাৰি। ছেল্ফ মেডিকেশ্যন বন্ধ, প্ৰেছক্ৰিপচন নহলে ঔষধ বিক্ৰী কৰিব নোৱাৰিব ফাৰ্মাচীয়ে। চিচিটিভিৰ সংস্থাপন বাধ্যতামূলক কৰাৰ পদক্ষেপ। এমাহত সৰ্বসাধাৰণৰ মতামত লৈ চূড়ান্ত অধিসূচনা জাৰি কৰা হ'ব। নলবাৰীত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ। মন্ত্ৰীৰ অসমক স্বাৱলম্বী কৰিবলৈ যুৱ প্ৰজন্মৰ দায়িত্ব ল'বই লাগিব বুলি মত প্ৰকাশ। তিনিচুকীয়া আৰক্ষীৰ অভিযানত একেদিনাই 22টা চোৰ আটক। অসম সাহিত্য সভাৰ 8ষ্টতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। 25,000 পুৰুষ মহিলাৰ কণ্ঠত প্ৰাণ পাই উঠিব জাতীয় সংগীত। বৰদোৱা থানত বৃক্ষ সংৰক্ষণ সংবৰ্ধনৰ প্ৰয়াস। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু শ্ৰী শ্ৰী বটদোৱা থানৰ বুজাবুজি চুক্তি। বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী অভিযন্তা বড়োলেণ্ড বিশ্ববিদ্যালয় হৰিৰাম ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন। তেজপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত ডালৰাজ লুধিবলৈ কঠোৰ আয়ুক্ত। অভিযুক্ত মণ্ডলক বদলি, 12 লাটমণ্ডলক সলনি কৰা হৈছে। বিশ্বনাথত উদ্ধাৰ হৈছে ঢেকীয়াপুঠীয়া বাঘৰ পোৱালি। নিৰ্ধাৰিত মাচুলৰ ওপৰত আৰোপ কৰা হ'ব জি এছ টি। ইউ পি আই লেনদেন কিদৰে অতিৰিক্ত টকা ভৰিব ব্যৱসায়ীয়ে। 2,001 টকা লেনদেন কৰা ব্যক্তিয়ে 8 টকা এম ডি আৰ মাচুলৰ ওপৰতো দিব লাগিব 18% জি এছ টিও। আমেৰিকাৰ পৰা 100% শুল্কৰ ভাবুকিৰ পাছতে ভাৰতৰ প্ৰতিক্ৰিয়া। ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব। চিকিৎসালয়ত 11 টকাৰ সামগ্ৰী বিক্ৰী হৈছে, বাহিৰত 325 টকাত। 2,881% পৰ্যন্ত বৃদ্ধিৰ মূল্য আদায় কৰি ৰোগীৰ ওপৰত মাধমাৰ চলোৱা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা শুল্ক যুদ্ধত ইউক্ৰেইনৰ শান্তি প্ৰক্ৰিয়া ব্যাহত হ'ব বুলি ৰাছিয়াৰ মত প্ৰকাশ। নাইজেৰিয়াত বিষাক্ত পানীয় খাই 48 জনৰ মৃত্যু। শতাধিক লোক চিকিৎসাধীন, কেইজনমান অৱস্থা সংকটজনক। 100 বছৰ অতিক্ৰম কৰা লোকৰ সংখ্যা প্ৰায় 1,00,000। জাপানত শিশুতকৈ বৃদ্ধ ডাইপাৰ বিক্ৰী হয় অধিক। খেলৰ বিশ্বত 30টা বলত 100 ৰাণ। ৰোহিত শৰ্মাক অতিক্ৰমী নতুন অভিলেখ। অভিষেক শৰ্মাৰ আফগানিস্তানৰ বিৰুদ্ধে তৃতীয়খন টি টুৱেণ্টিৰ শৃংখলা দখল। আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা। দিনুচালৈ 3টা শতকৰ পুৰস্কাৰ। এছিয়ান গেমছৰ ছেমিত বাংলাদেশ মহিলা ক্ৰিকেট দল চীনৰ বিৰুদ্ধে মেচ পৰিত্যক্ত। কেৰিয়াৰত লাভ কৰিলে আন এটা খিতাপ, ইণ্টাৰ মায়ামিৰ হৈ মেচিৰ 100 সংখ্যক গ'ল। প্ৰস্তুত আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা বঢ়ালে ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক জুবলি বৰুৱাৰ কণ্ঠৰ কেইটিমান গীত।

0: ইমান পৰে জুবলি বৰুৱাৰ কণ্ঠৰ গীত গীতি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ আজি পুৱা 9:20 প্ৰভাতী তৰংগ, প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জ্যোতিপ্ৰকাশ দাস আৰু নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী বৰষা বৰা। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে কাইলৈ ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। সদৌসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিব আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: 19 তাৰিখে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যু তিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপিৰ।
2: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাটত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচিত বিভিন্ন বিষয়, সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ জিলা পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম খুৰীয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জনোৱাৰ উদ্দেশ্যে কালি এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জিলাখনত শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ সৃষ্টি আৰু কাম কাজসমূহ অধিক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী

শরৎ আহিল নিয়র মালালৈ কহুয়ার হাঁহি হৈ, শরৎ আহিল শুভ্র কোমল শেৱালি সুবাস লৈ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ এই গীত, গীতিকাৰ লক্ষ্য হীৰা দাস।

জেমেনচুল টাটাৰ কণ্ঠত বংকিম শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল শ্যাম কল্যাণ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মনোৰঞ্জন গগৈৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

মনোৰঞ্জন গগৈ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আৰু প্ৰযোজনা আছিল সুধীৰ দাসৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী তৃষাৰাণী শইকীয়া, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা দীনবন্ধু চহৰীয়াৰ।

তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল গীতা হাতী কাকতি, প্ৰযোজনা আছিল দীনামন্ধু চহৰীয়াৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনাবলৈ লৈছোঁ অশোক শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা কিশোৰ দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

অশোক শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল কিশোৰ দাসৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। অশোক শইকীয়াৰ কণ্ঠৰ এই গীতটিৰে আজি সামৰিছোঁ আমাৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: আজি পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জ্যোতিপ্ৰকাশ দাস আৰু নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী বৰষা বৰা। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
0: আজি নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত নাট্যকাৰ অৰুণ শৰ্মাৰ জীৱনৰ দিগবাণীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিছিল কমল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা অঞ্জুমা দাস মাহাতেৰ।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।

0: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আলাপ অনুরাগ
3: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
3: বৰাৰ।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত মাজুলী জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219 গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য, নগাঁও উপ নিৰ্বাচনৰ বাবে 18 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত, 7 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল, বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমৰ্পণ মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ 83,219 গৰাকী উদ্যমী যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্যান্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সমাপন কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক

0: সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। জুবিন ক্ষেত্ৰত কালি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়। আজি সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌসম ছাত্ৰ সন্থাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়।
1: 19 তাৰিখে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যু তিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপি।
0: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদতো আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ মালহ বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ'ব। এই উপলক্ষে সমগ্ৰ জিলাখনতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা 25গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডিএফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ 18গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো কালি অমীমাংসিত হৈ ৰয়। বিষয়টো আজি চূড়ান্ত কৰা হ'ব। আনহাতে মনোনয়ন পৰীক্ষণত 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনত শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। যোৰহাটত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচিত বিভিন্ন বিষয়, সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ জিলা পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জনোৱাৰ উদ্দেশ্যে কালি এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জিলাখনত শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ সৃষ্টি আৰু কাম কাজসমূহ অধিক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিলচৰৰ প্ৰথমটো পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দুজন প্ৰাৰ্থী বিজেন্দ্ৰ প্ৰসাদ সিঙে 9 আৰু ভক্তিসেন তালুকদাৰে 20নম্বৰ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ 18গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰে 3জন কংগ্ৰেছৰ আৰু 6জন বিজেপিৰ ক্ষুব্ধ নিৰ্দলীয় প্ৰাৰ্থী। এতিয়া 42টা ৱাৰ্ডত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ 1987 চনৰ শিল্পী পেঞ্চন আৰু বিশেষ

0: পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহ্বান কৰা হৈছে। ইয়াৰ বাবে কালি দুপৰীয়া 12 বজাৰ পৰা অনলাইনযোগে পঞ্জীয়ন মুকলি কৰা হৈছে। www.directorculture.assam.gov.in বা www.silpiassam.com ৱেবছাইটত অনলাইনযোগে 10 অক্টোবৰৰ মাজনিশা পৰ্যন্ত পঞ্জীয়ন কৰিব পাৰিব। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইনযোগে দাখিল কৰা আবেদন গ্ৰহণযোগ্য বুলি বিবেচিত নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ ইচ্ছুক দিব্যাংগ আৰু সজ্যাগত শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন আবেদন দাখিল কৰাত সহায় কৰিব। সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ উপলব্ধ হ'ব। বিতং তথ্যৰ বাবে 9401183996 মোবাইল নম্বৰত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অথবা শিল্পী পেঞ্চন DCA@gmail.com ইমেইল যোগে যোগাযোগ কৰিব পাৰিব। দুলীয়াজানৰ নাওখলীয়া বৰকলা মাজগাঁও পথাৰত অহা 31 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলনস্থলীত 25 সহস্ৰাধিক পুৰুষ মহিলাই জাতীয় সংগীত পৰিৱেশন কৰিব। অষ্টসপ্ততিতম দ্বিবাৰ্ষিক দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম মেফিৰে এই অধিৱেশনৰ আৰম্ভণি হ'ব। 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই 111 বছৰৰ ভৰি দিয়াৰ উপলক্ষে মূল পতাকাসহ 111খন পতাকা উত্তোলন কৰা হ'ব। অধিৱেশনৰ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে অধিৱেশনত 700 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থৰ লগতে 111খন বিভিন্ন গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হ'ব। লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ 75 বিঘা ভূমিত 352টা ধানৰ জাত সংৰোপণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে আধুনিক জাতৰ ধানৰ লগতে 235বিধ বাও ধানৰ জাতো সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভিতৰত 135বিধ বাও ধানে ৰঙা চাউলযুক্ত আৰু এই চাউলসমূহ বিদেশলৈ ৰপ্তানি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত ঢলাশদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থসামাজিক ঔদ্যোগিক জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2017 চনৰ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন উদ্বোধন কৰাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস পাইছে। 60 টন সামৰিক টন ওজনৰ টেংক পৰিবহণ কৰিব পৰা চীন সীমান্তৰ সমীপৰ এই দলংখন প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 বছৰীয়া জন্মদিন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য বিতৰণকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া জনসেৱাক স্মৰণ কৰি দেশজুৰি আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টী আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ উদ্যোগত এই বিশেষ অভিযান চলোৱা হৈছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী মোদীৰ 76 বছৰীয়া জন্মদিনত আশীৰ্বাদ বন্তিৰে উজ্বলিল সমগ্ৰ দেশ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত কালিৰে পৰা জুবিন দিৱস আৰম্ভ হৈছে। এই উপলক্ষে তেখেতৰ স্মৃতিত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাস পৰিয়াল আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ এই 3-দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে। উজনিৰ 3খন বান ক্ষতিগ্ৰস্ত জিলাৰ প্ৰভাৱিত লোকৰ বাবে চৰকাৰে কোনোধৰণৰ ফলপ্ৰসূ পদক্ষেপ লোৱা নাই বা সাহায্য আগবঢ়োৱা নাই বুলি অভিযোগ তুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভে ৰাছিয়া আৰু ইৰাণৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰে।

0: উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিছে। বিধেয়কখনৰ বাবে ভাৰতে পোনপটীয়াকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো ইয়াত ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত 100% পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাৰ ক্ষমতা আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
1: ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে। অসমে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত খিতাপ অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত 4টা দলীয় শাখাত স্বৰ্ণ পদক দখল কৰা অসমে ছিনিয়ৰ পুৰুষ মহিলা শাখাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সুবাদত অহা বছৰ মেঘালয়ত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈও যোগ্যতা অৰ্জন কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি শুনক মাজুলী জিলার রেহরুপ। আজি আমার হইতে আছে মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়া। মাজুলীৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল ক্ষণ 8 ছেপ্টেম্বৰ 2016 চনৰ এই ঐতিহাসিক দিনটোতে মাজুলীক আনুষ্ঠানিকভাবে ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীও জিলাখনত পালন কৰা হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতা বিকাশ শইকীয়াৰ পৰা।
2: সংসদ জিলায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত যোৱা 8 ছেপ্টেম্বৰত অতি মৰ্যাদাপূৰ্ণভাৱে উদযাপিত হয় 11 মাজুলী জিলা প্ৰতিষ্ঠা দিৱস আৰু বিশ্ববৰেণ্য সংগীতজ্ঞ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ জয়ন্তী। কাৰ্যসূচীৰ আৰম্ভণিতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি তথা মাল্যৰ্পণ কৰে জিলায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰদৰ্শনীমূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পৰৱৰ্তী মুকলি সভাত জিলায়ুক্তগৰাকীয়ে নিজৰ ভাষণত 2016 চনৰ 8 ছেপ্টেম্বৰৰ সেই ঐতিহাসিক ক্ষণটো স্মৰণ কৰি জিলা হিচাপে মাজুলীয়ে বিগত বছৰবোৰত অৰ্জন কৰা প্ৰশাসনিক গতিশীলতা, যোগাযোগৰ অভূতপূৰ্ব উন্নয়ন আৰু ঐতিহ্য সংৰক্ষণৰ দিশসমূহ উল্লেখ কৰে। অনুষ্ঠানটিত মাজুলী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰুদ বৰুৱাই লোককলা আৰু ডঃ ভূপেন হাজৰিকাৰ মানৱতাবাদী দৰ্শন সম্পৰ্কে আলোকপাত কৰে। সভাত উপস্থিত জিলাখনৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে নদীদ্বীপটোৰ ঐতিহ্য আৰু ভৱিষ্যত সম্ভাৱনাক লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। সুধাকণ্ঠৰ কালজয়ী গীত, নৃত্য আৰু আধুনিক কলাৰ সংমিশ্ৰণেৰে গঠিত সাংস্কৃতিক কাৰ্যসূচীয়ে সমগ্ৰ অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।
1: যোৱা 9 ছেপ্টেম্বৰত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2026-2027 বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচন প্ৰথমবাৰলৈ ডিজিটেলি সম্পন্ন হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: জিলাখনত বিদ্যালয় পৰ্যায়ত প্ৰথমবাৰলৈ ডিজিটেলি সম্পন্ন হোৱা এই ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ সংবিধান প্ৰণয়ন সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ অন্যতম মুখ্য প্ৰণেতা ডঃ পি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে জিলায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক

0: সামাজিক মূল্যবোধ, নেতৃত্বৰ গুণ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে স্থাপন কৰা দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰথমটো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ দ্বাৰ মুকলি কৰে জিলায়ুক্তগৰাকীয়ে আৰু দ্বিতীয়টো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ দ্বাৰ মুকলি কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া লিপিকা বুঢ়াগোহাঁয়ে। এই নিৰ্বাচনৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ, ভোটাধিকাৰৰ গুৰুত্ব, দায়িত্বশীল নেতৃত্ব আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সৈতে পৰিচয় কৰাৰ এক সুন্দৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নেতৃত্বৰ দক্ষতা, সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য আৰু গণতান্ত্ৰিক মনোভাৱ বিকাশতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
1: সমগ্ৰ ৰাজ্য লগতে সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে মাজুলী মুখৰিত হৈ আছে। আজি ভাদ আহিনৰ দুমাহীৰ এই ক্ষণত অসমীয়া সমাজ জীৱনৰ এটি অতি পুণ্য, পবিত্ৰ আৰু আধ্যাত্মিক ৰসেৰে জীপাল মাহ হৈছে ভাদ মাহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 3 শতাধিক নামঘৰত পহিলা ভাদৰ পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভকত বৈষ্ণৱসকলে এই পবিত্ৰ ভাদ মাহত ভগৱানৰ চৰণত সেৱা নিবেদন জনাই পৰিৱেশন কৰে প্ৰভু ভগৱন্তৰ নাম। জিলাৰ এই ৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজিৰ দিনটোত আমি প্ৰভাতী তৰংগ অনুষ্ঠানত কথা পাতিব বিচাৰিছোঁ। আমি আচলতে এগৰাকী এনেকুৱা ব্যক্তিৰ জীৱনটোক উদযাপন কৰিবলৈ বহিছোঁ, তেখেতৰ সৃষ্টিৰাজিয়ে যিধৰণে আমাক সমৃদ্ধ কৰি ৰাখিছে, সেই কথাখিনিক আমি এবাৰ পাতিব বিচাৰিছোঁ।

এবাৰ আমি তেখেতৰ যি অৱদান, তেখেতে আমাক কি ধৰণে আমাৰ মন মগজুক মোহাচ্ছন্ন কৰি ৰাখিছিল, এতিয়াও ৰাখিছে আৰু সদায়ে ৰাখিব, সেই কথাখিনি আকৌ এবাৰ পাতিব বিচাৰিছোঁ। শব্দৰ সৈতে খেলা কৰা সেই ব্যক্তিগৰাকী সুৰৰ মায়াজালৰ মাজত আমাক সকলোকে বান্ধি ৰাখিব পৰা ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তি সমাজৰ কথা চিন্তা কৰিছিল, যিগৰাকী ব্যক্তিয়ে প্ৰকৃতিৰ কথা চিন্তা কৰিছিল, যিগৰাকী ব্যক্তিয়ে জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি সকলোকে ভাল পাইছিল। প্ৰতিটো জীৱৰে যে প্ৰাণ আছে, এগৰাকী গছক সাৱটি তেওঁ সেই অনুভৱ কৰিছিল, বাটৰ কুকুৰটোক মৰম কৰি তাৰ কষ্ট লাঘৱ কৰিবলৈ প্ৰয়াস কৰি তাক সকাহ দিছিল, আহত চৰাইজনীক মৰম কৰি আদৰ কৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছিল। তেওঁ এই কথা অনুভৱ কৰিছিল, পৃথিৱীখন কেৱল আমাৰ মানুহৰ নহয়, জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা আমাৰ মানুহৰ বাবেই এই পৃথিৱীখন নহয়, সকলো সমানেই মিলিজুলি থাকিব লাগিব, সামঞ্জস্য থাকিব লাগিব, ভাৰসাম্য থাকিব লাগিব। আজি তেখেতৰ কথা পাতিম। তেখেতৰ কথা আমি, আমাৰ দৰে যিটো প্ৰজন্ম, সেই প্ৰজন্মটোৱে আমি শৈশৱৰ কিছু সময় আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা তেখেতসকলৰ গীতৰ মাজত আমি যেতিয়া সোমাই আছিলোঁ, যেতিয়া যৌৱনত উপনীত হ'লোঁ, সেই সময়ত এটা ধুমুহাৰ দৰে এটা সত্তা আমাৰ মন মগজুক চুই গ'ল। আমি যেতিয়া যৌৱনৰ সময়ত আনন্দ লাগিলেও তেখেতৰ গান গাওঁ, দুখতো তেখেতৰ গান গাওঁ, তেওঁৱেই যেন আমাৰ কাৰণে সকলো আছিল, এনেকুৱা এটা সময় আহি গৈছিল। আৰু যেতিয়া আমি তেখেতক লগ পাইছিলোঁ, সেই লগ পোৱাৰ সেই সময়খিনি, সেই সময়ৰ পৰাই সেই ব্যক্তিগৰাকীৰ যি সৰলতা, যিধৰণে তেখেত আৱেগপ্ৰৱণ, যিধৰণে তেখেতে মানুহৰ কাৰণে দুখত কষ্ট পাই থকা গৰাকীৰ কাৰণে যিধৰণে তেখেতৰ মনটোৱে কান্দিছিল, সেই কথাখিনি দেখি আমাৰ দৰে যুৱ প্ৰজন্ম আমি বৰ বেলেগ ধৰণে আকৃষ্ট হৈছিলোঁ। তেখেতৰ যিসকল জ্যেষ্ঠ আছিল, সেই জ্যেষ্ঠসকলকো তেখেতে সমানেই শ্ৰদ্ধা কৰিছিল, আৰু সেই শ্ৰদ্ধাশীল হৈয়েই, সেই জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈয়েই তেখেতে অসমৰ সংগীত জগতখনত এটা নিজৰ সুকীয়া চিনাকিৰে সুকীয়া পৰিচয় এটা গঢ়িছিল। তেখেতে আচলতে আজিকালি যিধৰণে বহুতেই আনৰ ধৰণে গাবলৈ চেষ্টা কৰি বা আনৰ গান এটা গাই, অঁ মই একেধৰণে গাইছোঁ, তেনেকুৱা চিনাকি এটা ল'বলৈ চেষ্টা কৰে, তেনেকুৱা চেষ্টা কৰা নাছিল। তেখেত সকলো ক্ষেত্ৰতে সুকীয়া আছিল, সুৰৰ ফালৰ পৰাও সুকীয়া আছিল, কথাৰ ফালৰ পৰাও, তেওঁ লিখা গীতবোৰ সুকীয়া আছিল, তেওঁৰ কৰা চিন্তাবোৰ সুকীয়া আছিল। আজি এই সকলো কথা পাতিম। আৰম্ভণিতে তেখেতৰ মই তেখেতে লিখা কিছু কথা মই পঢ়ি দিব বিচাৰিছোঁ। মই গানৰ ক্ষেত্ৰত প্ৰথমতে গুৰুত্ব দিওঁ তালত, কাৰণ মই নিজে ৰিদম প্লেয়াৰ আছিলোঁ। 14 বছৰ উৰাই ঘূৰাই ৰিদম বজাইছোঁ, তাৰ পাছতহে মই গানলৈ আহিছোঁ, সেইকাৰণে ছন্দত মোৰ গুৰুত্ব বেছি। মই প্ৰায় 3-4 হাজাৰ গান লিখিছোঁ, সকলো গানৰ বিষয়ে ক'ব নোৱাৰিম, কিন্তু শেহতীয়া গান এটিৰ কথা কওঁ। চিলা চিলা চিলা মই তোৰ আকাশৰে, উৰি উৰি ফুৰু মই ডাৱৰে পোহৰে। মন কৰিব, শেষৰ শব্দকেইটা এ কাৰত শেষ হয়, যদি এ কাৰত নহৈ এই শব্দ ই কাৰত শেষ হয় শুনিবলৈ বেয়া হ'ব। ছন্দটো সেইকাৰণেই দৰকাৰী। ছন্দক লৈ আৰু বহুত গীতত খেলা কৰিছোঁ। মোৰ এটা গান আছে প্ৰতিটো প্ৰহৰ, গোটেই গানটোৰ প্ৰতিটো শাৰী আৰম্ভ হয় প্ৰতিটো শব্দৰে। দেখাত কবিতা যেন লাগে, কিন্তু কবিতা নহয়, গান। আৰু এটা গান আছে মোৰ, অবাক অবাক সপোন সপোন, একো একোটা শব্দ মই দুবাৰকৈ ব্যৱহাৰ কৰিছোঁ। বিভিন্ন ধাৰা আছে গানৰ, মই প্ৰত্যেকটো ধাৰাকে চুবলৈ চেষ্টা কৰিছোঁ। এই শব্দৰ মাজেৰে ছন্দৰ মাজেৰে খেলা কৰি থকা

আমাৰ মন মগজুক চণ্ডায়িত কৰি ৰখা, চণ্ডবদ্ধ কৰি ৰখা জুবিন গাৰ্গ, এই যিটো সত্তা, এই সত্তাটোৰ কথা আমি পাতি শেষ কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ সদায় আমাৰ লগত আছে, সদায় আমাৰ লগত থাকিব তেখেতৰ সৃষ্টিৰাজিৰ সৈতে। আমি পাতিম, আমি জ্যেষ্ঠগৰাকীৰ সৈতেও কথা পাতিম। তেখেতে অতি শ্ৰদ্ধা কৰা এগৰাকী সংগীত শিল্পী, বিশিষ্ট সংগীতজ্ঞ, সংগীত পৰিচালক, কণ্ঠশিল্পী, সুৰকাৰ আৰু আকাশবাণীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া। বহু বছৰ ভূপেন হাজৰিকাই হওক, জয়ন্ত হাজৰিকাই হওক, অসমৰ সংগীত জগতৰ এইসকল শিল্পীৰ সৈতে যিগৰাকী ব্যক্তি কাম কৰাৰ একেলগে সময় অতিবাহিত কৰিছে, যিগৰাকীৰ যথেষ্ট অভিজ্ঞতা আছে আৰু যিগৰাকীক জুবিন গাৰ্গে অতি শ্ৰদ্ধা কৰিছিল, সেইগৰাকী হৈছে আমাৰ সকলোৰে আদৰৰ। মই তেখেতক এতিয়াও কওঁ, তেখেতৰ যথেষ্ট বয়স হৈছে, তেখেতক কেতিয়াবা কেতিয়াবা মঞ্চত ধৰি আমি থিয় কৰাই দিব লাগে, লৈ যাব লাগে তেখেতক। কিন্তু মই তেখেতক কওঁ, মই এটা বৰ বেলেগ ধৰণৰ কথা দেখোঁ তেওঁৰ তাত। তেওঁ হয়তো চিৰিটো উঠোঁতে তেওঁক ধৰি লৈ যাওঁ আমি ওপৰলৈ, কিন্তু গীটাৰখন হাতত লৈ লোৱাৰ পাছত তেওঁ পাহৰি যায়। তেওঁ একেই সেই চিৰ তৰুণ জে পি দাসগৰাকী হৈ পৰে। জে পি দাক তেওঁ অলপ অসুস্থ, তথাপিও আকাশবাণী বুলি ক'লে আৰু জুবিন গাৰ্গ বুলি কোৱাৰ পাছত তেখেত আজি আমাৰ মাজত আহিছে, তেখেতৰ সৈতে আমি কথা পাতিম। কাৰণ জুবিন দাই তেখেতক অতি শ্ৰদ্ধা কৰিছিল, সেই কথাখিনি আমি পাতিম। আৰু জুবিন দাৰ যিহেতু তেখেত এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, গোটেইখিনি কথা জে পি দাই বুজি পায় কথাখিনি, গতিকে সেইকাৰণে জে পি দাৰ পৰা আমি কথাখিনি পাতিম। নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, আমি নতুনকৈ বৰ্তমান সময়ত যিগৰাকীয়ে খুব ভাল কাম কৰি আছে, সেয়া হৈছে বৰষা বৰা। বৰষা বৰাকো আমি আমাৰ মাজলৈ আজি আমন্ত্ৰণ জনাই আনিছোঁ। বৰষাইনো গীত লিখে, সুৰ কৰে, নিজৰ এগৰাকী কণ্ঠশিল্পী, কিন্তু বৰষাইনো জুবিন গাৰ্গৰ সেই ধাৰাটোৰ পৰা কি ধৰণে অনুপ্ৰাণিত হৈছে, সেই কথাখিনি আমি পাতিম। শ্ৰোতাসকল, আজি আপোনালোকে ফেচবুক পেজত আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কে, তেখেতৰ সৃষ্টিৰাজি সম্পৰ্কে, তেখেতৰ অৱদান সম্পৰ্কে ইতিবাচক ধৰণে আপোনালোকে লিখিব পাৰে। আপোনালোকে কবিতাৰ আকাৰত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক যদি সামৰি ল'ব বিচাৰে তেনেকৈও লিখিব পাৰে, আমি পঢ়িম। অনুষ্ঠানটি ভাল লাগিছে তেনেকৈ হয়তো আৰম্ভণিতে এটা দুটা বাৰ্তা আহিব, কিন্তু আমি আশা কৰিম এনেকুৱা বাৰ্তা যি বাৰ্তাত আপোনালোকে গোটেই কথাখিনি সামৰি আপোনালোকে নিজৰ মনত উদ্ৰেক হোৱা কথাখিনি আপোনালোকে লিখিব, তেতিয়া পঢ়িম আৰু সেই কথাখিনি, সেই বাৰ্তাখিনি ৰাইজৰ মাজলৈ যাব, নহয় জানো? এইখিনি সময়ত এই অনুষ্ঠানটি আপোনালোকে ফেচবুক পেজত চাই আছে। ফেচবুক পেজত চাই থকা এই দায়িত্বত আছে আমাৰ ডিম্পুল বৰগোহাঁই। আপোনালোকে ৰেডিঅ' চেটত অনুষ্ঠানটি শুনি আছে। ৰেডিঅ' চেটত অনুষ্ঠানটি শুনাত আপোনালোকে মিডিয়াম ৱেভতো শুনিবলৈ পাইছে, একে সময়তে 101.6 মেগাহাৰ্টজত FMতো শুনি আছে। গতিকে আমাৰ নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, বিজয় কুমাৰ বাৰ্মা, আনোৱাৰ আলী, অমলেশ কলিতা। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। FM ট্ৰান্সমিটাৰত আছে বিজয় দাস। ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী আৰু ষ্টুডিঅ'ত আছে গীতালী ভট্টাচাৰ্য। শ্ৰোতাসকল, FMত শুনি থকা কথাটো এইকাৰণে কৈছোঁ, এই মুহূৰ্তত বিভিন্নজনে হয়তো গাড়ী লৈ, তেওঁ গাড়ীখন চলাই, তেওঁলোকে হয়তো কোনোবাই কাৰ্যালয়লৈ গৈ আছে, কোনোবাই হয়তো এই মুহূৰ্তত নিজৰ কামৰ বাবে ওলাই গৈছে। এইখিনি সময় তেওঁলোকৰ অতি প্ৰিয়, কাৰণ 101.6 FM টিউন কৰি তেওঁলোকে গাড়ীত এই অনুষ্ঠানটি শুনি যায়। গতিকে আপোনালোকেও নিশ্চয় শুনি আছে, গতিকে আপোনালোককো আদৰণি জনাইছোঁ। ৰেডিঅ' চেটত যিসকলে শুনি আছে, নামসমূহ আমি গম নাপাওঁ, কিন্তু আপোনালোকে অতি আন্তৰিকতাৰে শুনি থাকে, গতিকে আপোনালোককো মই অতি আদৰেৰে অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ। এই সময়ত অনুষ্ঠানটি আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ আৰু আকাশবাণী ধুবুৰী কেন্দ্ৰই একে সময়তে ৰিলে কৰে। গতিকে নগাঁও, তেজপুৰ, ধুবুৰীৰ আশে পাশে থকা আমাৰ কেন্দ্ৰই সামৰি লোৱা সকলো শ্ৰোতাক মই আদৰি লৈছোঁ। এপততো পৃথিৱীৰ সকলো অংশৰ পৰা শুনিব পাৰে, গতিকে এপত যিসকল শুনি আছে তেওঁলোককো আমি আদৰিছোঁ। নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো আপোনালোকে শুনিব পাৰে, গতিকে সকলো শ্ৰোতাকে আদৰণি জনাইছোঁ। আমি কিছু পাতনি মেলিলোঁ এইকাৰণেই যে বহুতো শ্ৰোতা এইখিনি সময়ত আমাৰ ফেচবুক পেজত সংলগ্ন হ'ল। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ, যোৰহাটৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। ক্ৰন্দশিয়ালা, সাতখলি, চিপাঝাৰৰ পৰা ইনামুল মজিদ, লাচিত নগৰ, ৰঙিয়া।

0: তিনিআলিৰ পৰা বংকিম চন্দ্ৰ দাস, কল্পনা আমিন শৰ্মা, আপুনি যেতিয়া মই জেপিদাৰ কথা কৈ আছিলোঁ আপুনি তাৰ মাজতে জেপিদা বুলি লিখিয়ে দিছিলে, আপুনি বুজিয়েই পাইছিলে তেখেত কোন। মই নামটো কোৱাৰ ঠিক আগে আগে আপুনি নামটো লিখি দিছে, মই বুজি পাইছিলোঁ সেইটো কথা, কাৰণ মনত আছে নহয় জানো, জেপিদাই যেতিয়া এই মঞ্চত, এদিন আমি ফেচবুকত এটা অনুষ্ঠান দেখিছিলোঁ নহয়, মঞ্চত গীতাখন লৈ যিধৰণে গাইছিল, কিমান ভিউৱাৰ্ছ, কিমান মানুহে চাইছিল, সেই একেই জেপিদা এতিয়াও সেই একেই আছে। আপোনালোকে যেতিয়া মই তেখেতলৈ মাইক্ৰফোন এৰিম তেতিয়া গম পাব জেপিদা একেই আছে আৰু একেই থাকিব। আৰু কিবা জেপিদাক ওচৰত থাকিলে আমাৰ কিবা এটা ভাল লাগে। আমাৰ ধৰি লওক আকাশবাণীত বহুতো বিষয়ে চাকৰি কৰিছে, তাৰ ভিতৰত জেপিদা এনেকুৱা এগৰাকী বিষয়া যিগৰাকী বিষয়ক আমি কাষত পালে আমি আমাৰ নতুন প্ৰজন্মটো আচলতে বহুত উৎসাহিত হওঁ। গতিকে আজি তেখেতৰ পৰা আমি শুনিম। ধীৰেণ ৰয় খুব ভাল পাইছে তেখেতে, ধনজিৎ বেজবৰুৱা নলবাৰী জিলাৰ ডিৰুৱাৰ পৰা, কল্পনা কলিতা আপুনি কাহিলীপৰাৰ পৰা, দীপাঞ্জলি বৰা যোৰহাটৰ পৰা সংযুক্ত হৈছে। আপোনালোকে অনুষ্ঠানটি শুনি থাকিব, আমি কথা পাতি থাকিম আৰু জুবিন গাৰ্গৰ কথা পাতিম। আৰু জুবিন গাৰ্গৰ বিষয়ে আমি হয়তো আপোনালোকৰ হয়তো কিন্তু ব্যক্তিগত অভিজ্ঞতা থাকিব পাৰে, ভাল লগা অভিজ্ঞতা, বেয়া কথাবোৰ নাপাতোঁ দিয়ক আমি, নহয় জানো কোনোবাই হয়তো সমালোচনামূলক কিবা যদি বিভিন্ন সময়ৰ পৰিপ্ৰেক্ষিতত কিবা কথা যদি মনত খুদুৱাই থাকেও সেইবিলাক কথা আমি ইয়াত কিন্তু আলোচনা নকৰোঁ। আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজি সম্পৰ্কে কথা পাতিম, বেলেগ আনুষংগিক অন্য কথা আমি ইয়াত অৱতাৰণা নকৰোঁ। গতিকে শ্ৰোতাসকল, আমি কিছু সময় পাছত আপোনালোক দুটি নম্বৰ কৈ দিম, যদি আপোনালোকে ফোনযোগেও সংযুক্ত হ'ব বিচাৰে তেতিয়া সংযুক্ত হ'ব পাৰিব। মই জেপিদাৰ ওচৰলৈ গৈছোঁ, বৰষাই মোক সহযোগ কৰিব যিহেতু মাইক্ৰফোন মাজতে এটা আছে। জেপিদা, আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গ, আমি আচলতে জুবিন মই এটা সময়ৰ মাজত যিধৰণে আছিলোঁ, আপোনালোক জ্যেষ্ঠসকলে তেখেতক আশীৰ্বাদ দিছিল আৰু তেখেতে, মই বিশেষকৈ এটা কথা জানো যে আপুনি কিবা এটা ক'লে তেখেতে, আপুনি যদি খং কৰিও কিবা এটা কয়, জুবিন গাৰ্গে কিন্তু সকলো কথাখিনি আপোনাৰ শুনে। গতিকে আজিৰ অনুষ্ঠানত প্ৰথমে আৰম্ভণিতে আপুনি জুবিন গাৰ্গ বুলি ক'লে আপোনাৰ ভাতৃপ্ৰতিম সেই জুবিন গাৰ্গ, সেই জুবিন গাৰ্গ সম্পৰ্কে কি ক'ব আৰম্ভণিতে?
1: জুবিনক প্ৰথম মই জুবিন হিচাপে পাইছোঁ 1992ত, 92 চনত মই নাছিলোঁ, তাত মই আইজলত আছিলোঁ, তেতিয়া তেওঁ গান চান শুনা নাই মই। আইজলৰ পৰা আকৌ তেজীলৈ গ'লোঁ, তেওঁক ভালকৈ ফিজিকেলি আৰু হেৰিকে লগ পাইছোঁ মই 2003-04, তেতিয়া তেওঁ ফুল ব্লাষ্টত আছে আৰু, ভাইমন্দা গানবিলাক আৰম্ভ কৰিছে। তাৰ আগতে কিছুমান গান গাইছে, সেইবিলাক মই ইমান মন দি শুনা নাই, কিন্তু এবাৰ যেতিয়া মন দি শুনিব আৰম্ভ কৰিলোঁ সেই মন নিদিয়াখিনি সোমাই গ'লোঁ গাত, মন যে ইয়া নাছিলোঁ, মন সোমাই গ'লোঁ। তাৰপিছৰ পৰা গান গান গান গান গান আৰু মোক খুব শ্ৰদ্ধা কৰে। এবাৰ মানে এটা জন্মদিনৰ দিনা ক'ৰবাত এটা চেনেলে কিবা পাতিছিলে জন্মদিন, মোক জেপিদাৰ বিষয়ে কওকচোন, তেওঁ সুধিলে, জেপিদাৰটো 10 বছৰ আগতে জন্ম হ'ল, মানে এইটো যুগত জন্ম হ'ব লাগিছিলে, কিমান মিছ কৰিছিলোঁ মানে। এইখিনি শ্ৰদ্ধাটো সদায় থাকে, মোক বুঢ়া বুলি মাজে বুঢ়া এনেকুৱা, সেই যিটো অসমীয়াৰ যিটো মৰম, মোৰ উজনিৰ মৰম যে বুঢ়া এইফালে, সেইবিলাক মানে টাচ, স্কিন টাচ কৰা ল'ৰা এটা দেই, মানুহৰ হাত ধৰিলেই নহয়, মানে কথা পাতিলেই মোৰ যেন সোমাই গৈছে, মোৰ লগতেই যেন আছে। আৰু তাক গান মই বেছি দিয়া নাই, 4-5টামান গান দিছোঁ, কিন্তু যিকেইটা গান গাইছে, মানে এটা গাইছে ভূপেন্দ্ৰৰ ওপৰত গান এটা গাইছে, সেইটো মানে ভূপেন্দ্ৰ ঢুকোৱাৰ পিছত গাইছে, এনেকুৱা ধুনীয়া গাইছে, এইটো যে আছে যদি মই শুনাম বাৰু ৰাইজক, মানে মই কি কৰিছোঁ তেনেহ'লে জুবিনে কি কৰিছে সেইটোহে ক'ম মই, মানে গানটো মোৰ সুৰ বাৰু, কিন্তু জুবিনে কি কৰিছে গানটোৰ ওপৰত, চিঞৰিছে, তাৰ চিঞৰটো ইউজ কৰিছে, ভূপেন্দ্ৰ কোটে বুলি এটা লাইন আছে, সেইটো চিঞৰিছে, সেইখিনি শুনিলে গম পাব মানে। মই মোৰ বিষয়ে নকওঁ, জুবিনৰ বিষয়ে ক'ম কি কৈছে। আৰু এটা বস্তু হ'ল কি, তেওঁৰ কোমলতাটো, তেওঁ পুৰীখন যে খোৱা কিছুমান ভিডিঅ' আছে, পুৰীখনকো মৰম কৰি খায়, লাহেকৈ ধৰি চুবাত চুবাটো জোৰে নুচুবায়, আৰু সেইবিলাক বস্তু মানে নেচাৰ এটা আছে তাৰ, দেই হিউমেন নেচাৰটো জুবিনৰ তাত যিমান আছে কাৰো তাত, কোনো ছিংগাৰৰ তাত নাই। গান গাব যায়, গান গাই পইচালৈ গুচি আহে, জুবিনেতো পইচাই ল'ব পাহৰি কেতিয়াবা, আৰু যিটো গায় গান

সেইটো মন দি গায়। সি তাত জেনৰ এটা আছিলে দেই, সেই জেনৰটো বহুতে কয় জুবিনে চিঞৰে, মই কিন্তু চিঞৰে সি এটা নতুন ট্ৰেণ্ড এটা লৈ আহিছে, ধাৰা এটা লৈ আহিছে, নহ'লে জুবিনৰ কাৰণে পগলা নহয় মানে ইমান। অঁ সেই গানটো কাণত লাগে বুলি কয় বহুতে, কাণত লাগে তেওঁলোকে বেছি জানা বুলি দেখায়, কিন্তু জুবিনক যেতিয়া গানটো শুনে, মায়াবিনী গানটো যেতিয়া শুনে, আৰু মায়াবিনী গানটো কৰোঁতে মোক ঘৰৰ পৰা লৈ গৈছে, দেৱিনা গান এটা বনাইছোঁ আপুনি শুনিব বোলক, গাড়ীখন লৈ গ'ল, ঘৰলৈ গ'লোঁ, ঘৰত সেই গানটো বজাই দিছে তাৰ ষ্টুডিঅ'ত, ষ্টুডিঅ'ত বজাওঁতে মই শুনিলোঁ, ইও শুনিলে, তিনি চাৰিবাৰ পিছত শুনাৰ পিছত মই চকু পিনে ওলাইছোঁ মোৰ দেই, মানে গানটোৱে গানটোৰ নোটছবিলাকে মোক মানে কন্দুৱাইছে, গানে কন্দুৱাই দিওঁ গানে গানে। তাৰপিছত সি কৈছে তিনিবাৰ চাৰিবাৰ শুনাৰ পিছত কৈছে এইটো আপোনাৰ গান যেবিলাক, মই কৈছোঁ মোৰ গান কেনেকৈ হ'ব, তুমি কৈ কৈছা, তুমি লিখিছা, তুমি গাইছা, মোৰ পাৰ্টটো ক'ত আহে মোৰ গান যে, নহয় এই গানটো মই যোৰহাটত থাকোঁতে মই গান এটা শুনিছিলোঁ আপোনাক, তাৰে সৰু মিউজিক অকণমান আছে, সৰু মিউজিক দেই, সেই সৰু মিউজিকটো এটা ডাঙৰ গান হৈ গ'ল, মোৰ পৰা

তাৰপিছত সি কৈছে তিনিবাৰ চাৰিবাৰ শুনাৰ পিছত কৈছে এইটো আপোনাৰ গান যেবিলাক, মই কৈছোঁ মোৰ গান কেনেকৈ হ'ব, তুমি কৈ কৈছা, তুমি লিখিছা, তুমি গাইছা, মোৰ পাৰ্টটো ক'ত আহে মোৰ গান যে, নহয় এই গানটো মই যোৰহাটত থাকোঁতে মই গান এটা শুনিছিলোঁ আপোনাক, তাৰে সৰু মিউজিক অকণমান আছে, সৰু মিউজিক দেই, সেই সৰু মিউজিকটো এটা ডাঙৰ গান হৈ গ'ল, মোৰ পৰা নকল কৰা নাই, সেই যিটো মিউজিচিয়ানে এণ্টন এঞ্জেলছে কৰিছিলে মিউজিক, তাৰ মিউজিকখিনি শুনি পেলাই সেই গানটো বনাইছে, সেই গানটো হ'ল মায়াবিনী, কাৰণ মই মাইনৰ স্কেলত গান কৰি খুব ভাল পাওঁ, সি এই বস্তুটো বহুতবাৰ শুনি শুনি মায়াবিনী ৰাতিৰ বুকুত গানটো আহিছে, আৰু তাতে মোক ক'লে আপোনাৰ সেই পাৰ্টটো যিটো এণ্টন এঞ্জেলছে কৰা পাৰ্ট

0: স্প্যানিশ এটা টিউন হয়, আর যেটি মিউজিক করেছে সেই স্প্যানিশ মানুষ অ্যান্টনি মেনেজেস, সেই বস্তুখিনি যে মূল বুলি কইলে টনি মেনেজেসে কৰিছে মিউজিকটো ধুনীয়াকৈ, আৰু স্প্যানিশৰ গীটাৰ চিটাৰ আছে এইবিলাক আছে, সেই গানটো সেইকাৰণে আপোনাৰ বুলি কৈছোঁ, কাৰণ আপুনি সৃষ্টি কৰিছে বা এই মানুহটো অলপ হয়তো লিংক দিছে মিউজিচিয়ানজনক, তেওঁ বজাই দিছে পিয়ানোত বজাইছে, আৰু পুৰা পিয়ানো বজিছে এইবিলাক টিং টিং টিং টিং টিং টিং টিং টিং টিং টিং মায়াবিনী ৰাতি বুকু কাজিন টিউন, এইকেইটা মোৰ কাজিন ব্ৰাদাৰ হয়, কাজিন টিউন বুলি ক'ম, দুইটা কাজিন তাৰ, সেইকাৰণে মহান দাটো তাৰ বৰ সাংঘাতিক, আৰু ভূপেন্দ্ৰ গানটো গানটো তেনেকৈ গাইছে, মই ৰেকৰ্ডিঙত নাছিলোঁ, মই গানটো শিকাই দিছোঁ, তাতো যিটো চিঞৰ মাৰিছে ন, সেইটো মই গানটো যদি বাজে মই তেতিয়া শুনাই দিম, তাক কৈ পেলাই বুজাব নাই, তাক শুনি পেলাই বুজাব লাগিব, তাৰ কণ্ঠ শুনি পেলাইহে বুজাব পাৰিম মই, এনেই মুখেৰে মই বকি বকি নোৱাৰিম কিন্তু, হয় নহয়, কাৰণ সি অলৰেডি ছেট হৈ আছে মানুহ এটা ছিংগাৰ হিচাপে, বৰ্ণ টু ছিং, বৰ্ণ এজ এ ছিংগাৰ, ইউ উইল ডাই, হি ডাইড এজ এ ছিংগাৰ, ইউ কাম বেক এজ এ ছিংগাৰ, এইটো মোৰ এটা লাইন আছিলে, আই ৱাজ বৰ্ণ ফ্ৰম মিউজিক, বহুত আগতে কৰিছিলে, আই লিভ উইথ মিউজিক, আই উইল ডাই ফ্ৰম মিউজিক, আই উইল কাম বেক ফ্ৰম মিউজিক, মই তেতিয়া মিউজিক ষ্টুডিঅ'ত বহি আছোঁ এতিয়া, হয় নহয়, সেইটো তাৰো তেনেকুৱা এটা হেৰি আছে, সেইকাৰণে মই মৰম লাগে তাক কথাটো, মৰম লাগে বুলি কৈছোঁ, ইউজ এভাৰ এভাৰ ফৰ এভাৰ তাৰমানে
1: সঁচাকৈ। শিখামণি দত্ত, জুবিনদা এগচি বন্তিত স্থিতি লোৱা, পলকতে এবছৰ হ'লহি, গতানুগতিকতাৰ গতানুগতিকতাৰ মাজত আমি সকলোৱে ধাৰণ কৰি আছোঁ মানুহজন নোহোৱা হোৱাৰ দুখ, অতীন্দ্ৰিয় এই দুখ, এই মায়া, এই সন্মোহন কি আচৰিত, তেওঁ যে নাই সেয়া মানি লৈও আমি তেওঁক লগত লৈয়ে আগবাঢ়ি যাম। জে পি ছাৰ, আপোনাৰ ওচৰত গান শিকাৰ, জুবিনদাৰ সন্মুখত গান গোৱাৰ সৌভাগ্য মোৰ হৈছে, আপোনাৰ কণ্ঠ আজিও একেই শক্তিশালী হৈ আছে, আপুনি কুশলে থাকক, বৰষা তোমাৰ গান শুনিম, শুভেচ্ছা তোমালৈ, বৰষালৈ শুভেচ্ছা দিছে। জে পি দাই যিখিনি কথা কৈছে, এই কথাখিনি কোৱাৰ পিছত আচলতে বৰষাও চকু পানী ঢুকি আছে, মোৰো কথা ক'বলৈ দিগদাৰ হৈছে। এই যে মায়াবিনী, এই মায়াবিনী গানটো মোৰো এটা অভিজ্ঞতা আছে, 2001 চনত আপোনালোকৰ মনত আছে চাগে, গুজৰাটৰ ভুজত আৰ্টকৱেক কৈছিল, ভূমিকম্প, এক প্ৰাকৃতিক ধ্বংসলীলা, তেতিয়া আমি কটন কলেজত পঢ়ি থকা যুৱক, সেই সময়ত আমি জুবিন ফৰ কটনিয়ান্স বুলি এটা অনুষ্ঠান কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনত, আৰু সেইটো টিকেটেড শ্ব' আছিলে, আৰু সেইটো আমি ভোজৰ আৰ্থকুৱেকৰ সাহায্য দিম বুলি পাতিছিলোঁ। প্ৰথম অৱস্থাত জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনাবৰ কাৰণে আমি জংকী বৰঠাকুৰৰ যোগেৰে চেষ্টা কৰিছিলোঁ, তেতিয়া তেখেতৰ ঘৰলৈ গৈছিলোঁ, আৰু মোৰ বন্ধু আছিল তেতিয়া নয়নমণি শইকীয়া, এতিয়া তেখেত নাই, তেজপুৰৰ নয়নমণি শইকীয়া, কোভিডত তেখেত দেহাৱসান ঘটিল, গতিকে মই আৰু নয়ন যেতিয়া গৈছিলোঁ তেতিয়া জংকী বাই কৈছিলে মই যোগাযোগ কৰিম, কাৰণ দেৱীপীঠৰ তেজ নাটকখনত নয়ন আৰু জংকী বাই একেলগে অভিনয় কৰিছিলে, ৰবীজদা গগৈ পৰিচালনাত, গতিকে সেই তেনেকেই চিনাকি হৈছিলোঁ, আৰু তেতিয়াই জংকী বাই কিবা ইমান আমাক নিজৰ ভাতৃৰ নিচিনাকৈ মৰম কৰিছিলে, তেওঁৰ পিতৃ কিন্তু সন্মত নাছিলে, তেওঁ কৈছিলে যে নালাগে আহিব, বম্বেত আছে থাকক, ইয়াত আহি পেলাই ডিটি ঘানি কৰি ফুৰিব, কিবা এটা তেওঁ বিচৰা নাছিলে, তেতিয়া সেইখিনি সময়তে আমাৰ হোৱা নাছিলে, নহ'ব বুলি ভাবি আছিলোঁ, তেনেতে খবৰ আহিলে যে তেখেতৰ সখীয়েক এগৰাকী, যিগৰাকী আপোনাৰ

0: এই গানটোৱে কন্দুৱাইছে, কাৰণ হিৰুদাৰ এটা কবিতা আছে, গানে আনে বান, এই লাইনটোৰ লগত মিলি গৈছে। আৰু কি ভূপেন দাই ফোনেটিকেলি গান গায়, জুবিনে শব্দৰে গান গায়, গতিকে দুয়োটাই ডিফাৰেঞ্চ, দুয়োজনেই কিং অফ মিউজিক। তাৰপিছত আৰু দেখিছোঁ মই এটা চেঁচা গানটো জুবিনে খুব গায়, আৰু চেঁচাটো যেতিয়া কয় নহয় আমি তেনেকৈ চেঁচা ক'ব নোৱাৰিম, কিন্তু চেঁচা, গতিকে সেইকেইটা আৰু লালালা এই মই এই গানটো কেনেকৈ সোমাইছে, গানটো বাজি আছে, ট্ৰেকটো বাজি আছে, কাৰণে মই সুৰত থাকিম যেন লাগিছে, সেইকাৰণে মই কাজিন ছং বুলি কৈছোঁ দেউতাই, গানৰো কাজিন থাকে নহয়। আৰু এটা কথা কওঁ মই, গানে আনে বানটো ক'লোঁ, আৰু শাস্বতীয়ে যিটো লালা কৰিছে নহয় তাত, শাস্বতী বটোৱালে, এইটো বেষ্ট লালালা কিনে গানত, অসমীয়া গানত লালালাই, লালাটো মৰণ বস্তু আজিকালি, গতিকে গানটো মোৰ চকুপানী ওলাইছিলে, কিন্তু ৰখাই দিলোঁ, কাৰণ এইটো কান্দা দিন নহয়, এইটো উপলব্ধি কৰা দিন।
1: আমি বৰষৰ ওচৰলৈ যাম, আমি কেইটামান বাৰ্তা পঢ়োঁ, জেপিদাক লৈ কেইটামান বাৰ্তা আহিছে। আপোনাৰ কথাখিনি শুনাৰ পাছত তামিজা খাতুন চিপাঝাৰৰ পৰা, লখিমপুৰৰ পৰা ভাস্কৰ জ্যোতি পেগু, বিমল নাথ তেওঁ অনুষ্ঠানলৈ আহিছে। শিৰোমণি বৰুৱা ডেকা, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা আজি অনুষ্ঠানে বৰ প্ৰাসংগিক হৈছে। জুবিন গাৰ্গ এগৰাকী গায়ক অকল নাছিল, এগৰাকী সফল গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা, সকলো আছিল তেওঁ। আজি এবছৰে মানসিক কষ্টত আছোঁ আমি, সকলোৱে শিল্পীগৰাকীক সোঁৱৰিছোঁ, অতিথি দুগৰাকীকে আমি স্বাগতম জনাইছোঁ বুলি লিখিছে।

দিছে তেওঁলোকে। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা অনুষ্ঠান শুনি আছে। ৰশ্মিৰেখা বৰুৱা বৰ্ষাপাৰাৰ পৰা, যুগদ্ৰষ্টা এজন নায়কৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ। সাগৰত আৰম্ভ হৈ সাগৰতে শেষ হোৱা বিশাল মন, চিৰপুণ্য আত্মা তেওঁ হৃদয়েৰে নমন কৰিছোঁ। ৰীণাৰাণী বৰা, জুবিনৰ অসম প্ৰেম নৱপ্ৰজন্মৰ আদৰ্শ হওক, জুবিনেও হয়তো তাকেই বিচাৰিছিল। শিখামণি দত্ত বাৰ্তাটি আমি পঢ়িছোঁ। আৰু হাঁহিমুখীয়া হিয়াৰামথু প্ৰাণৰ শিল্পীগৰাকীক 2024 চনৰ দুৰ্গা পূজাত লগ পোৱাৰ সৌভাগ্য হৈছিল সুন্দৰ মনৰ গৰাকী জুবিন, কল্পনা কলিতাই লিখিছে। অঞ্জনা গগৈয়ে কৈছে, চকুৰ পচাৰতে পাৰ হৈ গ'ল এটা বছৰ, আদৰৰ শিল্পীজন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ হৈয়েই বৈ আছে, বৈ থাকিব যুগলৈ। সোঁৱৰণী সভা পাতিব নোৱাৰোঁ কাহানিও, কেতিয়াও নোৱাৰোঁ। অঞ্জনা গগৈ, এইটো তেওঁক আচলতে সোঁৱৰণ মানে সদায় তেওঁ আমাৰ লগত আছে, তেওঁ লগত থাকিব, সেই কথাই আমি অনুভৱ কৰোঁ। কিৰণ চন্দ্ৰ নাথে কৈছে, জুবিন কবিতাটি লিখিছে, জুবিন তুমি নাই ইমান শান্ত তথাপিও, কিয় বাৰু ইমান অশান্ত আমাৰ মন? তুমি থকা হ'লে কিমান যে নতুন ছন্দই প্ৰাণ পালেহেঁতেন, কিমান যে নতুন শব্দই নাচি উঠিলেহেঁতেন, কিমান যে নতুন সুৰে ডাৱৰে পোহৰে ভাঁহি আহিলেহেঁতেন। মনত এসাগৰ বিষাদ লৈ এতিয়াও অপেক্ষাত হাতত তৰজু লৈ থকা সেই গান্ধাৰীলৈ, অচিৰেই আহিব অতি সোনকালে। জেংৰাই মাজুলীৰ পৰা কিৰণ চন্দ্ৰ নাথ। অনিমা মেধি বাৰ্তা আহিছে, দিলীপ ডেকাই কৈছে, সুন্দৰ অনুষ্ঠান, জেপিদাৰ কথাবোৰ শুনি অভিভূত হৈছোঁ, এক হৃদয়স্পৰ্শী অনুষ্ঠান বুলি কৈছে তেখেতে আজি অনুষ্ঠানটো, ভেৰুৱা দৰঙৰ পৰা। অঞ্জু বৰা দত্ত, আপুনি অনুষ্ঠান শুনি আছে, মই কিছু বাৰ্তা পঢ়িম। দেৱজনী পাঠক শৰ্মা, আপোনালোকৰ বাৰ্তাসমূহ মই পঢ়িম। মালবিকা চক্ৰৱৰ্তীয়ে জেপিদাক লৈ আৰু জুবিন গাৰ্গক লৈ এটি বাৰ্তা দিছে, সেই কথাখিনি আমি অলপ পাছত পঢ়িম। আমি বৰষাৰ ওচৰলৈ যাব বিচাৰিছোঁ। বৰষা নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী, নিজে গীত লিখে, সুৰ কৰে। আৰু আপোনালোকে জানেই যে আকাশবাণীৰ কথাশিল্প অনুষ্ঠানত মোৰো এটা সপোন আছে, ৰুবুল মাউতৰ বৰষাই সুৰ কৰিছিল দুটি গীত, শ্ৰেষ্ঠ গীতটো বৰষাই সুৰ কৰিছিল, সুকন্যা কাশ্যপ মহন্তই গাইছিল, আমাৰ মনদীপ মহন্তই সংগীত কৰিছিল, আৰু আনটি গীত বৰষাই নিজেই গাইছিল, নিজেই সুৰ কৰিছিল। আৰু এইবাৰো আপোনালোকক জনাব বিচাৰোঁ যে আমি জুবিন গাৰ্গৰ বিষয়ে, পিতৃৰ দৃষ্টিত জুবিন, কপিল ঠাকুৰ ৰচিত এই গ্ৰন্থখন আমি ধাৰাবাহিক পাঠ কৰিবলৈ আমি আগবাঢ়িছোঁ, এয়া পৰিকল্পনা। আচলতে এখন যিহেতু উপন্যাস আমাৰ প্ৰচাৰ হৈ আছে, গতিকে একে সময়তে দুখনকৈ প্ৰচাৰ হৈ থাকিলে অলপ শ্ৰোতাসকলৰো অসুবিধা হৈ যায়, সেইকাৰণে আমি অলপ সময় লৈ ভালকৈ এখন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। যিহেতু জুবিন গাৰ্গৰ উপজাদিনো আহি আছে, গতিকে আমি তেনেকৈ আমি এটা পৰিকল্পনা কৰিছোঁ। আজি মই এইখিনিতে শ্ৰোতাসকলক এটা কথা কৈ দিওঁ, আমি গ্ৰন্থখনৰ বিষয়বস্তুৰ সৈতে সাদৃশ্য থকাকৈ শীৰ্ষ গীত লিখিবলৈ কৈছিলোঁ, কিন্তু এনেকুৱা এটা সময় হ'ল, ৰুবুল মাউতৰ মোৰ এটা সপোন আছে গ্ৰন্থখনৰ বিষয়ে লিখিবলৈ কওঁতে শীৰ্ষ গীতটো সকলোৱে কিতাপখনক লৈ লিখিলে, কিন্তু এই গ্ৰন্থখনৰ বিষয়ে যেতিয়া লিখিব দিয়া হ'ল, কিন্তু এনেকুৱা এটা সময়ৰ মাজত তেওঁলোকে লিখিলে যি সময়ত হয়তো জুবিন গাৰ্গক সকলোৱে বিচাৰি আছে, ওচৰত পোৱা নাই, তেনেকুৱা এটা অৱস্থাত। গতিকে গ্ৰন্থখনৰ বিষয়বস্তুৰ পৰা ফালৰি কাটি কেৱল জুবিনময় হৈ থাকিল শীৰ্ষ গীতটি। সেইকাৰণে আমি প্ৰথমে গৰিমা শইকীয়া গাৰ্গে যেতিয়া গীতখিনি পঢ়ি চালে, তেওঁ ক'লে যে গ্ৰন্থখনক লৈ বিশেষ নাই, গোটেই জুবিন গাৰ্গৰ বিষয়ে আছে। গতিকে তেওঁ ক'লে তাৰ মাজৰ পৰা মই কেইটামান বাছি দিছোঁ যিকেইটা গান হ'ব পাৰে। তাৰপিছত তৰালি শৰ্মাই চালে সুৰৰ ফালৰ পৰা কোনকেইটা হ'ব পাৰে। তেনেকৈ আমি প্ৰথম হিচাপে বিবেচনা কৰিলোঁ নিলোৎপল কুমাৰ পলাশবাৰী কামৰূপ, দ্বিতীয় স্থানত থাকিল নন্দিনী প্ৰজ্ঞা কটন বিশ্ববিদ্যালয়, আৰু তৃতীয় স্থানত থাকিল বিষ্ণুজ্যোতি কাশ্যপ। কিন্তু এই গীতকেইটি আমি বিভিন্ন সময়ত ইয়াৰ অংশবিশেষ আমি আমাৰ উপন্যাস যেতিয়া সেই গ্ৰন্থখনৰ ধাৰাবাহিক পাঠ হ'ব তেতিয়া আমি ব্যৱহাৰ কৰিম, কিন্তু হয়তো শীৰ্ষ সংগীত হিচাপে আমি অন্য এটি গীত ল'ব লাগিব, যিহেতু আমি গ্ৰন্থখনৰ লগত সামৰি ল'ম গ্ৰন্থখনৰ বিষয়ে। কিন্তু এই গীতকেইটি আমি, আৰু এখেতসকলক আমি আকাশবাণীলৈ আমন্ত্ৰণ জনাই তেখেতসকলক আমি পুৰস্কৃত কৰিম। নীলোৎপল কুমাৰৰ সৈতে মই ইতিমধ্যে কথাও পাতিছোঁ, তেওঁৰ গীতটিত তেওঁ লিখিছে

0: শব্দ নিঃশব্দ এই গান, প্ৰাণৰ পোহৰ এটি গান, জীৱন পলকৰ এই স্নান, উশাহৰ পৰিধি পৰাণ, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল, গলি গলি সৰা চকুলোৰে ধৰা, বন্ধ্যাৰ বুকু ফালি গানৰ তৰা, জীৱন মৰুভূৰ শয়ন কোঠালীত শীতল বালিত অঁকা সুৰৰ মায়া, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল, ঢলি পৰা বেলিৰ অবাক মোহনাত, স্মৃতিৰ লয় টান জিৰণিৰে হাত, শিতানৰ কেঁকুৰিত শাওনি আগমন, সজল টোপনিৰ মাথো অনুৰণন, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল। এই গীতটি শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু তৰালী শৰ্মাই বিচাৰ কৰিছে। এইটো পঢ়ি দিলোঁ, আপোনালোকে পালে, কোনেও কিন্তু সুৰ কৰি ক'তো প্ৰচাৰ নকৰিব, কাৰণ এইটো আমাৰ অনুষ্ঠানত প্ৰচাৰ হ'ব। বৰষাৰ ওচৰলৈ আহিছোঁ, বৰষাই সুৰ কৰিব। বৰষা, গীত লিখোঁতে সুৰ কৰোঁতে নতুন প্ৰজন্মই কেৱল জুবিন গাৰ্গক দেখে, গতিকে বৰষাৰ মনত জুবিন গাৰ্গে কেনেকেনো মন মগজুত শিপাই আছে, সেই কথাটো প্ৰথমে জানিব বিচাৰিছোঁ।
1: হয়, আচলতে মোৰ জন্ম য'ত হৈছে বিজনী। বিজনী আৰু জুবিন গাৰ্গৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক এটা আছে। আচলতে একেবাৰে যেতিয়া সৰু আছিলোঁ তেতিয়াই তেখেতৰ যিখিনি প্ৰতিভা, তেখেতৰ ব্যক্তিত্বটো কি, সেয়াৰ বিষয়ে অৱগত হৈছিলোঁ। তাৰো এটা কাৰণ আছে, গীত শুনি নহয়, মোৰ গুৰুজী আছিলে ৰমণী মোহন ৰয়, তেখেত জুবিনদাৰো গুৰুজী আছিলে, আৰু জুবিনদা 3 বছৰ বিজনীত আছিলে। তেখেতৰ পিতৃৰ কৰ্মসূত্ৰে যিহেতুকে বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হৈছিলে, তো বিজনীত তেওঁ যেতিয়া বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক স্কুলত পঢ়িছিলে 3 বছৰ, আৰু মোৰ গুৰুজী, তেখেত নাই বাৰু, ৰমণী মোহন ৰয়, তেখেতৰে ষ্টুডেণ্ট আছিলে জুবিনদা, আৰু ময়ো 2004-05 সেইখিনি সময়ত শিকিছিলোঁ মোৰ গুৰুজীৰ তাতে। তেতিয়া জুবিনদা খুব মানে জনপ্ৰিয় আৰু, তেতিয়া তেখেত খুব এষ্টাব্লিছড আৰু। তেওঁ অভয়াপুৰীত তেখেতৰ অনুষ্ঠান আছিলে, তো তেওঁ, মই শুনিছিলোঁ মোৰ ছাৰে কৈছিলে যে আজি জুবিন আহিব, তো মই একদম তেতিয়া একেবাৰে সৰু, ক্লাছ 4 আছিলোঁ, মোক দেউতাই থৈ গৈছে ক্লাছলৈ। সেইদিনা আমাৰ ক্লাছ নাই, কিন্তু মই ছাৰহঁতৰ ঘৰত বহি আছোঁ, ৰাতিপুৱাৰ পৰা বহি আছোঁ, মায়ে ফ্ৰক এটা পিন্ধাই দিছে, আৰু ছাৰৰ 2 ছোৱালী আছিলে। আমি, মই, ছাৰে কৈছে যে তেওঁ বহুত দেৰি হ'ব, কিন্তু অনুষ্ঠানবোৰ যিহেতুকে ৰাতি হয়, কিন্তু মই ৰাতিপুৱাৰ পৰাই ৰখি আছিলোঁ। মোৰ খুব হাবিয়াস আছিলে কি মই তেখেতক লগ কৰোঁ এবাৰ, তো সেই সৰুৰ পৰাই তেখেতক লৈ, এটা তেখেতৰ প্ৰতিভাখিনিক লৈ, তেখেতৰ ব্যক্তিত্বৰ কথা শুনি শুনি এটা বেলেগ ধৰণৰ আকৰ্ষণ আছিলে। কিন্তু মই সেইদিনা তেওঁক লগ নাপালোঁ, তাৰপিছত সেইদিনা তেওঁ ছাৰকো লৈ গ'ল। আমাৰ, মোৰ গুৰুজী, তেখেত বিশেষভাৱে সক্ষম, তেখেতৰ এখন ৰিক্সা, এনেকুৱা সৰু ৰিক্সাৰ নিচিনা আছিলে, তেওঁ সেইখন চলাই চলাই বজাৰ কৰে, চব কৰে, আৰু সেইখনো জুবিনদাই দিয়া, জুবিনদাই বনাই দিয়া। আৰু আগতে হাৰমনিয়াম, যিমানবোৰ হাৰমনিয়াম আছে সংগীত বিদ্যালয়খনত, বা তবলা, গীটাৰ, চব ডনেটেড বাই জুবিন গাৰ্গ বুলি লিখা থকা, একেবাৰে এতিয়াও মানে স্পষ্টকৈ মনত আছে আৰু। তেওঁ বহুতখিনি ছাৰক অকল গুৰুজী বুলি নহয়, পিতৃতুল্য হিচাপে খুব মৰম আদৰ কৰিছিলে, সেইখিনি গম পাওঁ। ছাৰে খুব কৈ থাকে জুবিনদাৰ কথা। মই তেখেতক লগ নাপালোঁ, কিন্তু মই যেতিয়া ডাঙৰ হ'লোঁ, গুৱাহাটীলৈ আহিলোঁ, দিগন্ত ভাৰতী ছাৰৰ, পাৰ্থ ছাৰহঁতৰ, জুবলিবাহঁতৰ থ্ৰুৰে মই জুবিনদাক পালোঁ তেতিয়া। গতিকে আচলতে 90ৰ শেষৰ ফালে যিখিনি তেওঁ পাশ্চাত্য সংগীতৰ যিটো ধাৰা আনিছিলে, সেইখিনি আচলতে প্ৰথমবাৰ যেন আমি অনুভৱ কৰিছিলোঁ। মই বহুত, আজি কি বুলি ক'ম, গ্ৰেটফুল বুলি ক'ম, আজি জে পি ছাৰ আছে লগত, তেখেতৰো গীতবোৰত সেই

0: সেই অনুভৱটো পোৱা যায়। পাশ্চাত্য সংগীতৰ কিছুমান সুৰ আছে, ধাৰা কিছুমান তেওঁলোকে লৈ আহিছে। তেনেধৰণে জুবিনদাৰো সংগীতৰ ধাৰাখিনিৰ কাৰণে আমি নৱপ্ৰজন্মৰ আমি গোটেইখিনিয়ে আচলতে আকৰ্ষণ অনুভৱ কৰোঁ, আৰু তাৰ পিছতে সেই ধাৰাটো অব্যাহত হৈ থাকিলে তেখেতৰ সেইকাৰণে কামবোৰ আচলতে এতিয়াও বিচাৰোঁ যে তেওঁ যিটো ধৰণে কৰি গৈছে সেনেকুৱা ধৰণে কৰিবলৈ চেষ্টা কৰোঁ। আজিৰ দিনটোত আচলতে কথা ক'বলৈ বা বিশেষকৈ গান গাবলৈ এইটো অৱস্থাত তেনেকুৱা অনুভৱ কৰাই নাই, খুব আৱেগিক হৈ গৈছোঁ। আৰু যিবোৰ স্মৃতি জে পি ছাৰে ক'লে এইমাত্ৰ, তাৰপিছত মায়াবিনী গীতটো শুনিলোঁ, মানে এতিয়াও এনেকুৱাই লাগে যে অন্তৰখন ফাটি যায়। আৰু এতিয়া চকুৰ পলকতে আচলতে এবছৰ হ'ল, গতিকে কি বুলি ক'ম আৰু, তেওঁৰ ধাৰাখিনি আমি নৱপ্ৰজন্মৰ সকলোৱে অব্যাহত ৰাখিব লাগিব। আৰু তেখেতে আচলতে গীত লিখিছিলে, সুৰ কৰিছিলে, বা তেখেতে চিনেমাৰ লগতো জড়িত আছিলে, মানে সেইটোৰ বাহিৰেও তেখেতৰ মনটো যে ইমান সৰল আছিলে। তেখেত জুবিন গাৰ্গজন সকলোৰে কাৰণে, সকলোৰে আছিলে তেওঁ, মানে যিমান মাতৃ আছে, যিমান ল'ৰা ছোৱালী, পিতৃ মাতৃ, ভাই ভনী, যেন গোটেই অসমৰ সকলো যেন তেওঁৰ পৰিয়ালৰ এটা, সেনেকুৱা ধৰণে এতিয়াও লাগে।
1: এবাৰ যদি লগ পায় ক'ৰবাত যদি কিবা কথা বোলে, অঁ মোৰ ভাই, সি মোৰ ভাই, এনেকৈ কয়, অঁ এই মানে আপোন কৰি লয়।
0: আৰু তেওঁ এনেকুৱা এনেকুৱা পৰিস্থিতিত, মানে মই কি ক'ম, এনেকুৱা এনেকুৱা পৰিস্থিতিত ইমান মানুহক সহায় কৰিছে, মেণ্টেলি হওক, ফাইনেন্সিয়েলিটো বাৰু কৈ শেষ কৰিব নোৱাৰি, কিন্তু তেওঁ
2: মানে লাখ টকাই হ'ব এটা ঘড়ী প্ৰেজেণ্ট দিছিলে, লাখ টকাৰ ঘড়ী মোৰ ঘৰলৈ গৈ পেলাই, আৰু এওঁক এটা জেকেট দিছিলে, ঠাণ্ডা দিন আছিলে, গতিকে এটা লাখ টকাৰ ঘড়ীটো নাই এতিয়া মোৰ তাত, কোনোবাই হয়তো স্নেচ কৰি লৈ গ'ল। আৰু তুমি যেতিয়া এটা কথা কৈছা জুবিন সকলোৰে কাৰণে, এটা শ্লোগান ক'ব খুজিছোঁ আজি ইয়াত, জুবিন ফৰ এভৰিৱান,
1: জুবিন ফৰ এভৰিৱান।
0: গতিকে আপুনি যে ক'লে মানে কেনেকুৱা ধৰণে অনুপ্ৰেৰণা যোগায়, সেইটোৱে ক'ম যে মই বিশেষকৈ অনুভৱ কৰোঁ তেওঁ গীতৰ কথাবোৰত খুব বেছি মন দিছিলে। আৰু যিখিনি আমাৰ মেলোডি গান, মেলোডি গানখিনিতো সেইখিনিৰ বাদে তেওঁ যিখিনি ধৰক আপোনাৰ পামনে মই ঘূৰাই, পামনে মই ঘূৰাই আকৌ এবাৰ জীৱনক, তাৰপিছত বেবী বুলি লাহেকৈ মাতোনে, এইবোৰ একেবাৰে ড্ৰাষ্টিকলি মানে বেলেগ ধৰণৰ অনুভৱ থকা গান, খুব বেলেগ ধৰণৰ গীত, মানে এপাৰ্ট ফ্ৰম মেলোডি ছেকশ্যন। তো তেওঁ বিভিন্ন ধৰণৰ জেজ হওক, এভৰিথিং তেওঁ অসমীয়া গীতত সেইখিনি আনিছে, সেই ধাৰাখিনি আনিছে। গতিকে আমি ভাবোঁ কি, বস্তুবোৰ আপোনাৰ প্ৰত্যেকটো গান কথাবোৰ বা সুৰবোৰ তেনেকুৱা পৰিপক্কতাটো থকাটো জৰুৰী, আৰু তাত এটা গাম্ভীৰ্য থকাটোও জৰুৰী, নতুনত্বও থাকক।
1: আমি কথা পাতিম আৰু এই বিষয়ে, আৰু যিহেতু দিগন্ত ভাৰতীৰ কথা কৈছে, দিগন্ত ভাৰতী জুবিন গাৰ্গ, মানস ৰবীন জুবিন গাৰ্গ, এইবিলাক জুটি ইয়াৰ আগতে যেতিয়া কলেজীয়া জীৱনত পোৱা পবিত্ৰ মাৰ্ঘেৰিতাই কি ধৰণে তেখেতসকলৰ বন্ধুত্ব, আমি যদি ক'বলৈ যাওঁ ৰাজাদা, ৰাবুদা, বুলবুলদা, পাৰ্থদা, এটা সময়ত পাৰ্থদাই কৈছিলে পাৰ্থদাৰ ইমান সকল আছিল, পাৰ্থদাৰ পেটতে শুই থাকে, এনেকুৱা ৰুম এটাত আছিল যে মানে কেইবাজনো আহি যেতিয়া লগ লাগে, আগৰ পৰাই জুবিনদাৰ এইটো অভ্যাসেই আছিল যে যিসকল আহে সকলো আহি একেলগেই থাকে, এনেকুৱা হয় কেতিয়াবা বাথৰুমত ভৰিখন বাথৰুমত সোমাই থাকে আধা, এনেকুৱাও এটা অৱস্থা হৈছে, পাৰ্থদাৰ পেটত শুই থাকে, কাৰণ জুবিনদা ক্ষীণ মেইন, গতিকে পাৰ্থদা একেবাৰে সকলো পাৰ্থদাৰ ওপৰত শুই থাকে, এনেকুৱা এটা অৱস্থা। আৰু মই এবাৰ পাইছোঁ দিল্লীত ভদ্ৰদাকনো কেনেকৈ লৈ আহিছিলে, সেই কথাবিলাক কৈ তেওঁলোক আৱেগিক হৈ পৰিছিলে, মানে ভাল টেলেণ্ট ক'ৰবাত দেখিলে তেওঁ কিন্তু লগত লৈ আহে,
2: হিউমেন টাচটো আছিলে, মোক ডিঙিত ধৰি পেলাই, এখন ফটো আছে মোৰ পিছফালৰ পৰা ডিঙিত ধৰিছে, গতিকে মানুহ চুই ভাল পায়, মানুহ ধৰি ভাল পায়, কাৰণ মানুহ জুবিনৰ কাৰণে এটা ভগৱান, সেইকাৰণে নিজে সি ভগৱানৰ কিছুমান কাম কৰিব আৰম্ভ কৰিলে।
1: আপোনাৰ এটা কথা কৈছে, অঁ ফৰিদুল ইছলামে কৈছে জেপিদাৰ

0: এইটো কথাই গান যেন অনুভৱ হয় মোৰ।
1: থেংক ইউ,
0: আপোনাক শ্ৰদ্ধা জনাইছে। বকুলি বৈশ্যই কৈছে, কথা বতৰাবোৰ শুনি খুব ভাল লাগিছে, মায়াবিনী গীতটোৱে কন্দুৱাইছে বুলি কৈছে। কল্পনা আমিন শৰ্মাই কৈছে, চাওঁতে চাওঁতে কাইলৈ প্ৰাণৰ শিল্পী অসমৰ প্ৰতিখন ঘৰৰে ডাঙৰ ল'ৰাটো নোহোৱা হোৱা এবছৰেই হ'ল, চকু পানী হ'লে আজিও নুশুকাল। জুবিন গাৰ্গ যেন এটি নাম নহয়, যেন এটি সুৰ, যেন এটা সুমধুৰ সংগীত, যেন এটা যেন এক আবেগ। জুবিন মানে গীত, জুবিন মানে প্ৰেম, যি প্ৰেমৰ বিস্তৃতি আছিল আকাশ বতাহ প্ৰকৃতি মানুহ জীৱ জন্তু সকলোতে। জুবিন জীয়াই আছে হৃদয়ে হৃদয়ে, জুবিন জীয়াই আছে আকাশে বতাহে, জুবিন জীয়াই থাকিব প্ৰতিটো শিশুৰ অন্তৰে অন্তৰে। সেয়ে হয়তো আজিও দাদাৰ ফটোখনত ফুলৰ মালা এধাৰি দিবলৈ সাহস হোৱা নাই, মনে মানা নাই। জুবিন গাৰ্গ জীয়াই থাকিব অসমৰ প্ৰতিটো ধূলিকণাত, অসমৰ চোতালৰ পৰা প্ৰত্যেক জাক বৰষুণৰ মাজত। অতিকৈ শ্ৰদ্ধাৰ জে পি দলৈ আন্তৰিক ধন্যবাদ। তেখেত আজিও শক্তিবান, কণ্ঠেৰে কথাৰে। যোৱাটো শনিবাৰে দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গ বিষয়ক তেখেতৰ বিশ্লেষণ আৰু গীতে অনুষ্ঠানটো সুন্দৰ কৰি তুলিছিল। জে পি দা সুন্দৰ হৈ থাকক, তেজাল ডেকা হৈ থাকক অসমৰ যুৱ প্ৰজন্মৰ বাবে। অৰুণ বিকাশ বৰুৱা, বৰ সুন্দৰ, জে পি দাৰ কথা অতি গুৰুত্বপূৰ্ণ, বৰষাবৰা অনুভৱ তথা গীতে মাতে অনুষ্ঠানটো আপ্লুত হৈছোঁ বুলি কৈছে তেখেতে। মই এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ, মাজতে এটা আছে, বাৰ্তাটি লিখিছে মালবিকা চক্ৰৱৰ্তী। অনুষ্ঠানটি শুনি আছোঁ, জে পি দাক ৰেডিঅ'ত শুনি মঙলদৈত সতীশ দাস সোঁৱৰণী অনুষ্ঠান এটাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে জুবিন দাক এটি গীত গাব দিছিল। তেতিয়া জুবিন গাৰ্গে কেৱল গীটাৰ বজাইছিল। গীতটো শুনি তেতিয়া সকলো দৰ্শক মুগ্ধ হৈছিল, গম পোৱা মতে তেতিয়া কলেজত পঢ়ি আছিল।
1: জুবিনে প্ৰথম গান কেনেকৈ গালে সেইটো মানুহে গম পালে ভাল পাব। ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল, বিবৰুৱা কলেজত পঢ়িছিলে জুবিন, গানটো জইন কৰিছিলে, ইংলিছ গানত জইন কৰিছে। ইংলিছ গানত গাই পেলাই মই তেতিয়া চিনি নাপাওঁ, জুবিন চিনি পাওঁ আৰু, গাৰ্গ হোৱা নাই। গানটো গালে, ইংৰাজী গানটো ইমান ধুনীয়াকৈ গালে, ই ফাৰ্ষ্ট প্ৰাইজ পালে কম্পিটিশ্যনত, ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল ফাৰ্ষ্ট প্ৰাইজ পাই সেইদিনা ৰাতিয়ে নাইছোঁ বাৰু যোৰহাট গ'ল। তেতিয়া এন কে প্ৰডাকশ্যনক ক'লে মই আজিৰ পৰা গান গাওঁ। চ' এটা গানে, এটা সময়ে, এটা মুহূৰ্তই এটা মানুহক কেনেকৈ ইনস্পায়াৰ কৰে, আৰু ইনস্পায়াৰ হ'ব জানিবও লাগিব দেই, যে তেতিয়া গম পাইছে গানটো গাই যেনেকৈ ফাৰ্ষ্ট হ'ল, মই গানেই গাম আৰু, দুটা চেণ্টেন্স, মই গানেই গাম, গান গাম নহয় মই গানেই গাম, এইটো বেলেগ গান গামটো বেলেগ,
0: মই গানেই গাম,
1: গানেই গাম।
0: মই বাৰ্তা কিছু পঢ়ি দিওঁ চাৰি পাঁচ মিনিটৰ ভিতৰত, বাকী আকৌ কথা পাতিম। এটা নতুন গান এটা সুৰ কৰিছে আমাৰ শীৰ্ষ গীতৰ বাবে বৰষাই, সেইটো অলপ শুনাব। মই যদি কাৰোবাৰ যদি বাৰ্তা ৰৈ যায় বেয়া নাপাব, মই মাজে মাজে কেতিয়াবা স্ক্ৰীণত বাৰ্তাবোৰ ওপৰলৈ গুচি যায়। অনিমা মেধি, হেৰুৱাজনক উভতাই নাপাওঁ তথাপিও স্মৃতিয়ে সোঁৱৰাই বাৰে বাৰে, তেখেতক লৈ বহুতো গীত কবিতা লিখিলোঁ, গৰিমা গাৰ্গক অৰ্পণ কৰিছোঁ ভাল পোৱা ঢালি। পবিত্ৰ অহা কাইলৈ পবিত্ৰ পুণ্যতিথিত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ, জে পি দাক প্ৰণাম জনাইছোঁ, অনিমা মেধিয়ে বাৰ্তা দিছে। অঞ্জু বৰা দত্তই অনুষ্ঠান শুনি আছে, দেৱজনী পাঠক শৰ্মা ৰেডিঅ'ৰ এপত শুনি আছোঁ, অতি হৃদয়স্পৰ্শী অনুভৱী অনুষ্ঠান, জে পি দাক শুভেচ্ছা জনাইছে। মালবিকা চক্ৰৱৰ্তী বাৰ্তাটি পঢ়িলোঁ, জ্যোতিষ্মান কলিতা মই বাৰ্তাটি পঢ়িলোঁ, ভদ্ৰাৱতী বৰ্মন, কল্পনা কলিতা, কায়িকভাৱে নোহোৱা কথাটো ভাবিবই নোৱাৰি, ৰেডিঅ' অনুষ্ঠানত যিমান শুনিছোঁ তথাপিও হেঁপাহ নপলায়, গানৰ অনুৰোধ অনুষ্ঠানো তেওঁৰেই প্ৰথম গীত বাজিব। লোকনাথ গোস্বামীয়ে কৈছে, অনুষ্ঠান শুনি আছোঁ, মায়াবিনী শুনিলে চকু পানী ধৰি ৰাখিব নোৱাৰোঁ, জে পি দাৰ কথাটো গান বিচাৰি পাওঁ, লোকনাথ গোস্বামীয়ে কৈছে।
1: ধন্যবাদ।
0: বিপুল তালুকদাৰ, জুবিন সাংস্কৃতিক জগতখনত যেতিয়া জব দপদপাই আছিল তেতিয়া তেওঁৰ কোনো শত্ৰু নাছিল, কিন্তু বৃহত্তৰ অসমীয়া সমাজখনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰে সমভাৱে গঠন কৰিবলৈ সামাজিকভাৱে সক্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰা তেওঁৰ শত্ৰু বাঢ়িল, এইটো মোৰ ধাৰণা। আৰু কিন্তু এটা কথা মন কৰিছেনে, কালিৰে পৰা যি জুবিন উৎসৱ পালন কৰা হৈছে জুবিন ক্ষেত্ৰত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি এটা পৰিৱেশ, সেই পৰিৱেশ সেইখনেই আচলতে সম্প্ৰীতিৰ অসম, সেইখন আমি আকৌ দেখিছোঁ। প্ৰণামী বৰুৱা, ভাল লাগিলে অনুষ্ঠানটি শুনি, জয় জুবিনদা, মনত পেলাই দিলে, আজিৰ অনুষ্ঠানটোৱে কটনৰ দিনত দিন মনত পেলাই দিলে, জে পি দাস ডাঙৰীয়া আৰু ইন্দ্ৰজিৎ দা দুয়োজনকে কটনত পৰা দিনত পাইছিলোঁ।

0: সৰস্বতী কলিতা কবিতাৰে শ্ৰদ্ধাঞ্জলি জনাইছে, ৰাতিবোৰ একে নাই, ৰাতিবোৰ একে নাই, মৃত শৰীৰ এটাৰ আঙুলিবোৰৰ দৰে ক্ৰমাৎ চেঁচা পৰি আহিছে এন্ধাৰবোৰ, পাত এটা সৰিছে, তাত সুৰ নাই, সুৰ ক'ত, সুৰ ক'ত, সোণাপুৰত সুৰো কি ছাই হ'ব পাৰে? ৰ'দক প্ৰতাৰণা কৰি দীঘলীয়া হ'ব খোজা ৰাতিবোৰ এতিয়া ৰ'দ বিচাৰি ছটফটায়, বতাহত ধূলি ৰয় প্ৰতাৰণাৰ মকৰাজাল, ৰাতিবোৰ ৰাতি হ'ব পৰা নাই, ক'ৰবাত কিবা এটা নাই। ধন্যবাদ দিব্যজ্যোতি কলিতা। নিবাৰণী হাজৰিকা, তেওঁ জেপিদালৈ শ্ৰদ্ধা জনাইছে, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছে, জুবিন দাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁ গানৰ মাজেৰে, ব্যক্তিত্বৰ মাজেৰে সদায় আমাৰ অমৰ হৈ থাকিব, অসমে মহামূল্যৱান সম্পদ হেৰুৱালে বুলি নিভাৰণী হাজৰিকা লিখিছে। বশিষ্ঠ মন্দিৰৰ কাষৰ পৰা অনুষ্ঠান উপভোগ কৰি আছে সোণাৰাম লালুং, ফৰিদুল ইছলাম এপত শুনি আছে, লোকনাথ গোস্বামী বাৰ্তাটো পঢ়িলোঁ, অপৰাজিতা গোস্বামী, জুবিন গাৰ্গ এজন মহান শিল্পীয়েই নহয়, তেওঁ আছিল এটা বৃহৎ অনুষ্ঠান, এইগৰাকী মহান শিল্পীৰ কৰ্ম আদৰ্শ অমৰ সৃষ্টি ৰাজ্যিক আৰু বহু দূৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী জুবিন প্ৰেমী অসমীয়াই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। ঠিকেই কৈছে অপৰাজিতা গোস্বামী। বকুলি বৈশ্যৰ বাৰ্তাটি পঢ়িলোঁ, কল্পনা আমিনৰ কবিতাটি পঢ়িলোঁ, অৰুণ বিকাশ বৰুৱা পঢ়িলোঁ, নিৰুপমা গোস্বামী বৰঠাকুৰ, এই অনুষ্ঠানে সদায়ে ভাল পাওঁ, কিন্তু আজিৰ অনুষ্ঠানটিয়ে দেখোন কন্দুৱাইছেহে, কথা গানবোৰ শুনিছোঁ আৰু ক'ব নোৱাৰাকৈ চকুপানীহে ওলাই আছে, কি যে এক অনুভৱ। নিৰুপমা বাইদেউ ধন্যবাদ, সুন্দৰ অনুষ্ঠান এটা শুনি আছোঁ ডিব্ৰুগড়ৰ কলালোৰ কোচগাঁও ডিব্ৰুগড় জিলাৰ নিৰঞ্জন হাজৰিকা। গৌৰীশংকৰ কলিতা, জুবিনদাৰ সৈতে বাওঁহাতেৰে হেণ্ডছেক কৰিছিলোঁ, বিভিন্ন অঞ্চলত জুবিনদা নামত বহুত নাহৰ গছপুলি ৰোপণ কৰিছোঁ, জুবিনদা সদায় থাকিব, সদায় আছে, জুবিনবিহীন বুলি আমাৰ অনুভৱেই নহয়, সদায় আমাৰ মাজত তেওঁ থাকিব, এখন তৰোৱাল হৈ, এটুকুৰা তপত অঙঠা হৈ। গৌৰীশংকৰ কলিতা, ৰুমি ভট্টাচাৰ্য, বহুদিন লাইভ অনুষ্ঠান চাব পৰা নাই, মাজে মাজে শুনো, সেয়ে আজি যেন পাৰোঁ এই অনুষ্ঠানে যোগ দিবলৈ, কিমান যে ভাল লগা এক আকৰ্ষণীয়, জেপিদাৰ গীতবোৰো সকলোৰে প্ৰিয়। জ্যোতি আলী, আচলতে আজি বাৰ্তাখিনি এইকাৰণে পঢ়িছোঁ কাৰণ জুবিনদাক লৈ সকলোৱে নিজৰ অনুভৱ
1: কৈছে,
0: হয়, এছ দাস তেওঁ খুব ভাল পাইছে, জ্যোতি আলী খুব ভাল লাগিছে, জেপিদাক দেখা পাই খুব ভাল লাগিছে, গানে কি দিয়ে আমাক সকলোৱে, সকলোকে দিলে বহুত, সুদূৰ কেলিফৰ্নিয়াৰ পৰা জ্যোতি আলী, আৰু আপোনাক দেখিও খুব ভাল পাইছে তেওঁ। দেৱজনী পাঠক শৰ্মা, জুবিন গাৰ্গৰ কথা কৈ শেষ কৰিব নোৱাৰা এটা অধ্যায়, পঢ়ি শেষ কৰিব নোৱাৰা এখন গ্ৰন্থ, আমাৰ আত্মাৰ স্পন্দনবিহীন এবছৰ, এই তেওঁ অজেয় হৈ অমৰ হৈ আমাৰ সকলোৰে প্ৰাণত আছে, পৃথিৱী যেতিয়ালৈকে থাকিব আমাৰ হিয়াৰ দাপোনখনত তেওঁ তেনেকৈয়ে থাকিব, দেৱজনী পাঠক শৰ্মা। হেমন্ত কলিতা, জুবিনদাক পইচাৰ কাৰণে মৰাটো দুৰ্ভাগ্যজনক, অসমৰ ৰাইজে গম পোৱা হ'লে পাখণ্ডকেইটাক পইচাৰে কাপোৰ চিলাই দিলেহেঁতেন, পেট ভৰাই টকা খাবলৈও দিলেহেঁতেন, সিহঁতক যিমান টকাৰ প্ৰয়োজন আছিল সিমান টকা তাতকৈ হয়তো বেছিকৈ দিলেহেঁতেন, কিন্তু মাৰিব নিদিলেহেঁতেন। খুব আৱেগত লিখিছে সেই কথাখিনি তেওঁ। ৰিজুমণি দেৱী, জীয়াই থকা দিনবোৰত যদি ইয়াৰ আধা চৰ্চাও হ'ল হয়, যিমানেই শুনো সিমানেই কান্দো। ৰিণু ভট্টাচাৰ্য, জেপিদাক সশ্ৰদ্ধ প্ৰণাম জনাইছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা এবছৰ হ'ল, গমেই পোৱা নাই, তেওঁ অমৰ হৈ থাকিব। ৰিণু ভট্টাচাৰ্য, ভদ্ৰাৱতী বৰ্মন, তেখেত নোহোৱা হোৱাৰ পাছত গানবোৰ যেন বেছিকৈ শুনিছোঁ, বেছি যেন ভাল লগা হৈছে। অঞ্জুমণি গগৈ, অনুষ্ঠানটি শুনি আপ্লুত হৈছোঁ, কিছু বিষাদসিক্ত হ'লেও জুবিনৰ কথা আৰু গীতৰ চৰ্চাৰ বাবে ধন্যবাদ, জেপিদাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, বৰষালৈ শুভাশীষ যাচিছোঁ, অঞ্জুমণি গগৈ মেধি। একেইকে শ্ৰোতাৰ হয়তো দুই তিনিটা বাৰ্তা আহিলে, এটামান পঢ়িছোঁ, মই মিলাবলৈ চেষ্টা কৰিছোঁ। আকৌ বৰষা, গানটো গাবা, এদিন বৰষাই গীত লিখিছে আৰু সুৰ কৰিছে, তাৰপৰা জেপিদাৰ ওচৰলৈ যাম, জেপিদাই নতুন প্ৰজন্মৰ জুবিন গাৰ্গৰ প্ৰতি কেনেকুৱা মনৰ ভাৱ সেইখিনি ক'ব, আৰু এদিন গীত গাইছে সেইটো আমি শুনাম শ্ৰোতাসকল। বৰষা,
2: হয়, আচলতে পিতৃ দৃষ্টিত জুবিন গাৰ্গ কপিল ঠাকুৰৰ লিখা, গতিকে সেই কিতাপখনৰ আধাৰতে বাৰু চেষ্টা কৰিছোঁ অকণমান লিখিবলৈ, বৰ্তমান কামটোৰ লগত জড়িত হৈ আছোঁ, অকণমান মই শুনাই দিবলৈ বিচাৰিছোঁ।

0: আচলতে গাব পৰা একেবাৰে অৱস্থাত নাই, গাম বুলি ভবাও নাছিলোঁ আজি। এতিয়া পিতৃৰ দৃষ্টিত জুবিন দাক লৈ তেখেতৰ কি আবেগনো হ'ব, সেইখিনি মই নিজে নিজৰ মাজত আনি পেলাই লিখিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে নাই কৰা, সুৰটো কৰিহে আছোঁ, সম্পূৰ্ণ হৈ নাই উঠা।
1: আৰু পুৰুষ কণ্ঠত হ'ব, আৰু পুৰুষ কণ্ঠত হ'ব। আৰু আমি যিদৰে যোৱাবাৰ সুকন্যা কাশ্যপ মহন্ত নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী গাইছিল, আমিও এবাৰ নতুন প্ৰজন্মৰ কোনোবা এজন নতুন ল'ৰাক সেই গানটো গাবলৈ প্ৰয়াস কৰিম।
0: হয় হয়,
2: মই এটা ঘটনা কওঁ, মই কিমান লাকি। জুবিন ঢুকোৱাৰ দিনা নাই যিদিনা শ্মশান নাই নিব সোণাপুৰলৈ, সোণৰপুৰ দেই, সোণাপুৰটোৰ নামটো মই কৈ দিছোঁ, তাতে মানে চৰকাৰৰ ফালৰ পৰা মোক মাতিলে, ৰাতি ফোন কৰিছে আঠটা আপুনি তালৈ আহিব, আপুনি নতুন প্ৰজন্মৰ হৈ পেলাই বা আৰ্টিষ্টবিলাকৰ গাৰ্জেন হৈ পেলাই আপুনি প্ৰথম চাকিটো বা জুইটো আপুনি জ্বলাব। সেইটো সময়ত তেনেকুৱা মানে তেনেকুৱা ঘটনা মোৰ হোৱাই নাই। মোক গাড়ী পঠিয়াই দিছে, গ'লোঁ তাৰে সোণাপুৰলৈ গ'লোঁ। তাতে আমাৰ হেমন্ত বিশ্ব শৰ্মা আৰু বৰা তেওঁলোকে ধৰি ধৰি লৈ গৈছে মোক। এতিয়া খুব ভাইৰেল হৈছে বস্তুটো, মই মুখাগ্নি যে কৰিব পাৰিছোঁ, সেইটো দুখ লাগিছে কিন্তু ভাল লাগিছে কি মই কিয় চিলেক্ট হ'লোঁ, সেইটো এটা প্ৰাউডনেছ মোৰ আহিছে। আৰু তাতে এই ছোৱালীজনী হিমাক্ষী গানটো লিখিলে তাত পিছদিনা, পিছদিনালৈকে দুদিন পিছত গানটো মই সুৰ কৰিলোঁ, মই সুৰ কৰিলোঁ, হিমাক্ষীয়ে লিখিলে আৰু তাইয়ে গালে। এই গানটোত মানে নতুন প্ৰজন্মে কি ধৰণে কি চকুৰে জুবিনক চায়, চুই চাব মন যায়, সেই শব্দবিলাক দিছে দেই সেই গানটো, মানে এতিয়া যদি শুনাই দিয়া মই ভাল পাম।
1: ঠিক আছে, আমি গীতটি শুনাই দিওঁ। আৰু জুবিন দাৰ সেই শেষ সময়খিনিত মই আচলতে মই চাবলৈ যোৱা নাছিলোঁ, কাৰণ জুবিন দাক মই যিধৰণে পাইছোঁ, কলেজৰ পৰা সেই 1999 চনৰ পৰা তেখেতৰ সৈতে যিটো সম্পৰ্ক হৈছে বা দিল্লীত থকা সময়তো 10 বছৰ, যেতিয়াই দিল্লীলৈ যায় ফোনটো প্ৰথম মোলৈ যায় আৰু অসম্ভৱনত থাকে আৰু একেলগেই থাকোঁ সেই সময়খিনি। আৰু আটাইতকৈ ভাল লগা সময়খিনি ৰাতিৰ সময়খিনি, জুবিন দাই খুব ভাল মিমিক্ৰি কৰে। আপুনি পোৱা নাই জুবিন দাই কোনগৰাকী আৰ্টিষ্টে কেনেকৈ গানটো গায়, আৰু দীপেন বৰুৱাৰ কণ্ঠৰ গান যেতিয়া গাব আপুনি ক'ব নোৱাৰে, চকু মুদি দিলে এনেকুৱা ধুনীয়াকৈ এই মিমিক্ৰি কৰে, সদায় কৰি নাথাকে, যিসকলে তেওঁ শুনিছে তেওঁলোকে এতিয়া কথাখিনি ৰিলেট কৰিব। গতিকে মই যোৱা নাছিলোঁ, কিন্তু হঠাৎ শেষ মুহূৰ্তত মোলৈ ফোন কলটো আহিছিল যে সেই সময়খিনিৰ অনুষ্ঠানখিনি গোটেই কামখিনি যেতিয়া পৰিচালনা কৰি থকা সময়খিনি সেই দায়িত্বটো মোক দিছিলে, তেতিয়া প্ৰথম আপুনি যেতিয়া গৈছে সেই মুহূৰ্তৰ সাক্ষী মই পাইছিলোঁ। আৰু মই চাব নাযাওঁ বুলি ভবা মানুহজনে শেষত কিন্তু যেতিয়া তেখেতক ভিতৰলৈ লৈ গৈছিলে, মা হালধি খান্দি আছিলে, পামিবাই গৰিমা বৌ আছিলে, ধৃতিমালা আছিলে, ৰাহুল আছিলে, পাৰ্থসাৰথী মহন্তদেৱ আছিলে, মই এক মুহূৰ্তত মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি দিবলৈ যাব নাপালোঁ, কিন্তু এক মুহূৰ্তত সেই দায়িত্বৰ পৰা এৰি
2: তোমাৰ গা বেয়া হৈ
1: গৈছিলে, মই গা বেয়া হৈ গৈছিলে, হঠাতে মই তাৰ মাজৰ পৰা গৈ এবাৰ তেওঁক সাৱতি লৈছোঁ। আৰু জীৱনত সেই মুহূৰ্ত

তো কথা কেতিয়াও পাহৰিব নোৱাৰিম। সাবতি লৈছোঁ মই সেইখিনি সময়ত, আৰু হয়তো বাকীসকলে বক্সৰ মাজত এনেকৈ দেখি যে মই ধৰিছোঁ আৰু মই হালধি অলপ সানি দিছোঁ। মই নাজানো নিয়মখিনি মই দিব পাৰোঁনে নোৱাৰোঁ তেনেকৈ গৈ, মই সেইবিলাক চোৱা নাই, কিন্তু মই দিছোঁ আৰু জীৱনত সেইখিনি শেষ মুহূৰ্তত মই পাইছোঁ। আজি গানটো শুনো, আপুনি যিটো গানৰ কথা কৈছে নতুন প্ৰজন্মই কেনেকৈ অনুভৱ কৰে।

0: এয়া জুবিনৰ সাগৰ, অসমীয়া ৰাইজৰ সাগৰ, আমাৰ সাগৰ, জুবিনৰ দুখৰ সাগৰ। কাৰণ জুবিন সাগৰ যে নাইকিয়া হ'ল, সাগৰ যে নাইকিয়া হ'ল, কিন্তু জুবিন প্ৰত্যেক অসমীয়াৰ বুকুৰ সাগৰ চিৰদিন জীয়াই থাকিব, চিৰদিন জীয়াই থাকিব, চিৰদিন জীয়াই থাকিব।
1: কি ক'ব,
2: গানটো কান্দিম মই, গান গাই, কিন্তু এই গানটো কথাখিনি লিখিছে ধুনীয়াকৈ। আৰু মই যিটো সুৰ কৰিছিলোঁ, তাৰপিছত মায়াবিনীটো কোন মাথাৰ পৰা মোৰ সোমালে, মায়াবিনী ইনষ্ট্ৰুমেণ্টেল পাৰ্টটোতে দি দিলোঁ। আৰু জুবিনৰ মানে গোটেই জীৱনটোৱেই এটা চৰিত্ৰ, কেৰেক্টাৰ। আৰু এবছৰ আমি বহুত কিবাকিবি কৰিলোঁ, এই পিছৰ বছৰটো যদি তেওঁ গান গোৱাবলৈ আৰম্ভ কৰোঁ, স্কুল অফ মিউজিক, জুবিন স্কুল অফ মিউজিক যদি কৰে, তেতিয়া ভাল পাম মই।
3: মই আচলতে

0: নৱেম্বৰত, যোৱা বছৰ নৱেম্বৰত চান্দমাৰীত যিটো ট্ৰিবিউট অনুষ্ঠান হৈছিলে, আমি কেইটামান গীত মেচআপ কৰি দিগন্ত ভাৰতী ছাৰৰ যিখিনি গীত হয় তেখেতে সৃষ্টি কৰা, জুবিন দাই গোৱা কিছুমান গীত ছিলেকশ্যন কৰি পেলাই আমাৰ ৰিহাৰ্চেলবোৰ হৈছিলে জ্যোতি চিত্ৰবনত হৈছিলে। তেতিয়া আমি গাই আছোঁ, সকলোৱে প্ৰেক্টিচ কৰি আছোঁ, তাৰ মাজতে হঠাৎকৈ দিগন্ত ভাৰতী ছাৰে পেপাৰ এখন কলম এডাল লৈ তেওঁ ওলাই গ'ল। তেওঁ ক'লে যে তোমালোকে প্ৰেক্টিচ কৰি থাকা, মই 2 মিনিটত আহি আছোঁ। তেওঁ প্ৰেক্টিচৰ মাজৰ পৰা উঠি গুচি গ'ল। তাৰপিছত তেওঁ কেইলাইনমান লিখি পেলাই কাগজখন আমাক দিলে। মন যায় গীতটোৰ যিটো শেষৰ এক্সটেণ্ডেড যিটো আৰু লিখনি, তেওঁ 4 লাইন লিখিছে। আৰু সেই সৃষ্টিখিনিৰ সেই সময়খিনিত কি বুলি ক'ম, সেই সময়খিনিত উপস্থিত আছিলোঁ, সাক্ষী হ'বলৈ পাইছোঁ, গাবলৈও পালোঁ। গতিকে সেই 4 লাইন আচলতে কন্দুৱাই যায়, সকলোকে কন্দুৱাই যায়। মোৰ আচলতে আমি জুবিন দাক ট্ৰিবিউট দিব পৰা হোৱা নাই, কোনোৱে ট্ৰিবিউট দিব পৰা হোৱা নাই। তেখেত যেন এতিয়াও আছে আৰু বহুতে ট্ৰিবিউট গান উলিয়াই আছে, খুব সুন্দৰ সুন্দৰ সৃষ্টি কৰিছে হয়, কিন্তু তেখেতক জানো ট্ৰিবিউট দিব পাৰি এনেকুৱা লাগে। গতিকে মোৰ মতেতো দিগন্ত ভাৰতী ছাৰে মন যায় গীতটোৰ শেষৰ যি 4 লাইন লিখিছে, সেইখিনি সঁচাকৈ মানে কি বুলি ক'ম, কেতিয়াও আমি ভবা নাছিলোঁ মন যায় গীতটোৰ শেষ পাৰ্টখিনি আকৌ কেতিয়াবা ওলাব, আমি গাবলৈ পাম, ৰেকৰ্ডেড হ'ব। সেই 4 লাইন মই শেষৰ ফালে মই অকণমান শুনাই দিবলৈ বিচাৰিছোঁ।
1: অঁ, এইটো আমি শুনিম, কিন্তু কেইটামান বাৰ্তা পঢ়ি লওঁ, আমি সেইখিনি কথাৰে আমি সামৰিম। নয়ন কাশ্যপ তেখেতে এটি কবিতা পঠিয়াইছে জুবিন গাৰ্গ সমীপেশু। পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ, পূৰ্ণ নভবা কথাবোৰ, পূৰ্ণ চাব নিবিচৰা ছবিবোৰ, পূৰ্ণ সুবিধাবাদীৰ সুযোগ, পূৰ্ণ লাভালাভ, পূৰ্ণ প্ৰচাৰ, পূৰ্ণ বেপাৰ, পূৰ্ণ স্বাৰ্থ, পূৰ্ণ পলিটিক্স। পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ, শূন্য সুৰ, শূন্য কথা, শূন্য বুকু, শূন্য প্ৰকৃতি, শূন্য পাহাৰ, ভৈয়াম, চৰাঞ্চল, শূন্য ফাঁচী বজাৰ আৰু গলিবোৰ, শূন্য মানুহ ভৰ্তি ঘৰবোৰ, শূন্য আৰ্তনাদ শুক্লেশ্বৰত, শূন্য উশাহ খাৰঘুলিৰ পদপথত, শূন্য জীৱন, শূন্য চকুপানী, শূন্য উৎসৱ পাৰ্বণ, শূন্য টিভিৰ TRP আৰু ব্যয়বহুল ফাংচনবোৰ, শূন্য ষ্টুডিঅ' আৰু গধূলিবোৰ, শূন্য পুৱা আৰু দিনৰ কোলাহলবোৰ, শূন্য খং ৰাগ আৰু অভিমানবোৰ, শূন্য আশা ইচ্ছা অনিচ্ছাবোৰ, শূন্য প্ৰেম ভালপোৱাবোৰ, সকলোতেই ঋণী ঋণী বাজি আছা তুমি। এনেদৰেই পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ, সেইটো নয়ন কাশ্যপে আমালৈ প্ৰেৰণ কৰিছে। আৰু কেইবাটাও বাৰ্তা মোলৈও আহিছে। ৰঞ্জিত নাথ, তেখেতৰ ৰঞ্জিত কুমাৰ নাথ, সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠ আছিল জাতিৰ আৱেগ, যি কণ্ঠ আছিল জাতিৰ পৰিচয়, সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠৰে এটা আহ্বানত এটা জাতি সাৰ পাইছিল, যি কণ্ঠই আলোকিত কৰি ৰাখিছিল আকাশ ৰ'দ বৰষুণ ৰ'দ বতাহ হৈ, যি কণ্ঠই সুৰৰ সোপান ৰচিছিল, সেই কণ্ঠৰ জানো মৃত্যু হ'ব পাৰে, যি কণ্ঠ ওখ হৈ হৈ আকাশ চুব খুজিছিল, সেই কণ্ঠ জানো স্থবিৰ হ'ব পাৰে কাহানিবা, যি কণ্ঠ কেৱল এটা নাম নাছিল, যি কণ্ঠ আছিল গানৰ ভগৱান, সেই ভগৱানৰ জানো মৃত্যু হ'ব পাৰে কাহানিবা, আকাশ তৰা থকালৈকে জীয়াই থাকিব সেই কণ্ঠ, এটা উদিত সূৰ্য হৈয়েই জিলিকি থাকিব সেই কণ্ঠ, ৰঞ্জিত কুমাৰ নাথ। বাৰ্তাসমূহ ইমান আহিছে, মই এতিয়া মানে পঢ়ি নিদিলেও বেয়া পাব আপোনালোকে। অসীম জ্যোতি বৰুৱা, মই ভাতৃ বুলি মতা জুবিনৰ বাবে আজি হৃদয়ত এই অনুভৱ পুৱতি, এই অনুভৱ পুৱতি আশা চকামকাকৈ, আপোনাৰ ফোনকেইটা অলপ খেলিমেলি হৈছে, অকণমান বুজিবলৈ মোৰ অসুবিধা হৈছে, আৰম্ভণিৰ শাৰীকেইটা। অসীম জ্যোতি বৰুৱা দাদা, দেখিলোঁ পৰাণ জোৰোৱা এখনি মুখ, ক'ব যেন খুজিছে গান, গান যেন খুজিছে বুকুত যেন এসাগৰ দুখ, সুধিছিলোঁ কোন তুমি, কি ক'বা কি শুনাবা, ক'লে তেওঁ হেনো সাহসৰ প্ৰতীক, পথভ্ৰষ্টক পথ দেখুওৱা, আৰ্তজনৰ নিৰাপত্তা, সুৰৰ

0: খনি বিচাৰি ফুৰা এক সংগ্ৰামী সত্তা, হয়তো মই তেনেকৈ ভাবি লৈছোঁ। ফণ্টটো অকণমান খেলিমেলি হৈছে আপোনাৰ। মিতালী গগৈ প্ৰাণৰ শিল্পীগৰাকীক সীমিত সংজ্ঞাৰ মাজত আবদ্ধ কৰিব নোৱাৰি তেওঁ অসীম। দৰ্শনা বৰঠাকুৰ শুনি আছোঁ, ধন্যবাদ জুবিনদা, সদায় থাকিব জেবিদা, ভালে থাকক। ফৰিদুল ইছলাম, আপোনাৰ কেইবাটিও বাৰ্তা আহিছে, বহুতৰ বাৰ্তা পঢ়া নাই, সেইকাৰণে আটাইকেইটা বাৰ্তা আপোনাৰ পঢ়া নাই। জ্যোৎস্না ডেকা, ৰেডিঅ'ত শুনি আছোঁ, মোৰ সৌভাগ্য বহুবাৰ জুবিনক লগ পাইছিলোঁ, তেওঁ মোক তেওঁৰ ওচৰলৈ যাব দিয়া নাছিল, তেওঁ উঠি আহি সাৱটি ধৰিছিল মোক। জ্যোৎস্না ডেকা, জেপি দাস ডাঙৰীয়া কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়, বৰষাৰ সুমধুৰ কণ্ঠই মন আপ্লুত কৰে, বকুলি বৈশ্যই কৈছে। ফৰিদুল ইছলামে আকৌ বাৰ্তা পাইছোঁ, বৰষাৰ গান শুনিবৰ মন যায়, খুব মিঠা লগাকৈ গায়, জেপিদা দীৰ্ঘায়ু কামনা কৰিলোঁ আপোনাৰ। মধুচন্দা শইকীয়া বৈশ্য, হে ভূমিপুত্ৰ তুমি সূৰ্য হোলা, ঋতুৱে ঋতুৱে এপাহী নজহা নপমা সুগন্ধি কুসুম হোলা, সুবিশাল নীলিম আকাশ হোলা, এখনি চন্দ্ৰময় নিৰৱধি নদী হোলা, ঈশ্বৰ পুত্ৰ হৈ ধৰিত্ৰীৰ বুকুত চিৰকাল উজলি ৰোলা, এটি যাউতি যুগীয়া সুৰ হৈ হৃদয়ে হৃদয়ে বৈ ৰোলা চিৰদিন চিৰকাল, প্ৰতিটো অমাত জীৱৰ সেউজ প্ৰকৃতিৰ নিবিড় প্ৰাণ হৈ ৰোলা, হে আদৰৰ শিল্পী। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা। প্ৰণতি চান্দিল্য, আপুনি কৈছে যে জুবিন গাৰ্গ অবিহনে এই এটা বছৰ পাৰ কৰিলোঁ, বুকুত এটা গধুৰ শোক লৈ কেতিয়াও অন্তৰৰ পৰা দূৰ কৰিব নোৱাৰোঁ। দেৱজানী পাঠক শৰ্মা, এটি সুন্দৰ আৱহ গীত হৈছে, বৰ্ষাক ধন্যবাদ জনাইছোঁ বুলি কৈছে, সম্পূৰ্ণ হৈ লওক। প্ৰসেনজিৎ শৰ্মা, তুমি নাই জানো সেই সময় নাহে দুনাই, মনত প্ৰেমৰ পলাশ ফুলাই তথাপি আছোঁ মই বাট চাই, দুচকুত তোমাৰ স্বপ্ন সজাই, বেদনাই আৱৰা মনৰ আকাশ, কিজানি বা হয় সূৰ্যৰ প্ৰকাশ, জোনাকবিহীন এই অমানিশা, স্মৃতিৰ বিজুলি চমকি লুকাই, নদী বৈ যায় সাগৰ ধিয়াই, দিন বাগৰি বছৰ সোমাই, তথাপি আছোঁ মই বাট চাই, মনে যে নামানে তুমি নাই তুমি নাই, কোনে কেনেকৈ সোঁৱৰো জুবিনক, এক মুহূৰ্তৰ বাবেও চোন পাহৰিব নোৱাৰোঁ। কি ক'ম, ইমান বাৰ্তা আহিছে, মই এতিয়া এৰিব পৰা নাই। ৰুমি ভট্টাচাৰ্য বাইদেউ খুব অনুৰোধ কৰিছে, মই এটা পংক্তি পঢ়ি দিছোঁ। ইমান কথা ক'লা গানে গানে, ইমান সুৰ দিলা ধৰণী বিভুৰা, ইমান ৰং সানিলা নেযায় একোৰে মছা, কোন তুমি অপৰাজেয় যুগৰ সুবাসী সত্তা, ধুমুহাটো ভাঙি যোৱা নাই, হতাশাটো দহি যোৱা নাই, কোন তুমি দুৰন্ত গতি, ক্ষত বিক্ষত সময় আজুৰি বাকুহি, ভাৱসাগৰৰ গভীৰৰ পৰা গভীৰলৈ, মায়াৰ কোলাত বহি প্ৰতিপল অনুপলে, কৰিছা সুৰভিত সুৰভিত তোমাৰ সময়। আৰু পঢ়িবলৈ সময় নাই, শেষত বৰষা আমাৰ সময় নাই যিহেতু, সেই পংক্তিটি এবাৰ গাই দিলেই আমি অনুষ্ঠানটি সামৰিম।
1: হয়, আমাৰ মেচাপটোৰ শেষৰ গীতটি আছিলে মন যায়, গতিকে সেই চাৰি লাইন যিহেতু নতুনকৈ লিখা হৈছিলে মই গাই দিছোঁ।

তোমাক আকৌ লাগে জুবিন দা, মন যায় তোমাক আকৌ পাবলৈ। ৰূপাঞ্জলি হাজৰিকা ভাল লাগিছে, তেওঁ ভাল পাইছে, পংকজ বৈশ্য শুনি আছো বুলি কৈছে, আৰু বাৰ্তা পঢ়িব নোৱাৰিম। ধন্যবাদ ডিম্পুল, ধন্যবাদ গীতালী বাইদেউ, ধন্যবাদ জনাইছোঁ আমাৰ ডিউটি ৰুমত নিয়ন্ত্ৰণ কক্ষত ট্ৰান্সমিটাৰ থকা প্ৰতিগৰাকীকে, ৰেডিঅ'ত শুনি থকা, এফ এমত শুনি থকা, যিসকলে এপত শুনি আছে, যিসকলে ফেচবুকত চাই আছে, সকলোকে ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গ আমাৰ মাজত আছে, সদায় থাকিব, জুবিন গাৰ্গ কেতিয়াও নোহোৱাব নোৱাৰে। জেপিদাই যিটো কথা কৈছে সেই কথাৰে কওঁ, জুবিন দাই মানুহক চুই ভাল পাইছিল, সেই স্পৰ্শ ভাল পাইছিল, তেনেদৰেই জুবিন দাই সদায় স্পৰ্শ কৰি থাকিব। প্ৰতি শৰতৰ প্ৰভাতী ফুলে আমাক সদায় তোমাৰেই কথা ক'ব জুবিন দা, য'তেই আছা কুশলে থাকিবা,

প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 66টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনিৰ অধীনত বাংগালুৰু, নাৰায়ণা আৰু মুম্বাই হেলথ চিটি হাস্পতালত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহাবিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰৰ পৰা শিশুকেইটি ৰাওনা কৰে। অসম চৰকাৰে শিশুকেইটিৰ চিকিৎসা, অস্ত্ৰোপচাৰ, যাত্ৰা আৰু থকা খোৱাৰ ব্যয় বহন কৰিব। 2010 চনত এই কাৰ্যসূচী আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 14,388টি শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত বৰ্তমান গুৱাহাটী, বাংগালুৰু আৰু কলকাতাত 51টি শিশুৰ চিকিৎসা চলি আছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সময়সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। জিলা দুখনত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিৰ উদযাপনকল্পে ৰাজ্যজুৰি 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি 2য় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশাৰ ভাগলৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰেৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কালি এইদৰে কয়।
2: 19 তাৰিখে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যুতিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপি।
1: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্ম পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাহাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্ম পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্ম পূজা পালন কৰিবলৈ লোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ হাত ধৰিব অৰুণিমা গোস্বামীয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, সমূহ শ্ৰোতাকে বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ মই স্নেহা
2: আৰু মই পম্পী আদৰণি জনাইছোঁ।
1: প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ বাবে আমি উপস্থিত আছোঁ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত। আজিৰ অনুষ্ঠানত আমি এই মহাবিদ্যালয়

বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত মাত নাট শুনিম। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ মহাবিদ্যালয় সংগীতটি।

0: ছাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
1: ধন্যবাদ
0: ছাৰ। আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি আজি অনুষ্ঠানত আমি আজি মহাবিদ্যালয়খনত এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগমুহূৰ্তত আপোনাৰ পৰা আমি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ইতিহাস সম্পৰ্কে আৰু এই মহাবিদ্যালয়খনৰ সামগ্ৰিক বৰ্ণনা এটি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: আমাৰ এই কলেজখন ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় বুলি কোৱাৰ লগে লগে এটা গম পোৱা যায় যে এটা পৰিয়াল ললিত চন্দ্ৰ ভৰালী তেখেতৰ নামত এই কলেজখন প্ৰতিষ্ঠা হৈছিলে। অৰিজিনেলি এই কলেজখন মালিগাঁও কলেজ বুলিয়ে জনা যায়, পিছত নামটো ললিত চন্দ্ৰ ভৰালী কলেজ হৈছে আৰু কলেজখন এতিয়া মানুহে জানে ইয়াতে কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স এনেকুৱা ধৰণৰ কিছুমান নন ট্ৰেডিশ্যনেল ছায়েন্সৰ ছাবজেক্ট আছে, বি এছ চি প্ৰগ্ৰেমছ আছে, তাৰোপৰি বি চি এ, বি এছ চি, আই টি এই ধৰণৰ প্ৰফেচনেল কোৰ্চ আছে আৰু কলা শাখাৰ যিমানবিলাক ছাবজেক্ট থাকিব লাগে, ইকনমিক্স, পলিটিকেল ছায়েন্স, ইংলিছ, আছামিছকে ধৰি প্ৰায়বিলাক ছাবজেক্টে আছে। মুঠ 16টা বিভাগ আছে আৰু আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালীও আছে আৰু কলেজখনত এতিয়া আমি একেবাৰে শেহতীয়াভাৱে আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি তাৰ আধাৰত যিটো ফ'ৰ ইয়াৰ প্ৰগ্ৰেম, ফ'ৰ ইয়াৰৰ প্ৰগ্ৰেমৰ ফ'ৰ্থ ইয়াৰ যিটো এইবাৰ প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ব গোটেই অসমৰ কলেজবিলাকত আৰু আমাৰ কলেজতো 5টা বিভাগত অলৰেডি আমাৰ নামভৰ্তি চলিছে। কম্পিউটাৰ ছায়েন্স, পলিটিকেল ছায়েন্স, ইকনমিক্স, ইংলিছ, আছামিজ এই বিষয়বিলাকত আমাৰ 4th ইয়াৰ আৰম্ভ কৰিছোঁ আৰু এইটোৱে আমাৰ বুজাইছে যে আমাৰ এটা এই যিটো আমাৰ যে শৈক্ষিক কাৰ্যসূচীৰ আৰু এটা সম্প্ৰসাৰণ হৈছে। তাৰোপৰি আমাৰ কলেজত আমাৰ অকণমান মাটি অকণমান কম আছে, এৰিয়াটো কম আছে, কিন্তু বাকী যি ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টুডেণ্টৰ কাৰণে থাকিব লাগে সেই সকলোবিলাকে আছে। আমাৰ 4টাকে আমাৰ লেবৰেটৰী আছে, তাৰে 3টা কম্পিউটাৰ লেবৰেটৰী, ইলেক্ট্ৰনিক্সৰ ক'ব গ'লে 2টাই লেবৰেটৰী আছে ডাঙৰ। তাৰোপৰি আমাৰ এটা নীলমণি ফুকনৰ নামত আমি এটা অডিটৰিয়াম আমাৰ আছে, অডিটৰিয়ামটো আগতে আছিলে, আমি নীলমণি ফুকনৰ নামত দিছোঁ আৰু যোৱা বছৰ আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আছিল, তাৰে লগত ৰঞ্জিত খুৱাই এটা কনফাৰেঞ্চ হ'ল, তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু আমি একেবাৰে শেহতীয়াভাৱে সংযোজন কৰিছোঁ জুবিন গাৰ্গৰ নামত, জুবিন গাৰ্গ ষ্টাডি চেণ্টাৰ বুলি আমি এটা চেণ্টাৰ খুলিছোঁ আৰু সেই চেণ্টাৰত ইতিমধ্যে এটা লাইব্ৰেৰী আৰু এটা মিউজিয়াম আমি প্ৰায় আমি সমাপ্ত কৰিছোঁ কামবিলাক। তাৰোপৰি আমাৰ কলেজত এতিয়া মই ইয়াতে অধ্যক্ষ হৈ আছোঁ আজি 4.5 বছৰ। এই 4.5 বছৰৰ ভিতৰত মই যিমানখিনি পাৰি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰিছোঁ। আমি এতিয়া কলেজত প্ৰায় 13টামান ক্লাব আছে, যেনেকৈ মিউজিক ক্লাব, লিটাৰেৰী ক্লাব, স্পৰ্টছ ক্লাব, এনেকুৱা বিভিন্ন ক্ষেত্ৰৰ ক্লাববিলাক গঠন কৰি দিছোঁ ল'ৰা ছোৱালীবিলাকে যাতে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে সেইধৰণে আমি কৰিছোঁ। আৰু মই অধ্যক্ষ হিচাপত মই এটাই বিচাৰোঁ যে কলেজৰ যি ছাত্ৰ ছাত্ৰীসকলে আহে আৰু ইয়াতে আমাৰ ক'ব গ'লে 50% ল'ৰা ছোৱালী আহে অকণমান দুখীয়া, দৰিদ্ৰ এনেকুৱা পৰিয়ালবিলাকৰ পৰা, গতিকে তেওঁলোকক আমি চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ সুবিধা দিছোঁ আৰু মই এটাই বিচাৰোঁ, মই সেইটো কাম কৰোঁ যে কলেজখনত যাতে নিয়মীয়াভাৱে ক্লাছ পাতি হয়, ল'ৰা ছোৱালী যাতে ভালকৈ পঢ়া পাতি কৰি ভাল ফলাফল লৈ পেলাই আগবাঢ়ি যাব পাৰে। আৰু আজিকালি যিহেতু নিবনুৱা সমস্যাটো বহুত বেছি প্ৰকট, মই সেই দিশটোত বেছি গুৰুত্ব দিওঁ আৰু মই ভাবোঁ ৰাইজেও এইটো কথা স্বীকাৰ কৰিব যে কলেজবিলাকৰ ভিতৰত এখন কলেজত আমি যি ধৰণৰ শিক্ষা দি আছোঁ, মানে কলা শাখাৰ আৰ্টছৰ ছাত্ৰ ছাত্ৰীবিলাককো আমি যে কম্পিউটাৰৰ নলেজ বা ছায়েন্সৰ নলেজ দিবৰ কাৰণে আমি চেষ্টা কৰোঁ, এইধৰণে কাম কৰি

0: পৰা, বেষ্ট ষ্টুডেণ্ট গাৰ্লছ ছোৱালীবিলাকৰ মাজৰ পৰা, ঠিক তেনেকৈ বেষ্ট স্পৰ্টছ পাৰ্চন, বেষ্ট লিটাৰী পাৰ্চন, বয় গাৰ্ল, এনেকৈ টোটেল আমাক ছয়টা বঁটা তেওঁ আগবঢ়াইছে। আৰু এই বঁটাবিলাকে কি কৰিছে, শেহতীয়াভাৱে এই ক্লাব আৰু এই বঁটা, এই গোটেই কথাবিলাকে এটা আমাৰ এটা সাংস্কৃতিক পৰিৱেশ এটা ৰচনা কৰা বুলি ভাবোঁ। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই দেখিছোঁ তেওঁলোকে পঢ়া শুনাৰ মাজতো এটা সাংস্কৃতিক মন এটা লৈছে। আমাৰ স্পৰ্টছৰ সুবিধা অলপ কম যদিও আমি যিমানখিনি পাৰি আমি দি আছোঁ।
1: নিশ্চয়কৈ, কেৱল পঢ়া শুনাই নহয়, আন দিশতো ল'ৰা ছোৱালীসকল আগবাঢ়ি যাব লাগিব, আৰু তাৰ বাবে তেওঁলোকক উৎসাহ দিয়াৰ বাবে আপোনালোকে ভালেখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰেই এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাওক, আমি তাকে কামনা কৰিছোঁ। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাখিনি খুব সুন্দৰকৈ আমাক বুজাই দিয়াৰ বাবে, আপোনাক ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, বৰ্তমান আমাৰ সৈতে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতি শিখা দাস, মই বি এ ফাৰ্ষ্ট ছেমৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ।
2: হয়, যদি শিক্ষা তোমাৰ পৰা জানিব বিচাৰিছোঁ, তুমি আজি অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
3: মই আজি জুবিন দাৰ এটা ধুনীয়া গীত পৰিৱেশন কৰিম।
2: আৰু যিহেতু তুমি গীত পৰিৱেশন কৰিবা, জানিব বিচাৰিছোঁ যে তোমাৰ এই গীতৰ যি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল?
3: মই ঠিক মানে তেনেকৈ ক'ব নোৱাৰিম, সৰুৰ পৰাই মানে গানৰ প্ৰতি এটা চৰ্চা আছিলে, তেনেকৈ ডান্সৰ লগত চলাই চলাই মানে গানো গাওঁ আৰু লোকগীত শিকিছিলোঁ মাজতে প্ৰণীতা বৈশ্য মেধি মেমৰ তাত, তাৰপিছৰ পৰা এনেকেই গাই থাকোঁ সৰু সুৰা।
2: আমি জানিব পাৰিছোঁ যে তুমি নৃত্যৰ সৈতে জড়িত, তুমি কি কি নৃত্যৰ সৈতে জড়িত বৰ্তমান?
3: মই বিশেষকৈ মই বিহুৰ লগত সৰুৰ পৰাই জড়িত, একদম 3 বছৰৰ পৰাই মই ডেন্স কৰোঁ। মই তেতিয়াৰ পৰাই সকলোতে বিহু মাৰি ফুৰিছোঁ, মৌ কুঁৱৰী, বিহু কুঁৱৰী, বৰ বিহুৱতী, এইবোৰ ল'ব পাৰিছোঁ আৰু মই নিজে ডান্স কৰি কিনে। সেইটো কাৰণে মোৰ মানে বিহুৰ প্ৰতি বেছি এটা হেৰি আছে, আৰু বাকী তেনেকৈ মডাৰ্ণ ছং ডান্স কৰোঁ আৰু।
2: জানি খুব ভাল লাগিছে তুমি নৃত্য গীত লগতে বিভিন্ন ক্ষেত্ৰসদৰে বৰ্তমান জড়িত হৈ আছা। বৰ্তমান আমি তোমাৰ পৰা জুবিনৰ গীতটি শুনিব বিচাৰিছোঁ, কিন্তু পাছত আমি পুনৰ তোমাৰ পৰা এটি লোকগীত শুনিব বিচাৰিম, শুনাবানে?
3: হ'ব।

0: খুবেই সুন্দৰ জুবিনদাৰ, এটি খুব কঠিন গীত তুমি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ
0: প্ৰিয় শ্ৰোতা, এইবাবে মাইক্ৰফোনটি স্নেহালৈ আগবঢ়াইছোঁ।
1: ধন্যবাদ পম্পী। শ্ৰোতাসকল, আপোনালোকে জানি আমি আজি উপস্থিত আছোঁ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত, আৰু এই মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী এইবাৰ মোৰ সৈতে উপস্থিত আছে। আমি তেখেতৰ সৈতে চিনাকি হৈ লৈছোঁ। তোমাৰ নামটো জনাবা?
2: ৱাৰিষা ৰেহমান।
1: ৱাৰিষা, অনুষ্ঠানলৈ স্বাগতম। আজি কি পৰিৱেশন কৰিবা বাৰু?
2: মই এটা কবিতা লিখিছিলোঁ, উৰ্দুত আছে, মানে নিজে লিখা। মই কিতাপ এখন পাব্লিছ কৰিছিলোঁ, কেনভাছ অফ থটছ বুলি, যোৱা বছৰ, তাৰে পৰাই লিখা আছিলে।
1: নিজে কবিতা ৰচনা কৰিছা, কেতিয়াৰ পৰা লিখা মেলাৰ সৈতে জড়িত হৈছে?
2: মই ক্লাছ এইটৰ পৰাই ৰাইটিং কৰোঁ, আৰু মই লাষ্ট ইয়াৰ ক্লাছ টুৱেলভত কিতাপখন পাব্লিছ কৰিছিলোঁ, আৰু কিতাপখন আছে এমেজনত, কেনভাছ অফ থটছ বুলিকে।
1: খুব ভাল লাগিল জানি, আৰু এনে সৃষ্টিশীল কামৰ সৈতে তুমি জড়িত হৈ আছা। এতিয়া আমি কবিতাটো শুনিব বিচাৰিছোঁ।
2: শহৰ মে ৰহমত কা কোই নিশান নহীঁ মিলতা, কি শহর মে অব রহমত কা কোই নিশান নহীঁ মিলতা, হর চেহরে পর মুস্কুরাহট হ্যায় মগর অরমান নহীঁ মিলতা। লফজো মে মিঠাস হ্যায় নিয়ত মে গর্জ সি রহতি হ্যায়, অব দিলো মে পহলে জেসা মেহমান নহীঁ মিলতা। রিশতো কি রৌনক মে রসম ও রিওয়াজ তো বহুত হ্যায়, কি রিশতো কি রৌনক মে রসম ও রিওয়াজ তো বহুত হ্যায়, মগর রূহ কো ছু যায় ও এহসাস নহীঁ মিলতা। হর শখস ইহাঁ খুদ মে সিমটা, খুদ সে হি খফা সা হ্যায়, ভিড় তো মিলতা হ্যায় মগর কোই হমরাজ নহীঁ মিলতা। সচ বোলনে ওয়ালো কে হোটো পে খামোশি কিউ হ্যায়, আর ঝুঠ কে বাজার মে কোই নুকসান নহীঁ মিলতা। ওফা কে ওয়াদে ওয়াক্ত কে সায়ে সব ওয়াকিফ হ্যায় মগর, কিসি ওয়াদে মে আব পহলে সা ঈমান নহীঁ মিলতা। ইনসান তো বহুত হ্যায় ইস ভিড় ভরি দুনিয়া মে, কি ইনসান তো বহুত হ্যায় ইস ভিড় ভরি দুনিয়া মে, মগর কিসি আঁখ মে থোড়া সা ইনসান নহীঁ মিলতা।
1: উর্দু ভাষাত কবিতা এটি তুমি রচনা করেছা, আর কিতাবখনও আছে, কিতাবখন উর্দু ভাষাত রচিত নে?
2: কিতাবটো মোৰ ইংলিছতো আছে, আৰু তাতে মানে এইটো অলপমান নিউ কনচেপ্ট হয়, তাতে অলপ ষ্টৰিজো আছে, পয়েট্ৰিজো আছে, কোটছো আছে, আৰু লেটাৰ্ছ কিছুমানো আছে ফৰ দ্য ৰিডাৰ্ছ।
1: আৰু মনৰ অনুভৱসমূহ প্ৰকাশ কৰাৰ বাবে কবিতাকেইনো কিয় বাছি ল'লা জানিব বিচাৰিছোঁ?
2: কিছুমান আমি কথা মানে কথা কৈ পেলাই মানুহক বুজাব নোৱাৰোঁ, এজ উই হেভ মেনি আৰ্টছ যিহেতু আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বাই পেইণ্টিং এণ্ড অল, তো আই চুজ পয়েট্ৰি বিকজ ইটছ মাই টাইপ অফ চিগনেচাৰ।
1: নিশ্চয়। আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছা, সৰুৰে পৰাই জড়িত হৈ আছা, লিখা মেলা কৰিছা, জানিব বিচাৰিছোঁ প্ৰিয় কবি বুলি যদি সুধোঁ কাৰ নাম ল'বা?
2: মোৰ বহুত আছে, ফেজ আহমেদ ফেজ আছে, তাৰপিছত জন ইলিয়া, মিৰ্জা গালিব, বহুত বহুতেই আছে বুলি ক'ব পাৰি, তেনেকৈ এজন প্ৰিয় কোনো নাই।
1: কবিতা লিখা মেলা বৃত্তিৰ সৈতে তুমি জড়িত হৈ আছা, ইয়াৰ উপৰি আন কিহত তোমাৰ ৰাপ আছে?
2: মই ক্লাছিকেল ছিংগিং শিকিছিলোঁ আৰু এতিয়া বৰ্তমান গীটাৰ শিকি আছোঁ।
1: গীটাৰো বজাব জানা আৰু গানো শিকি আছা?
2: গান শিকা কমপ্লিট হ'ল, ক্লাছিকেল শিকিছিলোঁ, ইণ্ডিয়ান ক্লাছিকেল, আৰু এতিয়া বৰ্তমান গীটাৰ শিকিহে আছোঁ, 3 মান্থছহে হৈছে, নিউ লাৰ্ণিং। আৰু
1: গতিকে কলা শিল্পৰ যিখন জগত, এই জগতখনৰ সৈতে তুমি জড়িত হৈ আছা সৰুৰে পৰাই, ভৱিষ্যতে আৰু কবিতা প্ৰকাশৰ নিশ্চয় পৰিকল্পনা আছে?
2: আছে।
1: ঠিক আছে বাৰু, এই ভৱিষ্যতৰ যাত্ৰাটোৰ বাবে আমাৰ শুভেচ্ছা তোমাৰ সৈতে সদায় আছে, এনেদৰেই আগবাঢ়ি গৈ থাকা।
2: থেংক ইউ।
1: প্ৰিয় শ্ৰোতা, মাইক্ৰফোনটো এইবাৰ মই মোৰ সৈতে থওঁ, পম্পীলৈ আগবঢ়াই দিছোঁ।
0: ধন্যবাদ স্নেহা। আমি দেখিছোঁ যে আমাৰ সৈতে এগৰাকী যুৱ বৰ্তন উপস্থিত আছে ঢোলৰ সৈতে, আৰু আমি তেওঁৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম কুণাল সিংহ আৰু মই LCB কলেজৰ BSc 3rd ছেমৰ ষ্টুডেণ্ট।
0: আমি দেখিছোঁ আপুনি ঢোলৰ

0: পাতি থিয় হৈ আছে, জানিব বিচাৰিছোঁ যে অনুষ্ঠানবাজি কি পৰিৱেশন কৰিব।
1: আজি মই প্ৰথমতে এটা খৰাচ এটা বজাম, তাৰপাছত ঢোলক মূল ভাৱ কৰি এটা যোজনা গাম, তাৰপাছত কছাৰী চেও, আৰু তাৰপাছত মই এটা নাচনী চেও বজাই মোৰ ঢোল বাদনটো শেষ কৰিম।
0: তেনে খুব ভাল লাগিছে, আৰু জানিব বিচাৰিছোঁ যে আপোনাৰ আৰু কি কি বাদ্যযন্ত্ৰৰ প্ৰতি আপোনাৰ ৰুচি আছে?
1: ঢোলৰ বাহিৰে মই বাঁহীও বজাওঁ, বাঁহী লগা আৰু মই পেঁপাও বজাওঁ, এইখিনি।
0: গতিকে বিহুৰ সৈতে জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে, আৰু এই ঢোল আপুনি কেতিয়াৰ পৰা শিকিছে?
1: ঢোল মই শিকা আজি প্ৰায় 4 বছৰমান, মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ আণ্ডাৰত মই ঢোলৰ প্ৰশিক্ষণ লৈ আছোঁ।
0: আৰু এই ঢোল মানে বজোৱাৰ প্ৰতি ৰুচি কেনেকৈ আহিল?
1: সৰুৰে পৰা যিহেতু মই আমাৰ যেতিয়া VCD কেছেটবিলাকত জানমণি অঞ্জনা এইবিলাক মই শুনি আহিছোঁ, মোৰ আগৰ পৰাই এই ঢোল আৰু বিহুৰ লগত জড়িত যিমান ইনষ্ট্ৰুমেণ্ট আছে, বাদ্যযন্ত্ৰ আছে, মোৰ বহুত ৰুচি আছে। সেইকাৰণে মই ভাবিছোঁ এদিন মই শিকিব বিচাৰিছিলোঁ।
0: যিহেতুকে তুমি ক'লা যে তুমি বৰ্তমানো শিকি আছা, জানিব বিচাৰিছোঁ যে তুমি বৰ্তমানো কোনো দলৰ সৈতে জড়িত হৈ আছা নেকি?
1: হয়, মই মালিগাঁও বিহুৱা সংঘৰ দলৰ লগত জড়িত হৈ আছোঁ।
0: আৰু জানিব বিচাৰিছোঁ যে এই বাদ্যযন্ত্ৰক লৈ তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ?
1: চৰ্চা চলি আছে, বৰ্তমান মই শিকি আছোঁ, প্ৰশিক্ষণ লৈ আছোঁ মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ অণ্ডাৰত, আৰু ভৱিষ্যত চৰ্চা অব্যাহত ৰাখিম, আৰু যেতিয়াই যি সুবিধা পাম সেনেদৰে মই আগুৱাই যাব বিচাৰিছোঁ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে এনেদৰে জড়িত হ'ব বিচাৰিছোঁ।
0: হয়, বহুত বহুত ধন্যবাদ। ঠিক আছে তেন্তে, আমি তোমাৰ ঢোল বাদনটি শুনো।
1: ঠিক আছে।

0: খুবই সুন্দৰ, তুমি খুব সুন্দৰকৈ ঢোল বাদন কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ।
2: প্ৰিয়শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী ছাত্ৰ। আমি তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তোমাৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম ৰুচি ৰূপম ৰাজ ডেকা, মই দলগাঁৱৰ হয়, দৰং ডিষ্ট্ৰিক্টৰ।
2: আৰু বৰ্তমান কি অধ্যয়ন কৰি আছা বাৰু?
3: বৰ্তমান মই BSc ID কৰি আছোঁ, 3rd semester।
2: হয়, আৰু আজিৰ অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
3: আজি মই এটি জুবিনদাৰ গীত গাবলৈ চেষ্টা কৰিম। আৰু
2: আৰু ৰূপম ৰাজক গীটাৰত সংগত কৰিছে আন এগৰাকী ছাত্ৰ, তেখেতৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজকেশৱ ডেকা।
2: তুমি গীটাৰ কেতিয়াৰ পৰা শিকিছা?
4: ক্লাছ 4ৰ পৰা।
2: আৰু গান গোৱানে?
4: গান নাগাম, গীটাৰে বজাওঁ।
2: গীটাৰ বজাওঁ। গীটাৰৰ উপৰি আন বাদ্যযন্ত্ৰ সংগত কৰানে?
4: ঢোল, ড্ৰাম, পেড।
2: আৰু এই বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষণটো কেতিয়াৰ পৰা, সৰুৰে পৰাই আছেনে? সৰুৰে পৰাই শিকিছা?
4: সৰুৰ পৰা, কাৰণ আমাৰ ঘৰত আছিল, মোৰ মামা এজন অভিনেতা, লগতে মিউজিচিয়ান, তেওঁৰ পৰা ইনস্পায়াৰ হ'লোঁ।
2: খুব ভাল লাগিল, আৰু এনেদৰে আগুৱাই গৈ থাকা। আৰু এইবাৰ আমি ৰূপমৰ ওচৰলৈ ঘূৰি আহিছোঁ, গীতটি শুনো তেন্তে।
3: ঠিক আছে।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:00 হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। विदेश मंत्री डॉ एस जयशंकर ने भूटान के विकास

আছে অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনা অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়ালৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন। অসমে দিল্লী মিৰাট আঞ্চলিক দ্ৰুত ৰেল প্ৰণালীৰ লেখীয়া উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনা অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিকাশ ক্ষেত্ৰসমূহৰ মাজত সংযোগ সাধন কৰি সম্ভাৱ্য আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এছীয় বিকাশ বেংক এ ডি বিৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে। ইপিনে নতুন দিল্লীত আয়োজিত গোলকীয় ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই আজি উদ্যমীসকলক ৰাজ্যত বিনিয়োগ কৰিবলৈ আৰু নতুন সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনায়। তেওঁ লগতে ৰাজ্যক দেশৰ নতুন ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৰূপৰেখাৰ বিষয়ে আলোকপাত কৰে। ৰাজ্য চৰকাৰে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনিৰ অধীনত বাংগালুৰু আৰু নাৰায়ণা আৰু মুম্বাইৰ হেল চিটি হস্পিটেলত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহাবিদ্যালয়ত অভিৱৰ্তন কেন্দ্ৰৰ পৰা শিশুকেইটিক ৰাওনা কৰে। অসম চৰকাৰে শিশুকেইটিৰ চিকিৎসা, অস্ত্ৰোপচাৰ, যাত্ৰা আৰু থকা খোৱাৰ ব্যয় বহন কৰিব। 2010 চনত এই কাৰ্যসূচী আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 14,388 শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে 51 শিশুৰ চিকিৎসা বৰ্তমানো গুৱাহাটী, বাংগালুৰু আৰু কলকাতাৰ বিভিন্ন চিকিৎসালয়ত চলি আছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকাৰ প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজ্যপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। জিলা দুখনত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰতি বছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ চালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধে অসমত হয়। ৰাজ্যখনত 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধানাগৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰীসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
কারিকরী বিদ্যার অধিষ্ঠাতা বিশ্বখনিকর শ্রী শ্রী বিশ্বকর্মা পূজা আজি রাজ্যের বিভিন্ন প্রান্ত পালন করা হয়েছে। গুয়াহাটী মহানগরীর রাজ্যের বিভিন্ন প্রান্তত এই পূজার ব্যাপক আয়োজন করা হয়েছে। পুয়ারেপরা গুয়াহাটী মহানগরীর রাজ্যের বিভিন্ন অঞ্চলের পূজা মণ্ডপ সমূহ বিশ্বখনিকরক আরাধনার জনসাধারণের ভিড় পরিলক্ষিত হয়েছে। রাজ্যের বিভিন্ন কল কারখানা, সরকারি বেসরকারী প্রতিষ্ঠান, কারিকরী প্রতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাবে পূজার আয়োজন করার ব্যক্তিগত

0: বাবেও বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। এই উপলক্ষে সমগ্ৰ জিলাতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰ বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানতো আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপন উপলক্ষে ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি দ্বিতীয় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদককে ধৰি জাননী অনুসৰি স্মৃতিৰ সন্ধ্যাৰ অংশ হিচাপে বন্তিৰ প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰেল আৰক্ষীয়ে আৰোনাই এক্সপ্ৰেছ ৰেলগাড়ীত অভিযান চলাই বদৰপুৰ ৰেল ষ্টেচনৰ পৰা 18 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 2 লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজনক সুৰজ প্ৰসাদ আৰু প্ৰকাশ সাহা বুলি চিনাক্ত কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আজি শিক্ষা সমাৰোহত ভাগ লোৱাৰ উদ্দেশ্যে নাগালেণ্ডৰ চুমৌকেডিমাত উপস্থিত হয়। এই সমাৰোহৰ বিষয়বস্তু হৈছে উত্তৰ পূবৰ ৰাজ্যসমূহত দৃষ্টিভংগী আৰু প্ৰত্যাহ্বানসমূহ সলনি কৰি নতুন সুযোগৰ সৃষ্টিৰ উদ্দেশ্যে নতুন শিক্ষানীতি 2020 ৰূপায়ণ কৰা। ওদালগুৰি জিলাৰ টংলা মিলনপুৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, সমাজসেৱক তথা যুৱ সাংবাদিক মৃন্ময় চহৰীয়াৰ পিতৃ মহেশ্বৰ চহৰীয়াৰ কালি নিশা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত মৃত্যু হয়। যকৃতজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ চহৰীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল 71 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনা অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো দুলহন হম লে যায়েঙ্গে চিনেমাৰ কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অলকা য়াগ্নিক, কুমাৰ চানু আৰু শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আলকা ইয়াগনিক, সোনু নিগম আৰু সংগীসকলৰ কণ্ঠৰে টিকিট।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বোলনী।

0: প্ৰিয় শ্ৰোতা, আমি সকলোৱে জানো যে প্ৰতি বছৰে 21 ছেপ্টেম্বৰৰ দিনটোত বিশ্ব এলজাইমাৰ দিৱস হিচাপে পালন কৰা হয়। আৰু এলজাইমাৰ ৰোগ বা স্মৃতিভ্ৰম বা ডিমেনচিয়া সম্পৰ্কে বিশ্বব্যাপী সচেতনতা বঢ়োৱাৰ বাবে এই দিনটো পালন কৰি অহা হৈছে। আৰু এই দিনটোৰ লগত সংগতি ৰাখি আজি আমি বুলনিত আলোচ কৰিবলৈ লৈছোঁ ডিমেনচিয়া, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ এই বিষয়ে। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে দিছপুৰ GNRCৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ নৱজ্যোতি বৰকটকী। ছাৰ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, আমি ইতিমধ্যে শ্ৰোতাক কৈছোঁ যে আজি আমি ডিমেনচিয়া, ইয়াৰ চিকিৎসা, প্ৰতিকাৰ, আমি কেনেকৈ সচেতন হৈ থাকিব লাগে এই বিষয়ে কথা পাতিম। আৰু অনুষ্ঠানৰ প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে ডিমেনচিয়া বা স্মৃতিশক্তি লোপ পোৱা ৰোগটোনো কি?
1: ডিমেনচিয়া বা স্মৃতিশক্তি লোপ পোৱা যিটো ৰোগ, এইটো বহুত পুৰণা দিনৰ পৰাই বস্তুটো চলি আহি আছে, কিন্তু আজিকালি ইয়াৰ প্ৰৱণতাটো বেছিকৈ হোৱা দেখা গৈছে আৰু মানুহৰ সজাগতাটো বাঢ়ি যোৱাৰ লগে লগে, মানুহৰ যিটো দৈনন্দিন জীৱনধাৰা এইটো চেঞ্জ হোৱাৰ লগে লগে, খাদ্যাভাস চেঞ্জ হোৱাৰ লগে লগে, আচাৰ ব্যৱহাৰ সলনি হোৱাৰ লগে লগে এই ৰোগৰ প্ৰৱণতাটো লাহে লাহে বাঢ়ি অহা দেখা গৈছে। এই বেমাৰটোত একচুৱেলি মেইন বস্তুটো হয় যে ইয়াত স্মৃতিশক্তি বা মেমৰি লছ হোৱা দেখা যায়। প্ৰথমতে কমি আহে প্ৰথমতে স্মৃতিশক্তিবিলাক লাহে লাহে কমিবলৈ ধৰে, পটককৈ মানুহজনে ধৰিব নোৱাৰে বা ফেমিলি মেম্বাৰ্ছবিলাকে ধৰিব নোৱাৰে, কিন্তু লাহে লাহে গম পোৱা যায় যে সাধাৰণ সচৰাচৰ যিবিলাক বস্তু থাকে সেইবিলাক তেওঁ পাহৰিবলৈ ধৰিছে। দ্বিতীয়টো বস্তুটো হৈছে মানুহজনৰ যিটো চিন্তা চৰ্চা কৰাৰ যিটো ধাৰা, থিংকিং, আৰু মানুহজনৰ যিটো জাজমেণ্টেল যিটো কেপাচিটি, সেই কেপাচিটিটো, জাজমেণ্টৰ যিটো কেপাচিটি, সেই কেপাচিটিটো মানুহজনৰ আস্তে আস্তে কমি আহে। তৃতীয়তে যিটো কমিউনিকেশ্যন স্কিল থাকে মানুহজনৰ, কথা কোৱাৰ যিটো স্কিল থাকে, বাকী মানুহক কিবা এটা বস্তু তেওঁ বুজোৱাটো, সেই বস্তুটো বুজাব পৰা ক্ষমতাটো তেওঁ লাহে লাহে কমি আহে। তাৰপিছত লাহে লাহে মানুহজনৰ টাইম, প্লেচ আৰু পাৰ্চন, সেইটোৰ ওপৰত যিটো মানুহজনৰ অৰিয়েণ্টেশ্যন থাকে, সেই অৰিয়েণ্টেশ্যনৰ মানুহজনৰ কমি আহে। গতিকে এই চাৰিটা বস্তু যদি কোনোবাজন মানুহৰ দেখা যায়, স্মৃতিশক্তি কমি গৈছে, থিংকিং কেপাচিটিটো মানুহজনৰ কমি গৈছে, জাজমেণ্ট লোৱাৰ কেপাচিটিটো কমি গৈছে, কমিউনিকেশ্যন স্কিলটো তেওঁৰ কমি গৈছে, আৰু অৰিয়েণ্টেশ্যনটো, টাইম, প্লেচ এণ্ড পাৰ্চন যদি তেখেতৰ লাহে লাহে কমি আহিছে, তেতিয়া এইকেইটাক একেলগে আমি স্মৃতিশক্তিহীনতা বা ডিমেনচিয়া বুলি আমি
0: ক'ব পাৰোঁ। আৰু এইটো এটা ছাৰ স্নায়ু ৰোগ,
1: এইটো এটা স্নায়ু ৰোগ, মেইনলি এইটো মগজুৰ পৰা হয়,
0: মগজুৰ পৰা হয়। এতিয়া ডিমেনচিয়া ৰোগজনিত স্মৃতিশক্তি লোপ পোৱা আৰু সাধাৰণ বাৰ্ধক্যজনিত অৱস্থাৰ স্মৃতিশক্তি কমি যোৱা, এই দুয়োটা একেনে?
1: এই দুয়োটা একচুৱেলি বেলেগ বেলেগ। আমি সাধাৰণতে এই বস্তুটোত কনফিউজ কৰোঁ যে বয়স হোৱাৰ লগে লগে মানুহজনৰ অকণমান স্মৃতিশক্তি কমি আহিব, সেইটো নেচাৰেল, চবৰে কমি আহিব। যিমানে বয়স বাঢ়ে, বিশেষকৈ আফটাৰ 60 ইয়াৰ্ছৰ পিছত স্মৃতিশক্তিবিলাক পটককৈ কম, সৰু ল'ৰা ছোৱালীয়ে যেনে যেনেকৈ এটা বস্তু এটা গ্ৰেপছ কৰিব পাৰিব, মনত ৰাখিব পাৰিব, এজন বয়সস্থ মানুহে নোৱাৰে, সেই বস্তুটো বহুত ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এজিঙৰ লগে লগে যেতিয়া মানুহজনৰ মেমৰিটো কমি যাব, অকল মেমৰিটোহে কমিব, মানুহজনৰ বিহেভিয়াৰ বা পাৰ্চনেলিটি বা জাজমেণ্ট কেপাচিটি বা কমিউনিকেশ্যন স্কিল কিন্তু নকমে, গতিকে তেওঁৰ অকল স্মৃতিশক্তিটো তেওঁ কমি যাব পাৰে। গতিকে যদি এইটোৱে তেওঁৰ দৈনন্দিন জীৱনধাৰাত ব্যাঘাত নকৰে, কিন্তু ডিমেনচিয়া এটা বস্তু য'ত যে চাৰিটা বস্তু যেতিয়া লাহে লাহে এফেক্ট কৰিব, তেওঁৰ দৈনন্দিন জীৱনধাৰা চলিবৰ কাৰণেও তেওঁক ব্যাঘাত কৰিব। গতিকে এইটোৱে মেইন ডিফাৰেঞ্চ। এজিঙৰ ক্ষেত্ৰত যিটো কথা পাহৰি যায় সেইটো লৈ তেওঁ জীৱনটো চলাই যাব পাৰে, জীৱনটো ব্যাঘাত নকৰে, কিন্তু ডিমেনচিয়া হৈ যোৱাৰ লগে লগে তেওঁ গ্ৰেজুৱেলি লাহে লাহে তেওঁ ডিপেণ্ডেণ্ট হৈ যাব উইথ আদাৰ ফেমিলি মেম্বাৰ্ছ।
0: আমাৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ ওপৰত
1: নিৰ্ভৰশীল হৈ যাব।
0: এলজাইমাৰ আৰু ডিমেনচিয়া এই দুটাৰ কিবা পাৰ্থক্য আছে নেকি?
1: এলজাইমাৰ্ছ বা ডিমেনচিয়া, এই দুটা একচুৱেলি যদি ডিমেনচিয়া বুলি কওঁ, দ্য ব্ৰড টাৰ্মটো হৈছে ডিমেনচিয়া। আমি যদি ডিমেনচিয়াৰ কাৰণ বিচাৰোঁ, তাৰে প্ৰধান কাৰণটোৱে হৈছে এলজাইমাৰ ডিজিজ। এলজাইমাৰ ডিজিজটো এটা ডিজেনেৰেটিভ ডিজিজ বুলি কয়, ব্ৰেইনৰ যিবিলাক স্নায়ুকোষ থাকে সেই স্নায়ুকোষবিলাক লাহে লাহে মৰি যাবলৈ আৰম্ভ কৰে। সেইটো মৰি যোৱাৰ কাৰণে মানুহজনৰ জাজমেণ্ট, মেমৰি, কমিউনিকেশ্যন, অৰিয়েণ্টেশ্যন, এই গোটেই বস্তুবিলাকত এফেক্ট কৰে। আৰু এইটোৱে মেজৰ কজ। ছেকেণ্ড কমন কজ হৈছে, এইটোক আমি ভাস্কুলাৰ ডিমেনচিয়া বুলি কওঁ। এজন মানুহৰ যদি ব্ৰেইনৰ দুই চাইডে ষ্ট্ৰ'ক হয়, তেতিয়াও মানুহজনে

0: কথা পাহৰি যাব পাৰে। এলজাইমাৰ্ছ ডিমেনচিয়াৰ এটা প্ৰধান কাৰণ। যেনেকে ধৰক এজন মানুহৰ যদি জ্বৰ হয়, জ্বৰ হোৱাৰ লগে লগে জ্বৰটো এটা ডাঙৰ হেডিং, জ্বৰৰ ভিতৰত কি কি আহে, মেলেৰিয়াৰ কাৰণেও জ্বৰ হ'ব পাৰে, টাইফয়েডৰ কাৰণেও হ'ব পাৰে, ডেংগুৰ কাৰণেও হ'ব পাৰে, এনকেফেলাইটিছ হ'লেও জ্বৰ হ'ব পাৰে, গতিকে এইবিলাক বেলেগ বেলেগ কাৰণ। তেনেকৈ ডিমেনচিয়া জ্বৰ টাইপৰ বস্তু, আৰু এটা হৈছে ভাস্কুলাৰ ডিমেনচিয়া, আৰু কিছুমান সৰু সুৰা কাৰণ থাকে, কিন্তু দুটা প্ৰধান কাৰণ, এটা হৈছে এলজাইমাৰ্ছ, এটা হৈছে ভাস্কুলাৰ ডিমেনচিয়া।
1: সেইটো পাৰ্থক্য,
0: সেইটোৱে পাৰ্থক্য।
1: আৰু এটা হৈছে যে ডিমেনচিয়া আমি জানো যে সাধাৰণতে দেখা যায় বা আজিলৈকে আমি জানো যে আপুনি ইতিমধ্যে কৈছে যে তেওঁৰ বয়স মানে 60ৰ ঊৰ্ধত, সেইটোহে আমি বহু বছৰলৈকে সেইটো আমি জানি আছিলোঁ যে বয়সস্থ লোকসকলৰ এইটো স্মৃতি যিটো ভ্ৰম বা স্মৃতি লোপ পোৱা বেমাৰটো দেখা দিয়ে। কিন্তু ডিমেনচিয়া কম বয়সৰ মানুহৰো হ'ব পাৰে নেকি?
0: কথা চবেই পাহৰি যায়। এতিয়া ধৰা গাড়ী চাবিটো মই ক'ত থলোঁ, বা আলমাৰী চাবিটো মই ক'ত থলোঁ, বা ঘড়ীটো মই ক'ত থলোঁ, চশমাযোৰ ক'ত থলোঁ, মই এইটো চব পাহৰি যাব পাৰোঁ, কিন্তু এই বস্তুটো অলপ পিছত মোৰ আকৌ মনত পৰিব। কিন্তু ডিমেণ্টেড মানুহ এজনৰ এই কথাটো আৰু মনত নপৰে, গতিকে এই দুটাই প্ৰধান। আৰু তোমাৰ ডেইলি যিটো এক্টিভিটিজ অফ ডেইলি লিভিং, এইটো কেতিয়াও এফেক্ট নকৰে, সৰু সুৰা বস্তুবিলাক পাহৰি গ'লে। আৰু ডিমেনচিয়া সাধাৰণতে 65 ইয়াৰ্ছৰ ঊৰ্ধতহে হয়, 65 ইয়াৰ্ছৰ তলত ডিমেনচিয়া সাধাৰণতে হোৱা দেখা নাযায়। গতিকে ডিমেনচিয়া বুলি ক'লে আমি এল্ডাৰলি মানুহবিলাকৰ হোৱাটো বুজাওঁ, তেওঁলোকৰ বয়স 65ৰ ওপৰত, কম বয়সত সাধাৰণতে ডিমেনচিয়া হোৱা দেখা নাযায়।
1: আৰু যদি কাৰোবাৰ যদি স্মৃতি শক্তি কমি আহে আৰু পিছলৈ তেওঁ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা আছে নেকি?
0: সেইটো ফটককৈ কৈ দিব নোৱাৰি যে যাৰ স্মৃতি শক্তি কমি যায় তাৰ ডিমেনচিয়া। মই যেতিয়া ক'লোঁ যে 4টা ফেক্টৰ একেলগে আহিব লাগিব, এটা স্মৃতি শক্তি কমি যাব লাগিব, মানুহজনে ভালকৈ চিন্তা কৰিব নোৱাৰা হৈ যাব, মানুহজনে ফাইনেন্সিয়েল যিবিলাক প্লেনিং কৰে, আগতে এজন মানুহ ধৰক এজন চাৰ্টাৰ একাউণ্টেণ্ট হয়, তেওঁ ফাইনেন্সিয়েল প্লেনিং ভালকৈ কৰিব পাৰিছিল, তেওঁ নোৱাৰা হৈ যাব লাহে লাহে, তেওঁ মানুহজনে জাজমেণ্ট কৰিব পৰা নোহোৱা হৈ যাব, যিটো কাম তেওঁ আগতে সাধাৰণতে ফটককৈ এটা ডিচিশ্যন ল'ব পাৰিছিল, সেই ডিচিশ্যনটো ল'ব নোৱাৰা হৈ যাব, মানুহক কমিউনিকেট কৰিবৰ কাৰণে তেওঁৰ অসুবিধা হৈ যাব, লেংগুৱেজত প্ৰব্লেম আহি যাব, তেওঁৰ অৰিয়েণ্টেশ্যনত প্ৰব্লেম আহি যাব, মানুহজন ক'ত আছে, কাৰ লগত কথা পাতি আছে, কোনটো পৰিৱেশত আছে, চিনাকি পৰিৱেশত তেওঁৰ কাৰণে আচহুৱা যেন লাগিব, তেনেকুৱা যেতিয়া গোটেইবিলাক যেতিয়া একেলগে হয়, তেতিয়াহে আমি বস্তুটো ডিমেনচিয়া বুলি কওঁ। গতিকে যেতিয়া মানুহৰ কিবা সাধাৰণ কিবা কথা যদি পাহৰি যায়, সেইটোৱে এইটো নুবুজায় যে সেই মানুহজনৰ আল্টিমেটলি গৈ পেলাই ডিমেনচিয়া হ'বগৈ বুলি, হ'বই যে বুলি তেনেকুৱা কোনো কথা
1: নাই।
0: গতিকে অকল মেমৰিটো কথা নাই, বাকীকেইটা ফেক্টৰো একেলগে চাব লাগিব,
1: চাব লাগিব। আৰু ছাৰ এনেকুৱা হ'ব পাৰে নেকি, আপুনিতো বাৰ্ধক্যজনিত কাৰণত কৈছে, আজিকালিতো বহুখিনি বেমাৰে আছে, চুগাৰ, প্ৰেছাৰ, থাইৰয়ড এনেকুৱা বহুত আছে, চুগাৰটো বাঢ়ি গৈছে তেওঁ, যাৰ কাৰণে মানে চকুত এনেকুৱা হৈছে।
0: ডিমেনচিয়াৰ লগত ডাইৰেক্টলি চুগাৰ বা প্ৰেছাৰৰ ডাইৰেক্ট লিংক নাই। ডিমেনচিয়া কমন কজ মই যিটো কৈছোঁ যে এলজাইমাৰ ডিজিজ এজন চুগাৰ থকা মানুহৰ যদি হ'ব লগা আছে হ'ব পাৰে, চুগাৰ নথকা মানুহ এজন বা প্ৰেছাৰ নথকা মানুহ এজনৰ বস্তুটো হৈ যাব পাৰে। এতিয়া চুগাৰ আৰু প্ৰেছাৰৰ লগত কথা পাহৰি যোৱাটোৰ লিংক কেনেকুৱা ধৰণৰ হ'ব পাৰে, যে যেতিয়া এইবিলাক হৈছে এটা এটা ৰিস্ক ফেক্টৰ, গতিকে যদি এজন মানুহৰ চুগাৰ কণ্ট্ৰল নাথাকে, যদি এজন মানুহৰ প্ৰেছাৰ কণ্ট্ৰল নাথাকে, এজন মানুহৰ যদি ফেমিলিত ষ্ট্ৰ'ক হোৱাৰ প্ৰৱণতা এটা আগৰ পৰাই থাকে, গতিকে তেওঁলোকৰ কি হয়, ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। যদি ব্ৰেইনৰ দুইফালে ষ্ট্ৰ'ক হৈ যায়, মই অলপ আগতে আপোনাক কোনোকে আহিছিলোঁ কথাটো, যদি ব্ৰেইনৰ দুইফালে ষ্ট্ৰ'ক হয়, ষ্ট্ৰ'ক হ'লে তেতিয়াও মানুহজনৰ স্মৃতিশক্তি লোপ পাব পাৰে, সেইটোক আমি ভাস্কুলাৰ ডিমেনচিয়া বুলি কওঁ, এইটো কিন্তু এলজাইমাৰ্ছ নহয়। কিন্তু এলজাইমাৰ্ছৰ লগত ডাইৰেক্টলি প্ৰেছাৰ বা চুগাৰৰ লিংক নাই। যদি এজন মানুহৰ এছ'চিয়েটেড যিবিলাক মেডিকেল ইলনেছ আছে, সেইবিলাক যদি আমি কণ্ট্ৰল নকৰোঁ, তেতিয়াহ'লে মানুহজনৰ লাইভলিহুড লিড কৰিবৰ কাৰণে আৰু বেছি দিগদাৰী হৈ যাব। এটাতো তেখেতৰ ডিমেনচিয়া আছে, তাৰ লগত যদি চুগাৰ আৰু প্ৰেছাৰ কণ্ট্ৰল নাথাকে, আনুষংগিক তেখেতৰ ষ্ট্ৰ'ক হৈ যাব পাৰে, তেখেতৰ কিবা কাৰ্ডিয়াক প্ৰব্লেম হৈ যাব পাৰে, তেখেতৰ হাত ভৰিৰ নাৰ্ভবিলাক এফেক্ট কৰিব পাৰে, গতিকে আনুষংগিক প্ৰব্লেমবিলাক বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি থাকে। সেইকাৰণে এইবিলাক ৰিস্ক ফেক্টৰ কণ্ট্ৰল কৰাটো বহুত জৰুৰী
1: হয়। আৰু ডিমেনচিয়া বংশগত বা জন্মগত ৰোগ বুলি আমি ক'ব পাৰোঁ নেকি, বংশগত আৰু জন্মগত?
0: প্ৰথমতে ডিমেনচিয়াটো একেবাৰেই জন্মগত নহয়, ডিমেনচিয়া বংশগত হ'ব পাৰে, কিন্তু এটা স্মল প্ৰপৰ্চন অফ পেচেণ্টাৰে ডিমেনচিয়াটো বংশগত হয়, বংশগত হয়। এতিয়া বহুত ফেক্টৰ থাকে, যিটো ফেক্টৰ কাৰণে আল্টিমেটলি এজন পেচেণ্টে এলজাইমাৰ ডিজিজ হ'ব পাৰে। হেৰিডিটেৰী এটাহে ফেক্টৰ আছে, কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ৰাইজক মই এই কথাটো এটা সচেতনতা মই এটা আনি দিব খুজিছোঁ যে কোনোবা এঘৰত

0: এই ডিমেনশিয়া হোৱা ফেমিলি মেম্বাৰ্ছ কেইবাজনো থাকে বা মাক দেউতাকৰ কোনোবা এজনৰ যদি ডিমেনশিয়া হৈ আছে, তেওঁলোকৰ সতি সন্ততিৰ আফটাৰ 65 ইয়াৰ্ছৰ পিছত ডিমেনশিয়া হোৱাৰ প্ৰৱণতা হয়তো বেছি থাকিব পাৰে। গতিকে তেওঁলোকে এইটো বিষয়ত সজাগ হ'ব লাগে, সজাগ হৈ থকা উচিত। কাৰণ সজাগতাটো মানুহৰ যিমানেই বাঢ়ে সিমানেই আৰ্লি ষ্টেজত ডিমেনশিয়াটো ধৰা পৰিব, সিমানে আৰ্লি ষ্টেজত আমি ট্ৰিটমেণ্টটো কৰিব পাৰিম আৰু সিমানেই ডিজিজৰ প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰিব পাৰোঁ, কিন্তু আমি ষ্টপ কৰিব নোৱাৰোঁ।
1: এই ৰোগ

0: ইমানখিনি নতুন নতুন মেডিকেশ্যনছ আহিছে,
1: হয়
0: যদি আমি আৰ্লি ষ্টেজত আমি ডিমেনশিয়াটো ধৰা পৰি আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰোঁ, আৰু লগত যিখিনি কোমৰবিডিটিছ থাকে, কোমৰবিডিটিছ মানে এজন ডিমেণ্টেড পেচেণ্টৰ চুগাৰ আছে, প্ৰেছাৰ আছে, সেইবিলাক যদি আমি ভালকৈ ট্ৰিটমেণ্ট কৰোঁ, তেতিয়াহ'লে ডিমেনশিয়াৰ প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰিব পাৰোঁ। আৰু এনেকুৱা পেচেণ্টক কাউন্সিলিঙৰ বহুত দৰকাৰ, অকল পেচেণ্টকে নহয় লগতে তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছৰ, কেয়াৰ গিভাৰবিলাকৰ কাউন্সিলিংটো বহুত জৰুৰী হয়।
1: হয়
0: গতিকে ডিমেনশিয়াৰ সজাগতা এইকাৰণে বহুত জৰুৰী যে আৰ্লি ষ্টেজত যদি এজন মানুহৰ ডিমেণ্টেড পেচেণ্ট এজনক যদি আমি ধৰিব পাৰোঁ আৰু তেওঁক যদি প্ৰপাৰ ট্ৰিটমেণ্ট আমি দিব পাৰোঁ, তেতিয়াহ'লে ডিমেনশিয়াৰ প্ৰগ্ৰেশ্যনটো শ্ল' হৈ যায়, কিন্তু ইয়াক নিৰ্মূল কৰিব নোৱাৰি।
1: নোৱাৰি মানে সেইটো ৰোগটো মানে হবলৈ লাহে লাহে হৈ যাব, মানে
0: লাহে লাহে আগবাঢ়ি গৈয়ে থাকিব,
1: হয়
0: ষ্টপ কৰিব নোৱাৰা।
1: নোৱাৰি হয়। এতিয়া আমি চিকিৎসাৰ কথা পাতোঁ, কেনেধৰণৰ চিকিৎসা আমাৰ উপলব্ধ বা আমি ক'ত কেনেধৰণে চিকিৎসা কৰিব পাৰোঁ, এই বিষয়ে কথা পাতোঁ।
0: প্ৰথম কথাটোৱে হৈছে, যেতিয়া এজন মানুহৰ ডিমেনশিয়া হোৱা বুলি আমি সন্দেহ কৰোঁ, তেতিয়া সেই ৰোগীজনক ততাতৈয়াকৈ এজন নিউৰলজিষ্টৰ কাষলৈ লৈ যাব লাগে, নিউৰলজিষ্ট। অন্য বিভাগত সাধাৰণতে এৱেৰনেছটো ইমান বেছি নাথাকে, নিউৰলজিষ্টৰ যিমান থাকে অন্য বিভাগৰ সিমান নাথাকে, গতিকে নিউৰলজিষ্টৰ কাষত সোনকালে লৈ যাব লাগে। আৰু আৰ্লি ষ্টেজত যদি আমি ডিমেনশিয়াটো ধৰা পেলাওঁ, কমন কিছুমান দৰৱ থাকে, সেইবিলাক ডক্টৰে বা নিউৰলজিষ্টজনে বা ফিজিচিয়ানজনে ভালকৈ পৰামৰ্শ কৰি কোনজন পেচেণ্টৰ কাৰণে কোনটো দৰৱ এপ্ৰপ্ৰিয়েট হ'ব সেইটো তেওঁ ডিটাৰমিন কৰি তেওঁলোকে দিয়ে। আৰু আজিকালি বহুত ৰিচাৰ্চ চলি আছে, দেশে বিদেশে বহুত জেগাত বহুত ৰিচাৰ্চ চলি আছে ডিমেনশিয়াৰ ওপৰত। কিছুমান নতুন দৰৱ ওলাইছে, যদি আৰ্লি ষ্টেজত এই দৰৱবিলাক আমি দিব পাৰোঁ, কিন্তু এতিয়াও ধৰক আমাৰ ভাৰতবৰ্ষত এইবিলাক দৰৱ ইমান সহজে উপলব্ধ এতিয়াও হোৱা নাই।
1: আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে ডিমেনশিয়াৰ যিটো ৰোগ, বহুতে কয় বা শুনা যায় বা আমি পঢ়োঁ কেতিয়াবা যে যদি হোৱাৰ সম্ভাৱনা থাকে, আপুনি কৈছে যে জন্মগত বা বংশগতভাৱেই, যদি বংশগতভাৱে যদি কাৰোবাৰ আছে, জন্মগত নহয় বংশগতভাৱে যদি কাৰোবাৰ আছে, তেতিয়াহ'লে কোৱা যায়, মই খোৱা লোৱাৰ ক্ষেত্ৰত সুধিব বিচাৰিছোঁ, তেওঁলোকে গম পাইছে যে তেওঁলোকৰ মাকৰ হৈছে, দেউতাকৰ হৈছে বা পৰিয়ালৰ কিছু লোকৰ হৈছে, তেওঁ কেনেকৈ এতিয়া সজাগ হৈ থাকিব?
0: চাওক, প্ৰথম কথাটো হৈছে কি, যেতিয়া এজন মানুহৰ ডিমেনশিয়া হ'বলৈ আৰম্ভ কৰে, তেওঁ নিজে কিন্তু ইমান গম নাপায় যে মোৰ কিবা এটা চেঞ্জ হ'বলৈ গৈ আছে বুলি। তেওঁৰ ওচৰে কাষৰ পাজৰে যিসকল মানুহ আছে, যিয়ে সদায় তেওঁৰ লগত থাকে, তেওঁৰ স্বভাৱটো কেনেকুৱা জানে, তেওঁৰ জাজমেণ্ট কেপাচিটি কেনেকুৱা জানে, কমিউনিকেশ্যন স্কিল কেনেকুৱা জানে, তেওঁ ফটককৈ ধৰিব পাৰে ওচৰৰ। ধৰক এজন হাজবেণ্ডৰ যদি হৈছে, ৱাইফে ফটককৈ ধৰিব পাৰিব, বা ৱাইফৰ যদি হৈছে, হাজবেণ্ডে ফটককৈ ধৰিব পাৰিব, বা দুইজনে যদি বয়সস্থ হৈছে, ল'ৰা ছোৱালী যদি লগত থাকে, তেওঁলোকে ফটককৈ ধৰিব পাৰিব যে মোৰ মা বা দেউতাৰ দেখোন অকণমান স্বভাৱটো, মেমৰিটো দেখোন সলনি হৈছে। তেতিয়াই প্ৰিভেনশ্যনটো, মইতো কৈছোঁ যে সম্পূৰ্ণ নিৰ্মূল কৰিব কেতিয়াও নোৱাৰি, কিন্তু যেতিয়া আৰ্লি ষ্টেজত বস্তুটো হয়, প্ৰথম কথা হৈছে কি, লগে লগে তেওঁক চিকিৎসা কৰিব লাগে, চিকিৎসা ব্যৱস্থা কৰিব লাগে, ডিলে কৰিব নালাগে। দ্বিতীয়তে, খোৱা বোৱাৰ যিটো কথা কৈছা, কিছুমান বস্তু থাকে যিবিলাক বস্তুৰ শৰীৰত কমি গ'লে ডিমেনশিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ধৰা ভিটামিন, এটা ভিটামিন আমি কওঁ যে ভিটামিন B12, যিটোক আমি মিথাইল কোবালামিন বুলি কওঁ, মিথাইল কোবালামিনটো ব্ৰেইনৰ, মগজুৰ ফাংচনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু, মগজু বা নাৰ্ভৰ ফাংচনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু। এইটো ভিটামিন B12, মিথাইল কোবালামিনটো ভিটামিন B12 হয়। গতিকে ভিটামিন B12 মেইনলি নন ভেজ চ'ৰ্চবিলাকত থাকে, ভেজিটেৰিয়ান চ'ৰ্চত ভিটামিন B12 অকণমান কম দেখা যায়। নন ভেজ চ'ৰ্চ মানে মাছত যথেষ্ট পৰিমাণে থাকে, মাংসত থাকে। থায়ামিন বুলি আৰু এটা ভিটামিন আছে, থায়ামিন যদি আমি কমকৈ সেৱন কৰা যায় বা যিবিলাকে ধৰক অত্যধিক মদ্যপান কৰে, তেওঁলোকৰ থায়ামিন কমি যোৱা দেখা যায়। গতিকে থায়ামিনটো যদি কমি যায়, ভিটামিন B12টো যদি কমি যায়, তেতিয়াহ'লে কেতিয়াবা এই মেমৰি ডিফিচিয়েঞ্চিটো বহুত প্ৰকাশ পাই যায়। গতিকে আমি সদায় যেতিয়া এজন পেচেণ্টৰ মেমৰি ডিফিচিয়েঞ্চি লৈ পেলাই আহে, আমি সদায় চাওঁ যে কিবা ছেকেণ্ডেৰী কজ আছে নেকি, যিটো আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, যিটো ট্ৰিটমেণ্ট কৰিলে মানুহজন ভাল কৰিব পাৰি। ধৰা এজন মানুহৰ যে দুইফালে ষ্ট্ৰ'ক হৈছে, ষ্ট্ৰ'ক হোৱাৰ কাৰণে মানুহজনৰ মেমৰিটো কমি গৈছে, যিবিলাক ৰিস্ক ফেক্টৰ আছে ষ্ট্ৰ'কৰ, চুগাৰ, প্ৰেছাৰ, কলেষ্ট্ৰল যদি বেছি আছে কলেষ্ট্ৰল কমাই দিয়া, হাৰ্টৰ যদি কিবা প্ৰব্লেম আছে হাৰ্টৰ প্ৰব্লেমটো কাৰেক্ট কৰি দিয়া, সেনেকুৱাবিলাক কাম, চিগাৰেট স্মকিং যদি কোনোবাই কৰে, চিগাৰেট স্মকিংটো বন্ধ কৰিব লাগে, অত্যধিক মদ্যপান একেবারে

0: জনীয়। গতিকে এইবিলাক বস্তু যেতিয়া আপুনি বন্ধ কৰি দিব, বন্ধ কৰি দিলে ৰিস্ক ফেক্টৰখিনি যেতিয়া কণ্ট্ৰল হৈ যাব, তেতিয়া ভৱিষ্যতে ষ্ট্ৰক হোৱাৰ সম্ভাৱনাটো কমি যাব। গতিকে যিখিনি মেমৰি ডেফিচিয়েঞ্চি হৈছে, সেইখিনি ডেফিচিয়েঞ্চিৰ পৰা বস্তুটো আৰু আগবাঢ়ি নাযাব। আৰু এলজাইমাৰ যদি কোনোবা মানুহৰ তেনেকুৱা হৈছে, ছেকেণ্ডেৰী ফেক্টৰ্ছবিলাক যদি আপুনি কাট ডাউন কৰি বা কাৰেক্ট কৰি দিয়ে, তেতিয়াহ'লে প্ৰগ্ৰেশ্যনটো মানুহজনৰ শ্ল' হ'ব, কিন্তু আপুনি বন্ধ কৰিব নোৱাৰে।
1: এইটো মানে নিৰ্মূল নহয়,
0: নিৰ্মূল নহয়।
1: হয় হয় হয়। আৰু এটা প্ৰশ্ন যে ডিমেনচিয়া হোৱা ৰোগী এজনৰ লগত পৰিয়ালৰ সদস্যসকলে কেনেকুৱা ব্যৱহাৰ কৰা উচিত, আৰু এইটো এটা খুব ডাঙৰ দায়িত্ব। আপুনি ইতিমধ্যে কৈছে যে তেওঁৰ স্মৃতিশক্তি লোপ পাইছে বা তেওঁ কিছুমান পিছলৈকে তেওঁ দিন বা ৰাতিৰ কথাবিলাক নাজানে, এতিয়া দিন হৈ আছে নে ৰাতি হৈ আছে, বা তেওঁ সংখ্যা নাজানা হয়, তেওঁ পইচাই কেতিয়াবা তেওঁ বেছিকে দি দিয়ে,
0: একেবাৰে কেলকুলেশ্যনবিলাক ভুল কৰে,
1: ভুল কৰি দিয়ে,
0: কাৰোবাক যদি 10 টকা দিব লাগে তেওঁ 100 টকা দি দিব লাগে, তেওঁ কাৰেঞ্চিবিলাক ধৰিব নোৱাৰে, 10 টকীয়া নোট হয় নে 100 টকীয়া নোট হয় ধৰিব নোৱাৰে।
1: পিছলে তেওঁ খোৱাৰ ক্ষেত্ৰতো মানে নাজানে,
0: তেওঁ এইটো কথা নাজানে। খোৱা বুলি বস্তুটো নহয় যে মানুহজনৰ যিটো দৈনন্দিন জীৱন ধৰে, এজন মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে যিখিনি কাম কৰে, ধৰা এজন মানুহে শুই উঠি পেলাই দাঁত ব্ৰাছ কৰে, তাৰপিছত শ্বেভিং কৰে, তাৰপিছত ৱাশ্ৰুমত যায়, তাৰপিছত ব্ৰেকফাষ্ট কৰে, তেওঁৰ যিটো যিটো নেচাৰেল যিটো লাইফষ্টাইল হয়, এই ছিকুৱেঞ্চবিলাক তেওঁ পাহৰি যায়। তেওঁক এজনে মনত কৰি দিব লাগিব যে ৰাতিপুৱা হৈছে আপুনি উঠক, এতিয়া আপুনি এইটো এইটো কাম কৰিব লাগে। তেওঁক গা ধুৱাবলৈ প্ৰথমতে মনত কৰি দিব লাগে। প্ৰথম অৱস্থাততো তেওঁলোকে উইথ মিনিমেল ছাপৰ্ট বা উইদাউট ছাপৰ্ট এৰেঞ্জমেণ্টখিনি কৰি দিলে তেওঁ নিজেই কৰিব পাৰে, কিন্তু মানুহজনক সদায় অবজাৰ্ভ কৰি থাকিব লাগে যাতে তেওঁ নিজকে ছেল্ফ হাৰ্ম কৰি নিদিয়ে। কাৰণ তেওঁ নাজানে যে কোনটো বাথৰুম, কোনটো ড্ৰয়িং ৰুম, কোনটো কিচেন, তেওঁ সেই বস্তুটো ডিফাৰেঞ্চিয়েট কৰিব লাহে লাহে নোৱাৰা হৈ যায়। কেতিয়া দিন, কেতিয়া ৰাতি, এতিয়া মই কি কৰিব লাগে, এইটো সময়ত কি কৰিব লাগে, কাক কি কথা ক'ব লাগে, এই বস্তুবিলাক মানুহজনৰ লাহে লাহে নোহোৱা হৈ যায়। বহুত মানুহে ভাবে যে এই বস্তুটো মানুহজনে ইচ্ছা কৰি কৰিছে, কিন্তু মানুহজনে একেবাৰে ইচ্ছা কৰি কৰা নাই, এইটোৱে হৈছে ৰোগ। আৰু এনেকুৱা মানুহক খং কৰিও লাভ নাই। আপুনি যদি খুব খং কৰে, যে খং কৰিলে মানুহজনৰ কি হয়, এংজাইটি বাঢ়ি যায় যে মোক ঘৰৰ মানুহজনে কিয় খং কৰিছে, মই কি বা ভুল কাম কৰিলোঁ। তেওঁৰ মতেতো তেওঁ একো ভুল কাম কৰা নাই, কিন্তু তেওঁক এইটো যদি বাৰে বাৰে আপুনি ৰিপিটেডলি তেওঁক কাৰেক্ট কৰি থাকে, তেতিয়া কি হয়, মানুহজনৰ এংজাইটিটো বাঢ়ি যায়। গতিকে যদি এজন মানুহৰ ভাবে যে তেওঁৰ ডিমেনচিয়া আৰম্ভ হৈছে, সেই মানুহজনৰ লগত বহুত ধৈৰ্যৰে সহনশীলতাৰে আপুনি কাম কৰিব লাগিব। তেওঁ যেতিয়া কথাবিলাক ক'ব, একেটা কথাই যেতিয়া বাৰ বাৰ তেওঁ ৰিপিট কৰি থাকিব, তেওঁক খং কৰা উচিত নহয়। আপুনি তেতিয়া কি কথা হ'ব লাগে, তেওঁৰ লগত যেতিয়া মই কমিউনিকেট কৰিছোঁ, সেই চেণ্টেন্সটো বেছি দীঘলীয়া কৰিব নালাগে, শ্বৰ্ট কৰিব লাগে, শ্বৰ্ট কৰিব লাগে, বা আপুনি ছেগমেণ্টত ভাগ কৰি কৰি কমাণ্ডবিলাক দিব লাগে, যে এইখিনি সময়ত আপুনি গা ধুব লাগে, তেওঁক ক'ব লাগে আপুনি গা ধুৱক, যে এতিয়া ৰাতিপুৱাইছে আপুনি গা ধুব লাগে, সেইটো নহয়, ব্ৰেকফাষ্ট কৰিব সময় হৈছে আপুনি খাওক। গতিকে সৰু সৰু চিম্পল যেতিয়া হয়, আৰু সদায় শ্ল'লি যিজন কেয়াৰ গিভাৰ থাকিব, নহয় ডিমেণ্টেড ৰোগীসকলৰ লগত বহুত বস্তু ইম'শ্যনেল তেওঁৰ লগত এটা বণ্ডিং হৈ যায়, তেওঁ লাহে লাহে এইটো বুজি নোপোৱা হৈ যায় কোনজন মোৰ ৱাইফ, কোনটো মোৰ ল'ৰা ছোৱালী, কোনজন মোৰ ৰিলেটিভ, তেওঁ একো বুজি নাপায়। তেওঁ খালি জানে যে কেয়াৰ গিভাৰজন সেইজনে তেওঁৰ চব তেওঁ তেনেকৈ ভাবে। গতিকে যিবিলাক ডিমেণ্টেড পেচেণ্ট থাকে, তেওঁলোকৰো এটা নিজৰ ছেল্ফ ৰেচপেক্ট থাকে, তেওঁলোকৰো এটা ইম'শ্যন থাকে, গতিকে তেওঁলোকৰ এটা ইম'শ্যনেল বণ্ডিং হৈ যায় সেই কেয়াৰ গিভাৰজনৰ লগত। গতিকে কেয়াৰ গিভাৰজনে যেতিয়া তেওঁক লগত কমিউনিকেট কৰে, কথাবিলাক শ্ল'লি ক'ব লাগে, ছেগমেণ্টেড ৱাইজ কথাখিনি ক'ব লাগে, তেওঁ যদি ৰিপিটেড কুৱেশ্যন কৰি থাকে, সেইটো ৰিপিটেডলি আনচাৰ দি থাকিব লাগে, তেওঁক কাৰেক্ট কৰিব দৰকাৰ নাই, কাৰেক্ট কৰিলে তেওঁ এগ্ৰেছিভ হৈ যায়। আৰু সদায় যেতিয়া তেওঁৰ লগত কথা পতা যায়, আই টু আই কণ্টেক্ট ৰাখিব লাগে, চকুলৈ চাই চাই কথা পাতিব লাগে। এনেকুৱা মানুহবিলাকে কি হয়, তেওঁলোকে আই ৰিডিং কৰিবলৈ জানে যে কিখিনি কৰিব কৈছে, লিপছ ৰিডিং কৰিব পৰা হৈ যায়, বুজি পোৱা হৈ যায় যে তেওঁ কি কৰিবলৈ কৈছে, তেওঁ কি কৰাটো উচিত। আৰু তেওঁৰ লগত কেতিয়াও আৰ্গিউ কৰিব নালাগে যে আপুনি এইটো কাম কিয় কৰিলে, এইটো কৰিব নালাগিছিল, এনেকুৱাকৈ কৰিব লাগিছিল। আৰু তেওঁ যিখিনি কথা কয়, তেওঁক লগে লগে ৰেচপণ্ড কৰিব লাগে, যে একেটা কথাই বাৰ বাৰ কৈ আছে, মই ৰেচপণ্ড নকৰোঁ, তেনেকুৱা কৰিলে তেওঁৰ মনত অকণমান আঘাত পায়, তেতিয়া মানুহজন কেতিয়াবা এগ্ৰেছিভ হৈ যায়।
1: হয়, সেইটোৱে সুধিব ওলাইছিলোঁ আপোনাক মই, যে ডিমেনচিয়া ৰোগী কেতিয়াবা বেছিকৈ খং উঠে তেওঁলোকৰ, আৰু এই খং উঠাৰ পিছত মানসিক ভাৰসাম্য হেৰুৱাব পাৰে নেকি?
0: ইয়াতে এগ্ৰেছিভনেছ দুটা কথাৰ কাৰণে

0: দিব পাৰে। এটা কথা হৈছে ডিজিজৰ কাৰণে
1: হয়
0: যেতিয়া মেমৰিটো মানুহৰ ফলিং হয়, জাজমেণ্ট যেতিয়া নাইকিয়া হৈ যায়, অৰিয়েণ্টেশ্যন নাইকিয়া হৈ যায়, কমিউনিকেশ্যন স্কিল নাইকিয়া হৈ যায়, তেতিয়া মানুহজন ইম'চনেলি বহুত লেবাইল হৈ যায়। তেওঁ ৰিয়েকশ্যন টু এনভাইৰনমেণ্ট ভালকৈ কৰিব নোৱাৰা হৈ যায়। কোনবিলাক কথাত তেওঁ খং কৰিব লাগে, কোনবিলাক কথাত তেওঁ ফূৰ্তি কৰিব লাগে, তেওঁ বুজি নোপোৱা হৈ যায়। যিবিলাক নৰ্মেল ইণ্টাৰেষ্টেড এক্টিভিটিজ থাকে, ধৰক এজন মানুহে কিতাপ পঢ়ি ভাল পাইছিল, এজন মানুহে গান শুনি ভাল পাইছিল, এজন মানুহে টিভিত নিউজ চাই ভাল পাইছিল, তেওঁৰ সেই বস্তুবিলাক লাহে লাহে নাইকিয়া হৈ যায়, তেওঁ এলুফ হৈ যায়। মানে তেওঁ ছেৰাউণ্ডিঙৰ পৰা নিজকে কাট কৰি একদম আইচলেটেড হৈ যায়। গতিকে সেইটো এটা কাৰণ হ'ব পাৰে যে বেমাৰৰ কাৰণে। আৰু দ্বিতীয়তে হৈছে কি, এনভাইৰনমেণ্টৰ কাৰণে। যদি এনভাইৰনমেণ্টটো কনজেনিয়েল নহয় তেওঁৰ কাৰণে, যদি তেওঁ ভবা মতে বস্তুবিলাক নহয়, কাৰণ কেয়াৰ গিভাৰজনে কি হয়, তেওঁৰ মতে লাহে লাহে তললৈ নামি আহিব লাগে। তেওঁ যদি নিজৰ ইণ্টেলেকচুৱেল লেভেলত ডিমেণ্টেড মানুহ এজনক কণ্ট্ৰল কৰিব খোজে, তেওঁ সেইটো কেতিয়াও নোৱাৰে। গতিকে কেয়াৰ গিভাৰ্ছবিলাকৰ কাৰণেও একচুৱেলি ট্ৰেইনিং লাগে। গতিকে কেয়াৰ গিভাৰ্ছবিলাক অতি ধৈৰ্যৰে মানুহজনক হেণ্ডেল কৰিব লাগে। সেইকাৰণে আজিকালি কয় যে কেয়াৰ গিভাৰ্ছবিলাককো কেয়াৰ কৰিব লাগে, কাৰণ তেওঁলোকে যেতিয়া দিনে ৰাতিয়ে এজন ডিমেণ্টেড মানুহৰ লগত থাকে, তেওঁলোককো এটা ব্ৰেক দিব লাগে, কাৰণ তেওঁলোকে দিন ৰাতি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে। দিনতো ছাপৰ্ট কৰিব লাগে, ৰাতিও ছাপৰ্ট কৰিব লাগে। গতিকে সাধাৰণতে দুজন বা তিনিজন কেয়াৰ গিভাৰ হ'ব লাগে, যিয়ে সময়মতে মানুহজনক পৰিচৰ্যা কৰে। আৰু আল্টিমেটলি গৈ পেলাই প্ৰথম অৱস্থাত মানুহজনক মিনিমেল হেল্প লাগে, তাৰপিছত গৈ পেলাই মানুহজনক কিন্তু কমপ্লিট হেল্প লগা দৰকাৰ হৈ যাব, তেওঁ নিজে একোৱেই কৰিব নোৱাৰা হৈ যাব। গতিকে এইটো ওপৰত একচুৱেলি খুব দুখনীয় পৰিস্থিতিলৈ গুচি যায় মানুহজনৰ, যে ধৰক এজন মানুহ জাজ আছিল, এজন মানুহ বহুত ডাঙৰ এজন ডাঙৰ এটা পষ্টত কাম কৰিছিল, পিছলৈ গৈ পেলাই মানুহজনে কি কৰিছিল তেওঁ নিজে সেইটোতো পাহৰি যায়ে। আল্টিমেটলি কৈ তেওঁ আৰু সৰু এটা শিশুৰ মাজত ডিফাৰেঞ্চ নাইকিয়া হৈ, গতিকে কেতিয়াবা তেওঁ বাথৰুম কোনটো তেওঁ গম নাপায়, মানুহজনক কি ক'ব লাগে নাজানে, হঠাৎ কেতিয়াবা কাপোৰ কানি য'তে ত'তে খুলি দিয়ে, গতিকে তেওঁ সেইবিলাক জানি শুনি নকৰে। গতিকে এনেকুৱা মানুহৰ লগত অসীম ধৈৰ্যৰে ট্ৰেইনিং দিব লাগে, পৰিচৰ্যা কৰিব লাগে, আৰু নিউট্ৰিশ্যনটো বহুত ভাল ৰাখিব লাগে এনেকুৱা মানুহৰ। প্ৰটিন, হাই প্ৰটিন ডায়েট দিব লাগে, ফেট লেভেল, কলেষ্টৰল লেভেল আৰু কাৰ্বহাইড্ৰেট লেভেলটো কমাই দিব লাগে। নিউট্ৰিচিয়াছ ফুড খাব লাগে। যদি মানুহজনৰ ডায়েবেটিছ নাথাকে, আপুনি ফ্ৰুটছ দিয়ক, ফ্ৰুটছত বহুত ভিটামিন ধৰণৰ পোৱা যায়। আৰু মানুহজনক কাউন্সেলিং কৰিব লাগে, আৰ্লি অৱস্থাৰ পৰাই কাউন্সেলিং কৰিব লাগে। ধৰক মই এটা সাধাৰণতে এটা কথা কওঁ, ধৰক মই ভাবিছোঁ যে মই কথাখিনি পাহৰি যাবলৈ আৰম্ভ কৰিছোঁ, কালিলৈ মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে, তেতিয়া কেয়াৰ গিভাৰজনে কি কৰিব লাগে, এখন এটুকুৰা সৰু কাগজত নোট কৰি থ'ব লাগে, নোট কৰি তেওঁৰ পকেটত থৈ দিব লাগে, পকেটত থ'ব লাগে। পকেটত থোৱাৰ এটা অভ্যাস কৰিব লাগে, যে মই এইটো সময়ত এইটো কাম কৰিব লাগে, যে মানুহজনে কথাটো পাহৰি গ'লোঁ, তেওঁৰ জেপত কিবা এটা বস্তু আছে, সেই বস্তুটো তেওঁ তেতিয়া কাগজখন চাই পেলাই তেওঁ মনত পৰি যায়। কাৰণ প্ৰথম অৱস্থাত তেওঁ ৰিডিং আৰু ৰাইটিং স্কিলটো তেওঁ নৰ্মেল থাকিব, গতিকে প্ৰথম অৱস্থাত লেট ষ্টেজতটো একোৱেই কৰি লাভ নাই। প্ৰথম অৱস্থাত মানুহজনক এনেকুৱাকৈ ট্ৰেইনিং দিব লাগে। গতিকে ধৰক এনেকুৱা ধৰণৰ কথা, গতিকে আজিকালি কেয়াৰ গিভাৰৰো বহুত জেগাত ট্ৰেইনিং দিবলৈ লৈছে, কাৰণ যিমানে এলজিমাৰ ডিজিজ বা ডিমেনচিয়াৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে, কেয়াৰ গিভাৰৰ সংখ্যাও সেইমতে বঢ়া নাই। গতিকে স্কিল কেয়াৰ গিভাৰ এজন ডিমেণ্টেড ৰোগীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট
1: হয়। এতিয়া ডিপ্ৰেশ্যন আৰু ডিমেনচিয়াৰ মাজত কিবা পাৰ্থক্য আছে নেকি?
0: এজন যদি ডিপ্ৰেছড ৰোগী আহে, তেওঁকো এপাৰেণ্টলি লাগিব যে তেওঁৰো ডিমেনচিয়া হৈছে, কাৰণ তেওঁ একদম এলুফ হৈ থাকিব, ছেৰাউণ্ডিঙৰ পৰা কাট হৈ থাকিব। কিন্তু এজন ডক্টৰে বুজি পায় যে মানুহজনৰ ডিমেনচিয়া হৈছে নে ডিপ্ৰেশ্যন হৈছে। সেইকাৰণে যেতিয়াই দেখা যায় যে এজন মানুহৰ স্বভাৱৰ পৰিৱৰ্তন হৈছে, লগে লগে এজন ডক্টৰৰ ওচৰত লৈ যাব লাগে। ডিমেনচিয়া আমি ট্ৰিট কৰিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত, যদি বিশেষকৈ এলজাইমাৰ্ছ হয়, কিন্তু ডিপ্ৰেশ্যন আমি সম্পূৰ্ণভাৱে ট্ৰিট কৰিব পাৰোঁ। গতিকে এইটোৱে মেইন ডিফাৰেঞ্চ। গতিকে আমি মই আগতেও এবাৰ কথাটো উনুকিয়াইছিলোঁ যে আমি সদায় চাওঁ যে ছেকেণ্ডেৰী কজেছ, যে যিবিলাক কজ আমি কাৰেক্ট কৰিব পাৰোঁ, কিবা নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি হৈছে, কিবা এনভাইৰনমেণ্টত প্ৰব্লেম হৈছে, এইবিলাক যদি আমি কাট ডাউন কৰি দিব পাৰোঁ, ইম্প্ৰুভ কৰিব পাৰোঁ, তেতিয়া তেওঁ পাহৰি যোৱা বস্তুটো কমি যাব। আৰু ডিপ্ৰেছ মানুহ এজনৰ যিটো ডিমেনচিয়া হয়, সেইটোক আমি চিউডো ডিমেনচিয়া বুলি কওঁ। একচুৱেলি তেওঁৰ ব্ৰেইনটো ঠিকেই থাকে, কিন্তু ডিপ্ৰেশ্যন হোৱাৰ কাৰণে তেওঁ ব্ৰেইনটো একেবাৰে ইউজ নকৰে, তেওঁ একদম এলুফ হৈ যায়, ছেৰাউণ্ডিঙৰ পৰা তেওঁ কাট হৈ যায়। গতিকে এজন ডিপ্ৰেছ পেচেণ্টক যদি আপুনি ভালভাৱে চিকিৎসা কৰে, মানুহজনক ভাল কৰিব পাৰি, আৰু ভাল হোৱাৰ লগে লগে তেওঁৰ ডিমেনচিয়াটো নাইকিয়া হৈ
1: যায়। সেইটো মানে নিৰ্মূল হয়,
0: নিৰ্মূল হৈ
1: যায়। যদি আপুনি আগতে
0: মেজৰিটি পেচেণ্টত ডিপ্ৰেশ্যনটো আমি ঠিক কৰি

0: দিব পাৰোঁ?
1: হয়, আমি আজি বহুখিনি কথাই গম পালোঁ। আমি জানো যে ৰোগ হ'বই, আমি যিহেতু এটা শৰীৰ লৈ পৃথিৱীত আহিছোঁ, আৰু মানসিক আৰু শাৰীৰিক এই দুয়োটাই আমি দিশ আমি সদায় সচেতন হৈ থাকিব লাগিব। কিন্তু মানসিক ৰোগ হ'লে ডক্তৰৰ তাত যাবলৈ মানুহে অকণমান দিগদাৰ পায়, এই ক্ষেত্ৰত আপুনি অকণমান কৈ দিয়ক।
0: আমি একচুৱেলি আজি ডিমেনশ্যাৰ ওপৰতহে আলোচনা কৰিছোঁ, গতিকে যদি মানসিক ৰোগ ৰোগৰ যিবিলাক চিমটম থাকে সেই চিমটমবিলাক ডিমেনশ্যাৰ এটা পাৰ্টহে হয়, কিন্তু এজন মানুহ যদি প্ৰাইমাৰিলি মানসিক ৰোগ লৈ আহিছে তেওঁৰ আৰম্ভণিৰ পৰাই মেমৰিটোতো অলপ এফেক্ট কৰিবই, বাট নট টু দ্য টিউন অফ ডিমেনশ্যা। এগ্ৰেছিভনেছ বেছি থাকিব, ফল্ছ আইডিয়া কিছুমান থাকিব যিটোক আমি ডিলিউশ্যন বুলি কওঁ, আৰু হেলুচিনেশ্যন বুলি কিছুমান বস্তু থাকে। হেলুচিনেশ্যন মানে কি, ধৰক সন্মুখত মোৰ একো বস্তুৱেই নাই কিন্তু মোৰ লাগিছে ইয়াতে এজন মানুহ থিয় হৈ আছে, বা এজন মানুহ আহি আছে, মোৰ এটা মনত বদ্ধমূল ধাৰণা যে এইজন মানুহ নহয়, এইটো এটা জন্তু আহি আছে, এইটোক আমি কওঁ হেলুচিনেশ্যন। গতিকে এজন মানুহৰ যেতিয়া আৰম্ভণিৰ পৰাই কথা কম কয়, কথা ভুল কয়, মেমৰিটো কমি যায়, লগত ডিলিউশ্যনেল আইডিয়াছ থাকিব, হেলুচিনেশ্যন থাকিব, এইটো এটা চাইক'ছিছৰ লক্ষণ বা এইটো এটা মানসিক ৰোগৰ লক্ষণ। মানসিক ৰোগৰ লক্ষণবিলাক খুব কম পৰিমাণেহে ডিমেনশ্যাৰ লগত দেখা যায়, হয় কিন্তু লেট ষ্টেজত কম পৰিমাণে। আৰু মানসিক ৰোগ যদি হোৱা বুলি যেনে ভাবে যে এইবিলাক চিমটম খুব বেছিকৈ হৈ আছে, তেতিয়া এজন মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত যাব লাগে। আৰু যদি এজন মানুহৰ প্ৰিডমিনেণ্টলি মেমৰি, জাজমেণ্ট, কমিউনিকেশ্যন স্কিল কমি যোৱা যেন লাগিছে, যিটোক আমি ডিমেনশ্যা বুলি ভাবিছোঁ, তেতিয়া তেওঁক এজন নিউৰলজিষ্টৰ ওচৰত যাব লাগে। গতিকে সজাগতাটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু, যে মানুহৰ কেনেকুৱা ধৰণৰ চিমটম হৈছে, আৰু আৰ্লি ট্ৰিটমেণ্টটো বহুত ইম্পৰ্টেণ্ট বস্তু। কিন্তু মই লাষ্টত এটা কথাই ক'ব খুজিছোঁ যে নট এভৰি প্ৰব্লেম ইজ ডিমেনশ্যা, নট এভৰি প্ৰব্লেম ইজ ডিমেনশ্যা। বহুত ধৰণৰ কাৰণ থাকে য'ত মানুহজনক ডিমেনশ্যা হোৱাৰ নিচিনা লাগে কিন্তু একচুৱেলি ডিমেনশ্যা নহয়, ট্ৰিটমেণ্ট কৰিলে মানুহজন ভাল হয়। কিন্তু গতিকে বটম লাইনটোৱেই হৈছে আৰ্লি ডিটেকশ্যন, আৰ্লি ট্ৰিটমেণ্ট।
1: হয়, এইখিনি যদি আমি সজাগ হৈ থাকোঁ, আমি ভাবোঁ আমি আমাৰ দৈনন্দিন জীৱনশৈলী সুন্দৰকৈ চলাই নিব পাৰিম।
0: ডেফিনেটলি
1: হয়। আৰু হয়, আজি আপুনি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে আৰু ইমানখিনি কথা আপুনি আমাৰ আগত অৱগত কৰিলে। আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে আমাৰ আজিৰ এই অনুষ্ঠান শুনি উপকৃত হৈছে। পৰৱৰ্তী সময়ত আমি এনেকুৱা বিষয়ে নিশ্চয় আৰু আলোচনা কৰিম। আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, ডিমেনশ্যা, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ, এই বিষয়ে স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ নৱজ্যোতি বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ দীতিমণি বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ভৱেন বৰঠাকুৰ ৰচিত এটি গীত।

দিতিমণি বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শৰৎচন্দ্ৰ ৰাজবংশী আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: আৰু
1: সেইবিলাকৰ কেলি কৌতূহল দেখি বুঢ়া গোহাঁইৰ মনত আনন্দ
0: আৰু অলপমান নিজৰ চন্দ্ৰিকা ভালে ভাৱ এটা হ'ল চন্দ্ৰিকা ভালে ভাৱ
1: বাৰু যিয়ে নহওক মই অলপমান স্নান কৰি লওঁ
0: এটা গাটো মই ধুই ল'ব লাগে
1: এই বুলি বুঢ়া গোহাঁই কালি হ্ৰদত নামি গেল
0: যাই যায় দেখে তাতে এই জোৰবালা ছায়াজোৰা পৰি আছে পানী
1: তাকা দেখা পাই এই বেলৰ ছায়াজোৰ দেখি তেওঁ চন্দ্ৰিকাক লাগি ভাব হ'ল
0: সেই মতে তেওঁ কাম ভাবো হ'ল কাম ভাবো হ'ল
1: তৎক্ষণাত ধৰি তেওঁ সেই বিন্দুখিনি হাত পাতি ল'লা
0: চিনামতে নে পদ্মৰ বতৰ ওপৰত থৈ দিলা
1: পদ্ম

0: তেওঁৰ সেই বিন্দুখিনি পদ্মপত্ৰ এটাৰ ওপৰত
1: বৰ্ণ গা থৈ দিলা,
0: থৈ পুনৰ গাটো ধুই
1: আইতা সাগৰৰ পৰা উঠি লৈছি,
0: শুকুনা বাঘৰ চাল একচটা
1: পিন্ধি লৈছি
0: আৰু একচটা মাটি
1: পাৰি লৈছি,
0: লৈ তাতে তেওঁ
1: মতে বহি লৈ এতিয়া খাবৰ কাৰণে তেওঁ আহাৰ বিচাৰে
0: আৰু কি পাব,
1: ভাং ধতুৰা গুটি কিছুমান
0: আনন্দমূলাত
1: নাচবা আৰম্ভ কৰে
0: কেনেকে
1: হয় দা

0: সাগৰৰ পাৰত এতিয়া মহাদেৱে নাচবাৰ হ'লে নাচবাৰ
1: ইফালে আছিল চৈতমহীয়া প্ৰচণ্ড ৰ'দ
0: নাচোন্দা নাচোন্দা গোটেই সৰ্ব দেহাটো ঘামত
1: ঘামত ভিজি গ'ল
0: এই নেত্ৰ বস্ত্ৰখন আনি ধুনীয়া মূৰত তেওঁ ঘামখিনি টুকি ল'লা
1: এতিয়া দেখে যি সেই বস্ত্ৰখন গোটেই একেবাৰে
0: ঘামত ভিজিল ধুনীয়া মতে আদি ভেলা মাটিত পেলাই দিলে দিয়াৰ লগত সুন্দৰ মতে এটা ছোৱালী জন্ম গ্ৰহণ হ'ল
1: হয়নে
0: জন্ম হ'ল
1: কেনেকৈ
0: হয় দে

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক আশা শৰ্মাৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত আশা শৰ্মাৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভূটানৰ বিদেশ মন্ত্ৰীৰ সৈতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আৰু এছিয়ান গেমছত মহিলাৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতে জাপানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। জনসেৱাই দেশ সেৱা মন্ত্ৰৰে জনসাধাৰণৰ সেৱাত প্ৰতি অবিচল প্ৰতিশ্ৰুতিৰে তেওঁ এই যাত্ৰা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত চৰকাৰখনে 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে। সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে এই প্ৰচেষ্টাই জনসাধাৰণৰ জীৱনত ব্যাপক পৰিৱৰ্তন আনিছে। এই উপলক্ষে সেৱা সংকল্প অভিযানৰ বিশেষ সম্প্ৰচাৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে বাস্তৱিকতে হোৱা সামাজিক আৰু স্বাস্থ্য

0: ব্যাপক পৰিৱৰ্তন আনিছে। এই উপলক্ষে সেৱা সংকল্প অভিযানৰ বিশেষ সম্প্ৰচাৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে বাস্তৱিকতে হোৱা সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় পৰিৱৰ্তনত আলোকপাত কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নতুন দিল্লীত কালি সেৱা সংকল্প অভিযানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীৰিজিজুৱে উল্লেখ কৰে যে ভাৰতে আন্তঃগাঁথনি, যোগাযোগ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাৰ কথা উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে অতি ভিতৰুৱা সীমান্ত অঞ্চলসমূহত বৰ্তমান মটৰ গাড়ীৰ সুবিধা থকাৰ লগতে দেশৰ 80 কোটিতকৈও অধিক লোকে বিনামূলীয়া খাদ্য তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিছে। ভাৰত সম্প্ৰতি শক্তিশালী, নিৰাপদ আৰু স্থিৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। তেওঁ কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এনে আঁচনিসমূহৰ সুবিধা যাতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ দিশত কাম কৰি আছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিজন ভাৰতীয় এই উন্নয়নমূলক আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
1: আজ সে 12 সাল পেহলে হম কাহা থে হমক কোই নাই পুছতে থে আধে সে জ্যাদা গরিবী কে রেখা কে নিচে মে আধা সে জ্যাদা আবাদী বিজলি পানি নাই মিলতে থে আজ পরিস্থিতি বদল গয়ে হ্যায় আজ দেশ কোনে কোনে তক লাভার্থী মোদীজি কা বনায়া হুয়া স্কিম লোকো তক পৌঁছ রহে হ্যায়।
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভূটানৰ উন্নয়নত ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা বুধবাৰে ভূটানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূটানৰ বিদেশ মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলৰ সৈতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰে। দুয়োপক্ষই বিশেষ আৰু বহুমুখী ভাৰত ভূটান অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত অগ্ৰগতিৰ শলাগ লয়। ডঃ জয়শংকৰ আৰু মন্ত্ৰী ধুংগিয়েলে যুটীয়াভাৱে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত মুংগৰত 65খন বিচনাযুক্ত এখন হস্পিতাল, চামথ্ৰুপ জংখাৰ ট্ৰাছিংগা ঘাইপথত জগন্নাথ সেতু, ভাৰতৰ পৰা 43জনী জাৰ্চি গাই ভূটানৰ বুমথাঙত থকা ভাৰতীয় পশু প্ৰজনন কেন্দ্ৰলৈ প্ৰেৰণকে ধৰি বিভিন্ন প্ৰকল্প আছে। মন্ত্ৰী দুগৰাকীয়ে 500 কিলোৱাটযুক্ত লুনানা জলবিদ্যুৎ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। দুয়োগৰাকী নেতাই 2024ৰ মাৰ্চত শক্তি অংশীদাৰিত্বৰ যুটীয়া দৰ্শন ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং টবগেক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ সৌৰভ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব ডঃ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অধিকাৰৰ বিষয়ে আলোচনা কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগতা কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ চালামে এই দিৱস উদযাপনৰ

0: সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ বাঁহ দিৱসৰ মূল বিষয়বস্তু হৈছে সীমাৰ পৰিধি ভাঙি বাঁহ। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধেই অসমত হয়। ৰাজ্যখনত 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানেল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বেংগালুৰুত হিন্দুস্তান এৰনেটিক্স লিমিটেডৰ বিভিন্ন শাখাৰ ভাৰতীয় বায়ুসেনা আৰু পৱন হংসৰ হাতত অৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বাংগালুৰুত বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজাছৰ 2খন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু HTT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। বিমান কাষ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৰ লগতে ৰাজহুৱা খণ্ডৰ পৱন হংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্টাৰ প্ৰদান কৰিব। অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুও উপস্থিত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্টাৰ কেইখন অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ্য বৃদ্ধি কৰিব আৰু বিদেশী উৎসৱৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি দাবী কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমান কাষ খণ্ডত থলুৱা আৰ্হি, বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পাকিস্তানে উদ্দেশ্যপ্ৰণোদিতভাৱে অপপ্ৰচাৰ চলোৱা এটা ভুৱা ভিডিঅ' কেন্দ্ৰীয় চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰব থানেনীৰ হৰিছে আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কীয় নিৰাপত্তা পৰিষদৰ বৈঠকত এমেষ্টিন ইণ্টাৰনেশ্যনেল 2023 চনৰে পৰা ইজৰাইললৈ প্ৰেৰণ কৰা 2596 ভাৰতীয় ক্ষেপৰ বিশ্লেষণ কৰা বুলি দাবী কৰা এই ভিডিঅ'টোৱে ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বুলি অভিহিত কৰিছে। পি আই বিয়ে লগতে শ্ৰীহৰিছে এনেধৰণৰ কোনো মন্তব্য কৰা নাই বুলি স্পষ্ট কৰি দিছে। এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ বিৰুদ্ধে ভাৰতে 8 উইকেটত জয়লাভ কৰে। খেলখনত জাপানে 19 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 7 ৰাণহে সংগ্ৰহ কৰে। ভাৰতৰ শ্ৰীচৰণীয়ে 10 ৰাণত 4টা, শেফালী বৰ্মাই 2টা উইকেট দখল কৰে। দেওবাৰে ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰীজী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতে 8 উইকেটত জাপানৰ বিৰুদ্ধে জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে ৰবীন ডেকাৰ কণ্ঠৰ লোকগীত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া শুনক আঞ্চলিক বাতৰি। এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিদাৰ্জী উদযাপন কল্পে ৰাজ্যজুৰি 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি 2য় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদ

0: আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি পালন কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপে বিশেষ সহায় আগবঢ়াব। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা সজাগতা অভিযানত অংশ লয়। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপালগৰাকীয়ে আজি শ্ৰীভূমি চহৰত জিলা গ্ৰন্থাগাৰ প্ৰাংগণত প্ৰথমে গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন দোপাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত আজি পুনৰ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। জিলাখনৰ দৰঙাপাৰৰ এখন বাহনীত স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ইয়াৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে। বিভাগে ইতিমধ্যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কবিতাৰ কণ্ঠৰ দুটি আধুনিক গীত।

কবিতাৰ কণ্ঠৰুতি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ, 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ আজি 31 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 18 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইট আৰু বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

স্বামী বিবেকানন্দই কৈছিল, সত্যৰ কাৰণে সকলো কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, আজি অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ এটি দিহানাম। পৰিৱেশন কৰিছে অগ্নিশিখা দিহানাম দলে। দিহানামটি ইতিপূৰ্বে প্ৰচাৰিত।

0: মোরা মোরা
1: কৃষ্ণ
0: দম্ভ

গজেন্দ্ৰ ক ধৰে।

कृष्णा।

প্ৰিয় আইদেউসকল, অৰুৱাকাশ অনুষ্ঠানত দিহানাম শুনিলে, পৰিৱেশন কৰিলে অগ্নিশিখা দিহানাম দলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই ইমান পৰে আৰাধনা অনুষ্ঠানত যে কীৰ্তি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। এই অধিৱেশনতে খন্তেক পিছতে গীতালী অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:20 নাট্যধৰ্মী অনুষ্ঠান ভদাইৰ চোতালৰ মেল শুনিবলৈ পাব। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 8:02 শুনিবলৈ পাব উপন্যাস পাঠ অনুষ্ঠানটিৰ 50 সংখ্যক খণ্ডটি। 8:20 শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব খেল জগত। 9:30 বৰ্ণালী আৰু নিশা 10:00 শুনিবলৈ পাব এখনি আলোক্য লোকনায়ক অমিয় কুমাৰ দাস, আলোক্যখনিৰ ৰচনা প্ৰাণজিৎ হাজৰিকাৰ। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব 10:30 অনুষ্ঠান পৰিস্থিতি শুনিলে এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালি অনুষ্ঠানত শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনোৱা হওক ভাবি বোলছবিৰ এই গীতটি।

0: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
2: গীতালী অনুষ্ঠানত এইবাৰ শুনবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত দৌৰ কি অমাজ বোলছবিৰ এই গীতটি।

0: मैंने कहा बैठ जाऊं। हाँ।
1: শ্ৰোতাই গীতালী অনুষ্ঠানত মহম্মদ ৰফিৰ কণ্ঠত হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত জিদ্দি বোলছবিৰ এই গীতটি।

শ্রোতাই মানপুরে হিন্দী বোলছবির গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর। ঘণ্টেক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান, বিশ্ব বাঁহ দিৱসত পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ ভূমিকাত গুৰুত্ব আৰোপ, বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত, বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনুৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাৱিত। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দ্ৰুত পৰিৱৰ্তিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্ৰত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূবৰ সংযোগ, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবে উত্তৰ পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে উল্লেখ কৰি কয় যে অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনে 5.18 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰে প্ৰায় 3.5 লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ কিছুমান ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলি তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পৰ্যটন অৰ্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামিছ চালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ বাঁহ দিৱসৰ মূল বিষয়বস্তু হৈছে সীমাৰ পৰিধি ভাঙি বাঁহ। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধেই অসমত আছে। ৰাজ্যখনৰ 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। অসমৰ এই পৰম্পৰাগত সম্পদবিধক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ নতুন সম্ভাৱনাৰ দিশ মুকলি কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অহা 2 অক্টোবৰত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত অসম চৰকাৰ আৰু বেম্বো ইণ্ডিয়াৰ সহযোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী

0: ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ সম্পদ বাঁহক ঘাঁহজাতীয় উদ্ভিদ হিচাপে তালিকাভুক্ত কৰাৰ ফলত অসমৰ জীৱিকা আৰু সেউজ উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি হৈছে। এই দূৰদৰ্শী পৰিকল্পনাক আগবঢ়াই নি অসম বাঁহ চাইকেলৰ জৰিয়তে অহা 2 অক্টোবৰত বাঁহৰ পৰা অন্যান্য উদ্ভাৱনৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। তেওঁ প্ৰথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা, অসম সামাজিক অৰ্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি, অসম আৰু মেঘালয় মাদক দ্ৰব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত BTCয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। BTCৰ সচিব ভাস্কৰ জ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত BTCৰ সচিব ভাস্কৰ জ্যোতি মান্তাই এইদৰে কয়।
1: আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন চিফ, সকলোৱে নিজৰ জেগা, নিজৰ ৰাজ্য, নিজৰ দেশক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন প্ৰয়াস কৰি আছে। কিন্তু মই ইয়াত আহি জইন কৰাৰ পিছত দেখিছিলো যে আমাৰ BTCৰ বহুখিনি জেগাত এই ড্ৰাগছ ৰিলেটেড ইছ্যুটোলৈ মানুহ ইমান চেন্সিটাইজ কৰিব পৰা নাই। সেইটো কাৰণে আজি প্ৰথম এৱেৰনেছ হিচাপে, আমাৰ প্ৰথম সৈনিক হিচাপে আপোনালোককো আমন্ত্ৰণ কৰি আনিছো, যাতে মিডিয়াও এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে। BCDCৰ চেয়াৰমেনসকলক মাতিছো, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক মাতিছো, আমাৰ সন্মানীয় EMMCLএ সকলোকো মাতিছো যে আমি অকল এইটো অমুকে চাই সেইটো সমুকে চাই বুলি ৰাখিলে নহ'ব। আমি সকলোৱে যাতে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইকাৰণে বস্তুবিলাক বুজাই দিবৰ কাৰণে মই উঠিছো।
0: অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: জুবিন গাৰ্গ কেৱল যে সংগীতৰ ক্ষেত্ৰতহে এগৰাকী বিস্ময়কৰ প্ৰতিভা এনে নহয়, বহু সময়ত বৌদ্ধিক ক্ষেত্ৰখনতো তেওঁৰ বিস্ময়কৰ দখল থকাটো ভালে সংখ্যক মানুহে দ্বিধাহীনভাৱে স্বীকাৰ কৰে। নাতিদীৰ্ঘ জীৱনটোত বেছিখিনি সময় তেওঁ সংগীতৰ ক্ষেত্ৰখনতে বিচৰণ কৰি থাকিলেও, সংগীতৰ ন ন পৰীক্ষা সম্পৰীক্ষা কৰি থাকিলেও, ভালেমান কিতাপো পঢ়ি তাৰ সাৰ কথা আয়ত্ত কৰি থৈছিল। সেয়ে সংগীতৰ মাজে মাজে তেওঁ কোৱা সাধাৰণ কথা কিছুমান এতিয়া আপ্তবাক্য বা বাণীত পৰিণত হৈছে। তেওঁ কৈছিল, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে।

অধ্যয়নপুষ্ট জুবিন গাৰ্গে গভীৰভাৱে উপলব্ধি কৰিছিল যে অকল সংস্কৃতিৰ সাধনা কৰিলেই নহ'ব, সেই সংস্কৃতিক জনতাৰ ওচৰ চপাই নিব লাগিব। সাধাৰণ মানুহৰ ওচৰ চাপিবলৈ তেওঁ সংগীত, চলচ্চিত্ৰ, ক্ৰীড়া আদিক মাধ্যম কৰি লৈছিল। লোকগীত, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত আদিকে ধৰি লোকসংগীতৰ আটাইবোৰ ধাৰাতে গান গাই তেওঁ সাধাৰণ জনতাৰ ওচৰ চাপিছিল।

শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।

0: প্রধানমন্ত্রী নরেন্দ্র মোদীর 25 বছরীয় জনসেৱা যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰিকৰীবিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত অল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এটা অত্যাধুনিক লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ প্ৰদান কৰে। প্ৰায় 1 কোটি টকা মূল্যৰ এই যন্ত্ৰৰ সহায়ত সহজতে গোলব্লাডাৰ স্টোনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰে। অইল ইণ্ডিয়া লিমিটেডৰ এই পদক্ষেপৰ ফলত দুখীয়া ৰোগীসকল উপকৃত হ'ব বুলি জিলা আয়ুক্ত শ্ৰী টিমুঙে প্ৰকাশ কৰে।
1: লেপ্ৰস্কোপিক অপাৰেশ্যন চিষ্টেম আছে নে নাই? তেওঁলোকে কৈছে ছাৰ আমাৰ এইটো নাই চিষ্টেম আৰু প্ৰায় 1 কোটি ওচৰাচুৰি পইচা লাগে হিউজ, আৰু গতিকে আমি আমাৰ বেলেগ যোনটো গভৰ্ণমেণ্টৰ যিখিনি বেলেগ ছাৰ্ভিচেছ যিখিনি আছে সেইখিনিতে আমাৰ বহুতখিনি লাগে, গতিকে এইটো পইচা এতিয়ালৈকে আমি মানে ডিমাণ্ড দিব পৰা নাইকিয়া আৰু তেনেকুৱা অপৰচুনিটি অহা নাছিলে। তেতিয়াতে মই আমি কথা পাতি আমাৰ যি চি এছ আৰ যি চাই অনুপম দাস এছিষ্টেণ্ট কমিশনাৰ আছিলে, মই তেখেতক ক'লোঁ যে এই কথাখিনি আমি চি এছ আৰত এটা প্ৰপ'জেল দিব লাগে আৰু অইল ইণ্ডিয়াক যেতিয়া যোগাযোগ কৰিছোঁ তেখেতসকলেও আমাৰ যোনটো প্ৰপ'জেল আছে তেওঁলোকে ফটকে তেওঁলোকে এপ্ৰুভ কৰি দিলে।
0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি কালিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গুচি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাইলৈ প্ৰাণৰ শিল্পীক সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ আহক জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
2: চিৰাং জিলাৰ আইনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলি ৰাজচক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গড়সিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভূটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাৱিত হয়। অঞ্চলটোৰ কেইবাটাও পকীপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে আজি কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ দৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ সৈতে ঐতিহাসিকভাৱে জড়িত সত্ৰখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীৰ এই যাত্ৰাত পশ্চিমবংগৰ বিধায়ক সুকুমাৰ ৰায়ে সংগ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান। বিশ্ব বাঁহ দিৱসত পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ ভূমিকাত গুৰুত্ব আৰোপ। বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত। বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ

0: relax the sugar stock holding limit for bulk consumers from 15 to 30 days. And that is the end of this news bulletin.
1: Ia Akahwani. Batori Hoite Moi Onuza Lupamudra. Etiya Pradhan Batori Homu Hoise. Pradhan Montri Narendra Modi Kailoi video conferencing Bibusare, Bingho Rojgar Melat, Ekano Hazaru Odhik Subok Zuboti, Nizuki Potro Pradhan Guribo. Electronics are Pratoprozuki Montri Ashwini Bhaisnave, Semiconductor Utukor Gulukya Prekhapotot, Bharat, Onnotom Bishaki, Onkhidar Rupe, Uzoli Utabuli Montrebokurise. Bengaluru, Azir, Razohua Kondo, Bimanir Mata, Hindustan Aeronautics Limited, Bharatiya Bayukhena, Arupavan Honsok, Kebakono Gurutopuna, Bimanaru Helicopter, Orpon Kore. Karikori Bidar, Udhistata, Bishokonikor, Sri Sri Bishokorma Puza, Azir Raja, Bibuna Prantot, Palon Korahuse, Aru, Asian Games 2026, Kuharam Honi Unustanot, Kailoi, Manu Bhakir, Aru, Tezinder Palsing Ture, Behor Twaza Bohun Koribo. এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব দেশৰ 45টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে নৱনিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ ৰেল বিভাগ গৃহ পৰিক্ৰমা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিত্ত সেৱা প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব তদুপৰি ৰাজ্যিক জুডিচিয়েল একাডেমী ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ ৰাজ্যিক প্ৰাধিকৰণৰ প্ৰতিনিধিয়েও এই সন্মিলনত অংশগ্ৰহণ কৰিব ইয়াৰ লগতে আন 17খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিয়েও অংশ ল'বলগীয়া এই সন্মিলনত ন্যায়িক কাৰ্যপন্থা বিজ্ঞান সম্পৰ্কীয় জ্ঞান পৰিৱেশ সংক্ৰান্তীয় প্ৰশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ৰ আদান প্ৰদান ঘটিব ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্ৰেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰ ৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে আজি নতুন দিল্লীত ছেমিকন ইণ্ডিয়া 2026ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰীবৈষ্ণৱে কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগত বিশ্বাসৰ পাত্ৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰক বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানসমূহে ভাৰততে সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰি উৎপাদন কৰাৰ সুচল পৰিৱেশ সৃষ্টি কৰা আৰু সেইসমূহৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বাসেই মূল চালিকা শক্তি বুলি তেওঁ লগতে কয় ভাৰতে অহা 10 বছৰৰ ভিতৰত 85,000 ছেমিকণ্ডাক্টৰ আৰ্হি প্ৰস্তুতকাৰী অভিযন্তাক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে আগবঢ়া বুলি উল্লেখ কৰি যোৱা 4 বছৰত ইতিমধ্যে 70,000 অভিযন্তাক প্ৰশিক্ষিত কৰা হৈছে বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে ছেমিকন ইণ্ডিয়াত একোখন দেশৰ পৰা আনকি 30টাৰো অধিক প্ৰতিষ্ঠানে বিভিন্ন পেভিলিয়নত অংশগ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ছেমিকণ্ডাক্টৰ খণ্ডত 1,00,000ৰো অধিক নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে
2: Very good response. Country roundtables have basically, see, some of the countries have come in very large contingents. We are very encouraged by it. Japan, Singapore, both of them are 30 plus companies participating in their pavilions. South Korea, many European countries, Netherlands is there, Sweden is there. And overall, the response is very good. The country roundtables are basically showing that the companies from those countries can expand their work. The governments are supporting that and looks like it's going to be a very good journey ahead.
1: বেংগালুরুত আজি রাজহুয়া খণ্ড বিমান নির্মাতা হিন্দুস্তান এরোনটিক্স লিমিটেডে ভারতীয় বায়ুসেনা আর পবন হংসক কেবাখনো গুরুত্বপূর্ণ বিমান আর হেলিকপ্টার অর্পণ করে। প্রতিরক্ষামন্ত্রী রাজনাথ সিং এই অর্পণ অনুষ্ঠানত উপস্থিত থাকে। হিন্দুস্তান এরোনটিক্স লিমিটেডে বায়ুসেনাক লঘু যুঁজারু বিমান তেজসর দুখন আসন বিশিষ্ট প্রশিক্ষণ আর HTT-40 বুনিয়াদী প্রশিক্ষণ বিমান অর্পণ করে। প্রতিরক্ষামন্ত্রীগ

HTT-40 বিমানখনক অংকুৰ নামেৰে অভিহিত কৰে। বিমানাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৱনহংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্টাৰ প্ৰদান কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্টাৰ কেইখনৰ অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি মত প্ৰকাশ কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমানাকাশ খণ্ডত থলুৱা আৰ্হি বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰজ্বল হৈ থকা বুলি মত প্ৰকাশ কৰিছে। আজি কেৰালমৰ কোচিত আয়োজিত এখন মহাগাথা বহুতো কাহিনী ৰামকথা সন্মিলনত তেওঁৰ ভাষণত শ্ৰীসিঙে ৰামকথা এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ থকা বুলি উল্লেখ কৰে। জন্মভূমি মালায়ালম দৈনিক বাতৰি কাকতৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয় যে ৰামায়ণ মানুহৰ দৈনন্দিন জীৱনত আৰু আধ্যাত্মিক অভ্যাসত নিবিড়ভাৱে সম্পৃক্ত হৈ আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপত আলোকপাত কৰি শ্ৰীসিঙে কয় যে 2014 চনৰে পৰা ভাৰতে বিভিন্ন প্ৰত্যাহ্বান সফলতাৰে পাৰ কৰি আহিছে। কোভিড-19 মহামাৰী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসমূহে বহু দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে যদিও আমাৰ দেশে সকলো ধৰণৰ প্ৰতিবন্ধকতা ওফৰাই আগুৱাই যোৱাত সফল হৈছে আৰু গোলকীয় প্ৰেক্ষাপটত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈও সমৰ্থ হৈছে। শ্ৰীসিঙে লগতে অপাৰেচন সিন্দুৰকে ধৰি প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন সফলতাসমূহৰ বিষয়েও আলোচনা কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ সৌৰভ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। একেদৰে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। সন্মিলনৰ তিনিটা সত্ৰত স্থূল অৰ্থনীতি, কৃষি আৰু শক্তিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্ত যোগান ব্যৱস্থা সম্পৰ্কে বিশ্লেষণ কৰা হ'ব। জাপানৰ আইচি নাগোয়াত কাইলৈ হ'বলগীয়া এছিয়ান গেমছ 2026ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুটাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধ্বজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলগীয়া এছিয়ান গেমছৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ 500ৰো অধিক এথলীটে 37বিধ খেলৰ শিতানত অংশগ্ৰহণ কৰিব। আঘাতৰ বাবে জেভেলিন থ্ৰ'ৰ প্ৰতিযোগিতাৰ পৰা নীৰজ চোপ্ৰাই নাম প্ৰত্যাহাৰ কৰিবলগীয়া হোৱাৰ পাছত ভাৰতীয় দলত 5গৰাকীকৈ অলিম্পিক পদক বিজেতা খেলুৱৈ আছে। পি ভি সিন্ধুৱে বেডমিণ্টন, মীৰাবাই চানুৱে ভাৰোত্তোলন, মনু ভাকেৰে শ্বুটিং, লাভলীনা বৰগোহাঁয়ে বক্সিং আৰু অমন চেহৰাৱতে মল্লযুঁজত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইপিনে জাপানৰ নিশিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 উইকেটত পৰাস্ত কৰে। ভাৰতে 58 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ 5 অভাৰত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শেফালী বাৰ্মাই 40 ৰাণ আৰু ৰিচা ঘোষে 12 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে জাপানে প্ৰথমে বেট ধৰি 19 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 57 ৰাণহে কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতৰ শ্ৰীচৰণীয়ে 4টা আৰু শেফালী বাৰ্মাই 2টা উইকেট দখল কৰে। অহা দেওবাৰে ভাৰতীয় দলটো বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্ৰেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰ ৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নিৰ্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ুসেনা

0: পবন হংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্টাৰ অৰ্পণ কৰে। আৰু এছিয়ান গেমছ 2026ৰ শুভাৰম্ভণি অনুষ্ঠানত কাইলৈ মনু ভাকেৰ আৰু তেজিন্দৰ পাল সিং টুৰে দেশৰ ধ্বজা বহন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছো নাট্যধর্মী অনুষ্ঠান ভদাইৰ চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: জানো, মইতো ঘৰ সংসাৰ সুন্দৰকৈয়ে চলাই আছো, পিছে আজি আপোনাৰ ডাকৰ বচনলৈ মনত পৰিল যে কিয়?
4: মোৰ পুৰণি কথা কিছুমানেহে আমনি কৰিছে বুজিছ, বোলোহে 360 জোপাহে ৰূপা কল, মাহেকে পষেকেহে চিকুনাবা তল, পচলা তুমিহে লাভত খাবা, লংকাৰ বনিছ তুমিহে ঘৰতে পাবা। এইবোৰে কিন্তু আমাৰ এই অসমীয়া সাহিত্যৰ সেই ভঁৰাল যথেষ্টহে চহকী কৰি গৈছে। অকণ পাহি
5: ভদাই,
4: মাষ্টৰ আহিছে, ওলাই মাষ্টৰ, আহা
5: অকণ পাহি,
3: মাষ্টৰ কাইটি, আহা আহা সোমাই আহা।
5: অ, দুয়োজনে দেখোন এই কথাৰ মহলাত লাগিলা, এই কি কথানো পাতিছ শুন পাহি।
4: এহে মই কৈছো শুনাবলৈ, সেই এহাত এমুঠন হে কলৰ পোত, তেহে চাবা তুমি হে কলৰ গোট, তাৰ অৰ্থটোকে তুমি হে ভাঙি পাতি
5: কোৱা। ঐ, আজি দেখোন একেবাৰে খেনৰ এজাত।
4: কলগছ নহে কেনেধৰণে ৰোপণ কৰিলে তুমি সেই সুন্দৰ উৎপাদন পাব পাৰা, হে এই কথাখিনি এই মোৰ কথা ভাকিতে সোমাই আছে।
3: মাষ্টৰ কাইটি, আজি ডাকৰ বচন শুনিবাই আৰু, তাৰ আগতে তুমি বহি লোৱা।
5: অ, বহি লৈছো দে দে। ডাকৰ বচনত লাগিল যেন পাইছো আজি, নহয় জানো?
4: বোলোহে নিচিঙিবা পাণ, নিদিবা ধান।
5: আৰু এই ডাকৰ বচনে এই তোমাৰ নিচিনা কৃষকসকলক বৰ সহায় কৰিছে কিন্তু দেই, কাৰণ আমি জানো যে এই প্ৰচলিত ডাকৰ বচনৰ এই বহুখিনিয়ে তোমাৰ সেই কৃষিৰ লগত জড়িত। এই নে কি কোৱা হে ভদাই?
4: কৃষিৰ লগতে বেছিভাগে জড়িত, আৰু ডাকৰ বচনবিলাকে অসমীয়া মৌখিক সাহিত্যৰ এলানি বুলিহে ক'ব নোৱাৰি জানো মাষ্টৰ?
5: পাৰি পাৰি, এই অসমৰ সেই প্ৰচলিত ডাকৰ বচন এই অসমীয়া জনজীৱনৰ লগত জড়িত থকা এটা মৌখিক সাহিত্য, অৰ্থাৎ মৌখিক সাহিত্যৰ এলানি এই উল্লেখযোগ্য কিছুমান নীতি বাক্য, আৰু এই নীতি বাক্যবোৰক সাৰোগত কৰিয়েই আমাৰ মানুহে এই দৈনন্দিন কাম কিছুমানত আগবাঢ়িছিল। সাধাৰণ মানুহেও এই বুজি পোৱাকৈ সুন্দৰভাৱে এনেধৰণৰ সেই যোজনাবিলাক প্ৰকাশ কৰিছিল বা সেই মুখে মুখে বাগৰি আহিছিল।
4: কৃষি ক্ষেত্ৰতনো হে কেনেধৰণে হে কৃষি কাম কৰিব লাগিব, হে ৰান্ধনীগৰাকীয়ে হে কেনেকৈ ৰন্ধনশালত হে ৰন্ধন প্ৰকৰণ কৰিব লাগিব, এইবিলাকৰ দিশ নিৰ্ণয় হয় তোমাৰ সেই ডাকৰ বচনবিলাকত আছে নহয়?
5: আছে আছে।
3: পিছে এই ডাকৰ বচননো ক'ৰ পৰা, কেতিয়াৰ পৰা, কেনেকৈ আৰম্ভ হ'ল, সেই বিষয়ে অলপ কোৱাচোন মাষ্টৰ কাইটি।
5: সেইখিনিৰ বিষয়ে কোৱাটো সিমান সহজ নহয়, কাৰণ এই ডাকৰ বচনসমূহ এই মুখে মুখে বাগৰি অহা কিছুমান সেই আমাৰ এই নীতি বাক্য। তথাপি ডাক পুৰুষ এজন সাধাৰণ গাঁৱলীয়া অথচ জীৱনৰ বিষয়ে গভীৰ অনুভৱ থকা এই ব্যক্তি হিচাপে উত্থাপন কৰা হৈছে। সেয়া অৱশ্যে এটা আমাৰ মুখে মুখে বাগৰি অহা কাহিনীহে। আমি নাজানো সঁচাকৈ ডাক নামৰ এজন পুৰুষ আছিল নে নাই বা ব্যক্তি আছিল নে নাই, কিন্তু তেখেতে বোলে জন্ম হোৱাৰ সময়ৰ পৰা এই বাস্তৱ জ্ঞানৰ অনুভৱশীল ব্যক্তি আছিল বোলে। প্ৰচলিত আছে যে কেঁচুৱা অৱস্থাতে তেওঁক শেষ দিবলৈ মাকে জুই জ্বলাবলৈ লৈ চুঙাৰে ফুৱাই ফুৱাইও এই নোৱাৰা দেখি এই মাকক কৈছিল, এই দীঘলকৈ মাৰিবা ফু, এই তেতিয়াহে পাবা জুইৰ ভু।
3: জন্ম হৈয়ে মাত লৈছিল নে মাষ্টৰ কাইটি?
5: এই তেনেধৰণৰ কথা কিছুমানে মুখ ৰোচকভাৱে এই বাগৰি আহিছে।
4: শ্ৰীকৃষ্ণৰ হে ল'ৰালিকালহে তেনেধৰণে অলৌকিক নাছিল জানো, গতিকে ডাক পুৰুষো তেনেকৈ অলৌকিক ব্যক্তি হ'ব পাৰে।
5: কি জানিছানে, কোনো কোনোৱে আকৌ এই ডাকাৰ্ণৱ গ্ৰন্থৰ সৈতেও ডাক প্ৰবচনসমূহৰ সম্পৰ্ক স্থাপন কৰিব খোজে। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা জড়িত ডাকৰ বচনৰূপে প্ৰসিদ্ধ এই প্ৰবচনসমূহক আটাইতকৈ প্ৰাচীন এনেধৰণৰ সেই মৌখিক সাহিত্য বুলি আখ্যা দিয়া হয়। বৰ্তমান যুগ, ভাষা

0: আৰু জীৱন প্ৰসংগ সলনি হোৱাৰ বাবে এই অনেক ডাকৰ বচনৰ প্ৰয়োগ লাহে লাহে কমি গৈছে।
1: এ ডাকৰ বচন আৰু হে ফকৰা যোজনা হে আজিৰ নতুন প্ৰজন্মই হে নাজানে বুলি ক'লেও হে বেছিকৈ কোৱা নহয়।
0: এই প্ৰবচনবোৰ হে যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ডাকৰ বচনবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিবলগীয়া কিছুমান সেই পৰামৰ্শই হওক বা উক্তি বা নীতি, ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, এই কৃষিনীতি, লগতে তোমাৰ সেই ৰন্ধন প্ৰক্ৰিয়া, তাৰলৈকে ইয়াৰ বিৱৰণ এই উল্লেখযোগ্য হিচাপে বৰ্ণনা কৰা
1: হয়।
0: এই কৃষিৰ লগত কিন্তু ইয়াৰ ওতঃপ্ৰোতভাৱে জড়িত কিছুমান ডাকবচন বহু বেছিকৈ আছে। ভদাই নিশ্চয় জানা, যেতিয়া তুমি সেই কৃষিৰ ক্ষেত্ৰত আগবাঢ়া তেতিয়া এনেধৰণৰ ডাকবচনৰ ওপৰত নিৰ্ভৰ কৰিয়ে তুমি কৃষি কৰি আহিছা।
1: কল ৰোৱাৰ কথা হে নকলো জানো, সেয়াতো সেই কল ৰোৱাৰ পদ্ধতি হে ডাকৰ বচনৰ জৰিয়তে আমাৰ সেই আমাক সেই দি থৈ গৈছে। আৰু এটা কথা হে মাষ্টৰ, জনপ্ৰবাদত বোলে হে ডাকৰ বচন মানে হে ডাক বোলে হে চতুৰ্থ হস্ত শতিকাৰ হে বৰা মিহিৰৰ হে সমসাময়িক বুলিহে ভবা হৈছে। চতুৰ্থৰ পৰা হস্ত শতিকা সেই সময়তে তেওঁ মানে সেই বৰা মিহিৰৰ হে সমসাময়িক আছিল বুলিহে ডাক পুৰুষজনক হে কোৱা হয়। জনপ্ৰবাদ অনুসৰি এক কুমাৰণীৰ ঘৰত বোলে হে ডাকৰ জন্ম
0: হৈছে,
1: উপজিয়ে বোলে মাকক হে ডাক দিছিল, সেইকাৰণে তাৰ নামটো হে ডাকেই ৰাখিছিল। আৰু তুমি কোৱাৰ নিচিনাকৈ মাকে হেক দিবলৈ হে ফুৱাই থকা দেখি হে সিয়ে বোলে হে ফুৱাই থকা হে দীঘলীয়াকৈ ফুৱাব লাগে বোলে ডাকেই বোলে মাকক হে কৈছিল।
0: যেনেকৈ কুকুৰাই ডাক দিয়ে বুলি কওঁ, জন্মতেই এই ভদায়ে কোৱাৰ নিচিনাকৈ এই মাকক মাতিছিল বা ডাক দিছিল, আৰু সেইকাৰণে তেওঁৰ নাম অনুসৰি যি আমাৰ জনশ্ৰুতি বাগৰি বাগৰি আহিছে মুখৰোচকভাৱে, ইয়াক এই ডাকৰ বচন বুলি কোৱা হয়।
2: এ তোমালোকে কৃষি বিষয়কে হওক বা বিভিন্ন বিষয়ে ডাকৰ বচন কৈ আছা, মোক সুধিলে কিন্তু মই কিছুমান ৰন্ধন প্ৰকৰণ সম্পৰ্কীয় ডাকৰ বচন ক'ব পাৰো।
1: তেওঁৰ মানুহজনী সেই ডাকৰ বচন কেইটা কৈ সেই ৰন্ধন প্ৰকৰণত উৎসাহিত কৰিব পাৰিব।
0: তই কৰিবি বাৰু, তাৰ লগতে কিন্তু ভদায়ো এই কৃষিৰ লগত জড়িত থকা আমাক কিছুমান এনেধৰণৰ প্ৰবচন আমাকো ক'ব লাগিব।
1: কিয়নো নকম,
0: তয়ে কচোন বাৰু।
2: এ বাঢ়ি দিবা টেঙাৰ জোল, খাবৰ বেলা মুণ্ড নুতুল, এইটো আমাৰ প্ৰায়ে হয়। টেঙাকৈ যদি এখন তৰকাৰী ৰান্ধি দিওঁ, খাবৰ সময়ত আমাৰ ঘৰৰ কোনেও কিন্তু মূৰ নুতুলে,
0: মূৰ নুতুলে, দেখিছ? এনেধৰণে যে ব্যঞ্জন তৈয়াৰ কৰিব টেঙা দি একেবাৰে তোৰ সেই মূৰ উঠাবলগীয়াই নহয়, নহয় জানো?
2: তাকে। আৰু শুনা, চাউল দিবা জেতেক তেতেক, পানী দিবা তিনি তেতেক,
0: অৰ্থাৎ তোৰে চাউল যিমান দিব সেই অনুযায়ী পানী।
2: তাৰপিছত শুনা, পুৰুলা শাক ৰোহিত মাছ, ডাকে বোলে সেই ব্যঞ্জন সাজ।
1: তাৰমানে তোমাৰ আমাৰ ঘৰতে পোৱা শাকৰ লগত আমাৰ ঘৰুৱা মাছ পুতি ৰন্ধন প্ৰকৰণ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে,
0: পৰামৰ্শ দিছে। তাৰ দ্বাৰা সেই স্বাস্থ্যৰ যতন লোৱাৰ লগতে আমাৰ সেই সোৱাদো বৰ উন্নত হয়।
2: তাৰপিছত শুনা, পাগ আহিলে দিবা কাঠি, তেবে কৰিবা জুই ভাঠি।
1: তাৰমানে তোমাৰ সেই খাদ্য যেতিয়া সেই পাগ উঠিব তেতিয়া সেই জুই উত্তাপটো কমাই দিব লাগে।
2: আৰু শুনা, এই পকা তেতেলি বুঢ়া বৰালি, বিস্তৰ কৰি দিবা হাজালি। আৰু এটা শুনা, এই জেবে নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল। এই এনেকেই ৰন্ধন প্ৰকৰণৰ লগত জড়িত বহুতখিনি ডাকৰ বচন আছে মাষ্টৰ কাইটি, আৰু ঢেৰ আছে, মই পাহৰিছো, এইখিনি মনত পৰিছিল কাৰণে ক'লো আৰু।
0: শুন, এই ডাকৰ বচনবোৰত কৃষি হওক, বতৰ হওক, ভেষজ বিদ্যা হওক, এই তই কোৱাৰ নিচিনাকৈ খাদ্যৰ লগত জড়িত হওক, জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা, বহিৰ্জগত আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়ে ঠাই পাইছে এই ডাকৰ বচনবোৰত। এই পয়াৰ চন্দ্ৰত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ সেই মনোগ্ৰাহিতা আৰু তাৰ যি প্ৰকাশভংগী, সেয়া সঁচাকৈয়ে কিন্তু চমকপ্ৰদ, বুজিছানে? কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত কেনেকৈ ৰন্ধা বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে নালাগে, শৰীৰ ভালে ৰখাৰ নানান উপায়, এনেধৰণৰ সেই দিহাবোৰেই এই ডাকৰ বচনত পোৱা যায়। অসমীয়া সাহিত্যত এই ডাকৰ বচনৰ অনবদ্য অৱদান আছে।
1: ডাকৰ বচনবোৰৰ দ্বাৰা অসমীয়া সমাজ জীৱনৰ প্ৰতিটো দিশকে আলোকপাত কৰাৰ চেষ্টা কৰিছে, লগতে দিক নিৰ্ণয়ো কৰিছে নহয় মাষ্টৰ। আমাৰ সেই খেতিয়কসকলক ডাকে জানো কোৱা নাই, বোলো সেই পোহত আহ।

0: বহুহে জেঠালী দেহে জানিবাহে গৃহস্থালী, খেতিয়কজনক তোমাক সেই পোহতহে আহু খেতি কৰিবলৈ, আৰু তুমি সেই জেঠালী খেতি কৰিবলৈ সেই ফকিয়াই দিছে, তেতিয়াহে গৃহস্থালীহে হ'ব বুলি কৈছে, সেই ধানে ধনে সেই ভঁৰাল উপচি পৰিব বুলি কৈছে।
1: সেয়া দেখিছা, এনেধৰণৰ সেই প্ৰৱচনসমূহ মানিয়েই যেতিয়া কৃষকে খেতি কৰে তাৰ পৰা উৎপাদনো বৃদ্ধি পায় আৰু তেওঁৰ এই পৰিয়ালটো বা তেওঁৰ সংসাৰখনো আৰ্থিক ক্ষেত্ৰত সেই শ্ৰীবৃদ্ধি হয়।
0: আৰু সেই মাটি চহাবলৈ সেই নীতি নিৰ্দেশনা দিছে, শুনিবাচোন মাষ্টৰ, বোলে সেই 16 চাচে সেই মূলা, তাৰমানে তুমি সেই মূলা খেতি কৰিব লাগিলে 16 বাৰ তুমি সেই মাটি সেই
1: চহাব লাগিব।
0: অৰ্ধেকে তোলা
1: অৰ্থাৎ আধা,
0: 16ৰ আধা তোমাৰ 8, তাৰে অৰ্ধেকে তোমাৰ সেই ধান, তাৰমানে সেই 4 বাৰ তুমি সেই চহাই সেই ধান ৰোপণ কৰিব
1: পাৰা।
0: আৰু বিনা চাচে তুমি পাবা হে পাণ।
1: অইয়া দেখিছা,
0: পাণ ৰুবৰ কাৰণে তুমি সেই কেইবাবাৰো সেই চহাবৰ প্ৰয়োজন নাই, সেই এবাৰ চহাই তুমি সেই পাণ ৰোপণ কৰি সেই পাণৰ উৎপাদন পাব।
1: এতিয়া চাচোন শুনপাহি, এই আগতে মই অতীজৰ কথা কৈছোঁ, এই কৃষি ক্ষেত্ৰৰ লগত জড়িত থকা কৃষকসকলে ক'ত এনেধৰণৰ সেই বিজ্ঞানসন্মতভাৱে কৃষি কৰিছিল, কিন্তু কি সেইখিনি সময়ত উৎপাদন হোৱা নাছিল নেকি? সেইখিনি সময়তো সুন্দৰ উৎপাদন হৈছিল, কিন্তু সেই সময়ৰ কৃষকসকলে কিহৰ ওপৰত নিৰ্ভৰ কৰি বা কাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে খেতি কৰিছিল? তেওঁলোকে নিশ্চয় এনেধৰণৰ সেই পৰম্পৰাগতভাৱে মুখ ৰোচকভাৱে বাগৰি অহা এনেধৰণৰ ডাকৰ বচনৰ জৰিয়তে তেওঁলোকে খেতিপথাৰত নামিছিল।
0: খেতিয়কসকলক উৎসাহিত কৰাৰ কাৰণে ডাকে কৈছিলে, বোলে 360 জোপা ৰুবা কল, হে মাহেকে পহেকে হে চিকুনা বাটল, পচলা লাভত খাবা, হে লংকাৰ বনিছে ঘৰতে পাবা।
1: দেখিছা কেনেধৰণে উৎপাদন কৰিব, কেনেধৰণে লাভ হ'ব, আৰ্থিকভাৱে টনকিয়াল হ'ব, কোন খেতি কেতিয়া কৰিব লাগে, এনেধৰণৰ সকলো কথাই এই ডাকৰ বচনত আছে। খেতিৰ লগত জড়িত থকা আন এটি সেই ডাকৰ বচন মোৰ মনত পৰিল, সেয়া হৈছে তোমাৰ এহাত এমুঠন কলৰ পুত, তেহে চাবা কলৰ গোট। বুজি পাইছা,
0: তুমিহে প্ৰৱেশ কৰা সময়ত মই এই ডাকৰ বচন শুনবাহিকে বুজাই কৈ আছো।
1: হয় নেকি? অৰ্থাৎ এই এহাত এমুঠন যেতিয়া সেই কলৰ পুত দিবি মাটি চ কৰি, তেতিয়া এই কলৰ উৎপাদন চাবি, সেই কথা কৈছে, কেনে সুন্দৰ উৎপাদন হ'ব।
0: বোলো হে বুলন্দ ডাকেহে ঢিল মাটি পায়, কান্ধে নাঙল ধৰিয়া যায়।
1: ইয়াৰ উপৰি তোমাৰ সেই নিচিঙাৰ পাণ, নিদিয়াৰ ধান,
0: মেঘক দেখি হে হালক বাই, হে জানা শস্যৰ লাভাক পায়, তাৰমানে সেই খেতিয়কে যে সেই বতৰৰ ওপৰত নিৰ্ভৰশীল, এই কথা ফাঁকি এই ডাকৰ বচন ফাঁকিত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
1: আন এটা তোমাৰ ডাকৰ বচন হৈছে, বাৰিষা কালত বেংগৰ ৰাও, এই হাল গৰু লৈ এই পথাৰক যাওঁ। বুজি পাইছে নিশ্চয়,
0: খেতিয়কসকলে তোমাৰ সেই আমাৰ সেই ভেকুলীৰ ওপৰতহে নিৰ্ভৰ নকৰে জানো, ভেকুলীয়ে টুৰটুৰালে তোমাৰ সেই বৰষুণ আহিব বুলি এটা সেই বিশ্বাস আছে,
1: বাৰিষা আহে,
0: যদি বৰষুণ সেই বহু দিনলৈকে নহয়, আমাৰ সেই গাঁৱলীয়া সমাজে সেই ভেকুলী বিয়া পতাৰো সেই প্ৰথা এটা আছে নহয়।
1: সেইকাৰণে সেই পাত বেঙে বা বেঙে যেতিয়াই টুৰটুৰাই, তেতিয়াই জানিব যে পথাৰত খেতিয়কসকলে যাবলৈ হ'ল খেতি কৰিবলৈ বা এই ভূঁই ৰুবৰ বাবে। আন এটা ডাকৰ বচন হৈছে, মাঘত ৰ'দ বতাহত শীত, 4 মাহে অল্প বৃষ্টি ভূমিত। অৰ্থাৎ এই যে সময় অনুযায়ী বা ঋতু অনুযায়ী কেনেধৰণৰ আমাৰ বতৰ হয়, কেনেধৰণৰ বতৰ পাব খেতিয়কসকলে, এই প্ৰৱচনৰ জৰিয়তে তাকেই ক'বলৈ গৈছে।
0: স্বাস্থ্য বিষয়ত আছে তোমাৰ সেই বোলে ভাত খাই খাবা, 3 শিলিখা হে কি কৰিবা তাকে ৰোগ তিলিকা, তাৰমানে সেই ভাত খোৱাৰ পিছত যদি সেই শিলিখা খোৱা, তেতিয়া বোলে তুমি সেই বহুত ৰোগৰ পৰা তুমি হাত সাৰি থাকিব পাৰিবা। কুপুত্ৰ হ'লে কি কৰিব ঋণে, কুপুত্ৰ হ'লে কি কৰিব ধনে, তোমাৰ যদি এজন সুপুত্ৰ থাকে তেতিয়াহ'লে ঋণ পৰিশোধ কৰাৰ কোনো অসুবিধা নহয়, কিন্তু তোমাৰ এই জমা ধন থকাৰ পিছতো যদি কুপুত্ৰ জন্ম হয়, তোমাৰ সেই জমা ধন শেষ হ'বলৈহে বেছি পৰেই নালাগে,
1: তাৰোপৰি তোমাৰ সেই ঋণৰো প্ৰয়োজন হ'ব পাৰে বা ঋণও লাগিব পাৰে, হয়নে?
0: বোলো হে পুহত আহোহে জেঠত শালি, হে তেবেহে জানিবাহে গৃহস্থলী, হে আগতে এবাৰ কৈছো।
1: ঠিকেই, আৰু এনেধৰণৰ যিখিনি প্ৰৱচন বা ডাকৰ বচন, সেইখিনি তোমাৰ সুন্দৰকৈ সেই আওৰাই থোৱা আছে যেন পাইছো নে কি কোৱা বদায়?
0: বোলো হে উত্তৰত ৰাখিবাহে চৰু, দক্ষিণত বান্ধিবাহে গৰু।
1: আন এটা ঋতুৰ লগত জড়িত এই ডাকৰ বচন হৈছে, শুন শুন পাহি, ঋণী ঋণী জল পৰে জ্যৈষ্ঠত, 4 মাহ বৃষ্টি হোৱে এই লোকত। অৰ্থাৎ এই ঋণী ঋণী মানে কম কমকৈ এই জেঠত সেই বৰষুণ হয়, তাৰপিছতে 4 মাহ এই বৃষ্টি পৰে আমাৰ সেই পৃথিৱীখনত, আৰু সেইধৰণে আমাৰ খেতিয়কসকলে

0: খেতিত আগবাঢ়ে।
1: এটা তোমাৰ হে ডাকৰ বচন আমাৰ হে সোনপাহিয়া, কিন্তু হে প্ৰায়ে মই হে ভাত খাবলৈ বহিলে কয় হে মাষ্টৰ, হে বোলো হে হাকে হকুতাই ভোজন, কি হে সুপুৰুষৰ হে লক্ষণ, তাৰমানে হে ভোজনত হে যিখিনি আগবঢ়াই দিয়ে গৃহিণীয়ে সেইখিনিকে সুন্দৰকৈ তুমি খাই দিয়া যদি সেইজন আচলতে হে সুপুৰুষ, আৰু তাৰ একেবাৰে হে সমুজ্জ্বল উদাহৰণ হে মই ভদাই নহয়, মই একেবাৰে হে সুপুৰুষ।
2: এই আৰু এটা আছে মাষ্টৰ কাইটি, এই জুই জ্বলোৱাৰ কিছুমান নীতি নিয়ম আছে নহয়,
0: হয় নেকি?
2: অঁ, এই শুনা, চিট জেৰুৱা চলি কাটি, বতা হেঙেৰা খাগৰা মুঠি, চাহ দীৰ্ঘ কৰি দিবা ফু, তেহে দেখিবা জুইৰ মু। এই মানে কি জানা, এই কাটি বতা হেঙেৰা আদি খাগৰি বা কাঠ জুইত দি দীঘলকৈ উশাহ লৈ ফু দিলে এই জুইকুৰা ভালকৈ জ্বলে।
0: অৰ্থাৎ আমাৰ সেই লাগনি যে প্ৰথমে দি লয়, আমাৰ সেই শুকান খৰি নাথাকিলেও এই প্ৰথমতে এই লাগনি খৰিৰ দ্বাৰা এই তই যে কলি ইকৰা দি এই জুইকুৰা যদি প্ৰথমে লগাই তেতিয়াহ'লে আমি সুন্দৰ জুই লাভ কৰিব পাৰোঁ।
2: তাকে আৰু এটা শুনা, সেইটো আকৌ খাদ্যৰ লগতে জড়িত, শুকুতাৰ পাত বেহুৱাৰৰ জোল, তৈলৰ ওপৰে দিয়া তুল, পুৰুলা শাক ৰোহিত মাছ, ডাকে বোলে সেই ব্যঞ্জন সাজ। এই মানে কি বুজি পাইছা জানো?
0: কচোন ক, মই ঠিক বুজি পোৱা নাই।
2: এই মানে তোমাৰ হৈছে শুকুতা পাত যে, শুকুতা পাত আৰু বেচুৱাৰ পাতৰ জোল এই ৰোহিত মাছৰ লগত পুৰুলা শাকৰ ৰন্ধনশৈলী অতি উত্তম।
0: এতিয়া কিন্তু মোৰ ভদাইৰ লগত জড়িত ডাকৰ বচন মনত পৰিল।
2: এ কোৱাচোন।
0: এ ভদাই শুনিবা দেই।
1: এ কোৱা কোৱা কোৱা।
0: যদি বৰষে জলৰ কণা, ৰংগ কৰি নাচে কৃষক জনা।
1: ৰাতি যেতিয়া দেখিবা বোলো আজি গোটেই ৰাতিহে বৰষুণ, আমি হে ভালকৈ হে ৰাতি পুৱাব নিদিওৱেই নহয়, আমি পাৰিলেহে আঢ়ৈটা তিনিটাতে হে পথাৰলৈ হে লৰ মাৰো নহয়।
0: এই মূৰত তোমাৰ সেই জাপিটো লৈ, হাতত সেই নাঙল লৈ একেবাৰে তুমি ৰাওনা হোৱাই আৰু, নহয় জানো? সঁচাকে যেতিয়া এনেধৰণৰ এটা বতৰ হয়, আমি অৱশ্যে বেয়া পাব পাৰোঁ বৰষুণ হোৱাৰ কাৰণে, কাৰণ য'তে ত'তে আমি যাব নোৱাৰোঁ, কিন্তু কৃষকজনৰ কাৰণে এই বৰষুণ দিয়াৰ সময়খিনি কিমান আনন্দৰ সময়, কাৰণ খেতিপথাৰত যেতিয়া বৰষুণ পৰিব, বৃষ্টি হ'ব, তেতিয়া সেই সৃষ্টিৰ যিটো আনন্দ, সেইখিনি এই খেতিয়কে কিন্তু সকলোতকৈ ভালকৈ বুজি পায়।
2: মাছৰ কাইটি, ৰন্ধন প্ৰকৰণৰ কথা ইমানেই কৈ আছো, মোৰ একে ভোকেই লাগি গৈছে জানানে, এইখিনি সময়তে চাহ তিনি কাপ খায়ে লওঁ নেকি?
1: চাহ কণ আনিবি হে, লগতে জা জলপান অকমান হে যতনাই আনিবি হে, তেতিয়াহে মাষ্টৰো ভাল পাব হে, মোৰো হে উদৰটো খালী হৈ আছে নহয়।
2: ঠিক আছে, তোমালোক বহা, মই সুন্দৰকৈ চাহ জলপান বনাই আনো, আৰু মাষ্টৰ কাইটি গীত এটি শুনিম নিশ্চয়।
0: তই নকলেও আমি সকলোৱে এইখিনি সময়ত এটা গীত শুনাৰ যিটো অভ্যাস, তাকে সাৰোগত কৰি আমি এটা গীত শুনি লওঁ।

0: মাষ্টৰ বোলে পূবে গাজিলে ধান, হে উত্তৰে গাজিলেহে বান, হে দক্ষিণে গাজিলে তোমাৰ হে হানে, আৰু হে পশ্চিমে গাজিলে তোমাৰ আনে। এই তাকৰ বচন থাকিয়ে কিন্তু আমাৰ হে বতৰ সম্পৰ্কীয় হে বৈজ্ঞানিক দৃষ্টিভংগীৰে তোমাৰ হে বতৰৰ হে আগলি বতৰা দিয়াৰ নিচিনা নহয়নে? তুমি হে অসমত তোমাৰ হে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ হে সৰ্বজন বিদিত, আমি সকলোৱে জানো। গতিকে হে ডাকে হে তাকেই যেন আমাক হে উনুকিয়াই দিছে।
1: ঠিকেই কৈছা তুমি। এই বতৰৰ লগত জড়িত আন দুটি তোমাৰ প্ৰবচন হৈছে। এটা হ'ল তোমাৰ সেই পৌষ মাছে যদি মেঘ গৰ্জন, মাঘ মাহতে মেঘ সূচন। আন এটা প্ৰবচন হৈছে তোমাৰ চৈত্ৰত কেন্দু ফল নিৰন্তৰ, এই বৈশাখ মাহত পৰে পাথৰ। অৰ্থাৎ এই যে বহাগ মাহত বৃষ্টি যেতিয়া হয় তাৰ লগতহে তোমাৰ সেই বৰফ পৰে, শিলাবৃষ্টি, হা, এই বিষয়ে কিন্তু এই ডাকৰ প্ৰবচনত সুন্দৰভাৱে বৰ্ণনা কৰা আছে।
0: লগতে জৈৱিক সাৰৰ বিষয়ে ডাকে কৈ থৈ গৈছে নহয় মাষ্টৰ।
1: অ হয় নেকি?
0: বোলে সেই গোবৰ জাবৰ সেই সোণৰ খনি পচন কৰিবা তাকেই জানি, কিমান এটা সুন্দৰ নিৰ্দেশনা সেই ডাকৰ বচনৰ জৰিয়তে সেই খেতিয়কসকলক দি গৈছে চোৱাচোন। লগতে তোমাৰ সেই লাও জলকীয়া বেঙেনাত চাই, সেই লাও জলকীয়া বা বেঙেনাত তোমাৰ সেই বিভিন্ন পোক পৰুৱাই পতংগই সেই দিগদাৰ কৰিলে তুমি সেই চাই ছটিয়াব লাগে, তাৰো নিৰ্দেশনা সেই তোমাৰ সেই ডাকৰ বচনতে সেই নাই জানো। বোলে সেই মাছৰ ৰজা তোমাৰ সেই চন্দা, টেঙাৰ ৰজা সোলেং, আৰু সেই কলৰ ৰজা তোমাৰ হে চন্দা।
2: মাষ্টৰ কাইটি, আৰু কেইটামান শুনা।
1: অঁ কচোন কোৱা বাৰু।
2: এক ভদিয়াই লাৰে চাৰে, দুই ভদিয়াই তুলি ধৰে, তিনি ভদিয়া আছে যাৰ সোণাৰ নাঙল ঘৰে তাহাৰ। এ তাৰ মানে কি জানা, এ যাৰ ঘৰত তিনি ভদিয়া আছে, এই তেওঁলোকৰ মানে জয় জয় মই মই বুজাইছে মাষ্টৰ কাইটি।
1: এই তিনি ভদিয়া মানে এই তিনিটি সন্তান যদি সেই ভাদ মাহত জন্ম হয় এটা পৰিয়ালত, তেনেহলে সেই পৰিয়ালটো বোলে একেবাৰে সকলো ফালে সেই জয় জয় মই মই হয়।
2: আৰু এটা ডাকৰ বচন আছে, এইটো আমি কিন্তু আমাৰ জনজীৱনত দৈনন্দিন সদায় ব্যৱহাৰ কৰো মাষ্টৰ কাইটি, সেইটো হৈছে তোমাৰ হস্তিৰো পিছলে পাওঁ, এই সৰ্জন আৰু বুৰে নাও।
1: অৰ্থাৎ আমি জানো যে হাতী কেতিয়াও পিছলি নপৰে,
2: কাৰণ হাতী গুৰু গম্ভীৰ খোজেৰে যায়।
1: কিন্তু এই কেতিয়াবা এই হাতীৰো যেনেধৰণে ভৰি পিছল খাব পাৰে, ঠিক সেইদৰে এজন গুৰু গম্ভীৰ ব্যক্তিৰ মুখৰ পৰাও ওলাব নলগীয়া কিছুমান শব্দ ওলাই পৰে।
2: এই তাৰোপৰি আমাৰ ছোৱালীহঁতক লৈ পেলাই কথা কিছুমান আছে নহয়, এই মাটি কিনিবা মাছ খাল, ছোৱালী আনিবা মাক ভাল।
0: মই হাহুৱাইক চাইহে সোনপাহিকহে পচন্দ কৰিছো, হে সমাতৰ মাত তোমাৰ হে আকালৰ ভাত, হে অতিৰ লগত জ্যোতি মৰে, উলুৰ লগত তোমাৰ হে বগৰী পৰে, হে অচিন কাঠৰ হে থোৰাকো নলগাবা, হে অচিন লোকক হে থাকিবলৈ নিদিবা।
1: এয়া চোৱাচোন বাৰু কি সুন্দৰভাৱে বৰ্ণনা কৰিছে। যদি আমি এজন অচিন লোকক তেওঁৰ বিষয়ে ভালকৈ নজনাকৈ যদি বিশ্বাসত লওঁ, তেতিয়াহ'লে বিশ্বাসঘাতকতা আমাৰ লগত হ'ব পাৰে, নে কি কয় ভদাই?
0: সেইটো কথাকেই কৈ আমাক সতৰ্ক হৈ থাকিবলৈ সোঁৱৰাই দিছে। লগতে শুনিবাচোন বাৰু, অতিপাত শলাগনিহে ফুচলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিন, তোমাক যদিহে বেছিকৈ শলাগিছে, তোমাক ফুচুলাই তোমাক সেই কোনোবা হল ঠেকত পেলাবলৈ এটা প্ৰচেষ্টা কৰিছে বুলি তুমি জানি শুনিহে আঁতৰি যোৱাই ভাল। আছে দান দিয়া, হে নাই সমিধান দিয়া, দান দিব পৰা সমৰ্থ তোমাৰ নাথাকিবও পাৰে, তুমি হে বিপদটোৰ পৰা হাত সাৰিবলৈ সমিধানটোহে দিব পাৰা।

0: আকৌ আমাৰ সোণপাহীয়ে প্ৰায়ে আওৰাই থাকে বোলে আই ঘৰলৈ যাম বোলেহে দুহাতে খাম বিধিয়ে বোলেহে ময়োহে পিছে পিছেহে যাম।
1: এই আইৰ কথা কওঁতে আৰু এষাৰ মনত পৰিছে মাষ্টৰ গাইটি, সেইটো হৈছে তোমাৰ আই আছে যদি খাই যা, আই নাই যদি চাই যা। মানে ভাবা, আই থাকিলে কেতিয়াও আমি সুদামুখে ঘূৰি আহিবলগীয়া নহয়, কিন্তু আই নাথাকিলে অকণ অসুবিধা হ'ব পাৰে।
0: আমাৰ নন্দেশ্বৰৰ দোকানতে ডাকৰ বচনে ফাঁকিহে লিখা আছে, হে মাষ্টৰে মন কৰিছানে মই নাই নাজানো, মই কৈ দিছো শুনাবলৈ, আজি নগদ কালি বাকী কেতিয়াও নাহে।

0: সেইখিনি সময়ত মানুহৰ বিশ্বাস আছিল যে এই তিৰোতা ঘৰখনৰ লক্ষী হয়। যেতিয়া লক্ষীগৰাকী ঘৰখনলৈ আহে, তেওঁৰ দ্বাৰাই এই ঘৰখনত লক্ষ্মী আহে, ধানে ধনে একেবাৰে উভয় নদী হৈ পৰে। ঠিক সেইদৰে পুৰুষৰ কপালেহে সন্তান আহে বুলি সেইখিনি সময়ত এটা বিশ্বাস আছিল। আন এটা তোমাৰ সেই প্ৰবচন হৈছে ডাকৰ প্ৰবচন, অলপ আৰ্জন এই বিস্তৰ ভোজন, সেই পুৰুষৰ এই দৰিদ্ৰ লক্ষণ। এ ভদাই নিশ্চয় গম পাইছা তাৰ অৰ্থ।
1: তুমিহে যেতিয়া উপাৰ্জন হে অকণমান কৰিবা, সেই খৰচ বা সেই ভক্ষণ তুমিহে বেছিকৈ কৰিবা, তেতিয়া তুমি সেই দৰিদ্ৰতাৰ কবলত নপৰিলো তোমাৰ সেই কি অৱস্থা হ'ব। মুঠতে তোমাৰ সেই আপোন ভালেই জগত ভাল বোলো, সেই আহ লুকাব বাহ লুকাব গালৰ খতৰা খতৰীহে কেনেকে লুকাব, বয়স লুকোৱাৰ ক্ষেত্ৰত সতৰ্ক কৰি দিম।
0: যদিও কথাৰে আমি লুকুৱাই থওঁ, কিন্তু আমাৰ শাৰীৰিকভাৱে আমি লুকুৱাই থব নোৱাৰো, নহয় জানো?
1: হে হয় বোলো, সেই আদাক দেখি উঠিল গাহে কেতুৰীয়ে বোলে হে মোকো খা।
0: এই প্ৰবচনটো আমাৰ মুখে মুখে এতিয়াও বাগৰি থাকে, হয়নে?
1: বোলো আইৰ সমান হ'ব কোন, হয় লৈৰ সমান বব কোন।
0: সঁচাকৈ কি সুন্দৰভাৱে বৰ্ণনা কৰিছে চোৱাচোন, মাতৃৰ সমান কোনেও হ'ব নোৱাৰে, আৰু নদীৰ সমান সদায় বৈ থকা এনেধৰণৰ শক্তি কাৰো নাই।
1: বোলো আগফালে মাৰে ডাং, পাছফালে তোমাৰ সেই ধুবাং বাং, পিতাহী মৰা মানুহৰ কথা কৈছে।
0: কি সুন্দৰভাৱে বৰ্ণনা কৰিছে চোৱাচোন, তুমি আগফালে যদি একেবাৰে হেংডাং বা গোটেইখন মাৰি থোৱা ভালদৰে, পিছফালে যদি ধুবাং বান, তাৰ অৰ্থটো কি হ'ব কচোন বাৰু? অৰ্থাৎ তুমি যদি আৰম্ভণি ভাল হয়, তেতিয়াহ'লে শেষ ভাল হোৱাৰো আমি চেষ্টা কৰিব লাগিব। এই খেতিৰ লগত জড়িত এইটো নিশ্চয় সদায় ভালদৰে জানিবা, তথাপি ময়ে কৈ দিছোঁ বাৰু এই প্ৰবচন ফাঁকি, পশ্চিমে বাঁহ পূবে বেত, উত্তৰে তামোল এই দক্ষিণে খেত। এই মানুহে বহুতে বিশ্বাস কৰে কোন দিশত কি থাকিব লাগে, এনেধৰণৰ কথাবিলাক আমাৰ বিশ্বাস কৰে বহুতে, কিন্তু সেইখিনি আমি বৈজ্ঞানিক পদ্ধতি বুলি আমি ক'ব নোৱাৰোঁ, সেইখিনি বিশ্বাসৰ ওপৰত চলি আছে, হয়নে নহয়? ঠিক সেইদৰে আগতো এনেধৰণৰ ডাকৰ বচনৰ জৰিয়তে কোনফালে কি থাকিব লাগিব সেইখিনি কৈছে। আন এটা তোমাৰ সেই প্ৰবচন হৈছে, ভাল ফলৰ এফাল খাবা, হৰজনৰ লগত এখোজ যাবা।
1: এইটো একেবাৰে সুন্দৰহে নীতিশিক্ষা দিয়া নাইনে?
0: ইয়াৰ জৰিয়তে ক'বলৈ বিচাৰিছে যে ভাল ফলৰ তুমি অকণমান খালেই তুমি অমৃত খোৱাৰ নিচিনা লাগিব। ঠিক সেইদৰে সজ্জনৰ লগত যদি তুমি এখোজ দিয়া, অৰ্থাৎ তেওঁৰ যদি লগত অকণমান সময় থাকা, তেতিয়াহ'লে তোমাৰ জীৱনটো ধন্য হৈ উঠিব। প্ৰবচন ফাঁকিৰ মাজেৰে ইয়াকে ক'বলৈ গৈছে।
1: বোলো সেই গৰু আনিবা তুমি সেই ৰিংটোৰ, ছোৱালী আনিবা সেই দিনটোৰ, সেই গৰু কিনিলে সেই ওচৰ চুবুৰীয়াৰ পৰা কিনিলে হে ভাল
0: ভাল,
1: লগতে সেই বিয়া বাৰুৰ ক্ষেত্ৰত অকণমান সেই দূৰ দূৰণিৰ পৰা সেই ছোৱালীজনী আনিলে ভাল, নহ'লে সঘনাই সেই মাকৰ ঘৰলৈ অহা যোৱা কৰি থাকিব নহয়। গৰু চাবা গধূলি সেই ৰোৱা চাবা পুৱা, সেই জকাই বাহুতে ছোৱালী চাবা কোন কেনেকুৱা,
0: সেই
1: ছোৱালী মানুহে যেতিয়াই তেতিয়াই চালে তোমাৰ সেই আচল ৰূপটো হে দেখা নোপোৱা, জাকৈ মাৰিবলৈ যাওঁতে সেই পানীত নমাৰ পিছতহে আচল ৰূপটো দেখা পায় বুলি আমাৰ সেই ডাকে আমাক সেই সোঁৱৰাই দিছে।
0: এই আন এটা তোমাৰ প্ৰবচন হৈছে, পৰৰ পালে জ্বৰৰ গাৰে খাই, নিজৰ হলে হাততে লুকায়। অৰ্থাৎ এই পৰৰ পালে তোমাৰ গা বেয়া হৈ থাকিলেও সেইখিনি তোমাৰ সেই বিনামূলীয়া বুলি একেবাৰে তোমাৰ উদৰ পূৰাই খাবলৈ বিচাৰে, কিন্তু নিজৰ হ'লে সেইখিনি কিন্তু আনে ল'ব বুলি সেই লুকুৱাই ৰখাৰ এই প্ৰবচনটো বৰ সুন্দৰভাৱে তাকে কৈছে।
1: হয় হয়, এনেধৰণৰ প্ৰবৃত্তিৰহে মানুহে আমাৰ সমাজতহে যথেষ্ট দেখা যায় মাছ।
0: যি বোৱাৰীৰ ঘৰত মন, চোতাল সাৰোতে উভালে বন, এনেধৰণৰ ডাকৰ বচনৰ জৰিয়তে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল একেবাৰে তোমাৰ টনকিয়াল কৰি থৈ গৈছে এই মুখে মুখে বাগৰি অহা এনেধৰণৰ ডাকৰ বচনৰ জৰিয়তে। আৰু এই ডাকৰ বচনে আমাৰ সমাজখনক একত্ৰিত কৰি ৰখাত, বিভিন্ন কামত আগবঢ়াৰ ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰতে হওক, ৰন্ধনৰ ক্ষেত্ৰত বা আমাৰ সমাজ নীতিৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে এই ধৰণৰ এই ডাকৰ বচনে।
1: হয় হয়, ডাকৰ বিচনবিলাকে আমাৰ সেই অসমীয়া জনজীৱনক এটা সেই ইতিবাচক দিশে তোমাৰ সেই দেখুৱাই দিছে। সেইমতে সেই খেতিয়কসকল, সামাজিক ব্যক্তিসকলেই হওক বা সেই গৃহিণীসকলেই হওক, সেইবোৰ যদি সেই মানি চলে, তেতিয়াহ'লে আমি এটা সুন্দৰ পথত সেই গমন কৰিব পাৰিম
0: আৰু জীৱনটো সুন্দৰ হৈ পৰিব।
1: গতিকে আজি আমি এই শুভ দিনটোত আমি সেই পণ ল'ব লাগে, যাতে আমাৰ নতুন প্ৰজন্মকো সেই ডাকৰ বচনৰ লগতহে পৰিচিত কৰি দিয়াৰ কাৰণেহে আমি প্ৰয়াস কৰিব লাগে।
0: ঠিকে কৈছা তুমি, আৰু এনে এনেধৰণৰ ডাকৰ বচনৰ লগত আজিকালি আমাৰ সাহিত্যিকসকলে গুৰুত্ব দিছে আৰু উঠি অহা প্ৰজন্মকো পৰিচয় কৰি দিবলৈ ডাকৰ প্ৰবচনসমূহ আমাৰ অগ্ৰজসকলে কঢ়িয়াই লৈ যাব লাগিব এই কনিষ্ঠসকলৰ মাজলৈ।
1: এ হয়
0: এ ভদাই এ শুন পাহি এ আহোঁ দিয়া।

0: Așa.
1: শ্ৰোতা ইমান পৰে ভদায়ৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী, সোণপাহী, ৰিমজিম পতংগীয়া আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

0: এয়া আকাশবাণী তেজপুৰ।
1: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
1: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
0: শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয় অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শুক্ৰবাৰ, 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ আজি 31 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 18 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটোৰ 261 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 104 দিন বাকী আছে। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটি প্ৰথমে শুনোৱা হওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। সোতৰশ ন খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইংৰাজ ভাষাতত্ত্ববিদ তথা কবি ছেমুৱেল জনছনৰ জন্ম হৈছিল। 1998 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইণ্টাৰনেটত অমিন নাম নিয়ন্ত্ৰণ কৰা সংস্থা ICANNৰ প্ৰতিষ্ঠা হৈছিল। 1615 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছে মোগল সম্ৰাট জাহাংগীৰক লগ কৰিবলৈ ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হৈছিল। 1803 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ব্ৰিটিছে উৰিষ্যাৰ পুৰী দখল কৰিছিল। ঊনৈছশ 48 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হায়দৰাবাদৰ নিজামৰ সেনাবাহিনীয়ে ভাৰতীয় সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু অপাৰেশ্যন পল বাতিল কৰা হৈছিল। 53 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ত্ৰয়োদশ ৰোমান সম্ৰাট ট্ৰজনৰ। 1895 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল কানাডাৰ ত্ৰয়োদশগৰাকী প্ৰধানমন্ত্ৰী জন ডিফেন্স বেকাৰৰ। 1976 আজিৰ দিনটোতে জন্ম হৈছিল ব্ৰাজিলৰ ফুটবল তাৰকা ৰোনাল্ডোৰ। তেওঁ ব্ৰাজিলৰ 1994 আৰু 2002 বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল।

তেৱন্ন খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ৰোমান সম্ৰাট ট্ৰজানৰ। 96 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰোমান সম্ৰাট ডমিচিয়ানৰ। 1873 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল চুইচ গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, জ্যোতিবিজ্ঞানী আৰু ভূগোলবিজ্ঞানী তথা অভিযন্তা লিঅ'নাৰ্ড অইলৰ। 1961 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰাষ্ট্ৰসংঘৰ দ্বিতীয়জন সচিব ডগ হেমাৰষ্টলৰ। তেওঁ শান্তিৰ নোবেল বঁটা পাবলৈও সক্ষম হৈছিল। 1978 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল যুক্তিবাদী নেতা আব্ৰাহাম থমাছ কুজুৰ।

2013 খ্ৰীষ্টাব্দৰ ৰাজনীতিতে মৃত্যু হৈছিল আমেৰিকাৰ বক্সিং খেলুৱৈ কেন নৰ্টনৰ। ঊনৈছশ একানব্বৈ খ্ৰীষ্টাব্দৰ ৰাজনীতিটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হোৱা দেশ লাটভিয়া, এষ্টনিয়া আৰু লিথুৱানিয়াই ৰাষ্ট্ৰসংঘৰ সদস্য পদ পাবলৈ সক্ষম হৈছিল। ঊনৈছশ আঠাশী খ্ৰীষ্টাব্দৰ ৰাজনীতিটোতেই ব্ৰহ্মদেশত সেনা অভ্যুত্থান হৈছিল আৰু দেশৰ নিয়ন্ত্ৰণ সেনাৰ হাতলৈ গৈছিল আৰু দেশখনৰ নাম সলনি হৈছিল নতুনকৈ ম্যানমাৰ। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটোত এইবাৰ শুনো আহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ঊনৈছশ ছিয়াল্লিছ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মুকুন্দকাম শৰ্মাৰ। দুহেজাৰ সাত খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মাৰুতি উদ্যোগ লিমিটেডৰ নাম সলনি হৈছিল, নতুন নাম আছিল মাৰুতি সুজুকি ইণ্ডিয়া লিমিটেড। ঊনৈছশ চৌব্বিছ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হিন্দু মুছলমানৰ ঐক্যৰ কাৰণে মহাত্মা গান্ধীয়ে অনশন আৰম্ভ কৰিছিল। গান্ধীজীৰ এই অনশন একৈছ দিন ধৰি চলিছিল। ঊনৈছশ সাতষষ্ঠি খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইংৰাজী ভাষাক নাগালেণ্ডৰ চৰকাৰী ভাষাৰূপে গ্ৰহণ কৰিছিল। ঊনৈছশ ঊনষাঠি খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী শাবানা আজমীৰ জন্ম হৈছিল। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনো আহক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ওঠৰশ চৌব্বিছ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল, ক্ষমা কৰিব, জন্ম হৈছিল ৰেৱতী মোহন দত্ত চৌধুৰীৰ, যাক শিলভদ্ৰ নামেও জনা গৈছিল। শিলভদ্ৰ আছিল এগৰাকী গল্পকাৰ, উপন্যাসিক। প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। ঊনৈছশ চৌব্বিছ চনত গৌৰীপুৰত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল ৰমণী মোহন দত্ত চৌধুৰী, মাতৃ অমিয়লতা দত্ত চৌধুৰী। ঊনৈছশ চল্লিছ চনত তেওঁ গৌৰীপুৰ পি চি ইনষ্টিটিউটৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ৰংপুৰ, বৰ্তমান বাংলাদেশৰ কাৰ্মাইল কলেজৰ পৰা তেওঁ স্নাতক আৰু ঊনৈছশ ছিয়াল্লিছ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ঊনৈছশ সাতচল্লিছ চনত কটন কলেজৰ প্ৰবক্তাৰূপে তেওঁ চাকৰি জীৱন আৰম্ভ কৰিছিল। অৱশেষত তেওঁ ঊনৈছশ সাতাৱন্ন চনত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গণিতৰ প্ৰবক্তাৰূপে যোগদান কৰিছিল আৰু ঊনৈছশ বিয়াল্লিছ চনত তাৰে পৰাই তেওঁ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকাশিত পুথি বাস্তৱ, কোনো ক্ষোভ নাই, তৰুৱা, শিলভদ্ৰৰ কুৰিতা গল্প, ৰাজুবাবুৰ গেৰেজ, উত্তৰণ, বিশ্বাস আৰু অন্যান্য, জীৱন আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, তৰ্পণ, অপৰাজয় অন্য এক মধুপুৰ, দায়িত্ব আৰু অন্যান্য গল্প, অনুসন্ধান, গধূলি, মধুপুৰ, বহুদূৰ, আগমনীৰ ঘাট, অবিচ্ছিন্ন আদি। ঊনৈছশ চৌৰানব্বৈ চনত মধুপুৰ বহুদূৰ গল্পৰ জৰিয়তে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া

0: ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। আজি বিশ্ব বাঁহ দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসম বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাৰ স্বীকৃতি দিবলৈ আহান জনাইছে। ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে আজি কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ দৰ্শন কৰে। চিৰাং জিলাৰ আইনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানৰ ফলত জিলাখনৰ চিদলি ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গড়সিংপাৰা আৰু ঠাইগেৰেগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। আৰু জাপানৰ নিশিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰ্মোদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ পঞ্চাশ অৰ্থাৎ শেষৰ খণ্ডটি।
1: আৰু নোৱাৰি মাৰ্কুইজ, মাৰ্কুইজ নামৰ লগৰীয়াজনক চেমুৱেলে ক'লে, ক'ৰবাত গছৰ তলত ৰৈ অকণমান জিৰণি ল'ব নোৱাৰিনে? পিয়াহত অণ্ঠকণ্ঠ শুকাইছে, পানীৰ মোনাৰ পানীও শেষ হ'ল, খাদ্যদ্ৰব্যও শেষ হওঁ হওঁ, আমি উলটি যাব পাৰিমনে?
2: নিশ্চয় পাৰিম, পৰমপিতাৰ ওপৰত ভৰসা ৰাখা। আৰু অলপ আগুৱাই যাওঁ বোলাচোন, কেইযোজনমান গ'লেই আমি তক্ষশিলা পামগৈ। তক্ষশিলাৰ সেই বিখ্যাত বিশ্ববিদ্যালয়ৰ কথা তুমি শুনিছাই নহয়, তক্ষশিলা পালেই আমাৰ চিন্তা নাথাকিব, মধ্য দেশলৈ যোৱা বণিক নতুবা যাযাবৰসকলক লগ পাই যাম।
1: তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ দূৰত্ব কিমান চেমুৱেল?
2: সঠিক ময়ো ক'ব নোৱাৰিম মাৰ্কুইজ, কিন্তু বহু যোজনৰ দূৰত্ব। তক্ষশিলাৰ পৰা আমি উত্তৰা দক্ষিণা পথ ধৰি পাটলিপুত্ৰ পামগৈ, চিন্তা নকৰিবা।
1: এৰা, ক'ত পাটলিপুত্ৰ আৰু ক'ত আৰৱ দেশ?
2: এই দেশখনো কেনে সুশীতল আৰু শ্যামল নহয়নে? আমি বৰ্তমান হিমালয় নামলী অঞ্চলেৰে আগবাঢ়িছোঁ, সৰল জাতীয় গছৰ ঘন অৰণ্যৰ শোভা মন কৰিছানে? যদিও জন্মভূমি সভাটোকৈ আপোন হোৱাই উচিত, তথাপি আমাৰ নিজৰ দেশৰ প্ৰাকৃতিক পৰিৱেশৰ কথা ভাবিলে মনটো বিষণ্ণ হৈ নুঠেনে তোমাৰ? অনুব্বৰা ভূমিখণ্ডত থিতাপি ল'ব নোৱাৰি জীৱন যাপনৰ নতুন উপায় বিচাৰি তাহানি কালতে এই দেশৰ পৰা আক্কাডিয়ানসকল মেচুপটেনিয়াম, হিব্ৰুসকল ইজৰাইললৈ আৰু ইথিঅপিয়ানসকল দক্ষিণৰ লোহিত সাগৰৰ পাৰলৈ গুচি গৈছিল।
1: তথাপি আমাৰ দক্ষিণৰ অংশটো প্ৰচুৰ বৰষুণৰ ফলত সেউজীয়া আৰু খেতি বাতিৰ অনুকূল। ঈশ্বৰ পুত্ৰৰ জন্মৰ 1200 বছৰৰ আগতেই আমাৰ দেশত এটা সুসভ্য সভ্যতা সৃষ্টি হৈছিল। মিছৰ আৰু ভূমধ্য সাগৰীয় অঞ্চলত মছলা আৰু সুগন্ধিৰ বেহা বেপাৰ কৰি কৃষ্টি সংস্কৃতি আদান প্ৰদানেৰে আমাৰ দেশ চহকী হৈছিল। তুমি এটা কথা জানানে, যে এই আৰৱসকলেই, যাৰ এটা প্ৰধান ঠাল হ'ল চেমেটিকসকল, তেওঁলোকেই প্ৰথম বৰ্ণমালা আৱিষ্কাৰ কৰিছিল?
2: জানো বন্ধু, জানো, তুমিয়েই এদিন কৈছিলা।
1: মাৰ্কুইজৰ ঘোঁৰা দুখোজ আগবাঢ়ি গ'ল। হিমালয় নামনি অঞ্চলৰ শীতল বতাহত তেওঁৰ শৰীৰ সেঙেটা লাগিবলৈ ধৰিলে।
2: বনিজৰ কাৰণে বহু ঠাইলৈ যাবলগীয়া হৈছে, কিন্তু এনেকুৱা সেমেকা অঞ্চললৈ কেতিয়াও যোৱা নাই। এইটো হিমালয় পৰ্বত শ্ৰেণীৰ এটা অংশ নহয় জানো?

0: শীতল বতাহজাকে চেমেলকো কঁপাইছিল।
1: আমি লুকালৈ পালোহি মাৰ্কুচ। খেতিপথাৰৰ পৰা ওলটি আহিছে গ্ৰাম্য ললনা। ছাগলীৰখীয়াই নিজৰ নিজৰ ছাগলীলৈ ঘৰলৈ আহিছে। অৰণ্যৰ মাজত সোমাই পৰিছে সূৰ্যদেৱ। লোকালৈ শেষ হলেই আমি নিশ্চয় জিৰণি ঘৰ এটা পামগৈ।
0: এইটো হিমালয় পৰ্বত শ্ৰেণীৰে একাংশ। এই পৰ্বত শ্ৰেণীৰ সিপাৰে বহু দূৰেদি গৈছে দক্ষিণৰ ৰেচম পথ। তুমি সেই কথা জানা, কাৰণ সেই পথেৰে আমি বহুবাৰ অহা যোৱা কৰিছোঁ। কিৰাত জনগোষ্ঠীয় লোকসকলেই এই ৰেচম পথৰেই লৈ আহিছিল ৰেচম শিল্পৰ কলাকৌশল। তোমাক মই অন্য এটা কথাহে কৈছিলোঁ নহয়নে, বৰ্ণমালা প্ৰথম আৱিষ্কাৰ কৰা চেমেটিকসকলৰ কথা। ৰোমক লিপিৰ প্ৰথম বৰ্ণটো চেমেটিক লিপিৰ এটা ব্যঞ্জন বৰ্ণ। বৰ্ণটোক আলেফ বুলি কোৱা হয়, যাৰ অৰ্থ হ'ল সাৰ গৰু। এইটো মিছৰ দেশীয় পবিত্ৰ লিপিৰ সাৰৰ চিত্ৰৰ পৰা লোৱা হৈছে।
1: মিছৰ দেশৰ পবিত্ৰ লিপিত সাৰ গৰুৰ চিত্ৰ আছে, আনকি সিন্ধু উপত্যকাৰ মূৰতো সাৰ গৰুৰ চিহ্ন উৎকীৰ্ণ কৰা দেখা যায়, নহয়নে? আমি বোধ কৰোঁ জিৰণি ঘৰ এটাৰ ওচৰ পাইছোঁহি। এতিয়া নিশাটোৰ বাবে জিৰণিলৈ পুনৰ কালিলৈ যাত্ৰা আৰম্ভ কৰিম। আহা, জিৰণি ঘৰ সন্মুখৰ সৌ গছজোপাৰ তলতে আমি আমাৰ ঘোঁৰা দুটা বান্ধি থওঁ। মই গ্ৰাহকক পাণপাত্ৰ উপচাই দিয়া পাণশালাৰ যুৱতীজনীৰ হাতৰ ৰূপৰ কংকনৰ ইৰিণি জিনি সুৰ শুনিবলৈ পাইছোঁৱেই। আজি নিশাটোৱে আমাৰ কাৰণে গৃহভূমিৰ পৰা বহু দূৰৈত সুখ আৰু আনন্দ বৰ্ষণ কৰক।
0: কেইদিনমানৰ পিছত মগধ ৰাজ্যৰ পাটলিপুত্ৰত বেলিটোৰ দৰে ৰঙামুখৰ কান্ধলৈকে পৰা দীঘল চুলি আৰু দাড়িৰ গৌৰৱৰ্ণৰ নীলা চকুৰ বণিক দুজনক দেখা গ'ল। বিদেশী বণিকৰে পাটলিপুত্ৰৰ বাণিজ্যিক অঞ্চলটো সেই সময়ত গিজ গিজাই আছিল। বিদেশী বণিকক দেখি দেখি অভ্যস্ত হৈ পৰা মগধ ৰাজ্যৰ সাধাৰণ প্ৰজাই তেওঁলোকক বৰ আচহুৱা বুলি নেভাবিলে। তেওঁলোকৰ পিন্ধনত জন্তুৰ ছালৰ পোছাক, কান্ধৰ পৰা ওলমাই লৈছে উত্তৰ ছালৰ মোনা, মোনাত বিভিন্ন বস্তু ভৰোৱা আছে। তেওঁলোকে আহি স্থানীয় বিশ্ৰামশালা এখনত উঠিছেহি। বৰ্তমান তেওঁলোক মগধ ৰাজৰ সাক্ষাৎ প্ৰাৰ্থী। সাক্ষাৎ পাবলৈ দুই চাৰিদিন পলম হ'ব বাবে তেওঁলোকে পাটলিপুত্ৰ নগৰখন চাবলৈ ওলাই আহিছে। পাটলিপুত্ৰৰ বাণিজ্যিক অঞ্চলটো তেতিয়া দেশী বিদেশী বণিকৰে খদম দমাই আছিল। নগৰৰ মাজৰ পাণশালাৰ দুৱাৰ উন্মুক্ত হৈ আছিল আৰু পাণশালাৰ সন্মুখতেই ফুল বিক্ৰয় কৰা পোহাৰীকেইজনীয়ে ফুলৰ পোহাৰ মেলিছিল। ফুলৰ সুগন্ধৰে শিলৰ টুকুৰাৰে বন্ধোৱা পথটো উখল মাখল হৈ আছিল। সকলোবোৰ বাণিজ্যিক কেন্দ্ৰই একেধৰণৰ, নহয়নে চেমুৱেল? মাৰ্কুইজে প্ৰশ্ন কৰিলে।
1: একেই একেই, পৃথিৱীৰ সকলো বণিক যিদৰে একে, পৃথিৱীৰ মূল সকলো কথাই সকলোতে একে। পৃথিৱীৰ কোনো মানুহেই কেৱল খাদ্য, বস্ত্ৰ, বাসস্থানৰ তাৰণাতেই ইফালৰ পৰা সিফাললৈ ঘূৰি নুফুৰে। যদিও মানুহৰ মূল প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু বাসস্থানেই, তথাপি খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ সন্ধান কৰোঁতেই মানুহে সন্ধান পায় আৰু সৃষ্টি কৰে সভ্যতা আৰু সংস্কৃতিৰ। সংস্কৃতি কেৱল আজিৰ যুগৰ মানুহৰেই সম্পদ নহয়। চিকাৰ বৃত্তি লোৱা আদিম মানুহেও শিলৰ বুকুত আঁকিছিল জীৱ জন্তুৰ ছবি। মাথো পাঁচ সংখ্যাটোলৈকে গণনা কৰিব পৰা মানুহে তাতোকৈ অধিক গণনা কৰিবৰ হ'লে গছৰ পাতলৈ আঙুলিয়াইছিল। পৃথিৱীত গণিত শাস্ত্ৰৰ প্ৰথম উদ্ভাৱক তেওঁলোকেই।
0: মগধ ললনা দেখিবলৈ বৰ সুন্দৰী। সৌ চুকটোত বহি ফুলৰ বেহা পতা গাভৰু ছোৱালীজনীয়ে মোলৈ চালে আৰু সুন্দৰ হাঁহি এটা মাৰিলে। মোৰ মনটো শিহৰিত হৈ উঠিল।
1: মগধ ৰজাক সাক্ষাৎ কৰি আমাৰ ৰজাৰ মোহৰ সম্বলিত পত্ৰলিপি দিয়াৰ পিছত আমাৰ ইয়াত কাম নাথাকিব। আমি অহা বাটেৰে ওলটি যামগৈ।
0: মগধ ৰজাই আমাৰ ৰজাৰ পত্ৰ পাই কি উত্তৰ দিব তুমি কিবা অনুমান কৰিব পাৰিছানে বাৰু? তেওঁলোকৰ দেশত আমাক বাণিজ্য কৰাৰ অনুমতি দিবনে?
1: সেই কথা এতিয়াও ক'ব নোৱাৰি। ৰোমক সাম্ৰাজ্য বিস্তাৰে লোহিত সাগৰৰ ওপৰত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ লগে লগে আমাৰ বাণিজ্য ব্যৱস্থাও ক্ৰমাৎ স্তিমিত হৈ আছিল। এতিয়া স্থলপথেৰে মধ্য দেশৰ লগত বাণিজ্য কৰাৰ অনুমতি বিচাৰিয়েই আমাৰ ৰজাই মগধ ৰজালৈ পত্ৰ প্ৰেৰণ কৰিছে।
0: মগধ ৰজাক পত্ৰখন দিয়াৰ পিছতেই আমাৰ কাম শেষ হ'ব। আমি ওলটি যাব লাগিব। স্বাধীন চিতিয়া, ৰূপৱতী, মগধ ললনাৰ মৌ হেৰা বৰ কঠিন কাম।
1: তুমিও বন্ধু, ৰূপৱতী নাৰীয়ে তোমাক সহজে আকৰ্ষণ কৰে।
0: কেৱল ৰূপৱতীয়েই নহয়, তেওঁ বুদ্ধিমতী হ'লে ভাল। যথাসময়ত মগধ ৰজাৰ সন্মুখত থিয় হৈ তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থনা ব্যক্ত কৰিলে আৰু ৰজাৰ মোহৰ মৰা পত্ৰখন সন্মানপূৰ্বক উলিয়াই দিলে। পত্ৰখন হাতত লৈ ৰজাই মেলি চালে। সোণ ৰূপ খটোৱা সুদৃশ্য চুঙা এটাত ভৰাই পত্ৰখন তেওঁলৈ পঠোৱা হৈছে। চুঙাটোৰ ওপৰতো ৰজাৰ মোহৰ সম্বলিত ৰাজকীয় চিহ্ন, ৰাজকীয় চিহ্নৰ তলে ওপৰে কিছুমান অচিনাকি লিপি।

0: অচিনাকি যদিও লিপিটো তেওঁ দেখিছে, ক'ত দেখিছে? মাতি অনা হওক ৰাজপুৰোহিতক, এই লিপিৰ চৰ্চা তেওঁহে কৰে। ৰাজপুৰোহিত আহিল। ইতিমধ্যে দেশত অন্য এটা ধৰ্মৰ প্ৰৱৰ্তন হৈছে। হিমালয় পৰ্বত শ্ৰেণীৰ নামনি অঞ্চলৰ সৰু ৰাজ্য এখনৰ ৰাজকুমাৰ এজনে জীৱনৰ পৰম সত্যৰ অন্বেষণ কৰিবলৈ গভীৰ নিশা ৰাজপ্ৰসাদ আৰু পৰিয়াল পৰিজনক ত্যাগ কৰি ওলাই গৈ দীৰ্ঘদিনৰ অনুসন্ধানত এটা সত্য আৱিষ্কাৰ কৰি প্ৰচাৰ কৰিছেহি। পৃথিৱীত সকলো মানুহ সকলোৰে আপোন। এই পৰম সত্য প্ৰচাৰ হোৱাৰ পিছত যথেষ্ট সংখ্যক মানুহ সেই ধৰ্মৰ অনুৰাগী হৈ পৰিছে। হিন্দু মন্দিৰত তীৰ্থযাত্ৰীৰ উপস্থিতি সেৰেঙা হৈ পৰা দেখা গৈছে। ৰাজপুৰোহিতো আগৰ দৰে ব্যস্ত নহয়। ৰাজপুৰোহিতক ৰজাই সুধিলে, কুলগুৰু, আপুনি এই লিপিচিহ্নৰ পাঠোদ্ধাৰ কৰিব পাৰিবনে? ৰাজপুৰোহিতৰ পূৰ্বজৰ এজন পাৰস্য দেশৰ পৰা অহা, তেওঁ পাৰস্য লিপি ভালকৈ জানিছিল আৰু লগত সেই লিপি অংকিত ছাগলীৰ ছালৰ পুথিও আছিল। তেওঁ কিছুপৰ পত্ৰখন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিলে, তাৰপিছত ক'লে, পৰা হ'ব ৰাজন, এই লিপি আপুনি চিনি পাইছেনে? পূৰ্বজসকলৰ কৃপাত এই লিপি মোৰ অৱগত। এই লিপিটোৰ উদ্ভৱ ক'ত হৈছে, কেনেকৈ হৈছে? এই লিপিৰ মূল হৈছে মিছৰ দেশৰ পবিত্ৰ লিপি। মিছৰ দেশৰ পবিত্ৰ লিপি? বুজাই কওকচোন ৰাজগুৰু। শুনক ৰাজন, মিছৰ দেশৰ অধিবাসীসকলে তেওঁলোকৰ পবিত্ৰ লিপিৰ চিত্ৰলিপিৰ পৰা বৰ্ণলিপিটো বিকশিত কৰি লৈছিল। কালক্ৰমত এই লিপি সৰলীকৃত কৰা হ'ল আৰু এই সৰলীকৃত লিপিকেই গ্ৰীচ দেশৰ অধিবাসীসকলে জনসাধাৰণৰ ব্যৱহাৰৰ কাৰণে আৰু সৰলীকৃত কৰি পেলালে। কিন্তু জনসাধাৰণে চিত্ৰসহ বুজি পাইছিল। বৰ্ণ বুজি পোৱাত অসুবিধাজনক পৰিস্থিতি এটা যে সৃষ্টি হ'ল সেই কথা অনুমান কৰি ল'ব পাৰি। লিপিৰ বিষয়ে ইমান তথ্য আপোনাৰ অৱগত হ'ল কেনেকৈ ৰাজগুৰু? মোৰ পূৰ্বজসকলে লিপি সম্পৰ্কীয় তথ্য কিছুমান সংৰক্ষণ কৰি থৈ দিছিল। বংশ পৰম্পৰা অনুসৰি সেই কথাবোৰ তেওঁলোক যলৈকে যায় তলৈকে লৈ গৈছিল। ময়ো সেই জ্ঞানৰ ভাগ পাইছিলোঁ। আপুনি আৰু কি জানে মোক কওকচোন। মই যিখিনি জানো সেইখিনি ইমান মূল্যৱান কথা হয়নে নহয় মই নাজানো, কিন্তু মোৰ স্বৰ্গগত পিতৃদেৱ আৰু পিতামহ লিপি জ্ঞানত যথেষ্ট বিজ্ঞ লোক আছিল। তেওঁলোকেই মোক শিকাইছিল যে পৃথিৱীৰ মূল বৰ্ণমালা একেটাই, নিজৰ নিজৰ সুবিধা অনুসৰি মানুহে তাক নিজৰ মতৰে সজাই লৈছে। যি জাতিৰ নিজাকৈ লিপি নাই সেই জাতি সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত অতি পিছপৰা জাতি। আমাৰ লিপিৰ বিষয়ে কওকচোন ৰাজগুৰু। চেমেটিকসকলৰ লিপিটো দুভাগত ভাগ হ'ল, উত্তৰ আৰু দক্ষিণ চেমেটিক। দক্ষিণ চেমেটিক লিপিৰ পৰাই আমাৰ ব্ৰাহ্মী লিপিৰ উৎপত্তি হৈছে বুলি ধৰা হয়। কুমাৰ ৰাজাই সুনয়নাৰ ফালে চালে, তেওঁক ক্লান্ত যেন দেখা গৈছে। আজিকালি তেওঁ অলপতেই ক্লান্ত হয়, তেওঁ শয্যাত পৰিলগৈ। সুনয়না কাষ চাপি আহিল। বৰ আলসুৱাকৈ তেওঁ কুমাৰ ৰাজাৰ হাতটো নিজৰ হাতৰ মাজত ধাৰণ কৰিলে।
1: কামৰূপ আধিপতি, আপুনি অৱশ হৈ পৰিছে, নিদ্ৰা যাবৰ চেষ্টা কৰক, মই আপোনাৰ ভৰিত হাত বোলাই দিওঁ, ৰাজবৈদ্যক মাতি পঠাওঁ।
2: কোন ক'ত আছাহত?
0: কুমাৰ ৰাজাই হাতটো দাঙিলে আৰু সুনয়নাক বাৰণ কৰিলে, নেলাগে সুনয়না, নেলাগে, মই অসুস্থ হৈ পৰা নাই, মাথো কিছু ক্লান্তি অনুভৱ কৰিছোঁ। তুমি চিন্তিত হৈ নপৰিবা, তোমাক মোৰ আৰু বহু কথা ক'বলৈ বাকী আছে।
1: আপুনি মোক আৰু একো কথা ক'ব নেলাগে কামৰূপ অধিপতি, মাথো এই ক্লান্তিৰ পৰা আপুনি মুক্ত হওক।
0: কোন কেনেকৈ ক'ৰ পৰা মুক্ত হয় কোনেও নাজানে সুনয়না। পৃথিৱীৰ পৰা যি পোৱা যায় সকলোৱে প্ৰাপ্তি, বিফলতাও যদি পোৱা যায় সেয়াও প্ৰাপ্তি, পৃথিৱীত অপ্ৰাপ্তি একো নাই।
1: আপোনাৰ কথা মোৰ বুজাত কঠিন হয় কামৰূপাধিপতি, কিন্তু শুনি ভাল লাগে। কেৱল ময়েই নহয়, দেশৰ বাহিৰে ভিতৰে সকলোৱে জানে যে আপুনি এজন বিশাল দেশৰ অধিপতিয়ে নহয়, আপুনি এজন বিজ্ঞ লোক। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ অসীম, বহু দিশত আপুনি এজন জ্ঞানী লোক। কাহিনী ৰূপত আপুনি মোক কৈ যোৱা অৱশ্যে জানিবলগীয়া বহু কথা মই জানিলোঁ। কামৰূপাধিপতি, আপুনি ক্লান্ত হৈ পৰিছে, আৰু কথা নক'ব।
0: মোক কথা ক'বলৈ দিয়া সুনয়না, পৃথিৱীক ক'বলগীয়া মোৰ বহুত কথা আছে। পৃথিৱীয়ে দুহাত ভৰাই দি মানুহক কৃতজ্ঞ হ'বলৈ শিকায়, মোক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ দিয়া। মানুহৰ ওচৰত, পৃথিৱীৰ ওচৰত, জীৱনৰ ওচৰত মই অতি ঋণী। জীৱনে মোক কেৱল দিলে, কাৰণ জীৱনে সকলোকে দিয়েই, কাৰো পৰা একো দাবী নকৰে। কুমাৰ ৰাজাই দীঘলীয়াকৈ উশাহ ল'বলৈ লাগিল, তেওঁৰ কপালত ঘৰ্মবিন্দু গোট খালেহি। সুনয়নাই নিজৰ আঁচলৰে ঘৰ্মবিন্দু মচি দিলে।
1: কামৰূপাধিপতি, ৰাজবৈদ্যক মাতি আনিবলৈ নিৰ্দেশ দিয়ক, মোৰ ভয় লাগিছে, আপুনি হঠাতে অসুস্থ হৈ পৰিছে কিয়? আপুনি আদেশ দিয়ক কামৰূপাধিপতি। আয়ুৰ্বেদাচাৰ্য সন্দীপন আচাৰ্য

0: আপোনাক চাই যাওকহি, আপুনি নিশ্চয় সুস্থ হৈ উঠিব। পিনাকপানী মহাদেৱে নিশ্চয় আমাক আশীৰ্বাদ দিব।
1: কুমাৰৰাজাই পুনৰ হাত তুলি সুনয়নাক বাৰণ কৰিলে, প্ৰয়োজন নাই প্ৰিয়তমা, মোৰ একো হোৱা নাই। অনৰ্থক আয়ুৰ্বেদাচাৰ্য ব্যস্ত হৈ পৰিব, প্ৰজাগণো চিন্তিত হৈ পৰিব।
0: তেন্তে আপুনি কথা নকৈ বিশ্ৰাম লওক, মই আপোনাৰ বুকুত হাত বোলাই দিছোঁ।
1: হাত বোলাই দিয়া, তোমাৰ হাততো যাদুগুণ আছে। কিন্তু মোক কথা নক'বলৈ নক'বা, শব্দ শব্দ পৰম ব্ৰহ্ম শব্দ, শব্দ ব্ৰহ্ম বুলি যাক কোৱা হয়, সেই অক্ষয় অব্যয় শব্দ উচ্চাৰণৰ পৰা মোক বঞ্চিত নকৰিবা। তুমি এটা কথা জানানে সুনয়না? অ উ ম এইকেইটাই হ'ল মূল অক্ষৰ। স্বয়ং ব্ৰহ্মাৰ মুখ নিঃসৃত এই একাক্ষৰী মন্ত্ৰক সামবেদত উদ্গীত বুলি কোৱা হয়। এই অ উ ম শব্দ উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰত এটা ত্ৰিকোণৰ সৃষ্টি হয়। এই শব্দক নাদ ব্ৰহ্ম বুলিও কোৱা হয়, য'ৰ পৰা শব্দৰ উৎপত্তি হৈছে। নাদ ব্ৰহ্মকালৰ অতীত আৰু ই ত্ৰিগুণৰো অতীত। নাদ ব্ৰহ্মৰ পৰাই পৃথিৱীৰ সৃষ্টি হৈছে আৰু নাদ ব্ৰহ্মতেই পৃথিৱী লয় হ'ব। নাদ ব্ৰহ্ম ধৰি ৰাখিবৰ বাবে যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হ'ল সেয়ে হ'ল ব্ৰাহ্মী।
0: ব্ৰাহ্মী বৰ্ণমালাৰো ইতিহাস নিশ্চয় আছে, নহয়নে কামৰূপাধিপতি?
1: আছে সুনয়না, আছে। শুনিবানে?
0: শুনিম, আপুনি কওকচোন।
1: আগতে বাণিজ্যিক ব্যৱহাৰৰ কাৰণে আৱিষ্কৃত হোৱা এই ব্ৰাহ্মী লিপি কালক্ৰমত পৃথিৱীৰ বিভিন্ন ঠাইলৈ যায়গৈ। বণিকসকলৰ সহযোগতেই এই কাম সম্পন্ন হ'ল। এটা কথা মনত ৰাখিবা সুনয়না, বণিকসকলৰ ওচৰত আমাৰ পৃথিৱীৰ সভ্যতা সংস্কৃতি বহু পৰিমাণে ঋণী আৰু কৃতজ্ঞ হৈ থাকিব লাগিব। দেৱতাসকলৰ প্ৰিয়দৰ্শী সম্ৰাট অশোকৰ ৰাজত্বকালত এই লিপিৰ প্ৰভূত উন্নতি সাধন হয়। অশোকৰ শিলালেখসমূহত এই লিপিত উৎকীৰ্ণ কৰা হৈছিল। ক্ৰমবিকাশৰ ফলত এই লিপিয়েই দেৱনাগৰী লিপিত পৰিণত হ'ল আৰু দেৱনাগৰী লিপিৰ পৰাই উদ্ভৱ হ'ল আমাৰ বিভিন্ন আঞ্চলিক লিপিমালা। কামৰূপ দেশৰ লিপিও দেৱনাগৰী লিপিৰে এটা ৰূপ।
0: আপুনি মোক এই কথা আগতেও কৈছিল কামৰূপাধিপতি।
1: কৈছিলোঁ নেকি? পাহৰিলোঁ। মোক কৈছিল বিধি বিশাৰদজনে। তেওঁ আছিল জ্ঞানৰ অসীম ভাণ্ডাৰ। তেওঁ মোক কামৰূপ দেশীয় হস্তিবিশাৰদ পালকাব্যৰ কথা সুধিছিল, হস্তায়ুৰ্বেদ পুথিৰ কথাও সুধিছিল, ঈশ্বৰ পুত্ৰৰ জন্মৰ পিছৰ কাহিনী সেয়া।
0: মই জানো কামৰূপাধিপতি, পালকাব্যৰ মাতৃ আছিল ৰুচিৰা, পিতৃ এজন ঋষি। ৰুচিৰা মানুহ নহয়, তেওঁ হস্তিনী। আপুনিয়ে মোক কৈছিল ই এটা কিংবদন্তী মাত্ৰ, হস্তিনাৰ গৰ্ভত মানুহৰ জন্ম অসম্ভৱ। ৰুচিতাই নিশ্চয় হস্তি পালন কৰিছিল আৰু হস্তিৰ বিষয়ে নানান কথা জানিছিল, হস্তিৰ ৰোগ আৰু তাৰ নিৰাময়ৰ উপায় জানিছিল। মাতৃৰ পৰা শিকিছিল পুত্ৰই, আৰু মাতৃৰ পৰা পোৱা জ্ঞানেৰেই তেওঁ নিশ্চয় হস্তায়ুৰ্বেদ লিপিবদ্ধ কৰিছিল। কামৰূপাধিপতি, আপুনি মোক এইখিনিতে এটা প্ৰশ্ন কৰিছিল, আপোনাৰ মনত আছেনে? আপুনি মোক সুধিছিল যে ঈশ্বৰ পুত্ৰ জন্মৰ 300-350 বছৰৰ পিছত মুনি পালকাব্যই কি লিপিত তেওঁৰ হস্তায়ুৰ্বেদ পুথি লিপিবদ্ধ কৰিছিল। মই কৈছিলোঁ নিশ্চয় দেৱনাগৰী। মই কৈছিলোঁ নিশ্চয় দেৱনাগৰী।
1: তুমি নিশ্চিত কথাই কৈছিলা সুনয়না। ইতিমধ্যে দেৱনাগৰী লিপি আমাৰ এই প্ৰাগজ্যোতিষপুৰ কামৰূপ ৰাজ্যত সোমাইছিলহি আৰু পৰিৱৰ্ধিত হৈ আমাৰ উপযোগী লিপি এটাৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছিল। দেৱনাগৰী লিপি কোনে লৈ আহিছিল সেই প্ৰশ্নও তুমি মোক কৰিছিলা। নিশ্চয় বণিকসকলেই। বণিকসকলৰ উপৰি যিসকল বৌদ্ধ ভিক্ষু আমাৰ দেশলৈ আহিছিল সেইসকলেও দেৱনামপ্ৰিয় প্ৰিয়দৰ্শী সম্ৰাট অশোকৰ অনুশাসনসমূহৰ লিপিটো লগত লৈ আহিছিল আৰু এই সকলোবোৰেই ইতিহাসত খোদিত হৈ পৰিল। কুমাৰ ৰাজা, কুমাৰ ৰাজা, কোনে মাতিছে মোক সুনয়না?
0: কোনো নাই কামৰূপাধিপতি।
1: নহয় নহয়, কোনোবাই মোক মাতিছে, মই জানো কোন সেয়া, সেয়া কোন?
2: মই ইতিহাস মহাকাল, কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস প্ৰণেতা। মই জানো কেনেকৈ সৃষ্টি হ'ল ভাষা আৰু সাহিত্যৰ, লিপি আৰু ধৰ্মৰ। ধৰ্ম আচৰণ কৰোঁতে কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়, সেই চিহ্নবোৰৰ পৰাও প্ৰতীক লিপিৰ সৃষ্টি হ'ল। ইয়াৰ পিছত আপুনি কি শুনিব ৰাজা? কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস কৈ অন্ত কৰিব নোৱাৰি। মই ইয়াৰ কাহিনীকাৰ, মই জানো এই সভ্যতাৰ ইতিহাস কিমান বিশাল আৰু বিস্তৃত।
1: আপোনাৰ যি ইচ্ছা তাকেই ব্যক্ত কৰক হে পিতামহ পুত্ৰ, মই শুনিবলৈ সাজু।
2: তেন্তে শুনক।

শ্রোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 50 অৰ্থাৎ শেষৰ খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে চিত্ৰামণি বড়ো আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ দুদিমান হিন্দী বোলছবিৰ গীত। আজি এই অনুষ্ঠানত কৈ মিল গয়া বোলছবিৰ দুদিমান গীত শুনাবলৈ লৈছোঁ। প্ৰথম গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু চিত্ৰা সিঙে।

এইবাৰ শুনাবলৈ লৈছোঁ কৈ মিল গয়া বোলছবিৰ আন এটি গীত, কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু অলকা য়াগনিকে।

0: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজি আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলি। যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈছোঁ, 8723989423।
1: শ্ৰোতাই ইমানপুৰে হিন্দী বোলছবি গীত অনুষ্ঠানত কৈ মিলকে বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ চেণ্টাৰ আৰু নিশা 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সম্পূৰ্ণ কৰিছিল। এই দুয়োজনৰ পাছত এতিয়া তৃতীয় স্থান লাভ কৰিছে অভিষেক শৰ্মাই। টেষ্ট খেলা দলৰ খেলুৱৈৰ ভিতৰত জিম্বাবুৱেৰ ছিকন্দৰ ৰাজা আৰু নিউজিলেণ্ডৰ ফিন এলেনৰ নামত আছিল দ্ৰুততম টি টুৱেণ্টি শতকৰ অভিলেখ। দুয়োজনেই 33টা বলত চেঞ্চুৰী অৰ্জন কৰিছিল। এতিয়া এই অভিলেখ অভিষেক শৰ্মাই নিজৰ নামত লিখিত কৰিলে। অসমৰ উদীয়মান ধনুবিদ আদিত ঘোষে জম্মুৰ কাট্ৰাত এছ এম ভি ডি স্পৰ্টছ কমপ্লেক্সত কালি সামৰণি পৰা তৃতীয় এন টি পি টি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰিছে। প্ৰতিযোগিতাৰ ল'ৰাৰ জুনিয়ৰ ৰিকাৰ্ভ শাখাত উজ্জীৱিত প্ৰদৰ্শনে এই সাফল্য অৰ্জন কৰে আদিতে। প্ৰতিযোগিতাত লাভ কৰা এই কৃতকাৰ্যৰ বাবে অসম আৰ্চাৰী সন্থাৰ সভাপতি জি পি সিঙে খেলুৱৈসকলক অভিনন্দন জনাইছে। আন এটা মাইলৰ খুঁটিত উপনীত হ'ল লায়নেল মেছি। ইণ্টাৰ মিয়ামি হৈ শতক গ'ল স্ক'ৰ কৰে তাৰকা ফুটবলাৰজনে। মেক্সিকোৰ ক্ৰুজ আজুল দলক 2-0 গ'লত হৰুৱাই ইণ্টাৰ মিয়ামিয়ে কালি জয় কৰে কেম্পিয়ন্স কাপ। ফ্লৰিডাত অনুষ্ঠিত মেচখনত 24 মিনিটতে গ'লটো দি ইণ্টাৰ মিয়ামিৰ হৈ 100টা গ'ল কৰাৰ কৃতিত্ব অৰ্জন কৰে। ক্লাবটোৰ হৈ 115তম মেচত তেওঁ 100তম গ'লেৰে অভিলেখ গঢ়ে। কোনো ক্লাব বা দেশৰ হৈ 100তম 100 গ'ল কৰাৰ অভিলেখ স্থাপন কৰে মেছিয়ে। ইয়াৰ পূৰ্বে বাৰ্চিলোনাৰ হৈ 168 সংখ্যক মেচত আৰু আৰ্জেণ্টিনাৰ হৈ 174 সংখ্যক মেচত গ'লৰ চেঞ্চুৰী সম্পূৰ্ণ কৰিছিল তাৰকা খেলুৱৈজনে। উল্লেখ্য যে 2023 চনত ইণ্টাৰ মিয়ামিত যোগ দিছিল মেছিয়ে। ইফালে কালিৰ জয়েৰে মেছিয়ে কেৰিয়াৰত 49 সংখ্যক ট্ৰফি জয় কৰে। ইণ্টাৰ মিয়ামিৰ হৈ তেওঁ এয়া 5ম খিতাপ। সৰ্বাধিক লা লিগাত 10টা খিতাপ জয় কৰিছিল তেওঁ। স্পেনিছ ছুপাৰ কাপত আছে 8টাকৈ খিতাপ। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক বিদায় জনোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মেছিয়ে। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত আৰু হৰদত্ত বীৰত্ব ক্ৰীড়াসংঘৰ সৌজন্যত ৰঙিয়াত অনুষ্ঠিত 9ম বাৰ্ষিক চি এম চেম্পিয়নছ ফুটবল প্ৰতিযোগিতাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ফাইনেলত ৰঙিয়া টাউন ক্লাবে কামৰূপ এফ চিক পেনাল্টি শ্বুট আউটৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখন নিৰ্ধাৰিত সময়ত গ'ল শূন্য হৈ ৰোৱাত ৰেফাৰীয়ে পেনাল্টি শ্বুট আউটৰ নিৰ্দেশ দিয়ে। খেলৰ শেষত 2টা দলকে নগদ ধনৰ পুৰস্কাৰ লগতে ট্ৰফিসমূহ প্ৰদান কৰে বিধায়ক ভৱেশ কলিতাই। কাউণ্টি ক্ৰিকেটত উজলি উঠিছে ভাৰতৰ উদীয়মান স্পিনাৰ মানৱ সুথাৰ। বাৰিকছায়াৰৰ হৈ খেলা সুথাৰে এছেক্সৰ বিৰুদ্ধে দ্বিতীয় ইনিংছৰ 5টা উইকেট দখল কৰে। তেওঁ এই দুৰ্দান্ত স্পেলৰ সহায়ত বাৰ্বিকছায়াৰে দুদিনতে মেচখন 8 উইকেটত জয়ী হয়। প্ৰথম ইনিংছত উইকেট দখল কৰিবলৈ সক্ষম নোহোৱা সুথাৰে দ্বিতীয় ইনিংছত 24 অভাৰত 75 ৰাণতে 5টা উইকেট দখল কৰে। উল্লেখ্য যে ভাৰতৰ নবোদিত স্পিনাৰজনে কাউণ্টি ক্ৰিকেটৰ 5খন মেচত 26টা উইকেট দখল কৰিছিল। চলিত ছিজনত এয়া তেওঁৰ দ্বিতীয়বাৰৰ বাবে 5টা উইকেট দখল কৰিলে। ডাইনামো ক্লাবে উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত জি টি চি ফুটবল একাডেমীত চলি থকা জি এছ এ ডিভিজন ফুটবল লীগত কালি নৱজ্যোতি ক্লাবক 3-1 গ'লত পৰাস্ত কৰে। ডাইনামোৰ হৈ খাইদেম অমৰজিৎ সিং, লেনি লিংডু আৰু জুহুভা মাৰে 1টাকৈ গ'ল স্ক'ৰ কৰে। নৱজ্যোতি ক্লাবৰ হৈ ঋষিদাস বৰুৱাই 1টা গ'ল পৰিশোধ কৰে। ডাইনামোৰ শুভম ছেত্ৰীয়ে প্লেয়াৰ অৱ দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। এছিয়ান গেমছৰ পূৰ্বে বক্সাৰসকলক উৎসাহ যোগালে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়ান গেমছত পদক লাভ কৰিলে ভাৰতীয় বক্সাৰসকলে অহা বছৰৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। বিশেষকৈ লাভলীনা বুঢ়াগোহাঁইক উৎসাহিত কৰাৰ কথা ঘোষণা কৰিছে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে। মন কৰিবলগীয়া যে বক্সাৰসকলে অহা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা 2028 চনৰ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব। ইতিমধ্যে বক্সিং বিষয়াসকলে পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে যাতে আৰু অধিক ভাৰতীয় বক্সাৰ পৰৱৰ্তী অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰে। এছিয়ান গেমছত পদক লাভ কৰা বক্সাৰসকলে নিজৰ ওজন শাখাত পোনপটীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপত প্ৰৱেশৰ সুযোগ পাব বুলি ফেডাৰেশ্যনে প্ৰকাশ কৰে। বিশ্ব চেম্পিয়নশ্বিপৰ পৰা অলিম্পিক

0: অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে সুযোগ থাকিব। বিশ্ব চেম্পিয়নশ্বিপৰ পাছত চীনত অনুষ্ঠিত হ'ব এছিয়ান অৰ্হতা ৰাউণ্ড। 2028 চনৰ আৰম্ভণিতে ইটালী আৰু হাংগেৰীত দুখনকৈ যোগ্যতা অৰ্জনৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুঠতে ভাৰতীয় বক্সাৰসকলে 2028 চনৰ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ 4খন প্ৰতিযোগিতা পাব। শনিবাৰৰ পৰা আৰম্ভ হ'ব এছিয়ান গেমছ। আইচি নাগয়াত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ পূৰ্বে বিতৰ্কত জৰ্জৰিত হৈ পৰিছে আয়োজক জাপান। বিশেষকৈ খেলুৱৈসকলে থকাৰ ব্যৱস্থা বিচাৰি হাবাতৰি খাবলগীয়া হৈছে। এই সন্দৰ্ভত এথলীটসকল সৰব হৈ পৰিছে। এই তালিকাত কেৱল ভাৰতেই নহয়, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ দৰে দেশো আছে। আনকি দক্ষিণ কোৰিয়াই এইবাৰৰ এছিয়ান গেমছক আটাইতকৈ বেয়া বুলি অভিহিত কৰিছে। এছিয়ান গেমছত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ কেইবাটাও দল ইতিমধ্যে জাপানত উপস্থিত হৈছে। বেডমিণ্টন, টেবুল টেনিছ, ৰয়িং, এথলেটিক্স, শ্বুটিঙৰ স্কোৱাড ইতিমধ্যে আইচি নাগয়াত উপস্থিত হৈছে। কিন্তু ভাৰতীয় খেলুৱৈসকলে তাত থকাৰ ব্যৱস্থা বিচাৰি সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ ৰয়িং আৰু শ্বুটিং দলটোৰ খেলুৱৈসকল আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। বহু খেলুৱৈয়ে কোঠা এটা পাবলৈ ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে। মঙলবাৰে আইচি নাগয়াত উপস্থিত হোৱা ভাৰতীয় শ্বুটিং দলটোক এটা কোঠা দিয়া নহ'ল, ফলত শ্বুটাৰসকলে গোটেই নিশা লবিতে কটালে। অৱশেষত তেওঁলোকক পুৱা কোঠা আবণ্টন দিয়া হয়। ইপিনে ৰয়িং দলটোৱে 8 ঘণ্টা অপেক্ষা কৰাৰ এটা কোঠা পাবলৈ সক্ষম হয়। আনহাতে খেলুৱৈসকলে খাদ্যৰ খৰচো নিজৰ পকেটৰ পৰাই দিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰয়িং দলটোৰ সৈতে যোৱা বিষয়াসকলে এছিয়ান গেমছ কৰ্তৃপক্ষৰ ওচৰত এজাহাৰ দাখিল কৰিছে। পঁয়ষষ্ঠিতমক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ অনুৰ্ধৰ 17 বছৰ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমে। কালি হিমাচল প্ৰদেশৰ বিৰুদ্ধে অনুষ্ঠিত গ্ৰুপ বিৰ নিজৰ দ্বিতীয় খেলত অসমে 2-1 গ'লৰ জয়েৰে সম্পূৰ্ণ 3 পইণ্ট জয় কৰিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউ বামপথাৰ বেঙেনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ 8ত অৱস্থিত SPF গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত প্ৰতিপক্ষ হিমাচল প্ৰদেশৰ বিৰুদ্ধে উজ্জীৱিত প্ৰদৰ্শনেৰে জয়লাভ কৰে। খেলখনৰ 32 মিনিটত অসমৰ হৈ প্ৰতিপক্ষৰ গ'ল বক্সত প্ৰথমটো আঘাত হানে ফৰৱাৰ্ড পাৰ্থ ডেকা বৰুৱাই। পল বৰুৱাই মিডফিল্ডাৰৰ পৰা উলিয়াই দিয়া বলত এক দৰ্শনীয় শ্বটেৰে গ'লটো কাৰ্যকৰী কৰে পাৰ্থই। বিৰতিলৈ 1-0 পিছ পৰি ৰোৱা হিমাচলে দ্বিতীয়াৰ্ধৰ 3 মিনিটত গ'ল পৰিশোধ কৰি ব্যৱধান 1-1 কৰে। অসমৰ হৈ খেলৰ 45 মিনিটত বিজয়সূচক গ'ল দিয়ে পল বৰুৱাই। প্ৰতিযোগিতাখনত অসমে আজি হাৰিয়ানাৰ বিৰুদ্ধে গ্ৰুপৰ 3য় খেলত অৱতীৰ্ণ হৈছে। শ্ৰোতাসকল, ইমানপৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC পেপাৰ্চ, যদি এটাই চাবি হলহেঁতেন।
2: আছে নহয় দেউতা CKYC ID।
1: CKYC মানে?
2: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14-ডিজিটৰ CKYC ID, যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
1: ৱাহ, RBI-এ কয়
2: KYC সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
3: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। এতিয়া শুনাবলৈ লৈছোঁ বৰ্ণালী। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
4: এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিছোঁ আপোনালোকৰ এটি প্ৰিয় অনুষ্ঠান বৰ্ণালী।

অভিনেতা, কবি আৰু চিত্ৰকৰ। সেইবাবেই তেখেতৰ প্ৰধান শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দেৰে অভিহিত কৰিছিল। শংকৰদেৱে মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্যে আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদপুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱে। অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা শংকৰদেৱ আছিল একেধাৰে ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্ত

নগাঁৱৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। আইতাকৰ নাম আছিল খেৰসুতি। সৰুতে শংকৰদেৱে আইতাকৰ লগতে ডাঙৰ দীঘল হৈছিল। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন যাত্ৰা। এনেদৰেই অসমত শংকৰদেৱৰ হাতত জন্ম হয় নাট্যকলাৰ। কেৱল সপ্তবৈকুণ্ঠৰ চিত্ৰপতাকী ঘোষা ভতিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল। চিহ্ন যাত্ৰাৰ ৰচনাকাল 1468 খ্ৰীষ্টাব্দ বুলি জনা যায়। সকলো শাস্ত্ৰ সংস্কৃত ভাষাত থকাৰ বাবে সাধাৰণ মানুহে সেয়া পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দূৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেখেতে বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰি ৰচনা কৰিছিল অসমীয়া গ্ৰন্থ। বহু গ্ৰন্থ ৰচনা কৰা শংকৰদেৱৰ অমৰ সৃষ্টি আছিল কীৰ্তন ঘোষা। গুণমালাও আছিল নাম প্ৰসংগৰ এখন অন্যতম গ্ৰন্থ। বৰগীত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি।

ব্ৰজাৱলী ভাষা শংকৰদেৱৰ নিজা সৃষ্টি, জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্মপ্ৰচাৰ কৰাই আছিল শংকৰদেৱৰ ৰচনাৰ মূল মন্ত্ৰ। সেইকাৰণে সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট ৰচনা নকৰি শংকৰদেৱে ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত। অংকীয়া ভাওনা আছিল শংকৰদেৱৰ কালজয়ী অৱদান। ব্ৰজাৱলী ভাষাত ৰচনা কৰা অংকীয়া ভাওনাসমূহে অসমীয়া জনসাধাৰণৰ মনত নিগাজিকৈ ঠাই দখল কৰিছিল। কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, ৰাম বিজয় আদি শংকৰদেৱৰ অপূৰ্ব সৃষ্টি।

শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেখেতে যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেখেতক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। মহাত্মা গান্ধীয়ে কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ তাতোকৈ সুন্দৰ আৰ্হি শংকৰদেৱে অসমবাসীক দি গৈছে। এইগৰাকী অৱতাৰী পুৰুষ শ্ৰীশ্ৰী শংকৰদেৱে ইহলীলা সম্বৰণ কৰে 1568 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত 119 বছৰ বয়সত কোচবিহাৰৰ মধুপুৰ সত্ৰত।

বৰ্ণালী। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ৰশ্মিৰেখা ভূঞাই আৰু প্ৰযোজনা গৌতম নাথৰ।

0: শ্ৰোতাই ইমানবোৰে কুইন দাসৰ কণ্ঠত অসমীয়া আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনবলৈ লৈছোঁ এখনি আলোক্য।
1: এয়া আকাশবাণী তেজপুৰ। আগবঢ়াবলৈ লৈছোঁ লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচিত এখনি আলেখ্য। ৰৈ গ'ল মাথোশেষ অমিয়া জোকাৰ। আলেখ্যখনিৰ ৰচনা ডক্টৰ প্ৰাণজিৎ হাজৰিকাৰ। শীৰ্ষগীতৰ ৰচনা আৰু সুৰ জ্যোতিৰঞ্জন নাথৰ। এয়া শুনক ৰৈ গ'ল মাথোশেষ অমিয়া জোকাৰ।
2: চাৰিওফালে ভীষণ কোলাহল। আজি গোটেই ভাৰতৰ জনতা জাগি উঠিছে, কিন্তু কিন্তু মই পৰিছোঁ ৰোগসজ্জাত। নাই নাই, মই শুই থাকিব নোৱাৰোঁ। তোমালোক সকলো আগুৱাই বোলা, ব্ৰিটিছক দেশ ত্যাগ কৰিবলৈ বাধ্য কৰাবই লাগিব বোলা।

যুগে যুগে আবির্ভাব হয় মহান পুৰুষৰ। কাৰোবাৰ স্মৃতি যুগজয়ী কালজয়ী হৈ ৰয় আৰু কাৰোবাৰ স্মৃতি বিজড়িত ৰূপ সময়ৰ সোঁতত বিলীন হৈ যায়। কিন্তু যাৰ ত্যাগ আৰু আদৰ্শই জনতাৰ হৃদয়ত দোলা দি থাকে তাক জানো জনতাই পাহৰিব পাৰে?

এইগৰাকী দেশমুক্তিৰ প্ৰবীণ নেতা, মাতৃভূমিৰ চিৰকল্যাণ সাধক, গান্ধীজীৰ সত্য সাধনাৰ প্ৰকৃত শিৱক নিঃসন্দেহে ত্যাগ আৰু মানৱ সেৱাৰ অম্লান জ্যোতিষ্ক।

0: ভাঙি গ'ল বিনখনি, ছিঙি গ'ল তাৰ, ৰৈ গ'ল মাথোশেষ অমিয়া জোগাৰ। অসমৰ এনে এগৰাকী ত্যাগী, সৎ, আদৰ্শপৰায়ণ, সমাজ নীতিবিদ, ৰাজনীতিজ্ঞ, সাহিত্যকাণ্ডাৰী পুৰুষ, লোকনায়ক অমিয় কুমাৰ দাস, এইজন গান্ধীবাদী শোণিতপুৰীয়া ব্যক্তিয়ে ওৰেটো জীৱন অসমৰ ৰাজনৈতিক জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ স্বদেশ আৰু স্বজাতিৰ বাবে নিজকে উৎসৰ্গা কৰি সততা, নিষ্ঠা আৰু পৰোপকাৰক জীৱনৰ ব্ৰত হিচাপে লৈ নিজৰ জীৱন তৰি আগুৱাই নিছিল।
1: মানুহৰ হৃদয়ত স্বপ্নই ভুমুকি মাৰে। স্বপ্নৰ দ্বাৰা উদ্দীপ্ত নহ'লে কোনো জীৱনেই মহত্ব লাভ কৰিব নোৱাৰে। অমিয় কুমাৰ দাস ডাঙৰীয়াৰ আছিল তেনে এক স্বপ্ন, য'ত অসমীয়া জাতিক নৱ নৱ ৰূপত সকলো দিশতেই গঢ়ি তোলাৰ মহতি আকাংক্ষা নিহিত হৈ আছিল। সেই নিমিত্তে অমিয় কুমাৰে কি ৰাজনীতি, কি সমাজ নীতি, কি সাহিত্য আদি জাতীয় জীৱনৰ প্ৰায় সৰ্বত্ব প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। সেইবাবেই তেওঁ লোকনায়ক, প্ৰাতঃস্মৰণীয়। প্ৰাক স্বাধীনতা আৰু স্বাধীনোত্তৰ কালত এজন সংগ্ৰামী দেশপ্ৰেমিক হিচাপে নিজৰ সকলো ব্যক্তিগত সুখ দুখক জলাঞ্জলি দি দেশ আৰু দহৰ স্বাৰ্থত সমাজলৈ নিৰল

0: সেৱা আগবঢ়োৱা অমিয় কুমাৰ, আজিৰ ৰাজনৈতিক দৃশ্যপটত আচহুৱা যেন লগা সময়তো সকলোৱে স্মৰণ কৰিব লাগিব যেতিয়াই মূল্যবোধ সম্পন্ন ৰাজনীতিৰ প্ৰসংগ অৱতাৰণা কৰা হ'ব।
1: আমি লগ পাইছিলোঁ অমিয় কুমাৰ দাসদেৱক লগ পোৱা লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবীন্দ্ৰনাথ ভূঞাদেৱক। তেখেতে এইগৰাকী ব্যক্তিৰ বিষয়ে আমাক কয় এনেদৰে।
2: তেখেতৰ সান্নিধ্যলৈ মই একেবাৰে ডেকা বয়সৰ পৰা আহিছিলোঁ। মই বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহি 55 চনত যেতিয়া ঢেকাইলি হাইস্কুল স্থাপন ইতিমধ্যে হৈছিল, মই আৰু তেজপুৰৰ ধীৰেন্দ্ৰ মোহন দাস ডাঙৰীয়া আৰু দুজনমান ল'ৰালৈ স্কুলখন পুনৰ নিৰ্মাণ কৰি ভাল কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া সেই স্কুলৰ সন্মুখতে তেখেতে ঘৰ সৰু ঘৰটি বনাই আছিল, সেইকাৰণে তেখেতে সুযোগ পালেই। তেখেতৰ এটা আশ্চৰ্যজনক কথা আছিল, যিকোনো মুহূৰ্তত আমি যেতিয়াই যাওঁ, যেতিয়াই দাদা বুলি মাতি সোমাই যাওঁ, তেখেতে অনবৰত পঢ়ি আছিল, কিতাপ পঢ়ি থাকে আৰু সুবিধা পালেই হাইস্কুললৈ যায়, গৈ ল'ৰা ছোৱালীৰ কথা বতৰা পাতে, আমাৰ লগত কথা বতৰা পাতে। আৰু তেখেতে শিক্ষামন্ত্ৰী থাকোঁতেই এই ল'ৰা ছোৱালীৰ কাৰণে ট্ৰাইবেল গ্ৰাণ্ট হোষ্টেল এটাৰ কাৰণে যথেষ্ট চেষ্টা কৰি স্কুলখন টনকিয়াল কৰিছিল আৰু আদৰ্শৰ পৰা তেখেত বিচলিত নহৈছিল। এটা সৰু উদাহৰণ দি আপোনালোকে আচৰিত হ'ব, এবাৰ এজন ল'ৰাই এখন চাৰ্টিফিকেট বিচাৰি গৈছিল, যাওঁতে চাৰ্টিফিকেটখন দিয়া নাই, ল'ৰাটো গৈ মোৰ ওচৰ পালেগৈ। মই ভাবিলোঁ হয়তো অমিয় কুমাৰ দাসদেৱে নাজানি পেলাই দিয়া নাই। তাৰপিছত মই আহি পেলাই ক'লোঁ যে দাদা, ল'ৰাটোক মই জানো, আপুনি চাৰ্টিফিকেট এখন দিব নেকি? তেওঁ মোক এটা কথা ক'লে যে মই আজি 3 মাহমান আগতে এজন বিষয়াই, চৰকাৰী বিষয়াই, এজন ল'ৰা ISC পাছ নকৰাকৈ, তেতিয়াৰ দিনত IISC আছিল, ISC পাছ নকৰাকৈ পাছ কৰা বুলি ক'লে আৰু মই তেওঁক ISC পাছ কৰা বুলি মই চাৰ্টিফিকেট দিলোঁ। কিন্তু শেষত মই গম পালোঁ যে ল'ৰাটোৱে ISC ফেইল কৰিছে, পাছ কৰা নাই। সেইকাৰণে মোৰ বৰ বিবেকত লাগিল, তুমি যদি এই ল'ৰাটোক জানা তেতিয়াহ'লে মই দিবলৈ দ্বিধাবোধ নকৰোঁ বুলি মই যেতিয়া ক'লোঁ যে হয় ল'ৰাটোৱে IA পাছ কৰা মই জানো, আপুনি দিব পাৰে, তেখেতে ইমান আঘাত পাইছিল সেই কথাটোত, মানে সদায় সত্যনিষ্ঠাৰ মাজেৰে থকা মানুহ, তেওঁ বিবেকত লাগিছিল। সেইকাৰণে আমি সৰু সৰু কথাবোৰ যদিও তেখেতৰ অনুকৰণ হয়তো আমি কৰিব নোৱাৰিলোঁ, কিন্তু প্ৰত্যেকটো কথাত যে এটা অসম্ভৱ মাহাত্য আছে আমি বুজি পাওঁ। শেষ মুহূৰ্তত যেতিয়া তেখেতৰ হাৰ্ট প্ৰথম ষ্ট্ৰকটো ইয়াত হয়, গুৱাহাটীলৈ গ'ল, গুৱাহাটীত ঢুকাল, তেতিয়া যি কাৰণতে নহওক, যি ভুলৰ কাৰণতে নহওক, অমিয় কুমাৰ দাসদেৱৰ মৃত্যুৰ বাতৰি অসম চৰকাৰে ৰেকৰ্ডো কৰিব নোৱাৰিলে বা ভাল ধৰণে প্ৰস্তাৱো নকৰিলে, নকৰাত সেইটোত অলপমান বাইদেউৰ, পুষ্পলতা বাইদেউৰ অন্তৰত বৰ আঘাত পালে। পাই তেতিয়া তেখেতৰ যেতিয়া আমি শ্ৰাদ্ধ পাতোঁ, তেতিয়া শ্ৰদ্ধেয় প্ৰয়াত হৰচন্দ্ৰ সিংহ আছিল মুখ্যমন্ত্ৰী আৰু হৰেন্দ্ৰ নাথ ঠাকুৰ আছিল শিক্ষামন্ত্ৰী, তেখেত কলিয়ালৈ আহিল। আহোঁতে আমি বৰ দুখ প্ৰকাশ কৰিলোঁ যে এনেধৰণে তেখেতৰ নিচিনা এজন মানুহ অসমৰ ৰাইজৰ কাৰণে, টি প্লেণ্টেশ্যনৰ কাৰণে যিমানখিনি কাম কৰিলে অসমত, তেখেতৰ এনেধৰণে চৰকাৰে অৱজ্ঞা কৰাটো আমি বৰ দুখ পাইছোঁ। তেতিয়া হৰসিংহ ডাঙৰীয়াই ক'লে যে মই বৰ দুঃখিত, বাইদেউ নিজে ব্যক্তিগতভাৱে তেখেতে দুখ প্ৰকাশ কৰিলে আৰু ক'লে যিখন মহাবিদ্যালয় আপোনালোকে কৰিব খুজিছে ইয়াত, সেইখনৰ নাম আছিল ঢেকাইলি মহাবিদ্যালয়, তেখেতৰ নামত যদি দিয়ে, এইটো 75 চনৰ কথা, যদি দিয়ে মই এইবছৰে সেইখন মহাবিদ্যালয়ক মই চৰকাৰী ঘাটি মঞ্জুৰি সোমাই ল'ম। তেতিয়া আমি ৰাতিয়ে তাতে মিটিং পাতি ৰভাৰ তলতে, শ্ৰাদ্ধ ৰভাৰ তলিতে কথা পাতি, আমি গভৰ্ণিং বডি পাতি সেইদিনাখনে প্ৰস্তাৱ এটা লোৱা হ'ল যে আজিৰ পৰা ঢেকাইলি মহাবিদ্যালয়ৰ নাম লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় ৰখা হওক, আৰু মুখ্যমন্ত্ৰীলৈ ধন্যবাদ যে তেখেতেও তেখেতৰ কথা ৰাখি এই 75 চনৰ পৰা এইখন মহাবিদ্যালয়ক ঘাটি মঞ্জুৰি দিয়ে। সেইকাৰণে তেখেতৰ আমি দেখিছোঁ যে সেই সময়ৰ যিসকল ৰাজনৈতিক নেতা আছিল, তেখেতসকলৰ তেখেতৰ ওপৰত কেনেকুৱা এটা শ্ৰদ্ধা আৰু আন্তৰিকতাৰ প্ৰতি আছিল, এইবিলাক কথাই প্ৰমাণ কৰে।
1: 1916 চনত গঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ এজন বিশিষ্ট নেতা হিচাপে অমিয় কুমাৰ দাসে ত্যাগবীৰ হেমবৰুৱা, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, পদ্মধৰ চলিহা আদিৰ লগ লাগি অসমৰ ছাত্ৰ সমাজক নেতৃত্ব দি পৰৱৰ্তী কালত আৰম্ভ হোৱা অসহযোগ আন্দোলনলৈ আগবঢ়াই নিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ আইন কলেজৰ ছাত্ৰ হৈ থাকোঁতে অসহযোগ আন্দোলনৰ ৰণশিঙা শুনি কলেজ বাদ দি আন্দোলনত জঁপিয়াই পৰিছিল এইগৰাকী নেতা। কলেজ বাদ দি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিল। শোণিতপুৰৰ গাঁৱে ভূঞে সোমাই ডেকা শক্তিক একত্ৰিত কৰি নিজৰ শিৰ পাতি হ'লেও ব্ৰিটিছৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল জ্যোতিৰ সুৰেৰেই।

0: এইখিনি সময়তেই অসম ছাত্ৰ সন্মিলনৰ দায়িত্বও মূৰ পাতি ল'ব লগা হোৱাত ছাত্ৰ সমাজকে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনাইছিল। ছাত্ৰ সমাজক নেতৃত্ব দিয়া অমিয় কুমাৰৰ ভূমিকা এই আন্দোলনৰ কালচোৱাত আছিল অতিকৈ উল্লেখনীয়।
1: 1942 চনৰ 8 আগষ্ট তাৰিখে মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত বহা বোম্বাইৰ গোৱালিয়ৰৰ টেংক ময়দানৰ সভাত ভাৰতীয়াক প্ৰস্তাৱ লোৱা হয়। ভাৰতীয়াক আন্দোলনৰ জুই জ্বলি থকা সময়ত অমিয় কুমাৰ দাস আছিল ৰোগশয্যাত।
2: চাৰিওফালে ভীষণ কোলাহল। আজি গোটেই ভাৰতৰ জনতা জাগি উঠিছে, কিন্তু মই পৰিছোঁ ৰোগশয্যাত। নাই নাই, মই শুই থাকিব নোৱাৰোঁ, মই আগবাঢ়ি যাবই লাগিব। মই
3: দাদা, আপোনাৰ গাত ভীষণ জ্বৰ, এইখিনি সময়ত আপুনি কলৈ যাবলৈ ওলাইছে? আপুনি অলপ বিশ্ৰাম লওক দাদা।
2: বিশ্ৰাম? দেশৰে দুৰ্দিনৰ সময়ত মই কিদৰে বিশ্ৰাম ল'ম? এই সময়ত আমাৰ আন্দোলন তীব্ৰতৰ কৰি তুলিব নোৱাৰিলে ব্ৰিটিছক খেদি পঠোৱা সহজ নহ'ব। বোলা, তোমালোক সকলো আগুৱাই বোলা, ব্ৰিটিছক দেশ ত্যাগ কৰিবলৈ বাধ্য কৰাবই লাগিব, বোলা।
1: লাচিতৰ দৰে ৰুগীয়া দেহাৰেই এইখিনি সময়তো অসমৰ জনতাক আন্দোলনমুখী কৰাত অলপো ত্ৰুটি কৰা নাছিল এইগৰাকী ব্যক্তিয়ে।
0: পৰাধীনতাৰ কালচোৱাত স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিয়াৰ বাবে এইগৰাকী মহান ব্যক্তিয়ে 1930 চনৰ আন্দোলনত ছমাহ, 1940 চনৰ আন্দোলনত ছমাহ আৰু 1942 চনৰ আন্দোলনত দুবছৰ ধৰি কাৰাবাস খাটিবলগীয়া হৈছিল। কাৰাগাৰত থকা সময়খিনিত তেওঁ শুই বহি কথা নাছিল। এই সময়ত তেওঁ নিয়মীয়াকৈ তাকুৰিত সূতা কাটিছিল আৰু আনসকলকো সূতা কাটিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
2: ভাইহঁত, এতিয়া আমি কাৰাগাৰৰ বন্দী। স্বদেশৰ হিতৰ বাবেই আমি বন্দী জীৱন কটাব লগাত পৰিছোঁ। বিদেশী বস্ত্ৰ আমি পৰিহাৰ কৰিছোঁ। গান্ধীজীৰ নিৰ্দেশ মানি নিজৰ বস্ত্ৰ আমি নিজেই তৈয়াৰ কৰি ল'ব লাগিব। সকলোৱে সূতা কাটিবলৈ আৰম্ভ কৰা, যোৱা, সময় অপব্যয় নকৰিবা।
0: জেলত থকাৰ এই সময়খিনিতেই তেওঁ গান্ধীজীৰ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামৰ গ্ৰন্থখন মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল।
1: সত্যাগ্ৰহৰ পৰা জেলৰ ম্যাদ পূৰ্ণ কৰি আহি 1942 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে, অৰ্থাৎ 42 চনৰ গণ আন্দোলনৰ পূৰ্বে অমিয় কুমাৰ দাসৰ পুষ্পলতা দাসৰ সৈতে বিবাহ কাৰ্য সম্পন্ন হয়।

0: এওঁলোকৰ শুভমিলনৰ যোগসূত্ৰ আছিল ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। ডাক্তৰ বৰুৱাই এই মিলনক হৰগৌৰীৰ মিলন আখ্যা দিছিল আৰু তেওঁ অনাবিল আনন্দত মুগ্ধ হৈছিল। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰায়ো অমীয় পুষ্পৰ শুভমিলনত আনন্দাপ্লুত হৈ এটা কবিতা লিখিছিল।
1: দিয়ক ঈশ্বৰে যেন মধুৰ জীৱন, শৰতৰ সোণালী কিৰণ, অমীয়া প্ৰেমৰ সৈতে জীৱন আৱৰি ধৰি কৰে যেন মধুপৰিখন সৰগৰ নন্দন কানন, হওক তেনে মধুৰ জীৱন শৰতৰ সোণালী কিৰণ। মাকনক আৰু লগতে কওঁ, পূৰ্ণিমাৰ জোনাক ৰাতিয়ে ধৰণীত সুসমাধালক, জীৱনৰ তোমাৰ পথত সৰগৰ আশীষ নামক।
0: এইদৰেই সাংসাৰিক বন্ধনৰ মাজত সোমাই পৰিছিল এই দুগৰাকী মহান ব্যক্তি। সাংসাৰিক জীৱনত সোমাই পৰিলেও অমীয় কুমাৰৰ কোনো অৰ্থলিপ্সাৰ প্ৰতি ভাৱ অহা নাছিল। জীৱনত যে নিজাকৈ মাটি সম্পত্তি, টকা পইচা থাকিব

0: লাগে লোকনায়কে কোনো দিনেই নেভাবিলে। জীৱনৰ সকলো লাহ বিলাহ পৰিত্যাগ কৰি তেজপুৰ বা গুৱাহাটীৰ দৰে ঠাইৰ কথা নাভাবি ঢেকীয়াজুলিৰ নিচিনা পিছপৰা ঠাই এখনতেই জীৱনৰ শেষচোৱা সময় কটাবৰ বাবে ঠাই বাছি লৈছিল। ৰাইজে সাজি দিয়া পজাঘৰ এটাতেই থাকি তেওঁ যোগীৰ জীৱন যাপন কৰিছিল। সি সঁচাকৈয়ে আদৰ্শনীয়।
1: 1962 চনৰ চীনাযুদ্ধ সকলোৰে অন্তৰত প্ৰকাশিত হৈছিল ভয়ৰ শংকা। ঢেকীয়াজুলিতো এনে আশংকিত ৰূপ প্ৰকাশিত হৈছিল। মানুহ পলাই নাযাবলৈ পুষ্পলতা দাস আৰু অমিয় কুমাৰে সাহস যোগাইছিল আৰু বুজনি দিছিল। এই বিষয়ে আমি জানিছিলোঁ ঢেকীয়াজুলিৰ সৰ্বৰহী ব্যক্তি ডিম্বেশ্বৰ শইকীয়াদেৱৰ পৰা। এনেদৰে
2: আমি 19 তাৰিখে এই ব্লক অফিচত আমাৰ বেডমিণ্টন এখন কম্পিটিশ্যন চলি আছিল, সেনে ফাইনেল খেলা আছিল। তাৰপিছত ৰাতি যেতিয়া 7টা বজাত নিউজত জৱাহৰলাল নেহৰুৱে ক'লে যে মোৰ বৰ দুখ থাকিল, অসমক মই বচাব নোৱাৰিলোঁ, তেতিয়া আমি মানে ভাঙি দিলোঁ এইবোৰ আৰু খেলা বন্ধ কৰি ঘৰা ঘৰি গুচি গ'লোঁ। 20 নৱেম্বৰ দিনা ভয়াৱহ অৱস্থা, মানুহ গুচি গৈছে গোটেইবিলাক, ইয়াত কোনো মানুহ নাই। ৰাতি 8টা 9টা বজাত আমি থানালৈ গৈছোঁ, DSP আহিছে। DSPক আমি সুধিলোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত ইমান টকা প্ৰপাৰ্টি এটা আছে, কি কৰা যায়। তেতিয়া তেওঁ আমাক গালি পাইছে, আপোনালোকে নিজৰ জীৱন বচোৱাত হেৰি কৰক, চেষ্টা কৰক, গভৰ্ণমেণ্টৰ সম্পত্তিৰ কথা ভাবিব নালাগে, গুচি যাওক। সেইটো খুৱাই আমাৰ আৰু বেছি ভয় লাগিল। পিছদিনা ৰাতিপুৱা আমি আমাৰ প্ৰয়াত অমিয় কুমাৰ দাসদেৱৰ ওচৰলৈ গৈছোঁ। তাতে আৰু এজন সতীশ বিশ্বাস বুলি বঙালী মানুহ ইয়াৰে, তেওঁ আছিলে ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত এজন কমাৰ্চিয়েল মেনেজাৰ আছিলে, তেওঁ আৰু মই আমি দুজন গ'লোঁ। তেতিয়া তেখেতক আমি সুধিলোঁ যে কি কৰিম এতিয়া, আমি সম্পত্তিবিলাক কিবা নষ্ট হৈ যাব। কান্দি কান্দি কৈছে তেখেতে যে তোমালোকে কি কৰা সেইটো তোমালোকে চিন্তা কৰা, মই কিন্তু ইয়াৰ পৰা ইয়াতে মৰিম, মই কলৈকো এখোজো নাযাওঁ। তেখেতে কান্দি কান্দি এইখিনি কথা কৈছিল, বেছি কথা কোৱা নাই আৰু এই বিষয়ে। আনহাতেদি বাকী ধৰক সেইকেইদিনৰ ভিতৰত থানাত পুলিচ নাই, তাৰপিছতে টেলিফোন কৰিবৰ কাৰণে টেলিফোন এক্সচেঞ্জত মানুহ নাই, ক'তো কোনো মানুহেই নাই। আৰু ৰাতি আমি কি কৰিছোঁ, 20 নৱেম্বৰ দিনা ৰাতি যেতিয়া মানুহ গুচি গ'ল গোটেইবিলাক, প্ৰত্যেকৰ ঘৰে ঘৰে গৈ পেলাই ঘৰৰ গোহালিত বান্ধি থোৱা গৰু, গোটেই গৰু স্মহ যি আছিলে চব খুলি খুলি দিছিলোঁ আমি। মানে মানুহ নাথাকিবই, গতিকে গৰু মহবিলাক মৰি যাব, খাবলৈ নাপায়, সেইকাৰণে আমি খুলি খুলি দিছিলোঁ গৈ। তাৰপিছত পিছে এসপ্তাহমান গোটেই একে অৱস্থা নাই, মানে ইয়াত মানুহ দুনো একেবাৰে নাই, ই ক'ত গৈছে ঠিক নাই, গুৱাহাটী হৈ নগাঁও চগাঁও গুচি গৈছে। তাৰপিছত এনেকৈ কিছুমান মানুহ ইয়াৰ পৰা আকৌ তাকেদি গৈ শিঙৰী ব্ৰহ্মপুত্ৰ পাৰত আছিলগৈ। তাৰমানে তেওঁলোকৰ চিন্তাধাৰাটো এনেকুৱা আছিল, চীনা আহিলে নৌকাত উঠিম আৰু আমি সিপাৰলৈ গুচি যাম, এনেকুৱা ধৰণৰ এনেকুৱা এটা অৱস্থালৈ ভাৱধাৰালৈ আছিল। তাত যাব লগা নহ'ল আৰু তেওঁলোক ঘূৰি আহিল। এনে বুঢ়াই সেই সময়ত আমাক মানে আমি সেইটো কথাই সুধিছিলোঁ আৰু এই বিষয়ে, ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে, যে বহুত লাখ টকাৰ প্ৰপাৰ্টি আছে, কি কৰা যাব এতিয়া।
0: অমিয় কুমাৰ দাসৰ এটা বৰ্ণাঢ্য ৰাজনৈতিক জীৱনৰ লগতে তেওঁ আছিল উল্লেখনীয় সাংবাদিক আৰু সফল সাহিত্যিক। সেইবাবেই মহেন্দ্ৰ মোহন চৌধুৰীয়ে তেওঁক অসমৰ বিশ্বকোষ অৰ্থাৎ এনচাইক্লোপেডিয়া আখ্যা দিছিল। অসমীয়া জাতিক পৃথিৱীৰ অন্যান্য গ্ৰন্থৰাজিৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে অমিয় কুমাৰে বাঁহীৰ পাতত 2 কোটিৰো ওপৰ অমূল্য ৰচনা কৰিছিল। তেখেতৰ অমূল্য গ্ৰন্থৰাজিৰ ভিতৰত দক্ষিণ আফ্ৰিকাত মহাত্মা, বিলাতত মহাত্মা, মেজমেলত মহাত্মা, গান্ধী কথামৃত, অনশনত মহাত্মা, মহাত্মা গান্ধী, আমি তেওঁক কিদৰে বুজিলোঁ, অসহযোগ আন্দোলনত অসম, কংগ্ৰেছৰ বুৰঞ্জী আৰু লগতে অনুবাদমূলক গ্ৰন্থ চেখবৰ গল্প উল্লেখনীয়। ৰাজনীতিৰ লগতে সাহিত্যৰ জগতখনতো সমানে বিচৰণ কৰি উত্তৰ পুৰুষলৈ সাহিত্যিক অৱদান আগবঢ়োৱা এই কৃতবিদ্য পুৰুষজনক 1972 চনৰ ধুবুৰীত বহা অসম সাহিত্য সভাৰ অধিৱেশনত শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান যচা হৈছিল।

0: অমিয় কুমাৰ দাসৰ চাৰিত্ৰিক ৰূপ দুটা নাছিল। তেওঁ ঘৰে পৰে ভিতৰে বাহিৰে সকলোতে এক আছিল। আমি ঘৰ বুলিলে যি বুজোঁ তেওঁৰখন কিন্তু তেনে নাছিল। ভোগৰ মহতকৈ ত্যাগৰ মহত্বহে তেওঁ ঘৰুৱা জীৱনত ফুটি উঠিছিল। তেওঁৰ পত্নী পুষ্পলতা দাসক ভগৱানৰ আশীষ নিৰ্মালীৰূপে গ্ৰহণ কৰিছিল। পত্নীৰ মানসিক সৌন্দৰ্য আৰু সেৱাৰ মনোবৃত্তিয়ে অমিয় কুমাৰক সততে মুগ্ধ কৰিছিল। মন্ত্ৰীপদ গ্ৰহণৰ আগত মনৰ যি উগুল থুগুল অৱস্থা আৰু মানসিক অন্তদণ্ডৰ প্ৰকাশ তাক এখন চিঠিৰে পত্নীলৈ জনাইছিল এনেদৰে।
1: বুজিছা, আমাৰ দুয়োকে জীৱনত সৰ্বস্ব একো নালাগে দিয়া। লগাতকৈ সৰ্বস্ব সাৰ্থকতা কি?

0: ইমান দিন এইবিলাক প্ৰশ্ন মনলৈ অহা নাছিল। এতিয়া জানো চোৱা পদমৰ্যদাই মোৰ মনলৈ লগা বস্তুতকৈ সৰহ বস্তু মোৰ হানে এই প্ৰশ্ন মনলৈ আহিছে। সেইবাবে নিজকে সাজু কৰি লৈছোঁ যাতে লগাতকৈ খৰচ নিজৰ বাবে নকৰোঁ, জীয়াই থাকিবলৈ প্ৰয়োজনীয় আয়তকৈ সৰহখিনি ৰাজহ কামতে দিম বুলি সিদ্ধান্ত লৈছোঁ। এই ধৰণকে জীৱনৰ একমাত্ৰ ব্ৰত বুলি নতুন অৱস্থা লগ হ'বলৈ সাজু হৈছোঁ।
1: এইদৰে দেশৰ সেৱাত জীৱন অতিবাহিত কৰি নিজৰ একমাত্ৰ কন্যাক বিয়া দি ৰাইজৰ মৰমৰ চিনস্বৰূপে লাভ কৰা নিজৰ ঘৰ মাটি ন্যাসৰ নামত অৰ্পণ কৰি লোকনায়ক এই পৃথিৱীৰ পৰা আঁতৰি গৈছিল। অমিয় কুমাৰ দাস ন্যাস সম্পৰ্কে আমি জানিছিলোঁ অমিয় কুমাৰ দাস ন্যাসৰ প্ৰাক্তন সম্পাদক ডাক্টৰ প্ৰমোদ শইকীয়াৰ পৰা এনেদৰে।
2: অমিয় কুমাৰ দাসদেৱ প্ৰকৃততে তেখেত এজন গান্ধীৰ আদৰ্শবাদী ব্যক্তি আছিল। তেখেতৰ মৃত্যুৰ পিছতেই এইটো ন্যাসলৈ পৰিৱৰ্তিত কৰা হয়। ন্যাসৰ দায়িত্বভাৰত আছিল আগৰ বিধায়ক প্ৰতাপ চন্দ্ৰ কলিতাদেৱ। তেখেতৰ মৃত্যুৰ পিছত 2001 চনত তেখেতৰ মৃত্যু হয়। তেতিয়া মোক সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰে আৰু এই অনুষ্ঠানটো মই যথেষ্ট সততাৰে পৰিচালনা কৰিছিলোঁ। আৰু যিহেতুকে গান্ধীজীৰ আদৰ্শত এই অনুষ্ঠানটো পৰিচালিত হৈছিল, সেইবাবেই মই বয়ন শিল্পটো ইয়াৰ লগত সংযোজন কৰিছিলোঁ আৰু ভালেখিনি বোৱনী আৰু তাঁত সুত বৈ দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনিয়ে জীৱিকা নিৰ্বাহৰ ব্যৱস্থা যাতে হ'ব পাৰে তাৰ বাবে মই চেষ্টা কৰি তাঁতশাল মই দান কৰিছিলোঁ। তাত ইয়াৰ পৰৱৰ্তী কালত যি পৰিত্যক্ত অৱস্থাত থকা ন্যাস অনুষ্ঠানটো চাৰিওফালে বেৰখোৰৰ ব্যৱস্থা কৰি সংৰক্ষিত অৱস্থাত এইটো ৰখা হয়। অমিয় কুমাৰ দাসৰ নামত মাটিখিনি নাছিল, আছিল মাত্ৰ লেবাৰ ৱেলফেয়াৰ ছেক্ৰেটেৰীৰ নামত। কিন্তু যেতিয়া ন্যাসৰ দায়িত্বত মই আহিলোঁ তেতিয়া ভাবিলোঁ যে এইখিনি মাটি হয়তো নাথাকিব, তাৰ বাবে মই SDCৰ লগত কথা পাতি এই মাটিখিনি ন্যাসৰ নামত পৰিৱৰ্তিত কৰিছোঁ। এই ন্যাসৰ উদ্দেশ্য আছিল তেখেতক যে তেখেত সৰ্বহাৰাৰ নেতা আছিল, দুখীয়া শ্ৰেণীৰ মানুহ, বিশেষকৈ ইয়াত টি গাৰ্ডেন এৰিয়া বেছি, চাহ বাগিচা বেছি, তাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে যাতে কিবা কৰি খাব পাৰে বা তেওঁলোকে বৃত্তিমুখী হ'ব পাৰে, বৃত্তিমূলক শিক্ষা দিবৰ বাবে তেওঁ ইয়াত বাঁহ বেতৰ কামৰ পৰা আৰম্ভ কৰি ঘানিলৈকে ঘানি সূতা কটা অনুষ্ঠানো তেখেতে ইয়াত সংযোজন কৰিছিল। ইয়াৰ বাহিৰে দেখা যায় যে বাগানৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকক ইয়ালৈ আনি তেওঁলোকক স্কুলত পঢ়া শুনাৰ কাৰণেও তেখেতে নিজৰ জেপৰ পৰা পইচা ভৰি হ'লেও তেওঁলোকক শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। সেইটোৱে প্ৰধান উদ্দেশ্য আছিল। ন্যাসটো বৰ্তমান আগৰ দৰে সক্ৰিয় নহয়, এইকাৰণেই নহয় যে ইয়াক অলপ ৰূপান্তৰ কৰা হৈছে, অলপ আধুনিকীকৰণ কৰা হৈছে। মই ৰিজাইন দিয়াৰ পিছতেই এই ন্যাসটোত আৰ্যভট্ট এটা অনুষ্ঠান, তাৰমানে এইটো NGO বুলি ক'ব পাৰি, NGO এটা প্ৰতিষ্ঠা হৈছে ইয়াত, হয় স্বেচ্ছাসেৱী অনুষ্ঠান। আৰু ইয়াৰ পিছত তাতে এখন কন্যা মহাবিদ্যালয় কৰাৰ যো জা কৰিছে, তেখেতসকলে আলোচনা বিলোচনা কৰিছে। ইতিমধ্যে হৈ উঠা নাই যদিও সি হোৱাৰ কাৰণে, সেইটো গঢ়ি তোলাৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা চলায়।
1: এই সম্পৰ্কে ন্যাসৰ বৰ্তমানৰ সম্পাদক ৰবীন্দ্ৰনাথ ভূঞাই আমাক কয়,
3: সৰলভাৱে থাকি তেখেতে যিধৰণে মন্ত্ৰিত্ব যোৱাৰ পিছত যিটো ঘৰত আহি তেখেতে আছিল কল্যাণ ন্যাসৰ মাজত, সেইটোতো আজিৰ নতুন প্ৰজন্মই সেইটো বিশ্বাসেই নকৰিব। তাৰ ফটো আছে মোৰ তাত কাগজ পত্ৰ। সেইকাৰণে মোৰ নিজৰে কেতিয়াবা সন্দেহ হয় যে অমিয় দাসৰ নিচিনা মানুহ, পদ্মভূষণ পুষ্পলতা দাস, তেখেতসকলে যিটো সৰু খেৰৰ এটা পজাত আহি তেখেতৰ জীৱন নিৰ্বাহ কৰিছিল ভাবিলে আচৰিত লাগে। তাতোকো আচৰিত কথা, অসমৰ সেইটো বহু ৰাইজে নাজানে যে তেখেতক অসমৰ ৰাইজে মৰমতে বা শ্ৰদ্ধাতে যি টকাৰ টোপোলা দিছিল, সেই টকাৰ টোপোলাখিনি আৰু তেখেতৰ কিতাপৰ মোৰ সত্যানখনৰ কাহিনী বিক্ৰী কৰি যি টকা পইচা পাইছিল সকলো তেখেতে বেংকত থৈ গৈছিল তেখেতে ন্যাস কৰি। সেই ন্যাসৰ প্ৰথম সম্পাদক আছিল আমাৰ প্ৰাক্তন MLA প্ৰতাপ চন্দ্ৰ কলিতা। বৰ্তমান যিখন ন্যাসৰ সমিতি তাত গুৱাহাটীৰ যতীন হাজৰিকা হ'ল সভাপতি আৰু প্ৰত্যেক বছৰে আমি অমিয় কুমাৰ দাসৰ মৃত্যুতিথি পালন কৰোঁ। এই যোৱা 23 জানুৱাৰীত আমি পালন কৰিছোঁ আৰু বৰ্তমানে তেখেতসকলৰ যিটো ঘৰ অমিয় কুমাৰ দাস আৰু পুষ্পলতা দাসৰ, সেইটো ৰাইজৰ সহযোগিতাৰে কৰি দিয়া সাধাৰণ সৰু টিঙৰ ঘৰ এটা, সেই ঘৰটো প্ৰায় উমলি গৈছিল। বৰ চেষ্টা কৰি আজি 3 মাহে মই লাগি সম্পূৰ্ণ ঘৰটো একেবাৰে ৰিন'ভেট কৰি তাক নতুন কৰি পেলাইছোঁ।

0: আৰু এতিয়া মোৰ একক প্ৰচেষ্টাত মই এটা দুটা ৰুম ঘৰটোৰ তেখেতসকলৰ এটা হেৰিটেজ ছাইট বুলি ধৰি লৈ অমিয় কুমাৰ দাসদেৱ আৰু পুষ্পলতা দাসদেৱৰ জীৱনৰ সকলো চিঠি পত্ৰ কিতাপ পত্ৰ কাপোৰ কানি তেখেতসকলৰ আলমাৰি চালমাৰি যিকেইটা আছিল গোটেইবোৰ মই নতুনকৈ আকৌ ৰং চং কৰাই ধুনীয়াকৈ থৈছোঁ। কিন্তু আচৰিত কথা যে এনেকুৱা কিছুমান দুষ্প্ৰাপ্য কিতাপ মই পাইছোঁ তেখেতৰ, আৰু সেই চাৰিটা আলমিৰা বৰ্তমান কিতাপ যিবোৰ কিতাপ হয়তো আজিৰ নতুন প্ৰজন্মৰ কাৰণে বৰ মূল্যৱান কিতাপ, সেই কিতাপবোৰ নাপাব। কাৰণ গান্ধীজীৰ ওপৰত তেখেতৰ সম্পাদক পিয়াৰীলালে লিখা অৰিজিনেল কিতাপ তিনিটা ভলিউম মই পাইছোঁ, সেই তাতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু ইণ্ডিয়া ডিভাইডেডৰ যিখন অৰিজিনেল কিতাপ, সেই কিতাপখনৰ তেতিয়াই 46-47 চনতে যেতিয়া আন্দোলন হয় আৰু স্বাধীনতাৰ লগে লগে সেই কিতাপখন ওলাইছিল, সেই অৰিজিনেল কিতাপখন তেখেতৰ তাত আছে।
1: এইজনী আছিল দৰিদ্ৰ জনতাৰ সেৱাত জীৱন পাঠ কৰা লোকনায়ক অমিয় কুমাৰ দাস।
2: হে দৰিদ্ৰ জনতাৰ সেৱক, তোমালৈ সশ্ৰদ্ধ প্ৰণাম। যুগে যুগে জন্ম হওক তোমাৰ দৰে পবিত্ৰ আত্মাৰ। হে মহান সেৱক, তোমাৰ আদৰ্শই হৈ ৰওক আমাৰ বাবে পাথেয়।

0: শ্রোতায় ইমান পরে রই গোল মাথু শেষ অমিয়া জোকার আলেখ্যখনি শুনিলে। আলেখ্যখনি রচনা ডক্টর প্রাণজিৎ হাজরিকাৰ, আলেখ্যখনি পরিচালনা জ্যোতিরঞ্জন নাথৰ। কথাংশত ভাগ ললে জ্যোতিরঞ্জন নাথ, রঞ্জিতা সুত, ননী মাধব শর্মা আর মনোজ নাথে। শীর্ষগীতত কণ্ঠদান করিলে অঞ্জন বৰা আৰু ঋতুমণি দেৱীয়ে। বাদ্যযন্ত্ৰত আছিল মানিক শর্মা, দেৱজ্যোতি নাথ, মনোজ নাথ আৰু নবকমল তামুলী ফুকন। সহযোগত আছিল প্রবীণ কটকী, হিরণ্যরঞ্জন নাথ আৰু ডেইজি বৰা। আলেখ্যখনি সম্পাদনা করিলে চিত্রামণি বৰুৱে। প্রযোজনা আছিল রাজীব বৰুৱাৰ।
1: এয়া আকাশবাণী তেজপুৰ।
2: বাইদেউ, চাকরি পাই গলো।
3: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: রবে হুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পোয়া যায় না?
3: প্রথমে বাজেট বনাবলই শিখ, তারপর খরচ কর।
2: কিন্তু বা
3: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নারিবি।
2: ও বাইদেউ, পার্টি মূর বাজেট তোর।
4: আচ্ছা, আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপনার বসায় রাখে।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ শনিবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ শনিবাৰে আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰতাইত আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰত আছিল গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।